আকাশবাণী তেজপুৰ, আজি শুক্ৰবাৰ, 1433 ভাস্কৰাব্দৰ, আহাৰ মাহৰ আজি 32 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 17 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: দিব নোৱাৰোঁ। ৰবীন্দ্ৰনাথে কৈছিল, অতীতক একেবাৰে এৰি ভৱিষ্যত হ'ব নোৱাৰে। অতীতৰ ভাৰতীয় সুকুমাৰ কলাই কি হোৱা উচিত তাৰ আদৰ্শ দাঙি ধৰে, কিন্তু এই কথাৰ পৰা আমি বুজা ভুল হ'ব যে কি হৈছে তালৈ চকুকে নিদিয়ে। ভাৰতীয় কলাকাৰসকলে সৌন্দৰ্যৰ চিৰন্তন সত্যবোৰৰ গৱেষণা কৰি আহিছে, গতিকে তেওঁলোকৰ পক্ষে তেওঁলোকৰ সময়ৰ অসুন্দৰ সত্যবোৰ বাছি উলিয়াই পেলাব পাৰিছে। এই শক্তি এক মহান শক্তি। কলাশিল্পীৰ কৰ্তব্য হ'ল কলাৰ মহান শক্তিৰে সমাজৰ অসুন্দৰতালৈ আঙুলিওৱা আৰু তাৰ দ্বাৰা জনসাধাৰণৰ মনক জগাই তোলা। সুকুমাৰ কলাৰ প্ৰভাৱ কোনেও কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰে। কোনোৱে এখন চিত্ৰ সম্পূৰ্ণৰূপে নাপাব পাৰে, কিন্তু খিৰিকীয়েদি আকাশৰ ৰং বা ধুমুহাৰ আগজাননী দিয়া ক'লা মেঘবোৰ দেখি বেয়া পায়, খিৰিকী জপাই পেলাব পাৰে, এনে মানুহ নাই। চিৰন্তন সৌন্দৰ্যৰ বস্তুবোৰ বাদ নিদিও কলাকাৰে বৰ্তমান সমাজ দেশৰ পৰিস্থিতিৰ বাবে উপকাৰী বিষয়বোৰলৈ বেছিকৈ চকু দিয়া উচিত। পৃথিৱীৰ বেলেগ বেলেগ ৰাজনীতিজ্ঞসকলে অতীজৰে পৰা সুকুমাৰ কলাক উচ্চ স্থান দি আহিছে। গ্ৰীচত প্লেটোৱে তেওঁৰ দাৰ্শনিক ৰজা, ভাৰতত কৌটিল্যই অৰ্থশাস্ত্ৰত শাসনকৰ্তাজনক সুকুমাৰ কলাৰ বুৎপত্তি থকা বুলি দেখুৱাইছে আৰু হ'ব লাগে বুলি জোৰেৰে কৈছে। বাৰ্নাৰ্ড শ্ব'ই কৈছে, কলানুৰাগবিহীন বিশ্ৰাম ভয়ংকৰ। সুকুমাৰ কলাই পৃথিৱীৰ বেলেগ বেলেগ ঠাইত হোৱা বিদ্ৰোহ আৰু স্বাধীনতাৰ যুঁজত অসীম পৰিমাণে সহায় কৰি আহিছে। ফৰাচী বিদ্ৰোহত, আমেৰিকাৰ স্বাধীনতা যুদ্ধত আৰু ৰাছিয়াৰ জনতাৰ বিদ্ৰোহত কলাইহে আগতে নতুন ৰূপ ধৰি জনসাধাৰণৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আধুনিক যুগৰ ভাৰতীয় শিল্পীসকলৰ মনত বহুতো মুখ্য উদ্দেশ্যৰ মাজতে তেওঁলোকৰ কলাৰ মাজেদিয়ে এই ৰাষ্ট্ৰক জাগ্ৰত কৰা উদ্দেশ্যটিকো সুমুৱাই ল'ব লাগিব। শিল্পীসকলৰ সাধাৰণ মানৱতাতকৈ অতিৰিক্ত শক্তি থকাটো সঁচা। সুন্দৰ সাধক শিৱৰ বাহন উন্মত্ত সাৰ। এই উন্মত্ত সাৰ সেই অতিৰিক্ত শক্তিৰ প্ৰতিমূৰ্তি বুলি কোনো পণ্ডিতে কৈ আহিছে। পৃথিৱী কঁপাই তোলা তাণ্ডৱ সুন্দৰ শিল্পীৰেই সৃষ্টি। শিল্পীসমূহে কলাৰ মাজেদি এক বৃহৎ শক্তি গঢ়ি তুলিব পাৰে। দেশৰ যিকোনো সন্ধিক্ষণত ভাৰতীয় সুকুমাৰ কলাত ৰাপ থকা প্ৰত্যেক যুৱক যুৱতীয়ে এনেবোৰ কথা ভাবি কৰ্তব্যত আগ নাবাঢ়িলে আৰু কোনেই বা ভাবিব, কোনেই বা কৰিব।
1: আজিৰ মুকুতামালা ভূপেন হাজৰিকাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো তাহেৰ আলী আৰু সংগীসকলৰ কণ্ঠত জিকিৰ।

0: এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: গান্ধী প্ৰসংগ।

0: এয়া মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ।
1: দিনে দিনে নিৰামিষ আহাৰৰ ওপৰত মোৰ আস্থা বাঢ়িবলৈ ধৰিলে। সন্তৰ কিতাপখন পঢ়ি আহাৰ বিষয়ক কিতাপ পঢ়িবলৈ মোৰ স্পৃহা বাঢ়িল। মই এই বিষয়ৰ কিতাপ বিচাৰি পঢ়িবলৈ ধৰিলোঁ। হাৰ্ভাৰ্ড উইলিয়ামছে তেওঁৰ আহাৰ বিজ্ঞান নামৰ কিতাপখনত নানা সমাজৰ আদিম যুগৰে পৰা বৰ্তমান সময়লৈকে মানুহৰ আহাৰৰ বিষয়ে আলোচনা কৰি সকলো যুগৰ ধৰ্মবীৰ আৰু দাৰ্শনিকসকল যে নিৰামিষ আহাৰী আছিল তাক দেখুৱাবলৈ চেষ্টা কৰিছে। ডক্টৰ মিছেছ এন কিংছফৰ্ডৰ কিতাপখনো মনোমোহা। ডক্টৰ এলিছনৰ স্বাস্থ্য বিষয়ক প্ৰবন্ধবোৰেও মোক বৰ সহায় কৰিছিল। তেওঁৰ মতে মানুহে আহাৰত নিয়মীয়া হৈ অসুখ বিসুখ কমাব পাৰে। তেওঁ নিজেও নিৰামিষাহাৰী, তেওঁৰ ৰোগীসকলকো নিৰামিষভোজী হ'বলৈ উপদেশ দিছিল। এই কিতাপবিলাক পঢ়াৰ ফলত মই নিজৰ ওপৰতে আহাৰৰ বিষয়ে নানা পৰীক্ষা আৰম্ভ কৰিলোঁ। আৰম্ভতে স্বাস্থ্যৰ ফালৰ পৰা মই এই পৰীক্ষাবিলাক কৰিছিলোঁ, কিন্তু শেষত সেইবিলাক মোৰ বাবে ধৰ্মৰ এটা অংগস্বৰূপ হৈ পৰিল। মোৰ বন্ধুগৰাকী কিন্তু সদায় মোৰ কাৰণে চিন্তিত আছিল। মোলৈ তেওঁৰ মৰমেই আশংকাৰ মূল কাৰণ আছিল। তেওঁ ভাবিছিল

0: যে মাছ মাংস নাখালে মোৰ স্বাস্থ্য ভংগ হ'ব আৰু মোৰ শিক্ষাও একেবাৰেই নহ'ব, কাৰণ তেওঁ বিশ্বাস কৰিছিল যে বিলাতত নিৰামিষভোজী হ'লে ইংৰাজ সমাজত মই কেতিয়াও ভালকৈ চলা ফুৰা কৰিব নোৱাৰিম। মই নিৰামিষ আহাৰ বিষয়ক কিতাপত মন পুতি লগাৰ বাতৰি পাই তেওঁ ভয় খালে, কাৰণ তেওঁ ভাবিছিল যে এই কিতাপবিলাক পঢ়ি মোৰ মস্তিষ্ক বিকৃত হ'ব আৰু মই এইবিলাক কামত সময় নষ্ট কৰি নিজৰ লিখা পঢ়ালৈ মন দিবলৈ এৰি দিম। মোৰ মত পৰিৱৰ্তন কৰিবলৈ তেওঁ এটা শেষ চেষ্টা কৰিলে। তেওঁ এদিন মোক থিয়েটাৰ চাবলৈ মাতিলে। থিয়েটাৰ চাবলৈ যোৱাৰ আগতে তেওঁ হলবৰ্ণ ভোজনাগাৰো চাই যাবলৈ মোক নিমন্ত্ৰণ কৰিলে। এই ভোজনাগাৰটি মোৰ এটি প্ৰাসাদৰ দৰে লাগিছিল আৰু ভিক্টৰিয়া হোটেলৰ বাহিৰে এনে ডাঙৰ ভোজনাগাৰলৈ মই কেতিয়াও যোৱা নাছিলোঁ। ভিক্টৰিয়া হোটেল মোৰ বাবে সুখৰ নাছিল। তেতিয়া মোৰ মন বৰ বিশৃংখল আছিল। মই ভদ্ৰতাৰ খাতিৰত একো প্ৰতিবাদ নকৰিম বুলি ভাবি বন্ধুগৰাকীয়ে মোক এই ঠাইলৈ নিছিল। চাৰিওফালে বহুতো মানুহ খাবলৈ বহিছে। মাজৰ এখন মেজলৈ বন্ধুগৰাকী আৰু মই বহিলোঁ। প্ৰথমতে চুৰুহা আনি দিলে। এই বস্তুটি কিহেৰে তৈয়াৰী মই জনা নাছিলোঁ। লগৰীয়াজনকো সুধিবলৈ সাহ নহ'ল। মই পৰিৱেশন কৰোঁতা খানচামাটোক মতাই আনালোঁ। বন্ধুৱে মোৰ কথা বতৰা দেখি খংমুৱাকৈ কি হৈছে বুলি সুধিলে। মই ভয়ে ভয়ে উত্তৰ দিলোঁ, চুপটো নিৰামিষ হয়নে তাকেহে জানিব বিচাৰিছোঁ। তেওঁ খঙত জ্বলি পকি উত্তৰ দিলে, তুমি ভদ্ৰ সমাজৰ অযোগ্য। যদি ভালকৈ ব্যৱহাৰ কৰিব নাজানা তেন্তে তুমি উঠি যোৱা, অন্য কোনো ঠাইত খাই লৈ মোৰ কাৰণে বাহিৰত বাট চাব পাৰা। ওচৰতে নিৰামিষ ভোজনাগাৰ এটি আছিল, কিন্তু তেতিয়া সেইটো বন্ধ, গতিকে সেই ৰাতি মোৰ আৰু খোৱা নহ'ল। মই বন্ধুগৰাকীৰ লগত থিয়েটাৰলৈ গ'লোঁ, কিন্তু তেওঁ আৰু সেই ঘটনাৰ কথা উল্লেখকে নকৰিলে। মোৰ ফালৰ পৰা অৱশ্যে ক'বলগীয়া একো নাছিল। বন্ধুগৰাকীৰ লগত বিৰোধ হোৱা ঘটনা ইয়াতেই শেষ। কি কাৰণে তেওঁ এইদৰে যত্ন কৰিছিল মই জানিছিলোঁ। অন্তৰত তেওঁৰ উদ্দেশ্যৰ মই শলাগ লৈছিলোঁ। ভাব আৰু কামত আমাৰ মাজত অমিল হ'লেও তেওঁলৈ মোৰ শ্ৰদ্ধা নুটুটি বাঢ়িছিলহে। ইংৰাজ সমাজত চলা ফুৰা কৰিবলৈ নিৰামিষভোজীৰ যিবিলাক অসুবিধা আছিল সেইবিলাক গুচাবলৈ ভদ্ৰ সমাজৰ উপযোগী আন আন গুণবিলাক অভ্যাস কৰি ভৱিষ্যতলৈ এইদৰে অসভ্য নহওঁ বুলি আশ্বাস দি তেওঁক নিশ্চিত কৰিবলৈ মই স্থিৰ কৰিলোঁ। এইকাৰণে ইংৰাজ ভদ্ৰলোক হোৱাৰ দৰে মোৰ বাবে অসম্ভৱ কামটোকো সম্ভৱ কৰাত লাগি গ'লোঁ।
1: মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ শুনিলে। এয়া গান্ধীজীৰ এটি প্ৰিয় ভজন।

মান্নালীৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশমণি গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। অনুষ্ঠান পৰিস্থিতি।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব পৰিণীতা শইকীয়াই। আজিৰ বিষয় দক্ষতা বিকাশ আৰু স্বাৱলম্বনৰ পথ। ষ্টুডিঅ'ত উপস্থিত থাকিব দক্ষতা আৰু যোগাযোগ বিশেষজ্ঞ পিংকু চৌধুৰী। পুৱা 8:30 গীতিমালিকাৰ শিল্পী দেৱেন শৰ্মা, পাৰ্বিন চুলতানা, কুইন দাস, বিমল কুমাৰ দেৱমেধি, বিউটি শৰ্মা বৰুৱা আৰু উৎপল ৰাজখোৱা। নিশা 10:00 ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 9:30 জীৱনৰ দিশবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট লেখক তথা শিক্ষাবিদ উপেন্দ্ৰনাথ বৰকটকী। এই অনুষ্ঠানটিৰ প্ৰথম খণ্ড শুনিবলৈ পাব। তেখেতৰ সৈতে কথা পাতিছে চিদানন্দ দেৱগোস্বামীয়ে। প্ৰযোজনা

প্রবাল কুমার শর্মার। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন রচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ ধাৰাবাহিক পাঠৰ নৱম খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। খন্তেক পাছতে পুৱা 6:55 জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। পুৱা 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত এলবামৰ গীত। আজি এই অনুষ্ঠানত শুনিবলৈ পাব লোকনাথ গোস্বামীৰ কণ্ঠৰ গীত। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমং। 11:05 পাৰাগমালা লাইভ। 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানত এখনি আলেখ্য হাতে হাত ধৰি যুগুটাইছে প্ৰাণজিৎ প্ৰীতম কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। 12:30 বজাৰ আইডৰ বুলনি অনুষ্ঠানত লগ পাওঁ আহক শিতানৰ অতিথি মহিলা উদ্যোগী তথা কণ্ঠশিল্পী মৈত্ৰী অধ্যাপক। সাক্ষাৎ গ্ৰহণ নিভাৰাণী ৰয়ৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 কুলবৰুৱাৰ কণ্ঠৰ আধুনিক গীত।

দিনৰ 1:20 ধৰ্মেশ্বৰ নাথ আৰু সংগীতসকলে পৰিৱেশন কৰা ওজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত বিমল চন্দ্ৰ দাসৰ দুটাৰা বাদন, 1:50 সোমেশ্বৰী বৰদলৈৰ কণ্ঠৰ লোকগীত, বিয়লি 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 ইন্দ্ৰাণী পানীফুকনৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, কাৰ্বি অনুষ্ঠান, 3:45 4:30 বড়ো অনুষ্ঠান, বিয়লি 5:25 সংস্কৃত শিক্ষাৰ পাঠ আগবঢ়াব নলিনী দেৱী মিশ্ৰই, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত বীৰিণচি কুমাৰ মেধিৰ ৰচিত এখনি আলেখ্য ফুল ফুলাৰ কথা, 6:10 কৃষি জগত অনুষ্ঠানত শালি ধানৰ খেতি, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ ৰঞ্জিতা বেজবৰুৱা আৰু মধুমিতা দেৱীয়ে, আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 তাহেৰ আলী আৰু সংগীসকলে পৰিৱেশন কৰা জিকিৰ শুনিবলৈ পাব, 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:30 ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সাত বাজি 35 পূবালীৰ সুৰ অনুষ্ঠানত নৰেন ৰাভা আৰু সংগীসকলে পৰিৱেশন কৰা ৰাভা গীত, 8:20 ইংৰাজী কথিকাৰ অনুষ্ঠানত ডক্টৰ অৰূপ শইকীয়াৰ কথিকা ভেনিচিং ৱাইটলেণ্ড ছিন আছাম, 8:30 আধুনিক গীত, 9:00

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ফিঙ্গারপ্রিন্টৰ বিভিন্ন কথা। দ্বিতীয় খণ্ড। ভাৰতত 1858 চনত হুগলি জিলাৰ প্ৰশাসনৰ দায়িত্বত আছিল উইলিয়াম হাৰ্চেল। হাৰ্চেল এটা সিদ্ধান্তত উপনীত হ'ল যে ফিংগাৰপ্ৰিণ্টে হৈছে চিনাক্তকৰণৰ আটাইতকৈ নিৰ্ভৰযোগ্য উপায়। হাৰ্চেলে এই কাম কৰি থাকোঁতেই জাপানত আন এজন বিজ্ঞানী ফিংগাৰপ্ৰিণ্টৰ বাবে বিখ্যাত হৈ পৰিল। তেওঁ আছিল হেনৰী ফল্ছ। হেনৰী ফল্ছে বিভিন্ন ব্যক্তিৰ ফিংগাৰপ্ৰিণ্ট লৈ সেইবিলাকৰ পেপিলাৰী ৰেখাৰ অৰ্থাৎ হাতৰ তলুৱাৰ ছালত সামান্যভাৱে উঠি থকা ৰেখাবিলাক পাৰ্থক্য সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাত ব্যস্ত আছিল। ঘটনাক্ৰমে এই সময়তে ফল্ছৰ ওচৰ চুবুৰীয়া এজনৰ ঘৰত চুৰি হ'ল। ঘটনাস্থলীত পোৱা ফিংগাৰপ্ৰিণ্টৰ সহায়ত ফল্ছে প্ৰকৃত চোৰক চিনাক্ত কৰিবলৈ সক্ষম হৈছিল। এই সৰু ঘটনাৰ পৰাই পুলিচৰ বাবে দোষী চিনাক্তকৰণৰ এটা যুগান্তকাৰী বৈজ্ঞানিক পদ্ধতি সূচনা হ'ল। ঘটনাস্থলীত যদি কেনেবাকৈ অপৰাধীৰ ফিংগাৰপ্ৰিণ্ট পোৱা যায় তেন্তে প্ৰকৃত দোষীক চিনাক্ত কৰাত একো অসুবিধা নহ'ব। এইটোৱে আছিল ফল্ছৰ সিদ্ধান্ত। ফল্ছৰ এই অভিজ্ঞতা আৰু সিদ্ধান্ত বিজ্ঞানৰ প্ৰখ্যাত পত্ৰিকা নেচাৰ আলোচনীত প্ৰকাশ পালে 1880 চনৰ 28 অক্টোবৰত। এই নিবন্ধটিত ফল্ছে চিনাক্তকৰণৰ বাবে ফিংগাৰপ্ৰিণ্টৰ প্ৰচলনৰ পৰামৰ্শ আগবঢ়ায়। এনেদৰে তিনিগৰাকী বিজ্ঞানী বাৰ্টিলন, হাৰ্চেল আৰু ফল্ছে ফিংগাৰপ্ৰিণ্ট সম্পৰ্কে নিজৰ নিজৰ গৱেষণা আগবঢ়াই গৈ থাকে। ফিংগাৰপ্ৰিণ্ট সম্পৰ্কত বিখ্যাত হৈ পৰা আন এগৰাকী বিজ্ঞানী আছিল

0: ফ্ৰেন্সিছ গেলটন। গেলটনে ফিংগাৰপ্ৰিণ্ট নামৰ এখন অতি মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰে। ইংলেণ্ডত 1894 চনত এই পদ্ধতিৰ প্ৰথম প্ৰচলন হয়। তেতিয়া প্ৰতিজন বন্দীৰ শৰীৰৰ বিভিন্ন অংগৰ সূক্ষ্মভাৱে জোখমাখ লৈ সেইবোৰ লিপিবদ্ধ কৰা হৈছিল, যেনে মূৰৰ দৈৰ্ঘ্য আৰু প্ৰস্থ, বাওঁ মধ্যমাৰ দৈৰ্ঘ্য, সোঁ ভৰিৰ পতাৰ দৈৰ্ঘ্য, বাঁহাতৰ দৈৰ্ঘ্য, বহি থকা অৱস্থাত শৰীৰৰ প্ৰধান অংশৰ দৈৰ্ঘ্য, সোঁ কাণৰ দৈৰ্ঘ্য, মুখৰ প্ৰস্থ, সোঁ মধ্যমাৰ দৈৰ্ঘ্য, চকুৰ বৰ্ণনা ইত্যাদি। ইংলেণ্ডৰ পিছতেই ভাৰতকে আদি কৰি ব্ৰিটিছৰ তলতীয়া দেশসমূহত বাৰ্টিলনেছ পদ্ধতি প্ৰচলন হয়। আৰ্জেণ্টিনাত বাৰ্টিলনেছ পদ্ধতি প্ৰৱৰ্তন কৰাৰ দায়িত্বত আছিল জুয়ান ভুচেটিছ নামৰ এগৰাকী আন বিজ্ঞানী। ভুচেটিছে আঙুলিৰ হাতৰ চাপ সঁচাই চিৰদিন অপৰিৱৰ্তনীয় হৈ থাকেনে সেই বিষয়ে প্ৰশ্ন তুলিছিল, আৰু পাছত তেওঁ বাৰ্টিলনেছ পদ্ধতিৰ কথা বাদ দি ফিংগাৰপ্ৰিণ্টৰ প্ৰতিহে বেছি মনোযোগ দিছিল, আৰু লগে লগে তেওঁ পুলিচ থানালৈ অনা বন্দীবিলাকৰ ফিংগাৰপ্ৰিণ্ট লোৱাৰ কাম আৰম্ভ কৰি দিছিল। এনেদৰে সংগ্ৰহ কৰা ফিংগাৰপ্ৰিণ্টকে লৈ আৰম্ভ হ'ল তেওঁৰ গৱেষণা। এই গৱেষণাৰ শেষত তেওঁ সিদ্ধান্তত উপনীত হ'ল যে গেলটনে অভিমত প্ৰকাশ কৰাৰ দৰেই আঙুলিৰ টিপত থকা এই ৰেখাবিলাকৰ অৱস্থানৰ কোনো পৰিৱৰ্তন নহয়। ফিংগাৰপ্ৰিণ্ট শ্ৰেণীবদ্ধকৰণৰ এটি সহজ সৰল পদ্ধতিও তেওঁ উদ্ভাৱন কৰিলে, যিটো গেলটনে কৰিব পৰা নাছিল। আৰু এনেদৰে 1896 চনত পুলিচ বিভাগত বাৰ্টিলনেছ পদ্ধতিৰ বিলুপ্তি ঘটাই ফিংগাৰপ্ৰিণ্ট গ্ৰহণ কৰা বিশ্বৰ প্ৰথম দেশ হৈ পৰিল আৰ্জেণ্টিনা। ফিংগাৰপ্ৰিণ্টৰ সহায়ত চিনাক্তকৰণৰ যি বিজ্ঞান ডেক্টাইলস্কোপি, ইয়াৰ উন্নয়নৰ বাবে ভুচেটিছে ব্যক্তিগত অৰ্থ ব্যয় কৰি বিভিন্ন গৱেষণা চলালে, আৰু এনে কামৰ বাবে তেওঁৰ দেশে তেওঁক পেৰিটো আইডেণ্টিফিকেটৰ উপাধি প্ৰদান কৰে। অৱশ্যে বিশ্বৰ অধিকাংশ দেশতে আজি যি ফিংগাৰপ্ৰিণ্ট শ্ৰেণীবদ্ধকৰণৰ বৈজ্ঞানিক পদ্ধতিৰ প্ৰচলন হৈছে, সেয়া ভুচেটিছৰ পদ্ধতি নহয়। সমগ্ৰ বিশ্বতে ফিংগাৰপ্ৰিণ্ট প্ৰচলন কৰাৰ সম্ভৱ হৈছিল যিজন বিজ্ঞানীৰ গৱেষণাৰ বাবে, তেওঁ হ'ল এডৱাৰ্ড ৰিচাৰ্ড হেনৰী। তেওঁৰ গৱেষণাৰ স্থান আছিল ভাৰতবৰ্ষ। বংগদেশৰ IGP এডৱাৰ্ড ৰিচাৰ্ড হেনৰীয়ে ভাৰতীয় পুলিচ বিভাগত বাৰ্টিলনেছ পদ্ধতি প্ৰৱৰ্তন কৰিবলৈ গৈ এক সমস্যাৰ সন্মুখীন হ'ল। বাৰ্টিলনেছ পদ্ধতিৰ সূক্ষ্ম জোখমাখবোৰ লওঁতে অৰ্ধশিক্ষিত ভাৰতীয় পুলিচে প্ৰায় ভুল কৰিছিল। এনে সমস্যাৰ সমাধানৰ বাবে হেনৰীয়ে বাৰ্টিলনেছ পদ্ধতিৰ জোখমাখবিলাকৰ লগতে প্ৰত্যেক আছামীৰ ফিংগাৰপ্ৰিণ্ট ল'বলৈও নিৰ্দেশ দিয়ে। আৰু এনেদৰে পৰীক্ষামূলকভাৱে হেনৰীয়ে প্ৰথমে বংগদেশত ফিংগাৰপ্ৰিণ্ট পুলিচ বিভাগত প্ৰৱৰ্তন কৰে। ফিংগাৰপ্ৰিণ্ট আৰু বাৰ্টিলনেছ এই দুটাৰ ভিতৰত কোনটো বেছি কাৰ্যকৰী বিচাৰ কৰিবলৈ সেই সময়ত কৰ্তৃপক্ষই এখন কমিটি গঠন কৰি দিছিল। 1897 চনৰ 31 মাৰ্চৰ দিনা সেইখন কমিটিয়ে প্ৰতিবেদন দাখিল কৰে। কমিটিৰ ৰায় অনুসৰি সেই বছৰৰে জুলাই মাহৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে বাৰ্টিলনেছ পদ্ধতিৰ পৰিৱৰ্তে ফিংগাৰপ্ৰিণ্ট প্ৰচলন কৰিবলৈ গৱৰ্ণৰ জেনেৰেলে নিৰ্দেশ দিয়ে। 1897 চনত কলিকতা মহানগৰীত বিশ্বৰ প্ৰথম ফিংগাৰপ্ৰিণ্ট ব্যুৰো স্থাপন কৰা হয়। এনেদৰেই হেনৰী ফিংগাৰপ্ৰিণ্টৰ জনক বুলি বিশ্ববিখ্যাত হৈ পৰে।
1: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে

0: ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড ওৱান ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয়লৈ বি এছ চি ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত বি ই অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: নিয়োগ বাতৰি শুনিলে যুগুতাই আগবঢ়ালে উৎপল বৰাই।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
4: মন কি বাত হে জন জন কি, সভি কি কুছ অপনি সি, অনকহি বিৰাসত কি, উম্মীদে নয়ে ভাৰত কি। তো সুনিয়ে ইস মহিনে 26 জুলাই সুবহ 11 বজে মন কি বাত আকাশবাণী আর দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে OTT প্ল্যাটফর্ম ওয়েভস পর। আপ ভি মাননীয় প্রধানমন্ত্রী কে মন কি বাত কা হিসা বন সকতে হ্যাঁ। ইসকে লিয়ে আপ আপনে সুঝাও 24 জুলাই তক টোল ফ্রি নম্বর 1800-11-7800 पर रिकॉर्ड कर सकते हैं, या फिर 1922 पर भी कॉल कर सकते हैं। नमो ऐप या MyGov के ओपन फोरम में पोस्ट कर सकते हैं, या पोस्ट बॉक्स नंबर 111 आकाशवाणी दिल्ली पर भेज सकते हैं। तो
1: या आकाशवाणी गुवाहाटी महाबाहु एटिया बातरी खुनी बोले पाबो।
5: বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ বিভিন্ন অংশত ন ৰূপত সজাই তোলা 75টা অমৃত ষ্টেচন মুকলি কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পশ্চিমবংগৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত NEET UG 2026ৰ পুনৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। আৰু ইংলেণ্ডে যোৱা নিশা ছফিয়া গাৰ্ডেনছত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত ভাৰতক 4 উইকেটত পৰাস্ত কৰি 1-1 ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে হাৰিয়ানা, চণ্ডীগড় আৰু পাঞ্জাৱলৈ যাব। হাৰিয়ানা ভ্ৰমণকালত শ্ৰীমোদীয়ে জিন্দ ৰেলৱে ষ্টেচনৰ পৰা পতাকা জোকাৰি জিন্দ আৰু ছোনিপতৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই হাইড্ৰজেন ৰেলখন সম্পূৰ্ণভাৱে ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা হৈছে। দেশৰ ৰেলপথৰ ক্ষেত্ৰত নতুনকৈ সংযোজন হোৱা এই ৰেলখনৰ সেৱাৰ আৰম্ভণিৰ লগে লগে ভাৰতে বিশ্বত বৰ্তমান এই সেৱা উপলব্ধ দেশসমূহৰ সৈতে নিজৰ নাম সংলগ্ন কৰিবলৈ সমৰ্থ হ'ব। উল্লেখযোগ্য যে জাৰ্মানী, জাপান, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে এতিয়াৰে পৰা ভাৰততো হাইড্ৰজেন ৰেলৰ সেৱা উপলব্ধ হ'ব। প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ বেগেৰে চলিবলগীয়া এই ৰেলখনে এই বিশেষ ষ্টেচনৰ পৰা 75 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগেৰে যাত্ৰা অব্যাহত ৰাখিব। ভাৰতীয় প্ৰযুক্তিৰে ভাৰতীয় ৰেলখণ্ডত এক প্ৰকাৰৰ বিপ্লৱ আনিবলৈ সমৰ্থ হোৱাকে নিৰ্মিত এই ৰেলখনত মুঠ 10টা ডবা আছে বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে দীৰ্ঘতম যাত্ৰীবাহী

হাইড্ৰজেন ৰেল হিচাপে বিবেচিত এই ৰেলখন 3200 অশ্ব ক্ষমতাৰ চালিকা শক্তিৰে চালিত ৰেলসমূহৰ ভিতৰত এখন শক্তিশালী ৰেল হিচাপে গণ্য কৰা হৈছে। উল্লেখযোগ্য যে এই ৰেল সেৱাৰ ফলত শূন্য কাৰ্বন নিৰ্গমন হোৱাৰ বিষয়ে জানিবলৈ দিয়া গৈছে। ইয়াৰ জৰিয়তে বায়ু প্ৰদূষণ বহুলাংশে কমিব আৰু হাইড্ৰজেনৰ জৰিয়তে উৎপন্ন হোৱা বিদ্যুতৰ জৰিয়তে এই ৰেলখন চলিব। জীৱাশ্মৰ জৰিয়তে উৎপন্ন হোৱা তাপবিদ্যুৎ শক্তিৰ ব্যৱহাৰৰ পৰিৱৰ্তে সেউজ হাইড্ৰজেনৰ ব্যৱহাৰে ভাৰতৰ যাতায়াত ব্যৱস্থা অধিক বহনক্ষম কৰি তুলিব। প্ৰধানমন্ত্ৰীয়ে লগতে জিন্দৰ একলব্য ষ্টেডিয়ামত 14,700 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। তেওঁ লগতে এটা সমাৱেশতো ভাষণ দিব। জিন্দৰ পৰা প্ৰধানমন্ত্ৰী চণ্ডীগড়লৈ যাব। তাত তেওঁ 4,700 কোটি টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এটা সমাৱেশতো ভাষণ দিব। প্ৰধানমন্ত্ৰী মোদী চণ্ডীগড়ৰ পৰা পাঞ্জাৱৰ জলন্ধৰলৈ যাব। জলন্ধৰত শ্ৰীমোদীয়ে 5,470 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ বিভিন্ন অংশত ন ৰূপত সজাই তোলা 75টা অমৃত ষ্টেচন মুকলি কৰিব। ইয়াৰ ভিতৰত অসমৰ মাজবাট ষ্টেচনো আছে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেন্দ্ৰীয় ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং, সাংসদ দিলীপ শইকীয়াই এই অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ভাগ ল'ব। ন ৰূপত সজাই তোলা এই ৰেল ষ্টেচনসমূহ অত্যাধুনিক প্লেটফৰ্ম, উন্নত ভৱন, অত্যাধুনিক জিৰণি কক্ষ আৰু যাত্ৰীৰ বাবে উন্নত সুবিধাৰে সুসজ্জিত কৰি তোলা হৈছে। যাত্ৰীসকলক অধিক আৰামদায়ক যাত্ৰাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে এই ষ্টেচনসমূহ ন ৰূপত সজাই তোলা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁ ৰেল, স্বাস্থ্যসেৱা, সংস্কৃতি, যোগাযোগ, শিক্ষা আৰু আন আন দিশৰ সৈতে জড়িত কাৰ্যসূচীসমূহত হাৰিয়ানা, চণ্ডীগড় আৰু পাঞ্জাৱৰ লোকসকলৰ সৈতে সহযোগিতাৰে আগুৱাই যাব বিচাৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে দেশৰ জনসাধাৰণ, বিশেষকৈ যুৱশক্তিৰ জীৱনত এই কাৰ্যসূচীসমূহে অত্যন্ত ইতিবাচক প্ৰভাৱ পেলাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ অল থানিৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু তেওঁৰ পিতৃ আমিৰ শ্বেখ হামাদ বিন খালিফা অল থানিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে কাটাৰৰ আমিৰৰ ঐতিহ্যই দুয়োখন দেশক কৌশলগত সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ দিশত পথ প্ৰদৰ্শন কৰি যাব। শ্ৰীমোদীয়ে লগতে কাটাৰত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি থকা স্নেহ আৰু ভাৰত কাটাৰ সম্পৰ্কৰ প্ৰতি থকা তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা স্মৰণ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পশ্চিমবংগ ভ্ৰমণ কৰিব। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি এই ভ্ৰমণৰ সময়ত তেওঁ সীমান্ত সুৰক্ষা, শাসন ব্যৱস্থা, আইন শৃংখলা আৰু উন্নয়নত আলোকপাত কৰি বিভিন্ন কাৰ্যসূচীত ভাগ ল'ব। কাইলৈ শ্ৰীশ্বাহে শিলিগুৰিৰ জুমাগছ সীমান্ত ছাউনীত পৰিদৰ্শন কৰি BSFৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে BSFৰ সৈতে জড়িত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লি শ্ৰীশ্বাহে পশ্চিমবংগত সীমান্তৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত এখন বৈঠকৰ অধ্যক্ষতা কৰিব। এই ভ্ৰমণৰ সময়তে মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত 3খন নতুন ফৌজদাৰী আইনৰ ৰূপায়ণ সন্দৰ্ভতো পৰ্যালোচনা কৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত NEET UG 2026ৰ পুনৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। 11 লাখৰো অধিক প্ৰাৰ্থীয়ে চিকিৎসা, দন্ত চিকিৎসা, আয়ুষ আৰু আনুষাংগিক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে। সকলো পৰীক্ষাৰ্থীয়ে লাভ কৰা নম্বৰ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ ৱেবছাইট NEET.NTA.NIC.IN যোগে প্ৰকাশ কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে ফলাফল সময়মতে ঘোষণা কৰা হৈছে যাতে পৰীক্ষাৰ্থীসকলৰ বাবে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি আৰু পৰামৰ্শ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিব পৰা যায়। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা সোমবাৰে আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে বিজেপি নেতৃত্বাধীন NDAয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত আজি হ'বলগীয়া মিত্ৰজোঁটৰ জ্যেষ্ঠ মন্ত্ৰীসকলৰ বৈঠকত সদনত গ্ৰহণ কৰিবলগীয়া ৰণনীতি চূড়ান্ত কৰিব। বৈঠকত NDAৰ সংসদীয় কাৰ্যসূচী, মিত্ৰজোঁটৰ সহযোগী দলসমূহৰ মাজত সমন্বয় আৰু অধিৱেশনৰ সময়ত বিৰোধী পক্ষৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে ঐক্যবদ্ধ ৰণনীতি যুগুতাই উলিওৱাত গুৰুত্ব আৰোপ কৰা হ'ব।

0: উত্তৰ প্ৰদেশত আজি মাই ভাৰত ৰাষ্ট্ৰীয় যুৱ স্বেচ্ছাসেৱক সন্মিলনৰ আয়োজন কৰা হৈছে। ইয়াৰ পাছত কাইলৈ আৰু পৰহিলৈ দুদিনীয়া চিন্তন শিবিৰ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই এই সন্মিলন উদ্বোধন কৰিব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যমন্ত্ৰী ৰক্ষা নিখিল খাৰ্চে আৰু মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকিব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে মাই ভাৰত ৰাষ্ট্ৰীয় যুৱ স্বেচ্ছাসেৱক সন্মিলনত উত্তৰ প্ৰদেশ বিভিন্ন জিলাৰ 1,500ৰো অধিক মাই ভাৰত স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰিব। ইংলেণ্ডে যোৱা নিশা কাৰ্ডিফৰ ছফিয়া গাৰ্ডেন্ছত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰি 1-1 ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰিছে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 44 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 233 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ শ্ৰেয়াস আয়াৰে সৰ্বাধিক 66 ৰাণ কৰে। বিৰাট কোহলীয়ে 65 ৰাণৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ জফ্ৰা আৰ্চাৰ আৰু গছ এটকিংছে 3টাকৈ উইকেট লাভ কৰে। ছাকিব মহম্মদে 2টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে 45 অভাৰত 6টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ইংলেণ্ডৰ হৈ জো ৰুটে 99 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ হৈ গুৰনুৰ ব্ৰাৰে 2টা উইকেট লাভ কৰে। জো ৰুটক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল পৰহিলৈ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। দেশত হকীৰ প্ৰসাৰৰ বাবে অনুকূল ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে হকী ইণ্ডিয়াই কাইলৈৰ পৰা ৰাষ্ট্ৰজোৰা কোচিং এণ্ড অফিচিয়েটিং এডুকেশ্যন পাথৱে শীৰ্ষক কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাসমূহৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলক শেহতীয়া প্ৰশিক্ষণ পদ্ধতি, প্ৰযুক্তিগত জ্ঞান আৰু কাৰ্যনিৰ্বাহক তথা বিষয়ববীয়াসকলৰ মান আদি বিভিন্ন বিষয়ত উন্নত প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ ভাৰতত পৰিকল্পিত হকী শিক্ষাৰ প্ৰসাৰৰ লগতে হকীৰ প্ৰশিক্ষক আৰু কাৰিকৰী বিষয়ববীয়াসকলৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰাই হৈছে এই উদ্যমৰ মূল উদ্দেশ্য। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ বিভিন্ন অংশত ন ৰূপত সজাই তোলা 75টা অমৃত ষ্টেচন মুকলি কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পশ্চিমবংগৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত নীট UG 2026ৰ পুনৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। আৰু ইংলেণ্ডে যোৱা নিশা ছফিয়া গাৰ্ডেন্ছত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত ভাৰতক 4 উইকেটত পৰাস্ত কৰি 1-1 ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে লুচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

জন ৰাস্কিনে কৈছিল, প্ৰতিটো সূৰ্যোদয় জীৱনৰ আৰম্ভণি আৰু প্ৰতিটো সূৰ্যাস্ত জীৱনৰ শেষ বুলি ধৰি লৈ প্ৰতিজন ব্যক্তিয়ে নিজৰ বাবে জ্ঞান আৰু শক্তি আহৰণ কৰাৰ উপৰিও পৰোপকাৰী কামৰ খতিয়ান ৰাখি যাব লাগে। প্ৰিয় শ্ৰোতা, এগৰাকী স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক আৰু লেখক আডাম স্মিথৰ আজি স্মৃতি দিৱস। তেওঁ ৰাজনৈতিক অৰ্থনীতিৰ গুৰি ধৰোঁতা আৰু স্কটিছ নৱজাগৰণৰ এগৰাকী মুখ্য ব্যক্তি আছিল। আডাম স্মিথক অৰ্থনীতিৰ জনক

0: বুলিও জনা যায়। তেওঁৰ দুখন মূল গ্ৰন্থ হ'ল দ্য থিয়ৰী অৱ মৰেল চেণ্টিমেণ্টছ আৰু এন এনকুৱেৰী ইন টু দ্য নেচাৰ এণ্ড কজেছ অৱ দ্য ৱেলথ অৱ নেশ্যনছ। দ্য ৱেলথ অৱ নেশ্যনছ তেওঁৰ আটাইতকৈ প্ৰভাৱ বিস্তাৰ কৰা গ্ৰন্থ। এই গ্ৰন্থক আধুনিক অৰ্থনীতিৰ প্ৰথম গ্ৰন্থ বুলি কোৱা হয়। স্মিথে গ্লাছগো বিশ্ববিদ্যালয়ত সামাজিক দৰ্শন অধ্যয়ন কৰিছিল আৰু ছাত্ৰবৃত্তিৰে অক্সফৰ্ডতো অধ্যয়ন কৰিবলৈ গৈছিল। পাছলৈ গ্লাছগো বিশ্ববিদ্যালয়ত তেওঁ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1723 চনৰ 5 জুন তাৰিখে জন্ম লাভ কৰা এগৰাকী অৰ্থনীতিবিদ দাৰ্শনিক আদাম স্মিথৰ মৃত্যু হয় 1790 চনৰ 17 জুলাই তাৰিখে। এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আন্না ৰাজম মালহোত্ৰাৰ আজি উপজা দিন। 1927 চনৰ 17 জুলাই তাৰিখে জন্ম লাভ কৰা আন্না ৰাজম মালহোত্ৰাই মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1950 চনত তেওঁ ভাৰতীয় অসামৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে মাদ্ৰাজ কেডাৰত যোগদান কৰে। তেওঁৱেই হৈছে ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী মহিলা। তেওঁ প্ৰায় 7 গৰাকী মুখ্যমন্ত্ৰী আৰু সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ লগত কাম কৰিছিল। ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে 1999 চনত পদ্মভূষণ বঁটাৰে সন্মানিত কৰে। কেন্দ্ৰীয় চৰকাৰৰ সচিব পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মালায়ালম মহিলা আন্না ৰাজম মালহোত্ৰাৰ পৰলোক প্ৰাপ্তি হয় 2018 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে। এগৰাকী ভাৰতীয় বাংলা অভিনেত্ৰী কানন দেৱী, আজি তেখেতৰ মৃত্যুদিন। অভিনয়ৰ সমান্তৰালকৈ নৃত্য আৰু সংগীততো পাৰদৰ্শী কানন দেৱীয়ে প্ৰায় 70খন ছবিত অভিনয় কৰিছে। 1916 চনত ব্ৰিটিছ ভাৰতৰ বংগৰ হাওৰাত জন্ম হৈছিল কানন দেৱীৰ। চলচ্চিত্ৰ জগতত তেওঁ কাননবালা নামেৰে পৰিচিত হয়। নিৰ্বাক ছবিৰ শিশুশিল্পীৰ অভিনয়ৰে অভিনয় জীৱন আৰম্ভ কৰি সফলতাৰে সবাক ছবিত অভিনয় কৰিবলৈ লয় কানন দেৱীয়ে। ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা কানন দেৱীৰ দেহাৱসান হয় 1992 চনৰ 17 জুলাই তাৰিখে। প্ৰিয় শ্ৰোতা, আজি আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস। এই দিৱসৰ তাৎপৰ্য সম্পৰ্কে আমাক আজি কিছু কথা কৈছে অধিবক্তা সুস্মিতা পাচনিয়ে।
1: আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস এই সম্পৰ্কে কবলৈ যোৱাৰ আগতে আমি অকণমান ইতিহাসটো যদি চাওঁ, তেনেহ'লে আমি গম পাম যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত গণহত্যা, যুদ্ধজনিত অপৰাধ, মানৱতা বিৰোধী অপৰাধ, আগ্ৰাসন ইত্যাদিৰ দৰে অপৰাধৰ বিচাৰৰ বাবে এখন স্থায়ী আন্তঃৰাষ্ট্ৰীয় আদালতৰ প্ৰয়োজন বোধ হৈছিল। সেই 1998 চনৰ 17 জুলাই ৰোমত এই ৰোম ষ্টেটিউট গৃহীত কৰা হয় আৰু তাৰ ফলশ্ৰুতিতে ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্ট চমুকৈ ICC প্ৰতিষ্ঠা লাভ কৰে আৰু ইয়াৰ মুখ্যালয় বৰ্তমান নেদাৰলেণ্ডৰ হগ নামৰ ঠাইত আছে। 2010 চনৰ উগাণ্ডাৰ কাম্পালাত অনুষ্ঠিত ৰোম ষ্টেটিউটৰ পৰ্যালোচনা সন্মিলনে 17 জুলাই তাৰিখটো আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস হিচাপে পালন কৰা হ'ব বুলি ঘোষণা কৰা হয়। এতিয়া আমি যদি এই দিৱসৰ তাৎপৰ্য সম্পৰ্কে কবলৈ যাওঁ, তেনেহলে ৰাজনৈতিক সংঘাত, যুদ্ধ অপৰাধ আৰু অসংখ্য মানৱ অধিকাৰ লংঘনৰ যুগত এই দিৱসটোৱে বৰ্তমান সময়ত অত্যন্ত প্ৰাসংগিকতা ৰাখে। এই দিৱসটি গণহত্যা, যুদ্ধ অপৰাধ, মানৱতা বিৰোধী অপৰাধসমূহৰ দৰে গুৰুত্বৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধসমূহ বিচাৰ ব্যৱস্থাৰ আওতালৈ অনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে সজাগতা অনাৰ চেষ্টা কৰে। এনে গুৰুত্বৰ অপৰাধৰ পীড়িতসকলৰ অধিকাৰ আৰু ক্ষতিপূৰণৰ প্ৰয়োজনীয়তা আমাক এই দিৱসৰ উদযাপনে মনত পেলাই দিয়ে। এই দিৱসে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত আইনৰ শাসনৰ গুৰুত্ব পুনৰ প্ৰতিপন্ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ন্যায় ব্যৱস্থাক সমৰ্থন কৰিবলৈ ৰাষ্ট্ৰসমূহক সহযোগিতা কৰাৰ বাবে উৎসাহিত কৰে। এই দিৱসটোৱে আন্তঃৰাষ্ট্ৰীয় ন্যায় ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰাৰ লগতে বিশ্ব শান্তি আৰু সুৰক্ষাত ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টৰ ভূমিকা উপলব্ধি কৰাই সজাগতা বঢ়ায়। এই দিৱসটোৱে স্মৰণ কৰায় যে আন্তঃৰাষ্ট্ৰীয় আইন ব্যৱস্থা অধিক শক্তিশালী হ'ব লাগে যাতে গণহত্যা, যুদ্ধ অপৰাধ আৰু মানৱতা বিৰোধী অপৰাধত জড়িতসকল সাৰি নাযায়। আইনৰ শাসন যেতিয়া প্ৰত্যাহ্বানৰ সন্মুখীন হয়, এই দিৱসটোৱে শান্তি, দায়বদ্ধতা আৰু পীড়িতসকলৰ অধিকাৰৰ প্ৰতি বিশ্বজনীন প্ৰতিশ্ৰুতি মনত পেলায়। গতিকে আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস হৈছে ন্যায়, দায়বদ্ধতা আৰু মানৱ অধিকাৰৰ প্ৰতি বিশ্বজনীন আস্থাৰ প্ৰতীক। ই স্মৰণ কৰায় যে অতি গুৰুত্বপূৰ্ণ অপৰাধৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আন্তঃৰাষ্ট্ৰীয় আইন এখন আছে যাৰ জৰিয়তে শান্তি, সুৰক্ষা আৰু মানৱ মৰ্যাদা ৰক্ষা পৰে। এতিয়া ইয়াৰ উদ্দেশ্য সম্পৰ্কে

0: যদি আমি কবলৈ যাওঁ, বৰ্তমান বিশ্বজুৰি চলি থকা সংঘাত আৰু মানৱ অধিকাৰ সম্পৰ্কীয় সমস্যাসমূহ প্ৰেক্ষাপটত এই দিৱসটোৱে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক একেলগে মিলি এক শক্তিশালী আন্তঃৰাষ্ট্ৰীয় আইনী ব্যৱস্থাৰ জৰিয়তে বিশ্বৰ নাগৰিকৰ সুৰক্ষাৰ বাবে অধিক ন্যায়সংগত আৰু ন্যায়পূৰ্ণ বিশ্ব গঢ়ি তোলাৰ বাবে একেলগে কাম কৰাৰ কথা মনত পেলায়। বিচাৰ ব্যৱস্থাৰ সন্মান আৰু ন্যায় প্ৰতিষ্ঠা তথা বিশ্বৰ সকলো ঠাইত ন্যায় সুনিশ্চিত কৰাটো এই দিৱসৰ মুখ্য উদ্দেশ্য। ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টৰ জৰিয়তে এজন ব্যক্তি বা অপৰাধী যি দেশৰেই নাগৰিক নহওক লাগিলে তেওঁক বিচাৰ ব্যৱস্থাৰ আওতালৈ আনিব পৰাটো এটা বিশেষ বাৰ্তা বিশ্বলৈ প্ৰেৰণ কৰে। আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস বিশ্বব্যাপী মানৱ অধিকাৰ সংৰক্ষণৰ বাবে এটা গুৰুত্বপূৰ্ণ প্লেটফৰ্ম হিচাপে কাম কৰে। এজন ব্যক্তিয়ে ন্যায় লাভ কৰাটো এটা মৌলিক অধিকাৰ। এই বিষয়টোলৈ বিশ্ববাসীয়ে মনোনিৱেশ কৰোৱাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিৱস। ই ন্যায়, শান্তি আৰু গণতন্ত্ৰৰ সপক্ষে বিশ্বজনীন সমৰ্থনৰ প্ৰতীক। আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস উদযাপনৰ লক্ষ্য লৈ বিভিন্ন কাৰ্যসূচী হাতত লয় চৰকাৰ বা NGOসমূহে। বিভিন্ন আলোচনা বা বৰ্তমান সময়ত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লয়, যেনে শিক্ষামূলক কাৰ্যসূচী, ৱেবিনাৰ অনুষ্ঠিত কৰে বা পেনেল ডিছকাশ্যন ইত্যাদি দৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে, যাৰ জৰিয়তে এই দিৱসৰ প্ৰতি মানুহৰ সজাগতা বৃদ্ধি পাইছে। গতিকে আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস আমি সকলোৱে তাৰ গুৰুত্ব তাৎপৰ্য উপলব্ধি কৰি আমি সকলোৱে এই দিৱস উদযাপন কৰোঁ আহক। আমি জনসাধাৰণৰ মাজতো সজাগতা যিমান পাৰোঁ বৃদ্ধি কৰোঁ আহক।
1: আমাৰ সৈতে সেয়া আছিল অধিবক্তা সুস্মিতা পাচনি। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1889 চনত আমেৰিকাৰ ৰহস্য ঔপন্যাসিক আৰ্ল ষ্টেনলি গাৰ্ডনাৰৰ জন্ম হয়, 1969 চনত অভিনেতা ৰাজনীতিবিদ ৰবি কিষণৰ জন্ম হয়, 1996 চনত মাদ্ৰাজৰ নাম চেন্নাই কৰা হয়। অসমীয়া সাংবাদিকতা আৰু সাহিত্য জগতৰ অন্যতম এগৰাকী পুৰুধা ব্যক্তি কীৰ্তিনাথ হাজৰিকা। 1922 চনত গোলাঘাটত জন্মগ্ৰহণ কৰা কীৰ্তিনাথ হাজৰিকা আকাশবাণী গুৱাহাটীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। 1948 চনত আৰম্ভ হোৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ বাতৰি সম্পাদনাৰ দায়িত্বত থকা প্ৰথমজন বিষয়া আছিল কীৰ্তিনাথ হাজৰিকা। 1948 চনৰ 1 জুলাইত অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী নামেৰে কাৰ্যসূচী আৰম্ভ হোৱাৰ পিছত অনাতাঁৰ কেন্দ্ৰটোৰ আঞ্চলিক বাতৰি সম্পাদনা আৰু প্ৰচাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰাৰ লগতে তেওঁ আকাশবাণীৰ জৰিয়তে অসমৰ সাহিত্য সংস্কৃতিৰ প্ৰচাৰৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ 1965 চনৰ পৰা দীৰ্ঘদিনৰ বাবে দৈনিক বাতৰি কাকত দৈনিক অসমৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেখেতৰ সাহিত্যিক অৱদানসমূহৰ ভিতৰত কেইখনমান অনুবাদ গ্ৰন্থ হ'ল 1000 এনিশাৰ সাধু, দাপোনৰ দেশত এলিছ, ৰামধেনু, গৌতম বুদ্ধ, কিতাপৰ বিচিত্ৰ পৃথিৱী ইত্যাদি, শিশু সাহিত্য, ফুটুকাৰ ফেন, অলুগুটি তলুগুটি আদি। অন্যান্য গ্ৰন্থ নাৰদৰ ডায়েৰী, বিকৰ্ষণ আকৰ্ষণ, অসমীয়া সাংবাদিকতা, অসম আৰু নেতৃত্ব আদি। 1988 চনত অসম সাহিত্য সভাৰ হাইলাকান্দিত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰা এইগৰাকী কীৰ্তিনাথ হাজৰিকা আকাশবাণীৰ গৌৰৱ। তেখেতৰ দেহাৱসান হয় 2002 চনত।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: এক প্ৰকাৰ PM জয় অব গৰীবো কি জয় বন গই।

0: যার ফলত দরিদ্র পরিয়ালর চিকিৎসার ব্যয় প্রায় 2,00,000 টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান অ্যাপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাও। বিশদ বিবরণের বাবে 1-4-555 নম্বরত ফোন করক।
1: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। অ্যাপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত অ্যাপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলরে বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
2: বুকিংর বাবে আজি ফোন করক 9957568450।
0: অ্যাপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। সুস্থ জীবনের বিশ্বস্ত লগরী।
3: প্রিয় শ্রোতা, এতিয়া আগবাইছো গুৱাহাটীৰ আজি প্রকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰি সমূহ। সমগ্র দেশতে এক দেশ এক নির্বাচন নীতি বলবৎ করার দিকে কেন্দ্রীয় সরকার দ্রুতগতিত অগ্রসর হয়েছে। এই সন্দর্ভত গঠিত জেপিসি অর্থাৎ যুটীয়া সংসদীয় কমিটির অধ্যক্ষ তথা রাজস্থানের জ্যেষ্ঠ সাংসদ পিপি চৌধুরীয়ে প্রকাশ করা মতে, আগন্তুক 2029 চনত সমগ্র দেশতে লোকসভা আর বিধানসভার নির্বাচন একেলগে অনুষ্ঠিত করাটো কেইবাখনো রাজ্যের দল সংগঠনে ইতিমধ্যেই পোষকতা করেছে। অহা 3 আগষ্টৰ পৰা অরুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। সেইদিনা ৰাজ্যৰ প্ৰতি পঞ্চায়তত সভাপতি এই আঁচনিৰ ধন বিতৰণ কৰিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰসমূহৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে। প্ৰিক্স ভাৰ্চেলছ নামৰ সংস্থাটোৱে বিমানবন্দৰটোলৈ এই স্বীকৃতি আগবঢ়াইছে। ম্যানমাৰৰ উপকূল অঞ্চলত প্ৰায় 500 যাত্ৰী থকা দুখন নাও বুৰ যায়। ৰাষ্ট্ৰসংঘৰ সংস্থাই জনোৱা মতে, অলপতে সংঘটিত হোৱা এই শোকাবহ নাও দুৰ্ঘটনাটোত 500 লোকৰে সলিল সমাধি ঘটাৰ আশংকা কৰা হৈছে। চলিত বৰ্ষৰ অন্তিম ভাগত মুকলি হ'ব মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেল। গুৱাহাটীৰ পাণবজাৰত নতুনকৈ নিৰ্মাণ কৰা এই চিকিৎসালয়খন ডিচেম্বৰ মাহত মুকলি হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিলে স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে। দেশজুৰি E20 বা ইথানল মিশ্ৰিত পেট্ৰলক লৈ চলি থকা বিতৰ্কৰ মাজতে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে স্পষ্ট কৰি দিছে যে যিসকল গ্ৰাহকে ইথানল মিশ্ৰিত পেট্ৰল ব্যৱহাৰ কৰিব নিবিচাৰে তেওঁলোকে 100% বিশুদ্ধ পেট্ৰল কিনিব পাৰিব, কিন্তু তাৰ বাবে অধিক মূল্য পৰিশোধ কৰিব লাগিব। অসম তথা সমগ্র উত্তর পূব ভারতৰ বিমান যোগাযোগের ক্ষেত্রত এক গুরুত্বপূর্ণ সংযোজন হিসাবে গুৱাহাটীৰ পৰা সংযুক্ত আরব আমিরশাহীর দুবাই আৰু আবুধাবিলৈ এয়ার ইন্ডিয়া এক্সপ্রেসে নতুন প্রত্যক্ষ আন্তঃরাষ্ট্রীয় বিমান সেবা আরম্ভ কৰিবলৈ ওলাইছে। এয়ার ইন্ডিয়াই অসম সরকারক এই সন্দর্ভত আনুষ্ঠানিকভাবে অবগত কৰিছে। অসমৰ ভৌগোলিক স্বীকৃতিপ্রাপ্ত কাজিনেমৰ সংরক্ষণ ক্ষমতা আৰু সতেজতা দীর্ঘদিনলৈ অক্ষুণ্ণ ৰাখিব পৰা এক অভিনব প্রযুক্তি উদ্ভাবন কৰি অসম কৃষি বিশ্ববিদ্যালয়ে লাভ কৰিছে ভাৰত চৰকাৰৰ পেটেন্ট। খেলৰ পৃষ্ঠাত, বিশ্বকাপৰ খিতাপ নিৰ্ধাৰণৰ মেচত দেওবাৰে মুখামুখি হ'ব আৰ্জেণ্টিনা স্পেইন। প্ৰথমবাৰ বিশ্বকাপৰ ফাইনেল খেলিব ইউৰোপ আৰু কোপা আমেৰিকাৰ দুই চেম্পিয়ন দলে। শিৱসাগৰ জিলা ক্ৰীড়াসন্থাৰ সৌজন্যত পিয়লি ফুকন ষ্টেডিয়ামত অনুষ্ঠিত আন্তঃজিলা সাব জুনিয়ৰ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলত ঘৰুৱা দল শিৱসাগৰে সুন্দৰ খেলেৰে 5-1 গোলাঘাটক পৰাজিত কৰি 20 পৰা চেম্পিয়ন হয়। অসমৰ ভাৰ্গৱ শইকীয়াই চমক সৃষ্টিৰে অইল আইটা জুনিয়ৰ ৰাষ্ট্ৰীয় ৰেংকিং ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ ল'ৰাৰ 12 অনুৰ্ধৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময় শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা আগবঢ়ালে লুইচিনিয়া বৰচিটিয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো লোকনাথ গোস্বামীৰ কণ্ঠৰ কীৰ্তিমান গীত। প্ৰথম গীতৰ

লোকনাথ গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে। গীতটিৰ কথা আৰু সুৰ আছিল শিল্পীৰ নিজৰ। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ হীৰেণ ভট্টাচাৰ্যৰ কথাৰে লোকনাথ গোস্বামীৰ কণ্ঠৰ এই গীতটি।

0: ইমানপুৰে শ্ৰোতাসকলে লোকনাথ গোস্বামীৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। গীতৰ এলবাম আমূল মূল শেৱালিৰ গুণ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
6: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
5: পিছে এনে যত্ন ক'ত পালি?
6: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
5: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
6: নহয় অ,
5: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
6: অঁ, সঁচাকৈ বৰ ভাল কথা,
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: ভিডিও লাইক কৰিলে পইচা পাম, ইমান সহজ।
8: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
9: জানি ৰক, সতৰ্ক হৈ ৰক।
10: এক প্ৰকাৰ সে PM জয় অব গৰীবৰ কি জয় বন গই হে।

0: এভৰিৱেৰ
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
0: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: আলাপ অনুরাগ
3: আভরণ
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব পৰিণীতা শইকীয়াই। আজিৰ বিষয় দক্ষতা বিকাশ আৰু স্বাৱলম্বনৰ পথ। ষ্টুডিঅ'ত উপস্থিত থাকিব দক্ষতা আৰু যোগাযোগ বিশেষজ্ঞ পিংকু চৌধুৰী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় কালি সামাজিক মাধ্যমযোগে অসমৰ উন্নয়নৰ ৰূপৰেখাৰ বিভিন্ন দিশ আলোকপাত কৰি কৃষিখণ্ডৰ সবলীকৰণ, জলসিঞ্চন ব্যৱস্থাৰ সম্প্ৰসাৰণ, সেউজ শক্তি, শক্তি উৎপাদন আদি দিশত ল'বলগীয়া চৰকাৰী পদক্ষেপৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। ৰাজ্যৰ ঐতিহ্য আৰু পৰ্যটনৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কাশী বিশ্বনাথৰ দৰে গুৱাহাটীৰ কামাখ্যা মন্দিৰত কৰিডৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। 2024 চনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কামৰ শিলান্যাস কৰিছিল যদিও আইনী বাধাৰ বাবে স্থবিৰ হৈ আছিল। সম্প্ৰতি এই বাধা আঁতৰি যোৱাত প্ৰায় 500 কোটি টকা ব্যয়েৰে এই প্ৰকল্প সম্পূৰ্ণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে কোচবিহাৰত থকা মধুপুৰ সত্ৰক বটদ্ৰৱাৰ দৰে আটকধুনীয়াকৈ পুনৰ নিৰ্মাণ কৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এই বিষয়ে পশ্চিমবংগ চৰকাৰৰ লগত হোৱা ফলপ্ৰসূ আলোচনাৰ কথাও ৰাইজক অৱগত কৰে। কাৰেংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ বিষয়ে ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে 2028 চনত যোৰহাট মাজুলী সংযোগী দলংখন মুকলি কৰাৰ কথাও ঘোষণা কৰে।
2: বটদ্ৰৱা সত্ৰখন সজাই পৰাই তোলাৰ পিছত এইবাৰ আমি মধুপুৰ সত্ৰখন, য'ত নেকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্তিম সময়খিনিৰ সাক্ষী হৈ আছে, সেই মধুপুৰ সত্ৰখনকো আমি খুব ধুনীয়াকৈ সজাই পৰাই তুলিব খুজিছো। এই সত্ৰখন কোচবিহাৰত আছে, পশ্চিমবংগত আছে। পশ্চিমবংগ চৰকাৰৰ সৈতে কথা পাতি এই সত্ৰখন আমি সুন্দৰ কৰি সজাই তোলাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈছো আৰু এইবাৰ বাজেটতো তাৰ বাবে আমি 35 কোটি টকাৰ অনুমোদন দিছো।
1: ধেমাজি আৰু লখিমপুৰৰ বানত ক্ষতিগ্ৰস্ত ৰাইজক ৰাজ্য চৰকাৰে সকলো সাহায্য আগবঢ়াব বুলি আশ্বাস দি মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ খহনীয়াক লৈ চিন্তা ব্যক্ত কৰে। অৱশ্যে এইবাৰৰ প্ৰথমটো বানত জিলাখনৰ কোনো মথাউৰি নভঙাটো ইতিবাচক দিশ বুলি তেওঁ উল্লেখ কৰে। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষ ভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংঘলে প্ৰকাশ কৰিছে। কলাক্ষেত্ৰত কালি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিংহলে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন আহিছে। তেওঁ কয় যে যোৱা 10 বছৰত ৰাজ্যত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সংখ্যা 14লৈ বৃদ্ধি পাইছে। অহা 5 বছৰত পুনৰ 10খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীসিংহলে কয়

0: যে দেশৰ ভিতৰতে অন্যতম হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনক অত্যাধুনিক ৰূপত নিৰ্মাণ কৰি থকা হৈছে। 3000 বিচনাযুক্ত এই চিকিৎসালয়খন নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলিও তেওঁ উল্লেখ কৰে। একাংশ চিকিৎসালয়ত চিকিৎসক নথকাৰ বিষয়টো সন্দৰ্ভত মন্তব্য কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন চিকিৎসালয়ত চিকিৎসক থকাটো নিশ্চিত কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে। অসমৰ ভৌগোলিক স্বীকৃতিপ্ৰাপ্ত কাজি নেমুৰ সংৰক্ষণৰ ক্ষমতা আৰু সতেজতা দীৰ্ঘদিনলৈ অক্ষুণ্ণ ৰাখিব পৰা এটা অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰি অসম কৃষি বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা পেটেণ্ট অৰ্থাৎ কৃতিস্বত্ব লাভ কৰিছে। যোৱা 3 জুলাইত পেটেণ্ট কাৰ্যালয়ে বিশ্ববিদ্যালয়খনৰ এই উদ্ভাৱনক স্বীকৃতি প্ৰদান কৰিছে। বিশ্ববিদ্যালয়খনৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰা এই লা ৰেজিন ভিত্তিক খাব পৰা প্ৰলেপ কাজি নেমুৰ ওপৰত ব্যৱহাৰ কৰিলে ফলৰ পৰা পানীৰ বাষ্পীভৱন কম হয় আৰু শ্বসন প্ৰক্ৰিয়া নিয়ন্ত্ৰিত থাকে। ফলত কাজিনেমুৰ সতেজতা আৰু সংৰক্ষণ ক্ষমতা বৃদ্ধি পায়। এই প্ৰলেপ সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত হোৱাৰ বাবে ই খাদ্য সুৰক্ষাৰ ক্ষেত্ৰতো নিৰাপদ। ৰাজ্যৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যমযোগে কালি বিশ্ববিদ্যালয়খনৰ এই গুৰুত্বপূৰ্ণ সফলতাৰ প্ৰশংসা কৰাৰ লগতে পেটেণ্ট লাভৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত প্ৰতিগৰাকী বিজ্ঞানী তথা বিশেষজ্ঞলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিদ্যালয়খনৰ এই সাফল্য ৰাজ্যখনৰ কৃষি গৱেষণা ক্ষেত্ৰৰ বাবে উল্লেখযোগ্য অগ্ৰগতি। এই উদ্ভাৱনে কাজিনেমুৰ বাণিজ্যিক দিশটোক নতুন গতি প্ৰদান কৰিব বুলিও তেওঁ আশা ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাৱৰ জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ ল'ব। এই ৰেল ষ্টেচনসমূহ অত্যাধুনিক প্লেটফৰ্ম, উন্নত ভৱন, অত্যাধুনিক জিৰণি কক্ষ আৰু যাত্ৰীৰ বাবে উন্নত সুবিধাৰে ন ৰূপত সজাই তোলা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
1: কেচ দ্য ৰেইন, বাৰিশ কে পানী কি এক এক বুন্দ কো হামে বচানা হে, তো মেৰা খাস আগ্ৰহ হে বৰ্ষা কা বুন্দ বুন্দ পানী হাম মিলকৰ কে বচায়ে।
2: চল হে তো হাম হে, আইয়ে ঘৰো অফিসো মে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং তকনিক অপনায়ে, রিচার্জ পিট আর শাফ্ট বনবায়ে, অনুপযোগী বোরবেলো কো ঠিক করে, জলাশয়ো সে গাদ নিকালে, অধিক সে অধিক পেড় লগায়ে, ইস বারিশ আইয়ে জুড়ে ক্যাচ দ্য রেইন অভিযান সে।
3: নমস্কার, আকাশবাণী সে সমাচার প্রভাত কে সাথ মে ফরহত নাজ। प्रधानमंत्री नरेंद्र मोदी आज हरियाणा के जींद और सोनीपत के बीच भारत की पहली हाइड्रोजन चालित रेलगाड़ी को रवाना करेंगे। दिल्ली सरकार ने नवाचार और स्वरोजगार को बढ़ावा देने के लिए 400 करोड़ रुपए के स्टार्टअप और इसके नीतिगत ढांचे को मंजूरी दी। राष्ट्रीय परीक्षा एजेंसी ने नीट यूजी पुनर्परीक्षा के परिणाम घोषित किए। गुजरात आतंकरोधी दस्ते ने आतंकवादी संगठन जैश ए मोहम्मद से जुड़े 5 लोगों को पाटन जिले से गिरफ्तार किया। और क्रिकेट में इंग्लैंड ने दूसरे एक दिवसीय मैच में भारत को 4 विकेट से हराकर 3 मैचों की श्रृंखला 1-1 से बराबर की। अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी आज हरियाणा, चंडीगढ़ और पंजाब का दौरा करेंगे। इस दौरान प्रधानमंत्री हरियाणा में जींद रेलवे स्टेशन पर जींद और सोनीपत के बीच हाइड्रोजन से चलने वाली पहली रेलगाड़ी को झंडी दिखाकर रवाना करेंगे। ब्यौरा हमारे संवाददाता से।
4: इस प्रोजेक्ट के साथ भारत ने एक नया वैश्विक कीर्तिमान स्थापित किया है और उन कई देशों से आगे निकल गया है जो अभी इस तकनीक का परीक्षण कर रहे हैं। जहां जर्मनी और चीन जैसे देश आमतौर पर 2 या 3 कोच वाली छोटी हाइड्रोजन ट्रेन चलाते हैं, वहीं भारत ने 10 कोच वाली ट्रेन विकसित की है। इस ट्रेन की क्षमता लगभग 2600 यात्रियों को ले जाने की है, जो दुनिया भर की अन्य हाइड्रोजन ट्रेनों की तुलना में सबसे ज्यादा है। 3200 हॉर्स पावर की क्षमता के साथ यह दुनिया की सबसे शक्तिशाली हाइड्रोजन ट्रेनों में से एक है। यह ट्रेन हाइड्रोजन फ्यूल सेल तकनीक से चलती है, जो हाइड्रोजन को विद्युत में परिवर्तित करके ट्रेन को आगे बढ़ाती है। इस प्रक्रिया में केवल जल वाष्प उप उत्पाद के रूप में उत्पन्न होता है, जिसके परिणाम स्वरूप रेल संचालन के दौरान कार्बन उत्सर्जन शून्य होता है। यात्रियों की सुरक्षा के लिए ट्रेन में आधुनिक बहुस्तरीय सुरक्षा प्रणाली लगाई गई है, जो हाइड्रोजन रिसाव, अधिक तापमान, आग की लपटों और धुएं का तुरंत पता लगा सकती है। आनंद कुमार, आकाशवाणी समाचार, जींद।
3: प्रधानमंत्री जींद के एकलव्य स्टेडियम में लगभग 14,700 करोड़ रुपए की विभिन्न विकास परियोजनाओं का शिलान्यास और उद्घाटन करेंगे। जींद

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
5: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
7: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
6: তাৰ মানে?
7: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
6: তাত কি হয়?
7: হেৰো নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
6: মানে
7: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
6: তেতিয়াহলে
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া বিমল কুমাৰ দেৱমেধিৰ কণ্ঠৰ গীত, গীতিকাৰ গীতা হাতীকাকতি, প্ৰযোজনা সুমন্ত বৰঠাকুৰৰ।

বিমল কুমাৰ দেৱমেধিৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকাত এইবাৰ শুনোৱা হওক হীৰেণ ভট্টাচাৰ্যৰ ৰচনাৰে বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
4: পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈয়ে বৰ ভাল কথা, কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
7: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মনমাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
6: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মনমাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।
8: এক প্ৰকাৰ से PM जय अब गरीबों की जय बन गई है।

0: আৰু এই বিষয়ে আজি বিভিন্ন আলোকপাত কৰিব। আমাৰ আজি ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে আমাৰ অতিথি, অসম দক্ষতা বিকাশ অভিযানৰ দক্ষতা প্ৰকল্প প্ৰবন্ধক পিংকু চৌধুৰী। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ বাইদেউ। আকাশবাণী গুৱাহাটীৰ প্ৰভাতী তৰংগৰ সমূহ শ্ৰোতালৈ মোৰ তৰফৰ পৰা আৰু বিভাগৰ তৰফৰ পৰা আমি সকলোকে আজি শুভকামনা যাচিছোঁ আৰু আজিৰ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ।
0: শ্ৰোতাসকল, এটা কথা বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে যে কেৱল ডিগ্ৰীয়েই নহয়, স্বাৱলম্বনৰ বাবে বৰ্তমান প্ৰয়োজন দক্ষতাৰো। পিছে কিনো এই দক্ষতা? স্কিল ডেভেলপমেণ্ট বুলি আমি কৈয়ে থাকোঁ, আজি আমি এই বিষয়ে বিতংভাৱে কথা পাতিম। আমাৰ অতিথিগৰাকীয়ে এই বিষয়ে আজি আপোনালোকক ক'ব। আপোনালোকৰ মনতো নিশ্চয় বিভিন্ন প্ৰশ্নৰ উদ্ভৱ হ'ব পাৰে, উদয় হ'ব পাৰে। আপোনালোকে ফেচবুকৰ কমেণ্ট বক্সলৈ গৈ আমালৈ এই প্ৰশ্ন পঠিয়াব পাৰে, আমাৰ অতিথিগৰাকীয়ে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব। যিহেতু আজি আমি বিষয়টো লৈছোৱেই যে স্কিল ডেভেলপমেণ্ট, দক্ষতা বিকাশ, আৰু বৰ্তমান সময়ত দেখা যায় যে সকলোৱে স্কিল ডেভেলপমেণ্টৰ কথা কৈয়ে থাকে। প্ৰথমতে আমি জানি লওঁ যে কিনো এই স্কিল ডেভেলপমেণ্ট।
1: ধন্যবাদ বাইদেউ, খুব ধুনীয়া প্ৰশ্ন। আচলতে আমি যদি আৰম্ভণি কৰোঁ দক্ষতা বিকাশৰ কথা, আমি আগৰ পৰাই, বহুদিন আগৰ পৰাই আমি এই দক্ষতা বোলা বস্তুটো একো নতুন বস্তু নহয়। আমি বহু আগৰ পৰাই আমি দক্ষতাৰ ওপৰত কাম কৰি আছোঁ, দক্ষতা কি আমি জানো। কিন্তু বৰ্তমানৰ পৰিপ্ৰেক্ষিতত আজিৰ যি সমাজ ব্যৱস্থা, আজিৰ যি অৰ্থনৈতিক ব্যৱস্থা আৰু বৰ্তমানৰ যিখন বজাৰ, এই বজাৰৰ যি চাহিদা, এই তাৰ ওপৰত আমি ভিত্তি কৰি ব্যৱহাৰিক জ্ঞান এগৰাকী ব্যক্তিৰ বাবে কিমান গুৰুত্বপূৰ্ণ হ'ব পাৰে, আৰু সেই ব্যৱহাৰিক জ্ঞানখিনি, তেওঁলোকৰ কাৰ্যক্ষমতাখিনি আৰু এই বৃত্তিমূলক জ্ঞানসমূহ কেনেদৰে তেখেতসকলে নিখুঁতভাৱে ব্যৱহাৰ কৰি তেওঁৰ যিকোনো এটা পেচা, সেইটো এটা চাকৰি হ'ব পাৰে বা সেইটো স্বাৱলম্বী হোৱাৰ পথো হ'ব পাৰে, যিটোত তেওঁলোকে নিজকে আত্মনিয়োগ কৰিব পাৰে আৰু তেখেতৰ নিজৰ যিমান প্ৰতিভা আছে, তেখেতৰ নিজৰ যিখিনি সুযোগ সুবিধা আছে, সেইখিনি যাতে নিখুঁতভাৱে তেওঁলোকে আহৰণ কৰিব পাৰে, তাকে আমি দক্ষতা বিকাশ বুলি ক'ব পাৰোঁ।
0: আৰু এই দক্ষতা বিকাশৰ কথাটো আচলতে আমি বৰ্তমান সময়ত বিশেষকৈ কিছু বছৰৰ পৰা বিশেষভাৱে শুনিছোঁ। কিয় বৰ্তমান প্ৰেক্ষাপটত দক্ষতা বিকাশৰ কথাটো আহিছে? কাৰণ আগতেওতো মানুহে চাকৰি কৰি আছিলে বা বিচাৰিছিলে, এটা ডিগ্ৰী কমপ্লিট কৰাৰ পিছত মানুহে এটা আত্মনিয়োগ কৰিছিলে, নিজকে স্বনিয়োজনৰ বাবে বিভিন্ন তেওঁলোকে পন্থা বাছি লৈছিলে। কিন্তু বৰ্তমান সময়ত কিয় বিশেষভাৱে দক্ষতা বিকাশৰ গুৰুত্ব দিছে?
1: ঠিকে কৈছে আপুনি। মই যেনেকৈ আগতে ক'লোঁ যে আমি দক্ষতা বিকাশৰ কথা যেতিয়া পাতোঁ, আমি দক্ষতা বিকাশৰ কথা পাতিলে আমি এনেকুৱা ক'ব নোৱাৰোঁ যে এইটো এটা নতুন বস্তু। দক্ষতা বোলা বস্তুটো আমি মানুহৰ লগত সদায় জড়িত থকা এটি বস্তু। যেতিয়া আমি প্ৰতিটো ক্ষেত্ৰত আমি যেতিয়া কওঁ যে দক্ষতা বিকাশ হ'ব লাগে মানুহৰ, চ' আমি এইটোৱে বুজাওঁ যে এজন মানুহে এই কামখিনি, যিকোনো এটা কামত তেখেতে কেনেদৰে নিজৰ যিমানখিনি জ্ঞান আছে বা কিবা এটা বস্তু ব্যৱহাৰিকভাৱে তেখেতে কিমান ভালকৈ কৰিব পাৰে। যিকোনো এটা বস্তু আপুনি থিয়ৰি জানা আৰু প্ৰেক্টিকেলি সেই কামটো কৰাৰ মাজত অলপ পাৰ্থক্য থাকে। চ' সেয়েহে আমি আজিৰ যিটো পৰিপ্ৰেক্ষিতত আমাৰ ব্যৱহাৰিক জ্ঞানৰ ওপৰত অধিক আমি অধিক নিৰ্ভৰশীল হ'ব লগা হৈছে। বিকজ বৰ্তমানৰ বজাৰখনৰ যি চাহিদা, মই আগতেও কৈছোঁ যে বজাৰৰ চাহিদা অনুসৰি আপুনি যদি নিজকে প্ৰতিষ্ঠিত কৰিব নোৱাৰে আৰু বজাৰৰ চাহিদা, বজাৰত আৰু যি উদ্যোগ প্ৰতিষ্ঠান আছে সেই উদ্যোগ প্ৰতিষ্ঠানসমূহৰ বাবে যদি নিজকে আপুনি সাজু কৰি তুলিব নোৱাৰে, তেতিয়াহ'লে আপুনি কিবা নহয় কিবা এটা ক্ষেত্ৰত, যদিও আপোনাৰ পুথিগত অৰ্হতা থাকে, যদিও আপোনাৰ ডিগ্ৰী থাকে, তথাপিও কোনোবা নহয় কোনোবা এটা ঠাইত আপুনি পিছ পৰি যাব পাৰে। বিকজ বৰ্তমান আমাৰ যিটো আমি বৰ্তমান যি শিক্ষা ব্যৱস্থা দি আপুনি মই পঢ়া শুনা কৰি আহিছোঁ, সেই শিক্ষা ব্যৱস্থাটোত লগতে দক্ষতা বিকাশটো এটা আনুষংগিক বুলি আপুনি ধৰিব পাৰে। মই এইটো ক'বলৈ যোৱা নাই যে আমি পঢ়ি অহা ব্যৱস্থাটো বেয়া বা পঢ়ি অহা ব্যৱস্থাটোত আমাক নালাগে, আমাক ডিগ্ৰী লাগে, কিন্তু আমাক ডিগ্ৰীৰ লগত দক্ষতাও লাগে, যাতে আমি যিকোনো কামেই ভালভাৱে নিখুঁতভাৱে কৰি সেই কামটোত আমি নিজকে পাৰদৰ্শিতা আগবঢ়াই আমি নিজক স্বাৱলম্বী কৰিব পাৰোঁ। চাকৰি বা নিজে কিবা এটা কৰা, দুটা বস্তুতে দক্ষতাৰ প্ৰয়োজন কিন্তু অধিক। আৰু এই দক্ষতাৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকাটো এইটো হৈছে যে আপুনি যেতিয়াই নিজকে দক্ষ বুলি ভাবিব, নিজকে দক্ষতাপূৰ্ণ বুলি আপুনি নিজকে গঢ়ি তুলিব, আপোনাৰ

নমস্কাৰ, প্ৰভাতী তৰংগ অনুষ্ঠানলৈ স্বাগতম। আজি আমাৰ শ্ৰোতাসকলে আৰু ফেচবুক যোগে আমাৰ অনুষ্ঠান চাই থকা দৰ্শকসকলে ইতিমধ্যে গম পাইছে যে আমাৰ বিষয়টো হৈছে দক্ষতা বিকাশ আৰু স্বাৱলম্বনৰ পথ।

0: নিয়োগৰ সৃষ্টি যিমান হ'ব লাগে তাতকৈ অধিক হ'ব।
1: হয়
0: আপুনি স্বাৱলম্বী হ'বৰ কাৰণে আপোনাক যিমানখিনি পথ আছিল তাতকৈ দুটা নতুন পথ আৰু মুকলি হ'ব।
1: হয়
0: চ' সেয়েহে আজিৰ যুগত আমি নতুন যি প্ৰজন্ম, নতুন প্ৰজন্মক আমি সেয়েহে দক্ষতা বিকাশৰ ওপৰত অধিক গুৰুত্ব দিবলৈ কওঁ। আৰু আপোনালোকে গমেই পায় যে যি নতুন শিক্ষানীতি আছে, এই নতুন শিক্ষানীতিটো কোৱা হৈছে যে দক্ষতা বিকাশৰ পাঠ্যক্ৰমসমূহ কলেজ স্কুলবিলাকতো আমি উপলব্ধ কৰাব লাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে গতানুগতিক ডিগ্ৰী লাভ কৰাৰ লগতে দক্ষতা বিকাশৰ ক্ষেত্ৰত যিকোনো এটা ছেক্টৰত, যিটো ছেক্টৰত সেই ব্যক্তিজনৰ, সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নিজৰ ৰুচিবোধ থাকে, তাত যাতে তেওঁলোকে সম্যক জ্ঞান আহৰণ কৰিব পাৰে আৰু এই জ্ঞানে যাতে তেওঁলোকক এটা নতুন কাৰ্যপন্থা ল'বলৈ, নতুন সুযোগ গ্ৰহণ কৰিবলৈ আৰু আগুৱাই লৈ যাব পাৰে।
1: হয়, আপুনি এটা খুব সুন্দৰ কথা ক'লে, বজাৰৰ চাহিদা অনুসৰি প্ৰতিষ্ঠা। আৰু আমি জানো যে আমি আচলতে প্ৰতিগৰাকী ব্যক্তিয়ে, আমাৰ সবৰে এটা কিবা নহয় কিবা এটা দক্ষতা থাকে, আৰু সেই দক্ষতাটোকে যদি ভিত্তি কৰি আমি আগুৱাই যাওঁ তেনেহ'লে আমাৰ স্বাৱলম্বনৰ পথ মুকলি হয়। তেনেহ'লে শ্ৰোতাসকল আমাৰ অনুষ্ঠান শুনি থাকিব, ফেচবুকৰ দৰ্শকসকল আমাৰ অনুষ্ঠান চাই থাকিব। এটা সুন্দৰ বিষয় আজি আমি লৈছোঁ আৰু আজি আমাৰ অতিথিগৰাকী অতি সুন্দৰভাৱে তেখেতৰ কথাখিনি আগবঢ়াই লৈ গৈছে। আৰু আমাৰ এটা এইখিনিতে এটা হোৱাটছএপ নাম্বাৰ এটা মই আপোনালোকক কৈ দিছোঁ, যিসকল শ্ৰোতাই ৰেডিঅ' ছেটত আমাৰ অনুষ্ঠান শুনি আছে আপোনালোকেও আমালৈ আপোনালোকৰ মনত উদয় হোৱা এই সম্পৰ্কীয়, আমি আজি যিটো বিষয় কথা পাতিছোঁ দক্ষতা বিকাশ আৰু স্বাৱলম্বনৰ পথ, এনেধৰণৰ প্ৰশ্ন আপোনালোকে আমালৈ পঠিয়াব পাৰে। লিখি ল'ব আপোনালোকে হোৱাটছএপ নাম্বাৰটো 6900453528, আকৌ কৈ দিছোঁ এবাৰ, 6900453528। গতিকে আপোনালোকে আমাৰ অনুষ্ঠান চাই থাকক আৰু শুনি থাকক ৰেডিঅ' ছেটত আমাৰ অনুষ্ঠান, আমি এনেধৰণে কথা পাতি গৈ থাকিম।

0: বজায় জোয়া, হিলিবিলি মিউজিক বজায় জোয়া, হিলিবিলি।
1: ফেসবুক যোগে কেইবাজনো দৰ্শকে আমালৈ মেছেজ পঠিয়াইছে, কমেণ্ট বক্সত তেওঁলোকৰ মেছেজ আমি দেখিছোঁ, মই পঢ়ি দিছোঁ। এইটো এটা মেছেজ লিখিছে ধ্ৰুৱজ্যোতি কলিতাই, বিশ্বায়নৰ জাল আৰু সামাজিক মাধ্যমৰ বিস্তাৰৰ লগে লগেই বিভিন্ন নতুন নতুন দ্ৰব্য আৰু প্ৰযুক্তি তথা বাণিজ্যিক কৌশলৰ সৈতে নৱপ্ৰজন্ম সহজতে পৰিচিত হোৱাৰ সুযোগ পাইছে। সেয়েহে আমি যাতে বাহিৰৰ পৰা অহা ঢৌ বা প্ৰলোভনত পৰি মূল্যৱান থলুৱা জ্ঞান ভাণ্ডাৰ, প্ৰাকৃতিক পৰিৱেশ আৰু সাংস্কৃতিক ঐতিহ্য হেৰুৱাবলগীয়া নহয়, তাৰ বাবে পৰম্পৰাগত থলুৱা জ্ঞান প্ৰযুক্তিকেন্দ্ৰিক দক্ষতাৰে আমাৰ যুৱক যুৱতীসকলে স্বাৱলম্বী হৈ উঠিব পাৰে, তাৰ ওপৰত সংশ্লিষ্ট বিভাগবোৰে গুৰুত্ব দিয়া উচিত। সুন্দৰ কথা কৈছে তেখেতে। বংকিম দাসে লিখিছে, লাচিত নগৰ ৰঙীয়া তিনিআলিৰ, সুপ্ৰভাত জনাইছোঁ সকলো অসমবাসীলৈ, দিনটো যেন মংগল হয় তাৰে কামনা কৰিছে তেখেতে। আৰু জিন্তু কোচে ঢকুৱাখানাৰ পৰা শুনি আছোঁ বুলি কৈছে। ধীৰেণ ৰয়ে লিখিছে, অনুষ্ঠান খুলিবলৈ পাই বৰ ভাল লাগিছে। মধুজন্তা এছ বৈশ্যই লিখিছে, নমস্কাৰ, আজিৰ ষ্টুডিঅ'ত উপস্থিত থকা বাইদেউ আৰু অতিথিগৰাকীলৈ প্ৰণাম জনাইছোঁ, নমস্কাৰ জনাইছোঁ আপোনালোকলৈ, এটি অতি প্ৰাসংগিক বিষয়বস্তু গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। তাৰপাছত বিনীতা ডেকাৰ পৰা মেছেজ পাইছোঁ আমি, নিভাৰাণী হাজৰিকাৰ পৰা মেছেজ পাইছোঁ, অৰুণা চেতিয়া খনিকৰে লিখিছে, দক্ষতা বিকাশ আৰু স্বাৱলম্বনৰ পথ, এই বিষয়ৰ সন্দৰ্ভত পিংকু চৌধুৰীয়ে সুন্দৰকৈ বুজাই দিছে, গ্ৰহণীয় কথাখিনি নতুনকৈ কাম হাতত ল'ব বিচৰা যুৱক যুৱতীসকলে, সম্পূৰ্ণকৈ মেছেজটো অহা নাই, এনেকৈ লিখিছে, নতুনকৈ কাম হাতত ল'ব বিচৰাসকলে এই জ্ঞান ব্যৱহাৰ কৰিব পাৰে। খুব সুন্দৰ বাৰ্তা আজি আমাৰ দৰ্শকসকলেও আমালৈ প্ৰেৰণ কৰিছে। এইখিনিতে এটা প্ৰশ্ন মনত উদয় হৈছে যে আমি স্বাৱলম্বী হ'বৰ বাবে আমাক আচলতে কেনেধৰণৰ দক্ষতাৰ প্ৰয়োজন, বা দক্ষতা বিকাশে স্বাৱলম্বনত কিদৰে সহায় কৰিব পাৰে, এই বিষয়ে অকণমান কওকচোন। কাৰণ আমাৰ কেইবাটাও মেছেজ আমি দেখিছোঁ কমেণ্ট বক্সত যাওঁতে, এনেধৰণৰ তেওঁলোকে বিষয়বস্তু উত্থাপন কৰিছে।
2: সুন্দৰ প্ৰশ্ন আৰু খুব সময় উপযোগী প্ৰশ্ন আচলতে। আমি সদায় আমি এইটো কথা কওঁ, সদায় আমি জব ছিকাৰৰ পৰিৱৰ্তে জব ক্ৰিয়েটৰ হ'ব লাগে। আমি চাকৰিমুখী হোৱাৰ সদায় আমি চাকৰিৰ যিহেতু পথটো অলপ কিছু ক্ষেত্ৰত আমাৰ লিমিটেড থাকে, আমি বিচাৰোঁ বুলি আমি চাকৰি নাপাব পাৰোঁ। আমাৰ যোগ্যতা, আমাৰ অৰ্হতা, আমাৰ দক্ষতা গোটেইখিনি সাঙুৰি আমি চাকৰিৰ বাবে নিজকে সাজু কৰি তুলিব লাগিব যিকোনো এটা ক্ষেত্ৰত, চৰকাৰী হওক বা বেচৰকাৰীয়ে হওক। কিন্তু মই এইটো কথা খুব ভাল পাইছোঁ যে আপোনালোকে জানিব বিচাৰিছে বা আমাৰ শ্ৰোতাসকলেও জানিব বিচাৰিছে যে আত্মনিৰ্ভৰশীল হ'বলৈ বা এটা সফল ব্যৱসায় আৰম্ভ কৰিবলৈ, আমাক স্বাৱলম্বী হ'বলৈ আমি কি কি কৰিব লাগে। চ' মই যদি আপোনাক ক'বলৈ যাওঁ আৰম্ভণিতে, যে আমি সকলোৱে আগতেও কৈছোঁ যে আমি এটা ব্যৱসায় আৰম্ভ কৰিবলৈ আপোনাক আনুষ্ঠানিক বহু যে শিক্ষা থাকিব লাগিব তেনেকুৱা কথা নাই। আপোনালোকে নিজেও জানে পৃথিৱীৰ বৃহৎ বৃহৎ অনুষ্ঠান প্ৰতিষ্ঠানৰ যিসকল ডাঙৰ ডাঙৰ মুৰব্বী, যিখিনিয়ে ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানৰ জন্ম দিছে, সকলোৱে শিক্ষাগত অৰ্হতাৰ ভিত্তিত তেওঁলোকে কেতিয়াও ডাঙৰ এটা প্ৰতিষ্ঠানৰ জন্ম দিয়া নাই। কিন্তু তেওঁলোকৰ নিজৰ যি দক্ষতা, তেওঁলোকৰ যি জ্ঞান, সেই জ্ঞান আৰু সেইখিনিকে মূলধন হিচাপে লৈ তেওঁলোকে আগবাঢ়িছিলে। আৰু আমাৰ ক্ষেত্ৰতো আমি এটা যদি নতুন ব্যৱসায় আৰম্ভ কৰিব লাগে, দুটা তিনিটা বস্তুৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। সেইটো প্ৰথম কথাটো হৈছে এটা ধাৰণা, যিটো ধাৰণাক লৈ আমি আগবাঢ়িব খোজোঁ ব্যৱসায়টো, সেই ধাৰণাটো বৰ্তমান বজাৰৰ পৰিপ্ৰেক্ষিতত আৰু যিটো ঠাইত আপোনালোকে কোনোবা এজন ব্যক্তিয়ে সেই ব্যৱসায়টো কৰিব খুজিছে, সেই ঠাইডোখৰত বা সেই ঠাইডোখৰৰ ওচৰে পাঁজৰে এই বস্তুটোৰ চাহিদা কিমান, যিটো ব্যৱসায় আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু আজিকালি এনেকুৱা নহয় যে আপুনি কিবা এটা ব্যৱসায় যদি আপুনি লখিমপুৰত কৰিছে বা আপুনি ধেমাজিত কৰিছে সেইটো তাতেই কৰিব লাগিব। বৰ্তমান অনলাইনৰ যুগ, সকলোৱে ফেচবুকৰ যোগেদি, ইনষ্টাগ্ৰামৰ যোগেদি নিজৰ নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰে, মানে আনক নিজৰ নিজৰ যিখিনি চাহিদা থকা বস্তু তেওঁলোকে উৎপাদন কৰে, তেওঁলোকে সেইটোক আগলৈ লৈ যাবলৈ চেষ্টা কৰে। কিন্তু তাৰ লগতে আমি নিজেও এইটো কথা জানিব লাগিব যে এগৰাকী ব্যক্তিয়ে কোনোবা এটা ব্যৱসায় আৰম্ভ কৰাৰ আগতে তেওঁলোকে বিত্তীয় ব্যৱস্থাপনাটো কি হয় এইটো জানিব লাগিব। বিত্তীয় ব্যৱস্থাপনাৰ সম্যক জ্ঞান নাথাকিলে এই যি ব্যৱসায়টো আৰম্ভ কৰিব

0: এই ব্যৱসায়টো আগবঢ়াই লৈ যোৱাত তেখেতে অসুবিধা পাব। অৰ্থাৎ আমি কেনেকৈ তেখেতে বাজেট এটা প্ৰিপেয়াৰ কৰিব, প্ৰস্তুত কৰিব, তেওঁলোকে দৈনিক খৰচ পাতি কিমান হৈছে, নগদ পইচা কিমান আহিছে, তেখেতে বেংকৰ লগত লেনদেন কেনেকৈ কৰিছে, তেখেতৰ প্ৰপাৰ ডকুমেণ্টেশ্যন আছে নে নাই। আমাৰ এনেকুৱাও হয়, মই দেখিছোঁ বহুত ব্যৱসায় আৰম্ভ কৰে, দুবছৰ, তিনিবছৰ, চাৰিবছৰ, বহুত মানুহ মোৰ তালৈ আহে বা আমি কথা পাতোঁ ক'ৰবাত ক'ৰবাত মেল মিটিঙত গ'লেও, যে তেওঁলোকে ব্যৱসায়টো আৰম্ভ কৰে কিন্তু তেওঁলোকে ৰেজিষ্টাৰ নকৰে। চ' এইটো এটা বৰ ডাঙৰ কথা। চ' আমি আৰম্ভ কৰোঁতে সৰুকৈ গাঁৱত আৰম্ভ কৰিছোঁ, সেইকাৰণে আমাকনো কিয় ৰেজিষ্ট্ৰেশ্যন লাগে, আমিনো কিয় ব্যৱসায়টো আমি পঞ্জীয়ন কৰিম, তেনেকুৱা প্ৰশ্ন আহে। কিন্তু আপুনি এইটো গম পাই ভাল পাব যে আমি যদি ব্যৱসায়টো ৰেজিষ্ট্ৰেশ্যন কৰোঁ, আপোনাৰ ব্যৱসায়টোৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ যি সুযোগ সেইটো দুগুণ বাঢ়ি যায়। আপুনি যদি ব্যৱসায়িক প্ৰতিষ্ঠানটো আপুনি ৰেজিষ্টাৰ কৰে, ব্যৱসায়িক প্ৰতিষ্ঠানটো যেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে, আপুনি প্ৰাইভেট লিমিটেড কোম্পানীয়ে কৰক এটা, বা আপুনি প্ৰপ্ৰাইটৰশ্বিপ ফাৰ্মে কৰক, নিজৰ স্বত্বাধিকাৰী ফাৰ্ম এখন কৰিব পাৰে, বা দুজন মানুহে লগ লাগি পাৰ্টনাৰশ্বিপ হিচাপতো এখন স্বত্বাধিকাৰী ফাৰ্ম কৰিব পাৰে। চ' এইবিলাক যদি ডকুমেণ্টছখিনি আপোনাৰ লগত থাকে, তাৰ লগত আপুনি অনুষ্ঠানটোৰ নামত এখন পেন কাৰ্ড থাকিব লাগিব, অনুষ্ঠানটোৰ নামত, ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ নামত আপোনাৰ এটা একাউণ্ট থাকিব লাগিব, এই গোটেইখিনি বস্তুৰ জ্ঞান থকাটো খুব এছেনচিয়েল।
1: যদি প্ৰসাৰ কৰিবৰ কাৰণে বিজনেছটো আমি যেতিয়া এই যিখিনি প্ৰয়োজনীয় নথি পত্ৰ আমাক লাগিব,
0: মানে আপোনাৰ এনেকুৱা হয়, মই বহুত মানুহৰ ক্ষেত্ৰত দেখা পাইছোঁ, তেওঁলোকে নগদ লেনদেনেৰে লাখ লাখ টকাৰ ব্যৱসায় কৰে, কিন্তু মই যদি তেওঁলোকক খোজোঁ বা কোনোবা এটা বেংকত যদি তেওঁলোকে যায়, নগদ লেনদেনৰ যিটো প্ৰক্ৰিয়া সেইটো বেংকে কেতিয়াও মানি নলয়। আপোনাক এটা বেংকে যদি আপোনাক, বেংকটোৱে যদি আপোনাক বিত্তীয় সাহায্য বা লোন দিব লাগে, তেতিয়াহ'লে বেংকটোৱে বিচাৰিব যে আপুনি যোৱা দুটা বা তিনিটা বছৰত আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে কিমান পইচা একাউণ্টত থৈছে। আপুনি পইচাখিনি আপুনি জমা কৰি থৈ দিব নালাগে, আপুনি ওলাব পাৰিব। মই এইটো কৈছোঁ যে আপোনাৰ বিত্তীয় লেনদেন একাউণ্টটোত কিমান, চ' সেইটোৰ ওপৰত ভিত্তি কৰি আপোনাক বেংকটোৱে লোন প্ৰভাইড কৰিব। চ' ব্যৱসায়িক সম্প্ৰসাৰণৰ কাৰণে আপোনাৰ সেইটো এচেঞ্চিয়েল। বহুত ক্ষেত্ৰত 8 লাখ 10 লাখ টকালৈকে মানুহে ব্যৱসায় কৰে, কিন্তু মই যদি চাবলৈ যাওঁ বা আপোনালোকেও যদি চাই, সমাজত দেখা পাব বহুত মানুহে ব্যৱহাৰ নকৰে বিত্তীয় লেনদেনটো, ভাবে তেওঁলোকে চাগে, বহুতৰ এনেকুৱা কিছুমান মনত শংকাও আছে যে আমি বেছি লেনদেন যদি বিত্তীয় লেনদেন কৰোঁ আমি টেক্স দিব লাগিব গভৰ্ণমেণ্টক, চ' তেনেকুৱা কথা কিছুমান। কিন্তু আমি এই টেক্সৰ পৰিমাণটো কিমান, কিমান টকাৰ লেনদেন হ'লে আপুনি টেক্স দিব লাগিব, এই গোটেই কথাখিনিও, বিত্তীয় লেনদেনৰ কথাখিনিও আপুনি জানিব লাগিব, সম্যক জ্ঞান এটা থাকিব লাগিব। সেয়েহে ব্যৱসায় কৰাৰ আগত আপুনি যে ক'লে দক্ষতা কিয় লাগে, এই দক্ষতা বিকাশৰ পাঠ্যক্ৰমসমূহে বা যিকোনো এটা বস্তুৰ সম্যক জ্ঞানে মানুহজনক পিছফালৰ এই কামখিনি কৰিবৰ বাবে তেখেতক সাজু কৰি তোলে। সেয়েহে দক্ষতা বিকাশে অকল চাকৰিমুখী নকৰি, দক্ষতা বিকাশে এজন মানুহক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰতো বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি মই ভাবোঁ।
1: মানে সেইটো চাকৰি নহয়, হয়তো ব্যৱসায়
0: হ'ব পাৰে। সকলোৱে চাকৰি কৰিবৰ কাৰণে আগ্ৰহী নহ'ব পাৰে, সকলোৰে আগ্ৰহটো বেলেগ। আপুনি কোনোবা এজন মানুহে চাকৰি কৰিব পাৰে, আৰু এনেকুৱা নহয় যে ব্যৱসায় বুলি ক'লে অকল আমি কিবা এটা বস্তু উৎপাদন কৰাই নুবুজায়। ব্যৱসায় বুলি ক'লে সেৱা, যিটো আমাৰ ছাৰ্ভিচ ছেক্টৰ বুলি কওঁ, সেইটো কিন্তু ব্যৱসায়। আপুনি নিজে একো নকৰাকে আপুনি 4-5 জন মানুহৰ সেৱাটো গ্ৰহণ কৰি, সেৱাটো আপুনি নিজৰ তাত লৈ আপুনি আনক যদি সেই সেৱাটো প্ৰদান কৰি আহিছে, তেতিয়া আজিকালি এপবিলাকে কৰে, বিভিন্ন এপত আপুনি, তেওঁলোকে নিজে একো নকৰে। আপুনি চাওক অনলাইন প্লেটফৰ্মবিলাকত আমি যিবিলাক বস্তু, আমি সামগ্ৰীসমূহ আমি কিনো, সেই সামগ্ৰীসমূহ সেই অনলাইন প্লেটফৰ্মটোৱে নিকিনে, তেওঁলোকে নিজে নবনায়, তেওঁলোকে বেলেগ বেলেগ
1: সুবিধাটো
0: আমাক প্ৰদান কৰি আহিছে। ইটছ মানে এইখন এখন আমাৰ কাৰণে এখন প্লেটফৰ্মৰ বাহিৰে একো নহয়। ঠিক তেনেদৰে মই সেইটো ক'ব খোজোঁ, অসমৰ ক্ষেত্ৰত, অসমৰ পৰিপ্ৰেক্ষিতত আমাৰ ছাৰ্ভিচ ছেক্টৰত, সেৱাখণ্ডত যথেষ্ট চাহিদা আছে এতিয়া, আৰু সেইটো সংক্ৰান্তত আমি আৰু অলপ কথা পিছলে, আৰু যেতিয়া আপুনি আগুৱাই লৈ যাব আৰু আমি আৰু অলপ কথা পাতিম যে সেৱাখণ্ডই কেনেকৈ মানুহক ব্যৱসায়ীও কৰি তুলিব পাৰে।
1: হয় হয়, এইখিনিতে আৰু এটা প্ৰশ্ন মনলৈ আহিছে যে বহু চৰকাৰী আঁচনি আছে দক্ষতা বিকাশৰ কাৰণে। এতিয়া আপুনি যিহেতু ক'লে যে বিত্তীয় ব্যৱস্থাপনাৰ কথা এটা আহি পৰে বা চাহিদাটো, সেইটো অঞ্চলত কেনেধৰণৰ এটা ব্যৱসায় কৰিলে মানুহজন লাভান্বিত হ'ব, কিন্তু যেতিয়া ব্যৱসায় এটা আৰম্ভ কৰে বা তেওঁ কিবা এটা যদি কৰিব বিচাৰে, তেওঁৰ কিন্তু বিত্তীয় যিটো মানে তেওঁৰ পইচা পাতিৰ কথাটো আহি পৰে, কাৰণ তেওঁ কিছুমান সেই ব্যৱসায়টো আৰম্ভ কৰিবৰ কাৰণে

0: সেইটো ক'লে যে বিত্তীয় ব্যৱস্থাপনাৰ কথা এটা আহি পৰে বা চাহিদাটো সেইটো অঞ্চলত কেনেধৰণৰ এটা ব্যৱসায় কৰিলে মানুহজন লাভান্বিত হ'ব। কিন্তু যেতিয়া ব্যৱসায় এটা আৰম্ভ কৰে বা তেওঁ কিবা এটা যদি কৰিব বিচাৰে তেওঁৰ কিন্তু বিত্তীয় যিটো মানে তেওঁৰ পইচা পাতিৰ কথাটো আহি পৰে, কাৰণ তেওঁ কিছুমান সেই ব্যৱসায়টো আৰম্ভ কৰিবৰ কাৰণে তেওঁ মূলধন হাতত লাগিব। এনে ক্ষেত্ৰত কিছুমান আঁচনিও থাকে,
1: ঠিকে কৈছে আপুনি। আৰু মানে এইটো এইটো সঁচা কথা, আমি সকলোৱে ভাবোঁ যে ব্যৱসায় আৰম্ভ কৰিলে মূলধন সঁচাকৈ লাগিব, কিন্তু প্ৰত্যেকটো ব্যৱসায়ৰ কাৰণে বহুত ডাঙৰ মূলধনৰ প্ৰয়োজন নহয়। আৰু এটা ক্ষেত্ৰত আপোনালোকে এইটো মন কৰিবলগীয়া কথা, যেতিয়া আমি বেংকসমূহৰ বা আঁচনিসমূহৰ ওচৰত আগবাঢ়োঁ এইটো কথা সদায় আমি মনত ৰাখিব লাগে, যদি আমি আৰম্ভণিতে বেংক এটালৈ যাওঁ, আপোনাক যে বেংক এটাত গৈ আপুনি এটা প্ৰজেক্ট ৰিপৰ্ট জমা দিলে, তেওঁলোকৰ পৰা আপুনি কিছু লোন বিচাৰিলে, চ' এই বস্তুটো যিমান মানে যিমান দূৰ সম্ভৱ সেইখিনি কৰাৰ আগত আপুনি নিজে আচলতে নিজৰ সৰুকৈ হ'লেও নিজৰ বস্তুটো আৰম্ভ কৰাটো খুব এচেঞ্চিয়েল, মানে খুব দৰকাৰী। আৰু চৰকাৰৰ আঁচনি থাকে, এনেকুৱা নহয় চৰকাৰৰ আঁচনি নথকা নহয়, কিন্তু সেই আঁচনিসমূহৰ সুবিধা ল'ব লাগিব। ঋণ আৰু মানে স্বাৱলম্বনৰ কাৰণে বহুত চৰকাৰৰ প্ৰধানমন্ত্ৰী আপোনালোকে জানে মুদ্ৰা যোজনা বুলি এটা আঁচনি থাকে, তাত 50,000 পৰা 10,00,000 টকালৈকে তেওঁলোকক সুবিধা প্ৰদান কৰে। তাৰপিছত প্ৰধানমন্ত্ৰীৰ কৰ্মসংস্থাপন সৃষ্টি আঁচনি, প্ৰধানমন্ত্ৰী এমপ্লয়মেণ্ট গেৰেণ্টি প্ৰগ্ৰেম বুলি এটা আছে প্ৰাইম মিনিষ্টাৰ, সেইটোতো 35%-35% তেওঁলোকক ৰাজসাহাৰ্য অৰ্থাৎ ছাবচিডি দিয়া যায়। আৰু ইয়াৰ বাহিৰে বিভিন্ন আপোনালোকে যিখিনি যিসকল ব্যক্তিয়ে স্বাৱলম্বিতাৰ বাবে নিজে কিবা এটা কৰিবৰ বাবে মূলধনৰ কথা ভাবে বা তেওঁলোকে ভাবে যে চৰকাৰী আঁচনি সুযোগ ল'ব পাৰে, তেওঁলোকে জিলাভিত্তিত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰসমূহ থাকে আমাৰ, সেইটো উদ্যোগ আৰু বাণিজ্য বিভাগৰ অন্তৰ্গত, সেইবিলাকতো গৈ তেওঁলোকে বিভিন্ন ক্ষেত্ৰত কেনেদৰে তেওঁলোকে বিত্তীয় সাহাৰ্য লাভ কৰিব সেই কথাবিলাক তেওঁলোকে খবৰ ল'ব পাৰে। কিন্তু মই এইটো কথাত সদায় গুৰুত্ব দিওঁ যে আপুনি বেংক এটাত বা বিত্তীয় প্ৰতিষ্ঠান এটাত কিবা এটা কাম কৰাৰ আগতে, আপুনি কিবা এটা বিচাৰি যোৱাৰ আগতে নিজে যদি সৰুকৈ আৰম্ভ কৰে সেই কামটোৰ প্ৰতি সেই বিত্তীয় অনুষ্ঠানটোৱে বা সেই বেংকটোৱে অধিক গুৰুত্ব দিয়ে। কাৰণটো এইটোৱে, বিকজ এগৰাকী ব্যক্তিয়ে যদি নিজৰ সৰু মূলধন এটা দিওঁ কিবা এটা আৰম্ভ কৰিছে, আৰম্ভ কৰি যদি সামান্য হ'লেও তেওঁলোকে তাৰ পৰা লাভান্বিত হৈছে, তেতিয়াহ'লে তেখেতে বেংকটোৱে এইটো কথাত তেওঁলোকে পতিয়ন যায় যে অৰ্থাৎ এই মানুহগৰাকীয়ে বা এই ব্যক্তিগৰাকীয়ে তেখেতসকলে এটা ব্যৱসায় কৰিব পাৰিব আৰু তেখেতক যদি সহায় কৰা যায় মানে লোন এটা দি বা বিত্তীয় সাহায্য দি, তেতিয়াহ'লে তেখেতে ব্যৱসায়টো সম্প্ৰসাৰণ কৰিব পাৰিব। সেয়েহে নিজে আৰম্ভ কৰাৰ ক্ষেত্ৰত নিজৰ উদ্যমিতা, নিজৰ যি উদ্যোগ, সেই উদ্যোগটো আৰম্ভ কৰাৰ ক্ষেত্ৰত সৰুকৈ হ'লেও নিজে কিবা এটা আৰম্ভ কৰাটো খুব গুৰুত্বপূৰ্ণ বুলি ভাবোঁ, আগতে বেংকত বা আগতে বিত্তীয় সাহায্য বিচাৰি যোৱাৰ আগত।
0: হয় হয়, মানে তেওঁ নিজৰ ফালৰ পৰা যেতিয়া অকণমান প্ৰথম খোজটো দিব
1: তেতিয়াহ'লে আপোনাৰ বিভিন্ন পথ মুকলি হ'ব। আৰু আজিকালি আৰু এটা কথা কওঁ আপোনাক, বিত্তীয় সাহায্য বা স্কীম অকল চৰকাৰীভাৱেই যে পায় তেনেকুৱা নহয়, বিভিন্ন বেচৰকাৰী অনুষ্ঠানেও কৰ্মমুখী কৰিবলৈ দক্ষতা বিকাশৰ যোগেদি তেওঁলোকক প্ৰশিক্ষণৰ পিছত অন্তত তেওঁলোকক বিভিন্ন স্কীমত তেওঁলোকক নিয়োজিত কৰে বা তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন CSR ফাণ্ড, যিবিলাক ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান আছে তেওঁলোকৰ CSR ফাণ্ডবিলাকো এভেইলেবল থাকে, কিন্তু আপোনালোকে সেই বস্তুটোলৈকে আগবাঢ়িবৰ কাৰণে নিজকে যোগ্য কৰি তুলিব লাগিব। চৰকাৰী আঁচনিৰ বাহিৰেও মই এইখিনি কথা কৈছোঁ, য'ত কিছু কিছু ক্ষেত্ৰত বিভিন্ন আঁচনিয়ে আপোনাক হেল্প কৰিব পাৰে, সহায় কৰিব পাৰে।
0: হয় হয়, দিলীপ ডেকাই লিখিছে, আজিৰ অনুষ্ঠান গুৰুত্বপূৰ্ণ, বিষয়টো দৰঙৰ ভেৰুৱাৰ পৰা শুনি আছোঁ, অতিথিগৰাকীয়ে সুন্দৰভাৱে বিষয়টিৰ ওপৰত পৰ্যালোচনা আগবঢ়াইছে, তেখেতক নমস্কাৰ জনাইছোঁ। অৰুণা চেতিয়া খাটনিয়াৰে লিখিছে, নমস্কাৰ অৰুণা চেতিয়া খাটনিয়াৰ, খনিকৰ নহয় দেই, ক্ষমা কৰিব, কওঁতে কিছু ভুল হৈ গ'ল। গড়গাঁও শিৱসাগৰ জিলাৰ পৰা শুনি আছোঁ আৰু কৈছোঁ যে সঁচাকৈয়ে প্ৰত্যেকৰে ঘৰত কিবা নহয় কিবা কামৰ নমুনা জনা মানুহ নিশ্চয় আছে, তাকে এতিয়া মাত্ৰ ব্যৱহাৰিকভাৱে ভাবিব লাগিব। তেখেতে এইটো এটা কথা হৈছে যে আমি কিছু সময় পূৰ্বে আলোচনা কৰিছোঁ যে প্ৰতিগৰাকী ব্যক্তিয়ে আচলতে দক্ষ কিবা নহয় কিবা এটা বিষয়ত, সেইটো হয়তো কেতিয়াবা আমি নিজে ঠাউৰ কৰিব নোৱাৰোঁ বা দেখুৱাই নিদিয়ে, আৰু তাৰ বাবে
1: এই ক্ষেত্ৰত এনেকুৱা হয় কেতিয়াবা আমি নিজৰ দক্ষতাটো কেতিয়াবা আমি আনে কিবা এটা কৰি থকা দেখিলে আমি নিজৰ ক্ষেত্ৰত কেতিয়াবা ভাবোঁ, এই মানুহজনে মানে এনেকুৱা হয়।

0: যে এই মানুহজনে যিহেতু এইটো কাম কৰি আছে, এনেকুৱা দেখোন কাম ময়ো জানো,
1: মোৰ
0: দেখোন কৰিব পাৰোঁ। এই বস্তুটো আমাৰ আমি আমাৰ মনত আহোঁতে কিছু সময় লয় আচলতে। চ' আমি ভাবোঁ যে নাই এইটো ঠিকে আছে, তেওঁলোকে কৰিছে, ভাল কথা। কিন্তু আৰু এই আগ্ৰহটো আৰু স্বাৱলম্বিতাৰ পথটো বৰ দুটা বেলেগ বস্তু। আৰু নিজৰ আগ্ৰহটোক স্বাৱলম্বিতাৰ ফালে লৈ যোৱাটো আৰু নিজৰ ৰুচিবোধটোক স্বাৱলম্বিতাৰ ফালে লৈ যোৱাটো খুব ভাল কথা। কিন্তু তাৰ বাবে আপুনি নিজকে সেই হিচাপে নিজৰ যি ৰুচিবোধ, নিজৰ যি জ্ঞান, নিজৰ যি দক্ষতা, সেইটোৰ লক্ষ্যতে নিজে আগতেই আগতে আপুনি পৰিচয় হ'ব লাগিব।
1: হয়, জিন্তু কোচে লিখিছে, মূলধন হাতত নথকাকৈ চৰকাৰী কিবা ঋণ লোৱাৰ সুবিধা আছে নেকি? আমি এই বিষয়ে অলপ সময়ৰ আগতে কথা পাতিছিলোঁ। তথাপিও তেখেতে কিন্তু কৈছে যে একেবাৰে যদি মূলধন আমাৰ হাতত নাথাকে, নিশ্চয় সেইটোৱে তেখেতে বুজাইছে, তেনেহ'লে ঋণ ল'ব পাৰিব নেকি, কিবা সুবিধা আছে?
0: তেওঁলোকে, মই সেইকাৰণে কৈছোঁ যে আপোনাক বেংকৰ ক্ষেত্ৰত ঋণ লোৱাৰ ক্ষেত্ৰত মই আপোনাক আকৌ ক'লোঁ, বেংকে সদায় এগৰাকী ব্যক্তিৰ বিত্তীয় লেনদেনৰ ওপৰত সদায় গুৰুত্ব দিয়ে। আপোনালোকে জানেই চাগে চিবিল স্ক'ৰ বুলি অপশ্যন এটা আছে, সদায় বেংকে লোন দিয়াৰ ক্ষেত্ৰত চিবিল স্ক'ৰ চায়। চ' এই চিবিল স্ক'ৰটো খুব গুৰুত্বপূৰ্ণ বস্তু। আৰু বেংকে আচলতে লোন কিয় দিয়ে চাব গ'লে, বেংকে লোন দিবৰ কাৰণে থাকিব লাগিব, বিকজ বেংকৰ লোনৰ পৰা যিটো ইণ্টাৰেষ্ট আহে সেইটো তেওঁলোকৰ ইনকাম। চ' বেংকে কেতিয়াও লোন নিদিয়ে বুলি নকয়, কিন্তু বেংকৰ পৰা লোন পাবৰ কাৰণে, মই অলপ আগতে আপোনাক ক'লোঁ যে আমি বহুত কাম কৰোঁ, বহুত ব্যৱসায় কৰোঁ, কিন্তু আমাৰ সেই ব্যৱসায়খিনি পঞ্জীয়ন নহয়। আমাৰ হাতত এগৰাকী ব্যক্তিয়ে গোটেইখিনি কাম যোৱা তিনি বছৰ ধৰক কৰিলে, কিন্তু তেখেতে কাম কৰিছে 10 লাখ টকাৰ ব্যৱসায়, কিন্তু বেংকৰ একাউণ্টত ট্ৰেঞ্জেকশ্যন তেখেতৰ 5,000 টকা হৈছে মাত্ৰ। এই বস্তুবিলাকৰ ক্ষেত্ৰত আমি কিছু ক্ষেত্ৰত পিছ পৰি থাকোঁ, বহুত ক্ষেত্ৰত এতিয়া আগবাঢ়িছে। কিন্তু মই এইটো কথা মই দেখা পাইছোঁ যে এতিয়া আমাৰ যুৱ প্ৰজন্ম কিন্তু এইবিলাক ক্ষেত্ৰত বহুত আগবঢ়া। আমি বহুত ক্ষেত্ৰত মই দেখা পাইছোঁ কলেজত পঢ়ি থকা, বিদ্যালয় মানে মহাবিদ্যালয়ত পঢ়ি থকা, বিশ্ববিদ্যালয়ত পঢ়ি থকা ল'ৰা ছোৱালী, যিখিনি ল'ৰা ছোৱালীয়ে ভাবিছে যে মই ভৱিষ্যতে চাকৰি নকৰোঁ, স্বাৱলম্বী হ'ম বা নিজে কিবা এটা কৰিম, তেওঁলোকে কিন্তু ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতেই, স্নাতক বা স্নাতকোত্তৰ পৰ্যায়তে তেওঁলোকে অনুষ্ঠান প্ৰতিষ্ঠান ৰেজিষ্ট্ৰেশ্যন কৰা মই দেখিছোঁ আজি। চ' এতিয়া সেই পৰিৱেশটো লাহে লাহে অসমতো আহিছে, আৰু কলেজ আৰু বিশ্ববিদ্যালয়বিলাকত এতিয়া সেই পৰিৱেশটো গঢ় দিয়া হৈছে। বহুত নতুন নতুন মানে গতানুগতিক শিক্ষাৰ বাহিৰে নতুন নতুন বহুত ৰিচোৰ্চ পাৰ্চন আহে, বহুত নতুন কথা কয়। চ' তেনেদৰে বহুত ল'ৰা ছোৱালী আগবাঢ়ি যায়। ইনষ্টিটিউশ্যনছ ইনোভেশ্যন কাউন্সিল বুলি কলেজবিলাকত কিছুমান অনুষ্ঠান আছে যিবিলাকে ইনোভেশ্যন, উদ্ভাৱনীমূলক শক্তি, ব্যৱসায় ভিত্তিক আলোচনা, এইবিলাকক তেখেতসকলে গুৰুত্ব দিয়ে। সেইবিলাকৰ ওপৰত আলোচনা চক্ৰ হয়, নতুন নতুন সমল ব্যক্তি ক'ৰবাৰ পৰা তেওঁলোকে মাতি আনে, যিগৰাকী ব্যক্তিয়ে আমাৰ স্বাৱলম্বিতাৰ পথৰ কথা, ব্যৱসায় বাণিজ্যৰ কথা ক'ব পাৰে। এই ব্যক্তিসকলৰ যি আলোচনা, এই আলোচনাত বহুত কথা ওলাই আহে আৰু ছাত্ৰ ছাত্ৰীসকলে এতিয়াই নিজকে সাজু কৰি তুলিব পাৰে। চ' মই এইটো ক'ব নোৱাৰোঁ যে আমি সকলোৱে এনেকুৱা হৈছে, কম হৈছে আমাৰ ক্ষেত্ৰত, কিন্তু আগবাঢ়িছে, এইটো আমাৰ কাৰণে এটা ধনাত্মক দিশ।
1: হয় হয়, আমি কথা পাতি থাকিম এই বিষয়ে, দক্ষতা বিকাশ আৰু স্বাৱলম্বনৰ পথ। আৰু আমাৰ অনুষ্ঠান আজি যিসকলে ফেচবুক যোগে চাই আছে তেওঁলোকৰ মনত উদ্ভৱ হোৱা বিভিন্ন প্ৰশ্ন আমালৈ কমেণ্ট বক্সত লিখি পঠিয়াব পাৰে, আমাৰ অতিথিগৰাকীয়ে এই প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব। তাৰোপৰি আমাৰ এটি হোৱাটছএপ নাম্বাৰো আছে, মই পুনৰ কৈ দিছোঁ, হোৱাটছএপ নাম্বাৰটো 6900453528। এই নাম্বাৰতো আপোনালোকে, যদি আপোনালোকে ৰেডিঅ' চিটত আমাৰ অনুষ্ঠান আজি শুনি আছে, তেনেহ'লে এই নাম্বাৰতো আপোনালোকে আমালৈ হোৱাটছএপ মেছেজ কৰিব পাৰিব। শুনি থাকিব আমাৰ অনুষ্ঠান প্ৰভাতী তৰংগ।

0: প্ৰভাতী তৰংগ অনুষ্ঠানত আজি আমি কথা পাতি আছোঁ দক্ষতা বিকাশ আৰু স্বাৱলম্বনৰ পথ এই বিষয়ে। আৰু আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে অসম দক্ষতা বিকাশ অভিযানৰ দক্ষতা প্ৰকল্পৰ প্ৰবন্ধক পিংকু চৌধুৰী। তেখেতে এই সম্পৰ্কত আমাক বিভিন্নখিনি কথাই কৈছে, বহুত গুৰুত্বপূৰ্ণ কথা আমাক কৈছে। আৰু এতিয়া মই সুধিব বিচাৰিছোঁ যে আমি এটা কথা জানো যে দক্ষতা বিকাশ বিভাগৰ অধীনত এটা প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে যাক NESC নৰ্থ ইষ্ট স্কিল চেণ্টাৰ বুলি কোৱা হয়। এই প্ৰতিষ্ঠানৰে এতিয়া বৰ্তমান সময়ত নামভৰ্তিও চলি আছে, বিভিন্ন ধৰণৰ আপোনালোকৰ পাঠ্যক্ৰমৰ ব্যৱস্থা আছে। এই বিষয়ে আজি আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। এইখিনিতে ইনামুল মজিদৰ এটি মন্তব্য দেখিছোঁ। তেখেতে লিখিছে যে 40 বছৰ বয়সৰ ওপৰত ব্যক্তিৰ বাবে দক্ষতা বিকাশৰ কিবা পাঠ্যক্ৰম আছে নেকি? যিহেতু পাঠ্যক্ৰমৰ কথাই আমি পাতিম আৰু
1: তেখেতৰ প্ৰশ্নটোৰ উত্তৰটো মই আগতে দি লৈছোঁ। নিশ্চয়কৈ আমি যি অসম দক্ষতা বিকাশ অভিযানৰ যি হ্ৰস্বকালীন আমি দক্ষতা বিকাশৰ যি পাঠ্যক্ৰমসমূহ

0: আমি জিলা ভিত্তিত আমি প্ৰশিক্ষণসমূহ প্ৰদান কৰোঁ। সেই প্ৰশিক্ষণ প্ৰদান অনুষ্ঠান যিবিলাক প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানসমূহত 18 বছৰৰ পৰা 43 বছৰলৈকে অৰ্থাৎ 18 to 46 years যুৱক যুৱতীসকলে তেখেতসকলে বিনামূলীয়াভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে বিভিন্ন ক্ষেত্ৰত। প্ৰশিক্ষণসমূহ 2 মাহৰ পৰা 3 মাহ থাকিব, 3 মাহ 4 মাহলৈকেও থাকে। কোৰ্চ লৈ প্ৰশিক্ষণৰ যি সময়সীমা থাকে সেই সময়সীমাসমূহ বেলেগ বেলেগ হয়।
1: হয়, এতিয়া NESCৰ অধীনত কেনেধৰণৰ পাঠ্যক্ৰম আছে, এই বিষয়ে অকণমান বিতংভাৱে কওকচোন।
0: হয়, ধন্যবাদ। মই আচলতে ক'বলৈ খুব ভাল পাওঁ, এই আমাৰ এটা দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ এটা প্ৰতিষ্ঠান যিটো পোনপ্ৰথমবাৰৰ বাবে আমি 2019 চনত আমি ইনষ্টিটিউট অফ টেকনিকেল এডুকেশ্যন ছিংগাপুৰৰ সহযোগত আমি প্ৰতিষ্ঠা কৰিছিলোঁ। 2019-20 চনত প্ৰতিষ্ঠা হোৱা এই প্ৰতিষ্ঠানটোত আমি 4টা যি কোৰ্চ আছে সেই 4টা কোৰ্চত আমি এবছৰীয়া পাঠ্যক্ৰমৰ আমি সুবিধা দিওঁ ছাত্ৰ ছাত্ৰীসকলক। পাঠ্যক্ৰম 4টা হৈছে ৰিটেইল ছাৰ্ভিচেছ, বিউটি এণ্ড ৱেলনেছ, হস্পিটেলিটি ৰুম ডিভিজন আৰু হস্পিটেলিটি F&B ছাৰ্ভিচ। এই গোটেইকেইটা সেৱাখণ্ডত জড়িত পাঠ্যক্ৰম আৰু গোটেইকেইটা পাঠ্যক্ৰমৰ আজিৰ যি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ যদি আপুনি কয় তাত যথেষ্ট চাহিদা আছে। আৰু আমাৰ এই প্ৰতিষ্ঠানটোত নামভৰ্তি বৰ্তমান চলি আছে। প্ৰতি বছৰে আমি 400 ল'ৰা ছোৱালীক ইয়াতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ 4টা কোৰ্চত আৰু 2026-27 বৰ্ষৰ নামভৰ্তি এতিয়া চলি আছে। বহু ল'ৰা ছোৱালী ইতিমধ্যে নামভৰ্তি কৰিছে আৰু আমি নামভৰ্তি খোলা ৰাখিছো আগষ্ট-ছেপ্টেম্বৰ মাহলৈকে।
1: কিবা এন্ট্ৰেন্স পৰীক্ষা হয় নেকি?
0: এন্ট্ৰেন্স তেনেকুৱা নহয়, আমাৰ এতিয়া বৰ্তমান আমি এন্ট্ৰেন্স একো নাপাতোঁ। আমি 2টা বস্তু আমাৰ ক্ৰাইটেৰিয়া আছে বেচিকেলি। এটা হ'ল যিগৰাকী প্ৰশিক্ষাৰ্থীয়ে উত্তৰ পূব দক্ষতা কেন্দ্ৰত অৰ্থাৎ নৰ্থ ইষ্ট স্কিল চেণ্টাৰত তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিব খোজে তেওঁলোক 17 বছৰৰ পৰা 25 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব আৰু তেখেতসকলে যিকোনো এটা শাখাত হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিক যি পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা তেখেতসকলে উত্তীৰ্ণ হ'ব লাগিব। এই 2টা ক্ৰাইটেৰিয়া আছে, এইটো আমি এই 2টা ক্ৰাইটেৰিয়া যদি ফুলফিল কৰে তেখেতসকলে এই 4টা কোৰ্চৰ যিকোনো যিটো তেওঁলোকৰ নিজৰ ইণ্টাৰেষ্ট থাকে তেওঁলোকৰ আগ্ৰহত তাত তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে।
1: এতিয়া কোৰ্চ 4টা অকণমান
0: বিতংকৈ ক'ব খুজিছোঁ আৰু কোৰ্চ 4টাৰ লগত আটাইতকৈ ডাঙৰ কথাটো হৈছে এইটো চৰকাৰী এটা অনুষ্ঠান আৰু ইয়াৰ প্ৰমাণ পত্ৰ অসম দক্ষতা বিশ্ববিদ্যালয়ে দিব। অসম দক্ষতা বিশ্ববিদ্যালয় ইতিমধ্যে দৰং জিলাৰ মংগলদৈত স্থাপন কৰা হৈছে। এখন অসম চৰকাৰৰ এখন বিশ্ববিদ্যালয় আৰু আমাৰ এই উত্তৰ পূব ভাৰতত দক্ষতা বিশ্ববিদ্যালয় হিচাপে প্ৰথম দক্ষতা বিশ্ববিদ্যালয় সেইখন অসম চৰকাৰে স্থাপন কৰিছে ADB লগত লগ হৈ। ADB পৰা তেখেতসকলে আৰ্থিক সাহাৰ্য লাভ কৰি এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছে। চ' নৰ্থ ইষ্ট স্কিল চেণ্টাৰৰ যিখিনি পাঠ্যক্ৰম 4টা পাঠ্যক্ৰমতে চাৰ্টিফিকেট আছাম স্কিল ইউনিভাৰ্চিটি এবছৰৰ অন্তত প্ৰদান কৰিব। তাৰ লগতে এই 4টা কোৰ্চৰ আটাইতকৈ ডাঙৰ উল্লেখযোগ্য কথাটো হৈছে যোৱা প্ৰায় 6-7 বছৰৰ যি আমাৰ নিয়োগৰ যি পাৰ্চেণ্টেজ সেইটো খুব ভাল আৰু এই নিয়োগখিনি আমি যি ছাত্ৰ ছাত্ৰীখিনি ইয়াত পঢ়িছে এই ছাত্ৰ ছাত্ৰীখিনিৰ 95-96% ল'ৰা ছোৱালীয়ে বৰ্তমান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতসকলে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। চ' আমি চাব পাৰোঁ যে প্ৰতিটো কোৰ্চত যোৱা বছৰ 2024-25 বৰ্ষত আমি 54গৰাকী ছাত্ৰ ছাত্ৰীক ভাৰতৰ বাহিৰলৈ বাহৰেইন আৰু ডুবাইত আমি তেওঁলোকক প্লেচমেণ্ট দিবলৈ নিয়োগ দিবলৈ সক্ষম হৈছিলোঁ। চ' আমাৰ সন্মানীয় মন্ত্ৰী তেতিয়াৰ তেখেতে নিজে আহি এই ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলৰ জবৰ নিয়োগৰ অফাৰ লেটাৰসমূহ প্ৰদান কৰিছিলে।
1: হয়, আৰু কেনেকুৱা ধৰণৰ এই এই বিষয়ত যিটো পাঠ্যক্ৰম ক'লে নামভৰ্তি কেতিয়া হয়, কোন সময়ত হয়?
0: নামভৰ্তি আমি মে-জুন মাহৰ পৰা আৰম্ভ কৰোঁ। এতিয়া প্ৰথম পৰ্যায়ৰ নামভৰ্তি ইতিমধ্যে চলি আছে। 80জনতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে নামভৰ্তি কৰিছে, তেওঁলোকৰ পাঠ্যক্ৰম চলি আছে। কিন্তু আমি যিহেতু পাঠ্যক্ৰমখিনি চাহিদা বহুত বেছি আৰু আমাৰ 400 আমাৰ ছিট হয় সেয়েহে আমি এই পাঠ্যক্ৰমটোৰ এডমিশ্যন অহা ছেপ্টেম্বৰ মাহলৈ খোলা ৰাখিছোঁ আৰু সেই ক্ষেত্ৰত 4টা কোৰ্চতে আটাইতকৈ ডাঙৰ উল্লেখনীয় কথাটো হৈছে আমাৰ যি লেব ছেটআপ আছে যিখিনি আমাৰ যোন যিটো লেবত তেওঁলোকৰ প্ৰেক্টিকেল ট্ৰেইনিং হয় ব্যৱহাৰিক

0: শিক্ষা তেওঁলোকক প্ৰদান কৰা হয়, সেইটো আপুনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পাব। আৰু তেওঁলোকক এই গোটেই এবছৰৰ পাঠ্যক্ৰমৰ ভিতৰতে তেওঁলোকক পুথিগত শিক্ষাতকৈ বেছি ব্যৱহাৰিক শিক্ষাত গুৰুত্ব দিয়া হয়। গোটেই কোৰ্চটো যদি আপুনি চাই, 70% মান আপোনাৰ আমাৰ ব্যৱহাৰিক শিক্ষা হয়, 30% মানেহে থিয়ৰি তেওঁলোকক শিকোৱা হয়।
1: এইটো এটা মেছেজ এটা আহিছে, কল্পনা আমিনে লিখিছে, সুপ্ৰভাত, নমস্কাৰ, প্ৰভাতী তৰংগ অনুষ্ঠানত আজি বহুদিনৰ মূৰত পৰিণীতা শইকীয়া বাইদেউক লাইভত দেখা পাই ভাল লাগিল। আজিৰ অতিথি পিংকু চৌধুৰীদেৱে ধীৰে ধীৰে কোৱা বক্তব্যই নিশ্চয়কৈ উঠি অহা চামৰ জীৱনত ৰেখাপাত কৰিব। যিহেতু ময়ো ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত জনশিক্ষণ সংস্থানৰ এগৰাকী কৰ্মকৰ্তা, সেয়েহে দক্ষতা শব্দটোৱেই মোৰ অতিকৈ প্ৰিয়। নিৰৱচ্ছিন্ন প্ৰচেষ্টা আৰু ধৈৰ্যৰ দ্বাৰা এগৰাকী দক্ষ লোকে সুদক্ষ ৰূপ লাভ কৰে, আৰু সুদক্ষ লোকৰ কামৰ কোনোদিনেই অভাৱ কোনোদিনেই নাই। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে বিভিন্ন নতুন নতুন পাঠ্যক্ৰম এইবছৰৰ পৰা সংলগ্ন কৰিছে, যাৰ দ্বাৰা যুৱক যুৱতীসকলে জীৱন জীয়াৰ পাঠ বৰ সুন্দৰভাৱে শিকিব পাৰিব, যাৰ দ্বাৰা জীৱনৰ বাট বুলিবলৈ অতিকে সহজ হ'ব। তেখেতে খুব এটা সুন্দৰ কথা কৈছে, আৰু আপুনি
0: নিজেও তেখেতে ক'লে তেখেতে নিজেও দক্ষতা বিকাশৰ লগত
1: জড়িত,
0: ভাৰত চৰকাৰৰ জনশিক্ষণ সংস্থান বুলি এটা অনুষ্ঠান আছে, তাৰ লগত তেখেতে জড়িত। এই শ্বৰ্ট টাৰ্ম ট্ৰেইনিংবিলাক বিভিন্ন ক্ষেত্ৰত আৰম্ভ কৰিছে তেখেতে, সঁচাই কৈছে যে এতিয়া মই নৰ্থ ইষ্ট স্কিল চেণ্টাৰ আমি আগবাঢ়ি যাম। তেখেতৰ মন্তব্যটোৰ খাৰুগত কৰি অলপ কথা কৈছোঁ, ভাৰত চৰকাৰৰ এতিয়া বৰ্তমানৰ চাহিদা অনুসৰি, বৰ্তমানৰ বজাৰৰ চাহিদা অনুসৰি দক্ষতা বিকাশৰ ক্ষেত্ৰত নতুন নতুন পাঠ্যক্ৰম আৰম্ভ কৰিছে। আমি সকলোৱে AIৰ কথা পাতোঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা পাতোঁ, ডাটা চায়েন্সৰ কথা পাতোঁ, চ' এইবিলাক ক্ষেত্ৰতো নতুন নতুন পাঠ্যক্ৰম লাহে লাহে, বা ৰবটিক্সৰ কথা পাতোঁ, তাৰপিছত ছেমি কণ্ডাক্টৰৰ কথা পাতোঁ, চ' এইবিলাক ক্ষেত্ৰতো দক্ষতা বিকাশৰ পাঠ্যক্ৰম এতিয়া উপলব্ধ হৈছে। আগতে এনেকুৱা এটা ধাৰণা আছিল মানুহৰ মনৰ যে দক্ষতা বিকাশ বুলি ক'লে নৰ্মেলি আমি চুইং মেচিন বা চিলাই, বিউটি এণ্ড ৱেলনেছ বা প্লাম্বিং বা ইলেক্ট্ৰিচিয়ান, আমি তেনেকুৱা। কিন্তু দক্ষতা বুলি ক'লে অকল তেনেকুৱা কেইটামান পাঠ্যক্ৰমকে বুজা নাযায়, দক্ষতা বিকাশৰ বিভিন্ন ছেক্টৰ আছে, বিভিন্ন সেৱা খণ্ডত তেওঁলোকে কৰিব পাৰে। আৰু মই যিহেতু আপোনাক ক'লোঁ নৰ্থ ইষ্ট স্কিল চেণ্টাৰৰ ক্ষেত্ৰতো এই চাৰিটা খণ্ডত, যি চাৰিটা ছেক্টৰৰ কথা মই কৈছোঁ, য'ত আপোনালোকে ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এডমিশ্যন ল'ব পাৰে, আৰু তেখেতসকলে নিজকে স্বাৱলম্বীও কৰিব পাৰিব, এনেকুৱা নহয় যে তেওঁলোকে চাকৰিয়ে কৰিব। বহুত আমাৰ NESCৰ পৰা পাছ কৰা ল'ৰা ছোৱালীয়ে নিজে নিজে স্বাৱলম্বীও হৈছে। চ' নিয়োগ সৃষ্টি কৰাৰ ক্ষেত্ৰত উত্তৰ পূব দক্ষতা কেন্দ্ৰ এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে। আৰু আমাৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, মই আপোনাক ইতিমধ্যে কৈছোঁ যে তেওঁলোকে ডুবাই, বাহৰেইন, তেনেকুৱা মিডিল ইষ্টৰ কাণ্ট্ৰিজত, মলদ্বীপছত, এনেকুৱা বহুত ঠাইত তেওঁলোকে নিযুক্তি লাভ কৰিছে। অসমৰ গাঁৱে ভূঁৱে থকা ল'ৰা ছোৱালী এইখিনি, এনেকুৱা নহয় যে তেওঁলোকে সৰুৰে পৰা বহুত ভালকৈ পঢ়া শুনা, বহুত ডাঙৰ স্কুলত, ডাঙৰ কলেজত পঢ়িছে। অসমৰ খাতি অসমীয়া মিডিয়ামত পঢ়ি পঢ়া, অসমীয়া মাধ্যমত পঢ়ি থকা ল'ৰা ছোৱালী গুৱাহাটীলৈ আহি এবছৰ পাঠ্যক্ৰম কৰি তেওঁলোকে নিজক ইমান দক্ষ কৰি তুলিছে যে তেওঁলোকে তেওঁলোকৰ পৰীক্ষা দিয়াৰ আগত, এবছৰৰ পাঠ্যক্ৰম সমাপ্ত কৰাৰ আগত তেওঁলোকৰ হাতত চাকৰি থাকে। সেইটো খুব ডাঙৰ কথা আজিৰ ডেটত। আৰু তেওঁলোকক আমি অকল প্ৰশিক্ষণ দিয়াই নহয়, তেওঁলোকক এই বজাৰখনত, আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় বজাৰখনৰ বিভিন্ন ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠানক আমি আমাৰ এই চেণ্টাৰটোলৈ মাতি লৈ আহোঁ, বা অনলাইনতে হওক বা তেওঁলোকে হওক, ইয়াতে আমি জব মেলা পাতোঁ তেওঁলোকৰ। আৰু তেওঁলোকক প্ৰশিক্ষণ সমাপ্ত কৰি মই কৈছোঁ, তেওঁলোকক চাৰ্টিফিকেট দিয়াৰ আগত তেওঁলোকক জব প্ৰদান কৰা হয়। সেইটো খুব গুৰুত্বপূৰ্ণ কথা আজিৰ ডেটত। আৰু আমাৰ ইয়াৰ পৰা শিৱসাগৰৰ, চিৰাঙৰ, শিৱসাগৰৰ, বঙাইগাঁৱৰ, মাজুলীৰ, এনেকুৱা বিভিন্ন ঠাইৰ ল'ৰা ছোৱালী এতিয়া ভাৰতৰ বিভিন্ন ডাঙৰ ডাঙৰ ব্ৰেণ্ড, আপুনি মাৰ্কছ এণ্ড স্পেন্সাৰ কওক, ৰেডিছন ব্লু কওক, ভিভান্তা কওক, নভোটেল কওক, তাৰপিছত আপুনি লি মেৰি, আপোনাৰ আৰু অবেৰয় আছে, তাৰপিছত আপোনাৰ লেণ্ডমাৰ্ক গ্ৰুপছ আছে, লুলু হাইপাৰ মাৰ্কেট আছে, আপুনি মানে অন্ত নাই তেনেকুৱা বহুজাতিক প্ৰতিষ্ঠানসমূহত তেওঁলোকে সুযোগ লাভ কৰিছে। আৰু এনেকুৱা নহয় যে তেওঁলোকে আৰম্ভণি কৰাৰ লগে লগে য'ত আৰম্ভণি কৰিছে তাতে আছে। আমাৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়া, যোৱা 2-3 বছৰ আগত ওলোৱা ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে তেওঁলোকে মানে 3-4 চাকৰি পাবলৈ সক্ষম হৈছে। এটা চাকৰি কৰি থাকোঁতে তেওঁলোকে 1-2 আৰু অফাৰ পায়। চ' তেওঁলোকৰ দক্ষতা বৃদ্ধি হৈছে, তেওঁলোকে নিজৰ নিজৰ প্ৰতিষ্ঠানত গৈ আমাৰ অসমৰ নাম

0: উজ্বলাইছে। বহুত ক্ষেত্ৰত ডাঙৰ ডাঙৰ ভি আই পি ভি ভি আই পিৰ লগত তেওঁলোকে কাম কৰাৰ সুযোগ পাইছে, নতুন কথা শিকিছে, যিটো অসমখনৰ বাবে এক এক নতুন আশাৰ সঞ্চাৰ কৰে বুলি মই ভাবোঁ। সেইকাৰণে মইতো সকলোকে আহ্বান জনাম, যিখিনি ছাত্ৰ ছাত্ৰী এইবাৰ গ্ৰেজুৱেশ্যনো কৰিছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, ডিগ্ৰী পঢ়া নাই, বা কোনোবাই হায়াৰ গ্ৰেজুৱেশ্যন পাছ কৰিলে কি কৰিম ভাবি আছে, তেওঁলোকে নৰ্থ স্কিল চেণ্টাৰলৈ আহিব লাগে, এডমিশ্যন ল'ব লাগে, এবছৰ তেওঁলোকে ইয়াত পঢ়িব লাগে আৰু তেওঁলোকে নিজে লক্ষ্য কৰিব, তেওঁলোকে নিজে চাব পাৰিব যে তেওঁলোকৰ নিজৰ ব্যক্তিত্বত, তেওঁলোকৰ নিজৰ দক্ষতাত কি কি চেঞ্জ তেওঁলোকে পালে।
1: আৰু আমি সকলোৱে জানো যে আমাৰ নতুন শিক্ষানীতিও দক্ষতা ভিত্তিক পাঠ্যক্ৰমত বিশেষভাৱে গুৰুত্ব দিছে। এইখিনিতে আপুনি চাৰিটা পাঠ্যক্ৰমৰ কথা ক'লে,
0: চাৰিটা পাঠ্যক্ৰমত মানে আমি এটাত হ'ল আপোনাৰ হস্পিটেলিটি ৰুম ডিভিজন বুলি কওঁ, য'ত আপুনি এটা এখন ডাঙৰ হোটেলৰ, এখন ভাল ফাইভ ষ্টাৰ বা ছেভেন ষ্টাৰ বা ফ'ৰ ষ্টাৰ যিকোনো হোটেল এখনৰ যে পৰিচৰ্যাটো ৰুমবিলাক কেনেকৈ ৰাখিব লাগে, ফ্ৰণ্ট অফিচতো তেওঁলোকক কেনেকৈ মানুহক অতিথিৰ লগত কথা পতাৰ বিষয়ে ট্ৰেইনিং দিয়া হয়, তেওঁলোকে ৰুমটো কিমান ধুনীয়াকৈ সজাই পৰা ৰাখে সেইবিলাকত ট্ৰেইনিং দিয়া হয়। যিহেতু এই গোটেই বস্তুটো সেৱা খণ্ডৰ লগত জড়িত, আপুনি ডাঙৰ ডাঙৰ এখন এটা যদি ডাঙৰ এখন ডাঙৰ হোটেলত যায়, ডাঙৰ ৰিজৰ্টত যায়, তেতিয়া আপুনি নিজৰ যেতিয়া আপুনি পইচা দি তাত থাকিব, আপুনি নিজৰ ৰুমটো খুব ধুনীয়াকৈ যিমান ধুনীয়াকৈ আপুনি দেখা পাব আপোনাৰ সিমানে আগ্ৰহ হ'ব তাত ভালকৈ থাকিবলৈ, আৰু মন যাব বা আপুনি বেলেগক ক'ব যে অনুষ্ঠানটো এই এই হোটেলখন বা এই ৰিজৰ্টখন ভাল। চ' এইবিলাক বস্তু আমি তাত শিকাওঁ। তাৰপিছত এফ এন বি ছাৰ্ভিচ যিটো আছে, ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ, তাত আপুনি সেৱা খণ্ডৰে এটা আৰু এটা ছেক্টৰ হয় য'ত আমি বিভিন্ন ক্ষেত্ৰত আমি ডাঙৰ ডাঙৰ পাৰ্টি কওক, ডাঙৰ ডাঙৰ বিয়া কওক, মেৰেজ পাৰ্টি কওক, বা ডাঙৰ ৰেষ্টুৰেণ্টবিলাক থাকে, কেনেকৈ আতিথ্য সেৱা কৰিব লাগে। আপুনি এগৰাকী ব্যক্তি এখন ৰেষ্টুৰেণ্টৰে আহিল, তেখেতক আপুনি কেনেকৈ নিমন্ত্ৰণ জনাব, আহক ছাৰ, ক'ত বহিব, তেখেতক কেনেকৈ বহাব, তেখেতক তেখেতে কি খাব খুজিছে, তেখেতক তেখেতে কেনেকৈ সুধিব, বা তেখেতে কি জানিব বিচাৰিছে ৰেষ্টুৰেণ্টখনৰ বিষয়ে, বা ৰেষ্টুৰেণ্টখনত ধৰক কিবা এনেকুৱা এটা বস্তু আছে যিটো তেখেতে নাজানে, যিটো খুব গুৰুত্বপূৰ্ণ বা যিটো স্পেচিয়েল হয়, সেইটোৰ বিষয়ে তেখেতক কেনেকৈ বিতংভাৱে ক'ব, এই গোটেই কথাখিনি কমিউনিকেশ্যনৰ ওপৰত জড়িত। চ' সেয়েহে ব্যৱহাৰিক দিশটোৰ ক্ষেত্ৰত আমি প্ৰেক্টিকেল ট্ৰেইনিং যিমান দিওঁ, তেওঁলোকক আমি আতিথ্য সেৱা কৰিবৰ কাৰণে তেওঁলোকক আমি সাজু কৰি তোলোঁ, যাতে তেওঁলোকে কমিউনিকেশ্যনটো, তেওঁলোকৰ যোগাযোগৰ মাধ্যমটো যাতে তেওঁলোকৰ আৰু বেছি শক্তিশালী হয়, ছাত্ৰ ছাত্ৰীসকলে সেই কথাখিনি শিকিব পায়। আৰু বিভিন্ন সময়ত বিভিন্ন ব্যক্তি, বিভিন্ন উচ্চায়ুক্ত কওক, আপুনি বিভিন্ন দেশৰ বা বিভিন্ন ৰাজ্যৰ মুৰব্বী কেতিয়াবা আহে, বিভিন্ন ৰাজ্যৰ কিছু কিছু ক্ষেত্ৰত মিনিষ্টাৰ আহে, কিছুমান ডাঙৰ আমোলা আহে আমাৰ অনুষ্ঠানটোলৈ আহে, অনুষ্ঠানটো চাবলৈ আহে, নৰ্থ স্কিল চেণ্টাৰ কি আচলতে। চ' তেখেতসকলকো লগ পোৱাৰ সুযোগ এই ছাত্ৰ ছাত্ৰীসকলে পায়, আৰু এই ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলৰ লগত কথা পাতিলে বহুত নতুন কথা শিকিব পাৰে। চ' এইটো আটাইতকৈ ডাঙৰ কথা। বিউটি এণ্ড ৱেলনেছ বুলি এটা ছেকশ্যন আছে য'ত আমি বিভিন্ন সৌন্দৰ্য আৰু সুস্থতাৰ বিভিন্ন ক্ষেত্ৰত কেনেকৈ তেওঁলোকক এজন মানুহে, আজিকালি সৌন্দৰ্য আৰু সুস্থতাটো অকল মানে মহিলাৰ লগতে জড়িত হৈ থকা নাই, আজিকালি পুৰুষসকলেও সমানে সৌন্দৰ্য আৰু সুস্থতাৰ প্ৰতি আগ্ৰহী আপোনালোকে জানে। চ' এই ক্ষেত্ৰতো এখন বিশাল মানে বজাৰ আছে য'ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব। আৰু লাষ্টত ৰিটেইল আছে, ৰিটেইল ছাৰ্ভিচত আপুনি আমি দেখাই পাওঁ, আমি যেতিয়া ডাঙৰ ডাঙৰ মলত যাওঁ আপুনি দেখা পাব ডাঙৰ ডাঙৰ ষ্ট'ৰবিলাকত, ডাঙৰ ডাঙৰ মলবিলাকত, ৰিটেইল আউটলেটবিলাকত যদি আপুনি যায় দেখা পাব আপুনি তাতে ছাত্ৰ ছাত্ৰী যিখিনি থাকে তাতে ছেলছৰ কাৰণে, ভিজুৱেল মাৰ্চেণ্ডাইজিঙৰ কাৰণে, ত' তাতে তেওঁলোকক বিভিন্ন ক্ষেত্ৰত এগৰাকী কাষ্টমাৰক, এগৰাকী গ্ৰাহকক কেনেকৈ তেখেতসকলে তেখেতসকলক বিভিন্ন বস্তু দেখুৱাব লাগে, তেখেতসকলৰ বিলিংটো কিমান ইজি কৰি দিব পাৰে, তেখেতসকলে বিল কাউণ্টাৰলৈ কেনেকৈ বস্তুখিনি লৈ যাব, তেখেতক যদি কিবা তাতে অফাৰ আছে এইটো কেনেকৈ জনাব, বিলিংখিনি কৰি দিয়াৰ ক্ষেত্ৰত কিমান সহজতে কৰি দিব পাৰিব, তাৰ লগে লগে যি আনুষংগিক তেখেতক বস্তু এটা দেখুৱাৰ লগে লগে বস্তুটো নতুন হয়নে, কেতিয়া আহিছে, এই বস্তুটোৰ স্পেচিয়েলিটি কি, এই গোটেইখিনি বস্তু, লগতে এটা ষ্ট'ৰ কেনেকৈ সজাই পৰাই ধুনীয়াকৈ ৰাখিব লাগে আগ্ৰহী কৰি, মানুহে যাতে আহি ষ্ট'ৰটো দেখি যাতে বস্তু কিনিব মন যায়। চ' এই গোটেই বস্তুখিনি ৰিটেইল ছাৰ্ভিচত শিকোৱা হয় এণ্ড টু এণ্ড। আচলতে মই অলপ অলপহে কৈছোঁ, গোটেইখিনি কোৱাটো মানে সম্ভৱ নহয়, কিন্তু এই গোটেইকেইটা বিষয়ে ব্যৱহাৰিক, কিন্তু আটাইতকৈ ডাঙৰ কথা 70% মই আকৌ কৈছোঁ, 70% ব্যৱহাৰিক দিশত, প্ৰায়োগিক দিশতে আমি বেছিকৈ আমি তেওঁলোকক শিক্ষা দিয়াৰ ব্যৱস্থা কৰোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে নিজে নিজে ব্যৱহাৰিক দিশত সেই কামখিনি শিকি, আৰু সেই বস্তুখিনি আমাৰ এটা ভাল যে ইণ্ডাষ্ট্ৰীত যিখিনি বস্তু পায় একজেক্টলি সেই বস্তুখিনি আমাৰ ইনষ্টিটিউটটোত আছে। আপুনি ৰিটেইল

0: পিছত আপুনি যদি রিটেইলর আপুনি রিটেইলর যেটা ল্যাবটো চাব আপুনি দেখা পাব যে রিটেইলর ল্যাবটো দেখুন দেখাত এটা শপিং মলৰ দৰে আপুনি যেতিয়া হস্পিটালিটি সেকশনত যাব আপুনি এটা বহুত বৃহৎ অংশত আপুনি অকল বেড দেখিব য'ত বেড ধুনীয়াকৈ পাৰা আছে টাৱেলত টাৱেল আৰ্ট বনোৱা আছে লিফ আৰ্ট বনোৱা আছে গছৰ পাতেদি মানুহক ৱেলকাম কৰিছে পাতকেইটা দি ৱেলকাম টু এনএসসি বুলি বা আপুনি টাৱেলৰে আপুনি মৰুৰ বনাইছে বা বিভিন্ন শ্বেপত টাৱেলখিনি ৰাখিছে দেখাত যাতে মানে খুব ধুনীয়া হয় এট্ৰেক্টিভ হয় তো এই বস্তুবিলাকৰ জ্ঞানটো তেওঁলোকে তাত পাব আটাইতকৈ ডাঙৰ বস্তু মই আকৌ কৈছোঁ সেই প্ৰায়োগিক ক্ষেত্ৰটো থিয়ৰিত আমি বহুত কথাই শিকোঁ বহুত কথাই জানো আপুনিও জানে ময়ো জানো কিন্তু প্ৰায়োগিক জ্ঞানখিনি থাকিলেহে তেখেতসকলে ইণ্ডাষ্ট্ৰীত ছাষ্টেইন কৰিব পাৰিব চ' এই ক্ষেত্ৰত নৰ্থ ইষ্ট স্কিল চেণ্টাৰ উত্তৰ পূব দক্ষতা কেন্দ্ৰই এই ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰে আৰু মই সেয়েহে সকলোকে ক'ম যিখিনিয়ে বিচাৰে আৰু হায়াৰ ছেকেণ্ডেৰীৰ পিছত বা ডিগ্ৰীৰ পিছত যদি তেওঁলোকে আছে ভাবে যে আমি দক্ষতা বিকাশৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগে তেখেতসকলে উত্তৰ পূব দক্ষতা কেন্দ্ৰত আহিব পাৰে আৰু তেওঁলোকে নামভৰ্তি কৰিব পাৰে
1: হয় এইখিনিতে মই এটা মেছেজ এটা পঢ়ি দিছোঁ আৰ এইচ ৰাভাই লিখিছে গুড মৰ্ণিং ইজ দিয়াৰ এনি ক্ৰাইটেৰিয়া টু গেট এডমিশ্যন ফৰ 50+ এজ ওমেন
0: কিছু কিছু ক্ষেত্ৰত থাকিব পাৰে আমি 50+ এজ ওমেনৰ কাৰণে আমি আমাৰ ডিপাৰ্টমেণ্টত ডাইৰেক্টলি মই ক'ব নোৱাৰিম বিকজ আমি মই কৈছোঁ আমাৰ শ্বৰ্ট টাৰ্ম ট্ৰেইনিং যিখিনি আছে 18-44 বছৰ বয়সলৈকে আছে কিন্তু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে প্ৰশিক্ষণ কিন্তু বেলেগ বিভাগ আমি দিয়া প্ৰশিক্ষণেটোৱে যে প্ৰশিক্ষণ বা বেলেগে যে নিদিয়ে তেনেকুৱা নহয় বিভিন্ন বিভাগে দক্ষতা বিকাশৰ পাঠ্যক্ৰম আগবঢ়ায় চ' তেওঁলোকে যোগাযোগ কৰিব পাৰে জিলা ভিত্তিতো তেনেকুৱা প্ৰশিক্ষণ আগবঢ়ায় সেই প্ৰশিক্ষণসমূহ কিছুমান হস্ৰকালীন 2-3 মাহৰ নহ'ব পাৰে 10 দিনীয়াও হ'ব পাৰে কিন্তু প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব কিবা নহয় কিবা প্ৰশিক্ষণ তেওঁলোকে যদি আগ্ৰহী হয় তেখেতসকলে নিশ্চয় প্ৰশিক্ষণ পাব তেনেকুৱা সুবিধা আছে মই জনাত
1: এতিয়া যিহেতু এনেধৰণৰ এটা প্ৰশ্ন আহিছে এতিয়া কিছুমান মহিলা হয়তো হয় আমাৰ সমাজত এনেকুৱা হয় যে হয়তো তেওঁ কেতিয়াও কিবা এটা চাকৰিৰ কাৰণে যোৱাৰ কথা ভবা নাছিলে কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ হয়তো তেনেক্ষেত্ৰত জড়িত হ'ব লগা হ'ল তেনেক্ষেত্ৰত দক্ষতা বিকাশৰ কেনেধৰণৰ সা সুবিধা এগৰাকী মহিলাই ল'ব পাৰিব
0: দক্ষতা বিকাশৰ সা সুবিধাৰ কথা যদি আপুনি কয় যে এগৰাকী ব্যক্তিয়ে যদি এগৰাকী মহিলাই আপুনি যিটো ক'লে যে তেখেতসকলে নিজে যদি কিবা এটা কৰিব খুজিছে দক্ষতা বিকাশৰ এনেকুৱা বিভিন্ন পাঠ্যক্ৰম আছে য'ত তেওঁলোকে নিজে স্বাৱলম্বী হ'ব পাৰে নিজে কিবা এটা কৰিব পাৰে আৰু পাঠ্যক্ৰমখিনি সমাপ্ত কৰিলে তেখেতসকলৰ সেই সম্যক জ্ঞানটো তেওঁলোকে পায় আচলতে মই আপোনাক অলপ আগতে কৈছোঁ দক্ষতা বিকাশৰ পাঠ্যক্ৰমসমূহ সাধাৰণতে ব্যৱহাৰিক দিশত অধিক গুৰুত্ব প্ৰদান কৰা হয় দক্ষতা বিকাশৰ পাঠ্যক্ৰমসমূহে আমাক আচলতে প্ৰায়োগিক আৰু ব্যৱহাৰিক দিশে বেছিকৈ শিকায় যাতে আমি কিবা এটা কাম হাতে কামে কৰিব পাৰোঁ আমি যিটো কওঁ হাতে কামে কৰা বুলি আমি হাতে কামে কৰি কিবা এটা আমি আমি উন্নতিৰ পথত আগুৱাব পাৰোঁ তো স্বাৱলম্বী হ'বৰ কাৰণে দক্ষতা বিকাশৰ যিকোনো পাঠ্যক্ৰমতে যিকোনো এগৰাকী ব্যক্তিয়ে সেই ক্ষেত্ৰত আগবাঢ়িব পাৰে 18 বছৰৰ পৰা 44 বছৰ বয়সলৈকে মই যিটো ক'লোঁ সেই বয়সৰ যিকোনো মহিলাই আল্টিমেটলি আমাৰ এই ট্ৰেইনিংখিনিত ল'ব পাৰিব প্ৰশিক্ষণসমূহ ল'ব পাৰিব অসমৰ বিভিন্ন জিলাত আমাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ থাকে সেই প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ আপোনালোকে তাতে সংগ্ৰহ কৰিব তাতে তেওঁলোকে কৰিব পাৰিব আৰু আমি বিভিন্ন খণ্ডত আমি যোৱা বছৰ প্ৰায় 52টামান কোৰ্ছত 50টাতকৈ অধিক আমি কোৰ্ছত আমাৰ শিক্ষা প্ৰদান কৰিছিলোঁ শ্বৰ্ট টাৰ্ম ট্ৰেইনিং চ' সেয়েহে আৰু তাত নতুন নতুন শিক্ষাও আছে বিউটি এণ্ড ৱেলনেছ আছে হেণ্ডলুম এণ্ড টেক্সটাইলো থাকে তাত য'ত আপোনালোকে তাঁতশালৰ কথা কয় আপুনি চুইং মেচিন অপাৰেটৰ থাকে য'ত আপুনি মানুহে চিলাই কৰিব পাৰে চ' সেনেকৈ বিভিন্ন ছেক্টৰ আছে মহিলাৰ কাৰণেও কিছুমান স্পেচিয়েলি আছে জুৱেলাৰী মেকিঙো থাকিব পাৰে তাত চ' আৰু আগতে এতিয়াতো জুৱেলাৰী মেকিং এটা মানুহে আজিকালি খুব আগ্ৰহী নতুন নতুন জুৱেলাৰী আগতে অকল মানুহে সোণ চোন পিন্ধিছিলে এতিয়া সোণৰ বাহিৰেও মানুহে বিভিন্ন উডেন জুৱেলাৰী পিন্ধে বেম্বুৰ জুৱেলাৰী পিন্ধে চ' সেই গোটেইখিনি বস্তুটো জুৱেলাৰী মই ভাবোঁ যে উদ্যমী মহিলাখিনিৰ বাবে জুৱেলাৰী মেকিঙো এটা খুব ভাল কোৰ্চ বিকজ সেইটো আপুনি একো নকৰাকৈ নিজৰ ঘৰত থাকিও কৰিব পাৰে আপোনাক তাতে যাৰ কাৰণে আপোনাক বহুত বেছি ঠাইৰ প্ৰয়োজন নহয় বজাৰখন অনলাইন আছে আৰু বজাৰৰ লগতে আপুনি এইটো এটা খুব ভাল আপুনি যদি কোনোবা এটা বস্তু আপুনি কোনোবা এজন গ্ৰাহকক আপুনি দিছে সেই গ্ৰাহকজনৰ যোগেদি আপুনি আকৌ 2-4 গ্ৰাহক আপুনি অট'মেটিকেলি পাব যদি আপোনাৰ বস্তুটোৰ সেই গুণগত মানদণ্ডটো যদি আপুনি আপুনি ধৰি ৰাখিব পাৰে আৰু তেতিয়াহ'লে বজাৰ দখল কৰাটো মই জনাত ইমান ডাঙৰ এটা কথা নহয় হয়
1: এতিয়া আজি আপুনি যিটো আমাৰ এনএসসিৰ কথা আমি পাতি আছিলোঁ তাতে আপুনি ক'লে যে আমি দুটা কথা গম পালোঁ যে বয়সটো আমাৰ 17

0: 25 বছৰৰ ভিতৰত হ'ব লাগিব আৰু
1: যিকোনো এটা ষ্ট্ৰীমত হ'লে
0: হয় আৰু কোৰ্চবিলাকৰ পাঠ্যক্ৰমবিলাকো তেনেকুৱাকৈ আপোনাৰ এবছৰীয়া পাঠ্যক্ৰম
1: সম্পূৰ্ণৰূপে এবছৰীয়া পাঠ্যক্ৰম আৰু তাতে তেওঁলোকক এবছৰীয়া পাঠ্যক্ৰমত 10 মাহমান তেওঁলোকৰ তাত ট্ৰেইনিঙো হ'ব, প্ৰেক্টিকেল ট্ৰেইনিং, থিয়ৰী ট্ৰেইনিং, আৰু তেওঁলোকক বিভিন্ন ক্ষেত্ৰত ইণ্টাৰ্ণশ্বিপৰ কাৰণে পঠোৱা হয়। মানে ধৰক আপুনি ৰিটেইলৰ কাৰণেও ৰিটেইলৰ ইণ্টাৰ্ণশ্বিপ হয়, বিউটি এণ্ড ৱেলনেছৰ কাৰণেও ইণ্টাৰ্ণশ্বিপ হয়, ডাঙৰ ডাঙৰ এনেকুৱা যিবিলাক প্ৰতিষ্ঠান আছে, যিবিলাক প্ৰতিষ্ঠানত তেনেকুৱা এটা ছেটআপ আছে, যিটো ছেটআপ আমি তেওঁলোকক ইনষ্টিটিউটটোত দিছোঁ, প্ৰতিষ্ঠানটোত দিছোঁ, তেনেকুৱা ছেটআপত তেওঁলোকক ইণ্টাৰ্ণশ্বিপো কৰোৱা হয়, চ' ডেট তেওঁলোকে যাতে আৰু অলপ প্ৰেক্টিকেলি বস্তুখিনি বেছি ভালদৰে শিকিব পাৰে।
0: আৰু এটা নামভৰ্তি যিহেতু হৈ আছে বুলি ক'লে, যোগাযোগৰ বাবে কিবা নম্বৰ?
1: যোগাযোগৰ কাৰণে এটা নম্বৰ আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে, মই যোগাযোগৰ নম্বৰটো আপোনালোকক কৈ দিছোঁ। যোগাযোগৰ নম্বৰটো হৈছে 6901743926। আকৌ এবাৰ কৈ দিছোঁ, 6901743926। তাৰ বাহিৰে অসম দক্ষতা বিকাশ অভিযানৰ যি আমাৰ ৱেবছাইট আছে, তাত গৈও আপোনালোকে নৰ্থ ইষ্ট স্কিল চেণ্টাৰৰ কথা ৰেজিষ্টাৰ কৰিব পাৰে। আমি আৰু যদি কিবা জানিব লগা থাকে আমাৰ লগতো, উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ অফিচটো আৰু প্ৰতিষ্ঠানটো ISBTৰ অপজিটত কটাবাৰীত অৱস্থিত, গড়চুকত আছে। চ' কোনোবা যদি ইচ্ছুক ছাত্ৰ ছাত্ৰী আছে অফিচত ব্যক্তিগতভাৱে আহি কেনেও গুৱাহাটীৰ যদি ওচৰৰ হয় বা গুৱাহাটীৰ হয়, তেখেতসকলে এডমিশ্যন লোৱাৰ আগত ইনষ্টিটিউটটো চাব বিচাৰিছে, মই সকলোকে স্বাগতম জনাইছোঁ। তেওঁলোকে আহিব পাৰে, তেওঁলোকে প্ৰথম ফ্ল'ৰলৈকে আহিব লাগিব, আহি কেনে তেওঁলোকে ক'ব লাগিব যে তেওঁলোকে উত্তৰ পূব দক্ষতা কেন্দ্ৰত নামভৰ্তিৰ কাৰণে আহিছে বা চাবলৈ আহিছে। সেই হিচাপে আমাৰ তাত কাউন্সিলৰ থাকে, কাউন্সিলৰে তেওঁলোকক প্ৰতিষ্ঠানটো দেখাব আৰু তেওঁলোকৰ কোনটো ক্ষেত্ৰত তেওঁৰ মানে ৰুচিটো বেছি, সেই 4টা কোৰ্চৰ সেইটো তেওঁলোকৰ লগত কথা পাতি ডিচাইড কৰি তাৰপিছত তাতে এডমিশ্যন দিয়াৰ ব্যৱস্থা কৰা হ'ব।
0: খুব সুন্দৰ ব্যৱস্থা। গতিকে আমাৰ যিসকলে আজি অনুষ্ঠান শুনি আছে বা ফেচবুকযোগে চাই আছে, আপোনালোকেও এই বিষয়ে যদি আপোনালোকৰ ইচ্ছা আছে, আপোনালোকৰ ধাউতি, তেনেহ'লে নিশ্চয় আপোনালোকে যাব, ব্যক্তিগতভাৱে লগ ধৰিবগৈ পাৰিব আৰু আপোনালোকৰ ৰুচি অনুযায়ী বিভিন্ন পাঠ্যক্ৰম গম পাইছেই, সেইমতে আপোনালোকে নামভৰ্তি কৰিব পাৰিব। আমাৰ আল্পনা মণ্ডলে লিখিছে, আমাৰ এটা মেছেজ পাইছোঁ, শ্ৰদ্ধাৰ অতিথি পিংকু চৌধুৰীদেৱ আৰু পৰিণীতা শইকীয়া বাইদেউলৈ সুপ্ৰভাত জনাইছোঁ, অনুষ্ঠান শুনি আছোঁ, বৰ সুন্দৰ অনুষ্ঠান, ধন্যবাদ। মধুচন্দা এছ বৈশ্যই লিখিছে, বৰ সুন্দৰভাৱে আজি বিষয়টো বক্তব্য আগবঢ়াইছে, আমাৰ বহুজন নিশ্চয় উপকৃত হ'ব। কৃষ্ণা গগৈয়ে লিখিছে, আজিৰ অনুষ্ঠানটো ৰেডিঅ'ৰ যোগেদি শুনি আছোঁ, অতি প্ৰয়োজনীয় বিষয়ত আলোচনা হৈছে, যুৱক যুৱতীৰ বাবে অনুপ্ৰেৰণাৰ উৎস, অতিথিগৰাকীৰ পৰা বহুতো নজনা কথা জানিব পাৰিছে। এনেধৰণে বিভিন্নজনে আমালৈ মেছেজ পঠিয়াইছে, আপোনালোকে আমাৰ অনুষ্ঠান শুনাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। এটা কথা আৰু এইখিনিতে মই সুধিব বিচাৰিছোঁ যে আমি যিহেতু যেতিয়া দক্ষতা বিকাশৰ কথা কওঁ বা স্কিল ডেভেলপমেণ্টৰ কথা কওঁ, আমাৰ মনত কিন্তু এটা ভাৱ হয় যে মানে যদি আমি আমাৰ অকণমান কোৱালিফিকেশ্যনটো কম হয়, ডিগ্ৰীটো কম হ'লেহে যেন আমি যাম, কিন্তু তেনেকুৱাও নহয়। হয়তো আমাৰ সমাজত বহু এনে ছাত্ৰ ছাত্ৰী আছে যিসকল যিটো কয় মানে ইণ্টেলেকচুৱেলি বহুখিনি তেওঁলোক আগবঢ়া, কিন্তু হয়তো শেষত দেখিছে তেওঁলোকে কিবা এটা কৰিব পৰাগে নাই, তেনেধৰণৰ ছাত্ৰ ছাত্ৰীৰ বাবে কিবা সুবিধা আছে সেই বিষয়ে অকণমান
1: মানে মই আগতেও কৈছোঁ যে চাওক, দক্ষতা বিকাশৰ যিটো কনচেপ্ট, মানুহৰ যিটো ধাৰণা, মানুহৰ ধাৰণাটো আগতকৈ এতিয়া কিন্তু লাহে লাহে সলনি হৈছে। যিহেতু আপুনি কৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 দক্ষতা বিকাশৰ পাঠ্যক্ৰমসমূহ কলেজ লেভেলত, বিশ্ববিদ্যালয় লেভেলত পৰ্যায়ত আমাৰ ইন্ট্ৰডিউচ কৰাৰ কথা কৈছে, ব্যৱহাৰ কৰাৰ কথা কৈছে। ঠিক তেনেদৰে দক্ষতা বিকাশৰ পাঠ্যক্ৰম যে অকল মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ বা কলেজ ড্ৰপ আউট এনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে আছে এনেকুৱা নহয়, বহুত কোৰ্চ আছে যোৰ যিটোৰ কোৱালিফিকেশ্যন মিনিমাম BSc থাকিব পাৰে, যোৰ কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট থাকিব পাৰে। অৰ্থাৎ আপুনি গ্ৰেজুৱেট নহ'লে সেই পাঠ্যক্ৰমটো আপুনি কৰিবই নোৱাৰে। কমাৰ্চৰ ক্ষেত্ৰত আপুনি BFSI বুলি এটা ছেক্টৰ আছে, তাতে আপোনাৰ আল্টিমেটলি কমাৰ্চ গ্ৰেজুৱেটে ভাল ভাল পাঠ্যক্ৰম কৰিব পাৰে আফটাৰ গ্ৰেজুৱেশ্যন। ঠিক তেনেদৰে লাইফ ছায়েন্সৰ এটা SSC আছে, গ্ৰীণ জবছৰ SSC আছে, কোৰ্চৰ কোনো মানে এনেকুৱা কোৰ্চ কোনো এনেকুৱা নহয়, ধৰা বন্ধা কোনো কথা নাই। দক্ষতা বিকাশ এতিয়া লিমিটেড হৈ থকা নাই, আৰু এতিয়া অসম দক্ষতা বিশ্ববিদ্যালয়, মই কৈছোঁ অসম দক্ষতা বিশ্ববিদ্যালয়েও এতিয়া বিভিন্ন ক্ষেত্ৰত ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰমৰ বাহিৰেও ডিপ্ল'মা পাঠ্যক্ৰম আৰম্ভ কৰিছে, য'ত খুব ভাল মেৰিটৰিয়াছ ল'ৰা ছোৱালী এডমিশ্যন লৈছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰী পাছ কৰা, বি এছ চি পাছ

0: পৰা ল'ৰা ছোৱালীয়ে বা এম এছ চি পাছ কৰা ল'ৰা ছোৱালীয়ে দক্ষতা কৰিব পাৰে। নিজৰ ডিগ্ৰীটোক আৰু এটা এখোপ আগুৱাই লৈ যাবৰ বাবে আপোনাক এড অন যদি কিবা এটা লাগে, যদি আপোনাক এই কোৰ্চটোৱে আপোনাৰ ডিগ্ৰীৰ ভেলুটো যদি বঢ়াই দিয়ে, তেতিয়াহ'লে নিশ্চয়ভাৱে আপোনাৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰ ছাত্ৰী আগবাঢ়িব পাৰে। আমাৰ এই ধাৰণাটো সলনি কৰিব হ'লে এতিয়া চাহিদা অনুসৰি, ৰুচি অনুসৰি আৰু যোনে যি শিকিব খোজে সেই হিচাপে এতিয়া ভাৰতবৰ্ষই যেনেকৈ আগবাঢ়িছে অসমেও তেনেকৈ আগবাঢ়িছে, আৰু ভাৰতবৰ্ষৰ লগতে একেলগে খোজে খোজ মিলাই অসমেও বিভিন্ন ক্ষেত্ৰত নতুন নতুন পাঠ্যক্ৰমৰ আৰম্ভণি কৰিছে। আৰু সেয়েহে মই ভাবোঁ যে এনেকুৱা এনেকুৱা কোনো লিমিটেশ্যন নাই যে পাঠ্যক্ৰমসমূহ এইখিনি এনেকুৱাই হ'ব লাগিব তেনেকুৱা হ'ব, বা ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালীৰ কাৰণে নাই, বা হায়াৰ ছেকেণ্ডেৰী ছায়েন্স পঢ়া ল'ৰা ছোৱালীয়ে কৰিব নোৱাৰিব, বা বি টেক কৰা ল'ৰা ছোৱালীৰ কাৰণে স্কিলিং নহয়। মই বিভিন্ন ক্ষেত্ৰত বি টেক পঢ়া ল'ৰা ছোৱালীয়ে বি টেক কৰি উঠি তেখেতে যিটো ছেক্টৰত বি টেক কৰিছে যিটো ডিপাৰ্টমেণ্টত তাৰো এড অন কোৰ্চ কিছুমান থাকে যিটো অল্প স্কিলৰ লগত জড়িত, দক্ষতাৰ লগত জড়িত হয়। চ' সেই ক্ষেত্ৰত আমি নিশ্চিন্ত হ'ব লাগে যে আমি আটাইতকৈ ডাঙৰ কথা এটাই যে আমি আমাৰ নিজৰ যি ইচ্ছা, নিজৰ যি আগ্ৰহ সেইটো গুৰুত্ব দিব লাগে। আৰু নিজৰ ইচ্ছা আৰু আগ্ৰহটো যদি আমি চিনি পাওঁ তেতিয়াহ'লে আমাৰ শিকাৰ স্থলৰ বা শিকাৰ কোনো বয়স নাথাকে, আপুনি জানেই যিকোনো সময়ত আপুনি যিকোনো পদ্ধতিৰে আমি শিকিব পাৰোঁ। আৰু আজিকালি অনলাইনো শিকে, কিন্তু স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত অলপ ব্যৱহাৰিক শিক্ষা যিটো বেছিকৈ কৰে, প্ৰেক্টিকেল নলেজ আমাৰ বেছিকৈ লাগে, সেয়েহে আমি বিভিন্ন ছেক্টৰত আমি ভাবোঁ যে দক্ষতা বিকাশৰ আৰু স্বাৱলম্বনৰ পথ আমি আগুৱাই লৈ যাবৰ বাবে প্ৰতিটো খণ্ডতে মানে উৎকৃষ্ট সুযোগ আছে, আমি সেইখিনি গ্ৰহণ কৰিব লাগে। আৰু ছাত্ৰ ছাত্ৰীসকলে অলপ এই বস্তুটোৰ প্ৰতি অলপ সজাগ হ'ব লাগিব আৰু তেওঁলোকে জানিব লাগিব। আৰু এনেকুৱা নহয় যে বস্তুবিলাক ক'ৰবাত বিচাৰি যাব লাগে, এই বস্তুখিনি অনলাইনত আপোনালোকে ধুনীয়াকৈ দেখি কেনে বিচাৰি উলিয়াই ল'ব পাৰে।
1: আৰু আজিকালি সকলোৰে হাতে
0: হাতে হাতে ফোন আছে, এণ্ড্ৰইড ফোন আছে, তাৰপিছত আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত আপুনি গৈ, মই যিখিনি কথা নৰ্থ ইষ্ট স্কিল চেণ্টাৰৰ কথা কৈছোঁ সেইখিনি কথা আপুনি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত গৈ কেনে যদি সোধে নৰ্থ ইষ্ট স্কিল চেণ্টাৰৰ কথা সেইখিনি গম পাব। মই আহি ইয়াত কৈছোঁ কথাখিনি, কিন্তু মই ভাবোঁ যে আমি, মই পুনৰবাৰ সকলোকে এটাই আগ্ৰহ জনাম, যিহেতু এইটো এডমিশ্যনৰ সময়, সকলো ছাইডে এডমিশ্যন হৈছে, কলেজত বহুত ল'ৰা ছোৱালী এডমিশ্যন পাইছে আৰু বহুত ল'ৰা ছোৱালী এডমিশ্যন নোপোৱাকৈও থাকি যাব পাৰে। এই 1 আগষ্টৰ পৰা একাডেমিক, নতুন একাডেমিক বছৰ আৰম্ভ হ'ব বিভিন্ন কলেজত অসমৰ। কিন্তু যদি কোনোবা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী ভাবিছে ৰৈ গ'ল ডিগ্ৰী পাছ বা ডিগ্ৰী পঢ়িবৰ কাৰণে ছিট নাপালে, তেওঁলোকে অনায়াসে উত্তৰ পূব দক্ষতা কেন্দ্ৰলৈ ঢাপলি মেলিলে হ'ল, তেওঁলোকৰ বাবে এক খুব সুন্দৰ ভৱিষ্যতে তেওঁলোকৰ বাবে মানে অধীৰ আগ্ৰহেৰে বাট চাই আছে বুলি মই ক'ম। ধন্যবাদ।
1: আমি আজি ইমান এটা সুন্দৰ বিষয় আলোচনা কৰিলোঁ, ইমানখিনি কথা যে লুকাই আছে, দক্ষতা বিকাশ যিটো আমি স্কিল ডেভেলপমেণ্ট শুনিয়ে আছিলোঁ, কিন্তু ইমান সাৱলীলভাৱে ইমান সুন্দৰভাৱে আজি আপুনি বৰ্ণনা কৰিলে, আমাৰ সকলোৰে বাবে আচলতে বিষয়টো সহজ হৈ পৰিল, কেৱল ছাত্ৰ ছাত্ৰীৰ বাবেই নহয় পিতৃ মাতৃভাৱেও, কাৰণ আজিকালি পিতৃ মাতৃও সদায় চিন্তিত মোৰ ল'ৰাটোৱে বা মোৰ ছোৱালীজনীয়ে কি কৰিব, কেনেকুৱা ধৰণৰ কি কৰিব।
0: এই চগতে ময়ো আপোনালোকক আকাশবাণী গুৱাহাটী, প্ৰভাতী তৰংগ আৰু সকলোকে আমাৰ মোক ইয়াত নিমন্ত্ৰণ কৰি আনি এই দক্ষতা বিকাশ আৰু স্বাৱলম্বনৰ পথৰ ওপৰত যিখিনি আমি কথা ক'বলৈ সুযোগ দিলে তাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জাচিছোঁ, বিভাগৰ তৰফৰ পৰাও কৃতজ্ঞতা জাচিছোঁ। উদ্দেশ্য এটাই হ'ব লাগে আপোনাৰ আৰু মোৰ সকলোৰে, যে উদ্দেশ্য এটাই যে আমি সকলোৱে আমাৰ যুৱক যুৱতীসকলক কেনেদৰে কি সুন্দৰ প্ৰচেষ্টাৰে তেখেতসকলক আগুৱাই লৈ যাব পাৰোঁ আৰু তেখেতসকলক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ় দিব পাৰোঁ, তাৰ বাবে আমাৰ চেষ্টা যাতে ত্ৰুটি নাথাকে সেই চেষ্টাটো আমি সদায় অব্যাহত ৰাখিম। আপোনালোকক পুনৰবাৰ ধন্যবাদ আৰু সমূহ শ্ৰোতালৈও মই তেখেতসকলৰ বহুমূলীয়া মন্তব্যবোৰৰ বাবে, তেখেতসকলৰ সময়ৰ বাবে, তেখেতসকলে ইমান সময় আমাৰ অনুষ্ঠানটো শুনিলে তাৰ বাবে তেখেতসকলকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জাচিছোঁ।
1: ধন্যবাদ পিংকু চৌধুৰী, এইখিনি সময় আপুনি আমাক দিয়াৰ বাবে, আজি আপুনি অনুষ্ঠানলৈ আহিলে ইমান সুন্দৰকৈ বৰ্ণনা কৰিলে, পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ। আৰু ধন্যবাদ জনাইছোঁ আমাৰ শ্ৰোতাসকলক যিসকলে আজি আমাৰ অনুষ্ঠান শুনি আছে, আৰু ধন্যবাদ জনাইছোঁ আজি ফেচবুক লাইভৰ দৰ্শকসকললৈ, তেওঁলোকে আজি আমালৈ আমাৰ ইমান সুন্দৰ সুন্দৰ মন্তব্য লিখিছে, সেই মন্তব্যৰ মাজেৰেই আমাৰ বহুখিনি কথা আজি ওলাই পৰিছে। আৰু শেষত আজি এই অনুষ্ঠানটি আপোনালোকৰ বাবে ফেচবুক মাধ্যমে আপোনালোকে চোৱাত যি সুবিধা হ'ল, আপোনালোকে মন্তব্য পঠাব পাৰিলে, এই ফেচবুক লাইভত আজি সহযোগ কৰাৰ বাবে ৰুচেন গগৈক আমি ধন্যবাদ জনাইছোঁ। আৰু আজি অনুষ্ঠানৰ পৰা মই পৰিণীতা শইকীয়াই ইমানতে বিদায় লৈছোঁ।

আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: ইমান পৰে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং শুনিলে।
1: জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক আঞ্চলিক বাতৰি।
3: এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি আগষ্টৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। সেই অনুসৰি অহা 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনি আৰম্ভ কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভা আয়োজন কৰি হিতাধিকাৰীসকলক সেইদিনা আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। ইফালে ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে অহা 6 আৰু 7 আগষ্টৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি আৰম্ভ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আগষ্টৰ পৰাই চৰকাৰে ৰাজসাহায্যযুক্ত চাউল, চেনি আৰু দাইলৰ বিতৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব। ইপিনে স্নাতক ছাত্ৰ ছাত্ৰীসকলে অহা ছেপ্টেম্বৰৰ পৰা জীৱন প্ৰেৰণা আঁচনিৰ অধীনত সুবিধা লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে। তদুপৰি ৰাজ্য চৰকাৰে শীঘ্ৰে 2 লাখ চৰকাৰী পদত নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে পূৰ্বৰ হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিত ধন প্ৰদানৰ লগতে নতুনকৈ 50,000 যুৱক যুৱতীক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে। ভূমি সংস্কাৰ তথা খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা 1, 2 আৰু 3ৰ অধীনত ইতিমধ্যে প্ৰায় 10 লাখ লোক উপকৃত হৈছে, যদিও বহু লোক এতিয়াও এই সুবিধাৰ পৰা বঞ্চিত হৈ থকাত অহা 25 ডিচেম্বৰৰ পৰা বসুন্ধৰাৰ 4ৰ্থ পৰ্যায় মুকলি কৰা হ'ব। বঞ্চিত লোকসকলে বিশেষ অনলাইন পৰ্টেলযোগে ভূমি সম্পৰ্কীয় অভিযোগ দিয়াৰ লগতে প্ৰতিকাৰৰ বাবে আবেদন দাখিল কৰিব পাৰিব।
4: আমি 25 ডিচেম্বৰৰ পৰা বসুন্ধৰা 4 আৰম্ভ কৰিম। এইকেইটা দিনত আমাৰ যিসকলে বিভিন্ন ধৰণৰ ভূমিৰ সমস্যা ভোগ কৰি আছে, মই আপোনালোকক অনুৰোধ কৰিম এই সমস্যাসমূহ আপোনালোকে যেন চৰকাৰক অৱগত কৰে। আমি চৰকাৰে এটা বসুন্ধৰাৰ সম্পৰ্কত পৰামৰ্শ ল'বলৈ এটা পৰ্টেলৰ সৃষ্টি কৰিম। সেই পৰ্টেলত আপোনালোকে মাটিৰ ক্ষেত্ৰত ভোগ কৰি থকা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব আৰু এইবাৰ আমি সমস্যাসমূহ সমাধানৰ উত্তৰ দিম।
3: ডক্টৰ শৰ্মাই কালি নিজৰ পুথিভঁৰালৰ পৰা পোনপটীয়াকৈ ভাষণ দি ৰাজ্যৰ প্ৰতিটো পৰিয়ালকে ঘৰুৱা পুথিভঁৰাল বা কিতাপেৰে ভৰা আলমিৰা একোটা ৰাখি পঢ়াৰ সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিয়লি 3:30 বজাত পাঞ্জাৱৰ জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ ল'ব। এই ৰেল ষ্টেচনসমূহ অত্যাধুনিক প্লেটফৰ্ম, উন্নত ভৱন, অত্যাধুনিক জিৰণি কক্ষ আৰু যাত্ৰীৰ বাবে উন্নত সুবিধাৰে ন ৰূপত সজাই তোলা হৈছে। উত্তৰ পূব ভাৰতৰ একমাত্ৰ মুক্ত আৰু দূৰৱৰ্তী উচ্চ শিক্ষানুষ্ঠান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে বিভিন্ন বিজ্ঞান পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰৱৰ্তী শিক্ষা ব্যুৰৰ অনুমোদন লাভ কৰিছে। বিশ্ববিদ্যালয়খনে চলিত মাহৰ পৰাই দূৰৱৰ্তী পদ্ধতিৰে গণিত, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞানৰ লগতে গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিব। আগ্ৰহী আৰু অৰ্হতাসম্পন্ন শিক্ষাৰ্থীসকলে এতিয়াৰে পৰা বিশ্ববিদ্যালয়খনত গণিত বিষয়ৰ স্নাতক পাঠ্যক্ৰমতো নামভৰ্তি কৰিব পাৰিব। ইয়াৰ লগে লগে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত উল্লেখ থকাৰ দৰে কলা, বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাতে স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়োৱা সম্পূৰ্ণ বহুবিভাগীয় শিক্ষা সেৱা প্ৰদানকাৰী বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হ'ল। ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ গণিত, বিজ্ঞান, প্ৰযুক্তিবিদ্যা, বাণিজ্য প্ৰশাসন আৰু যোগ বিষয়ক স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহক বিশ্ববিদ্যালয়ে অনুদান আয়োগে স্বীকৃতি প্রদান কৰিছিল। গুৱাহাটীৰ বৰজা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেলে চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰিক্স ফাৰ্চেলিছ নামৰ সংস্থাটোৱে বিমানবন্দৰটোলৈ এই স্বীকৃতি আগবঢ়াইছে। গুৱাহাটী বিমানবন্দৰৰ উপৰি নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকো এই তালিকাত স্থান দিয়া হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।

0: परागमाला।
1: परागमाला लाइव शुनिले অনুষ্ঠানটি আগবঢ়ালে জয়শ্রী ডেকায়।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো এখনেই আলেখ্য।
1: মোক এখন হাত দিয়া, যিখন হাত সমাজ এখন গঢ়াৰ শৈল্পিক চেতনা প্ৰৱাহেৰে উদ্যত।
2: পাঁচটা আঙুলিৰে সজা এখন হাত, যাৰ প্ৰতিটো আঙুলি অসমান সময়ৰ আকুল পৰশেৰে বিদ্যমান।
1: এখন হাত দিয়া যিয়ে দেখুৱাব এন্ধাৰৰ পৰা পোহৰৰ বাট,
2: অন্বেষণৰ পৰা অন্বেষণলৈ, আৱিষ্কাৰৰ পৰা আৱিষ্কাৰলৈ,
1: উপলব্ধিৰ পৰা উপলব্ধিলৈ
2: এই অবিৰত যাত্ৰাৰ সহচৰ হ'ব হাতে হাত ধৰি।

0: আপ্তগৰ্ভা মাতৃ এগৰাকী সদায় অপেক্ষাৰত শিশু এটিৰ ফুলৰ পাপৰি যেন এখন কোমল হাতৰ বাবে। পেটৰ ভিতৰত থকা নীৰৱ হৃদস্পন্দনৰ সৈতে মাতৃৰ হাতখন সদায় ব্যস্ত, যেন পৃথিৱীলৈ বাট বলোৱাজনক অভয় প্ৰদান কৰি আশ্ৰয়ৰ ইংগিত দিব।
1: এই আশ্ৰয় সৰুগত কৰিয়েই শিশুটিয়ে চিনাকি হয় জীৱন, যৌৱন আৰু বিস্ময়েৰে ভৰা মনোৰম জগতৰ। সময়ৰ খোজত খোজ মিলাই আগবাঢ়ি যায় হাতে হাত।

0: ইতিহাসৰ হাতত ধৰিয়েই বৰ্তমান তৈয়াৰ হয়। ইতিহাসে গঢ়া ভেটিয়েই বৰ্তমানক প্ৰশ্ৰয় দি ভৱিষ্যতৰ নক্সা আঁকে। আচলতে ইতিহাস নিজেই এখন সম্পূৰ্ণ হাত। ভুল কৰিলে আঙুলি দাঙি ধৰে, অথচ শিকিলে নতুনৰ দিশত আগবঢ়াই দিয়ে।
1: ইতিহাসৰ মাজতেই সভ্যতা, সংস্কৃতি, ভাষা, ৰাজনীতি, আৱিষ্কাৰ আৰু কাংক্ষিত ভৱিষ্যতৰ আধাৰ। ইতিহাসৰ হাত ধৰিয়েই যাত্ৰা কৰোঁ প্ৰশ্নৰ পৰা উত্তৰলৈ আৰু উত্তৰৰ পৰা প্ৰাপ্তি।

0: প্ৰতিশ্ৰুতিৰে লিখা অন্য এক কাহিনী হ'ল প্ৰেম। কাহিনী এটাৰ নিচিনাকৈ তৈয়াৰ হয় ইয়াৰ বুনিয়াদ। কাহিনী এটাৰ নিচিনাকৈ ইয়াত দেখা যায় জটিলতাৰ বাট কাটিব খোজা অহুপুৰুষাৰ্থক প্ৰচেষ্টা আৰু প্ৰেক্ষাপটৰ সামগ্ৰিক চেতনাক প্ৰাপ্তিলৈ লৈ যোৱাৰ দুৰ্বাৰ হেঁপাহ।
1: যেন প্ৰতিটো চৰিত্ৰক অৰ্থবহ কৰি সমস্ত কাহিনী পৰিক্ৰমাৰ বাট সৰল হৈ পৰে এজনে আনজনৰ হাতে হাত ধৰি। জিহাদ, কেতিয়াবা আশীৰ্বাদ,
0: কেতিয়াবা

0: দুই হাতৰ আলসতে এটি শিল্প পূৰ্ণ হয় আৰু সেই শিল্পক আদৰিবলৈ লাগে অন্য দুখন হাত। তেনেকৈ ইটোৱে আনটোৰ পৰিপূৰক হ'বলৈ লাগে শিল্পৰ মূৰ্ত প্ৰকাশেৰে চিন্তাৰ উদ্ৰেক ঘটাব পৰা দুখন সৰ্পিক মনে গঢ়া হাত।
1: নাট্যশিল্পই কাহিনীকাৰৰ হাতত ধৰি প্ৰকাশ ঘটাই পৰিৱেশনৰ ন ন ৰূপ। সংগীত শিল্প মধুৰতম হৈ বাদ্যৰ নিয়ন্ত্ৰিত সুৰৰ প্ৰকাশেৰে কণ্ঠ এটি পৰিপূৰ্ণ হৈ গীত এটি হৈ ভাহি আহে আমাৰ মাজলৈ।
0: চিত্ৰশিল্পীয়ে কোমল হাতৰ পৰশেৰে ৰং সানে প্ৰকৃতিৰ সুন্দৰ আৰু সত্য। সুন্দৰ আৰু সত্যই পূৰ্ণতা পায় কোনো ভাস্কৰ্য শিল্পীৰ কঠিন হাতৰ সূক্ষ্ম প্ৰয়াসত। সংগীতৰ ছন্দ আৰু অৰ্থবহ অংগ সঞ্চালনেৰে নৃত্যশিল্পই অন্য এক মাত্ৰা লয়। সহস্ৰজনৰ উৎসাহৰ ঐক্যতে শিল্পই জীন যায়।

মৰ্যাদাক সম্পূৰ্ণ কৰা ব্যক্তিগৰাকীয়ে হ'ল বন্ধু। বন্ধু মানে স্বকীয়তাৰ অনুভৱ, বন্ধু মানে নিৰাপত্তা অথবা ভৰসাৰ আৱেষ্টনী, বন্ধু মানে উৎসাহৰ ঐক্য সুৰ। বন্ধুৰ হাতে হাত ধৰি আগবঢ়া পথছোৱাৰ প্ৰতিটো গন্তব্য স্থানে যেন সজোৱা হৈছে এটি মধুৰ সুৰেৰে, আৰু এই সুৰকেই সৰুগত কৰি যেন জীৱনৰ প্ৰতিটো ষ্টপেজক সপোন সজোৱা গীতেৰে উজ্জীৱিত কৰিব পাৰি।

পৃথিবী খলুৱাৰ পথত সুন্দৰৰ সাধনাই কৰে নিৰ্মাণ, সন্ত্ৰাসে দিয়ে ধ্বংসৰ পথ। যি দৃষ্টিৰে চালে ধ্বংস সহজ হয়, যি শব্দত এটা সুস্থিৰ মন বিচলিত হয়, যি নিঃশব্দতাত মানুহ হোৱাৰ অস্তিত্বক নচ্ছাত কৰা হয়, সেই সময়তে মানুহক মানৱীয়তাৰে ধৰি ৰাখিবলৈ প্ৰয়োজন হয় দুখন হাতৰ, যি হাত বুদ্ধিমতাৰ সঞ্চাৰেৰে তীক্ষ্ণ, য'ত আছে সময় সলনি কৰিব পৰা জোৰ আৰু মানুহ হোৱাৰ সাৰ্থকতাক উদযাপন কৰা দুখনি সহানুভূতিশীল হাত।

0: হাতে হাত ধৰি। শ্ৰোতাসকলে আলেখ্যখনি শুনিলে। আলেখ্যখনিৰ ৰচনা তথা আদৰতা প্ৰাণজিত প্ৰীতম কলিতা আৰু মেঘনা দেৱী।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰ।

0: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাত হিন্দীত বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কনকলতা।

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্য চৰকাৰৰ বীৰ আহোম সেনাপতি লাচিত বৰফুকনৰ জীৱনৰ ভিত্তিত হিন্দী চিনেমা নিৰ্মাণৰ পৰিকল্পনা, মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ৰেল ষ্টেচনৰ আজি উদ্বোধন, কাজিনেমুৰ সংৰক্ষণ প্ৰযুক্তিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়লৈ কেন্দ্ৰীয় চৰকাৰৰ পেটেণ্ট আৰু বেংককত অনুষ্ঠিত দ্বাদশ এছিয়ান এজ গ্ৰুপ একুৱেটিক্স চেম্পিয়নশ্বিপত ৰূপম গগৈৰ স্বৰ্ণ পদক অৰ্জন। ৰাজ্য চৰকাৰে আহোম সেনাপতি বীৰ লাচিত বৰফুকনৰ জীৱনৰ ভিত্তিত এখন হিন্দী চিনেমা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। সমগ্ৰ দেশে উপভোগ কৰিব পৰাকৈ অসমীয়া বীৰগৰাকীৰ অসীম সাহস আৰু দেশপ্ৰেমক এই চিনেমাখনত তুলি ধৰা হ'ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বহুচৰ্চিত ধুৰন্ধৰ নামৰ হিন্দী চিনেমাখনৰ নিৰ্মাতা আদিত্য ধৰক সাক্ষাৎ কৰাৰ কথা আছে।
1: আপোনালোকে জানে যে কেইদিনমান আগতে ধুৰন্ধৰ বুলি এখন চিনেমা ওলাইছিলে। চিনেমাখন বহুত হিট হৈছিলে। মই চিনেমাৰ প্ৰসংগত আৰু এটা দুটা কম। এই চিনেমাখনৰ ডাইৰেক্টৰ আছিলে আদিত্য ধৰ। তেখেত আজিৰ দিনত সমসাময়িক ফিল্ম প্ৰডাকশ্যনত তেওঁ যথেষ্ট নাম কৰিছে। কেইটামান দিন আগতে মই তেওঁৰ লগত টেলিফোনত কথা পাতিছিলো যে আমি লাচিত বৰফুকনৰ ওপৰত এনেকুৱা সুন্দৰ বোল ছবি এখন হিন্দী ভাষাত গোটেই ভাৰতবাসীয়ে চাব পৰা লাচিত বৰফুকনৰ এখন ওপৰত আমি এখন সুন্দৰ বোল ছবি নিৰ্মাণ কৰিব নোৱাৰো নেকি, যিখন নেকি এনেকুৱা ধৰণৰ হয় যাক আমি এখন ব্লক ব্লাষ্টাৰ ফিল্ম বুলি কওঁ, তেনেকুৱা ফিল্ম এখন আমি বনাব নোৱাৰো নেকি। আদিত্য ধৰ ডাঙৰীয়াই মোক কৈছিলে যে তেওঁ মোক আগষ্ট মাহত লগ পাব আৰু লাচিত বৰফুকন চিনেমাখনৰ বিষয়ে তেওঁ মোৰ লগত কথা পাতিব। মই ভাবো যে তেখেতেই হওক বা আন কোনোবা ডিৰেক্টৰক সন্মুখত ৰাখি আমাৰ চৰকাৰে যদি এখন লাচিত বৰফুকনৰ সুন্দৰ চিনেমা প্ৰডিউচ কৰিব পাৰে আৰু লাচিত বৰফুকনক আমি যদি ভাৰতবৰ্ষৰ চুকে কোণে বিশ্বৰ চুকে কোণে লৈ যাব পাৰো, ইও আমাৰ চৰকাৰৰ এক বিশেষ সফলতা হ'ব।
0: ৰাজ্যত অহা 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ'ব। সেইদিনা ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভাৰ আয়োজন কৰি হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছিল। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে অহা 6 আগষ্টৰ পৰা নিযুত মইনা আৰু 7 আগষ্টৰ পৰা নিযুত বাবু আঁচনিও আৰম্ভ কৰা হ'ব। অহা মাহৰ পৰাই চৰকাৰে ৰাজসাহায্যযুক্ত চাউল চেনি আৰু দাইল বিতৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে স্নাতক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে অহা ছেপ্টেম্বৰৰ পৰা জীৱন প্ৰেৰণা আঁচনিৰ অধীনত সুবিধা লাভ কৰিব। তদুপৰি ৰাজ্য চৰকাৰে শীঘ্ৰেই 2 লাখ চৰকাৰী পদত নতুন নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে পূৰ্বৰ হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিৰ ধন প্ৰদানৰ লগতে নতুনকৈ 50,000 যুৱক যুৱতীক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। ভূমি সংস্কাৰ তথা খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা 1, 2 আৰু 3ৰ অধীনত ইতিমধ্যে প্ৰায় 10 লাখ লোক উপকৃত হৈছে যদিও বহু লোক এতিয়াও এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে। তেওঁ অহা 25 ডিচেম্বৰৰ পৰা বসুন্ধৰাৰ 4ৰ্থ পৰ্যায় মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। বঞ্চিত লোকসকলে বিশেষ অনলাইন পৰ্টেলযোগে ভূমি সম্পৰ্কীয় অভিযোগ দিয়াৰ লগতে প্ৰতিকাৰৰ বাবে আবেদন দাখিল কৰিব পাৰিব। ডঃ শৰ্মাই কালি নিজৰ পুথিভঁৰালৰ পৰা সামাজিক মাধ্যমত পোনপটীয়াকৈ মত প্ৰকাশ কৰি প্ৰতিটো পৰিয়ালকে ঘৰুৱা পুথিভঁৰাল বা কিতাপেৰে ভৰা আলমিৰা এটা ঘৰত ৰাখি কিতাপ পঢ়াৰ সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি 3:30 বজাত পঞ্জাবৰ জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ ল'ব। এই ৰেল ষ্টেচনসমূহ অত্যাধুনিক

প্লেটফৰ্ম, উন্নত ভৱন, অত্যাধুনিক জিৰণি কক্ষ আৰু যাত্ৰীৰ বাবে উন্নত সুবিধাৰে নৰূপত সজাই তোলা হৈছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ বলমগুৰিত যোৱা নিশা আৰক্ষীয়ে চাৰিজন লোকক আটক কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আটাইকেইজন লোকে উত্তৰ প্ৰদেশৰ আৰু তেওঁলোকৰ পৰা এটা পিষ্টল জব্দ কৰা হয়। লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া কৰ্মচাৰীয়ে দায়িত্ব পালন নকৰিলে 3 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব আৰু জৰিমনা ভৰিব লাগিব। লোকপিয়ল সঞ্চালকালয়ৰ নিৰ্দেশনাৰ ভিত্তিত জিলা আয়ুক্তসকলে 1948 চনৰ লোকপিয়ল আইনৰ 11 নম্বৰ অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশনাত জিলা আয়ুক্তসকলৰ অনুমতি অবিহনে লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নৈমিত্তিক ছুটী, শিশু পৰিচৰ্যা ছুটি, আৰ্জিত ছুটী আদি ল'ব নোৱাৰিব। লোকপিয়লৰ দায়িত্ব পালনত ব্যৰ্থ হলে বা লোকপিয়ল সন্দৰ্ভত নেতিবাচক প্ৰশ্ন সুধিলে বা লোকপিয়লৰ তথ্য হেৰফেৰ কৰিলে তেনে চৰকাৰী বিষয়া কৰ্মচাৰীৰ 3 বছৰ পৰ্যন্ত কাৰাবাস হোৱাৰ লগতে 1000 টকা জৰিমনা ভৰিব লাগিব। ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত এইবাৰ সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰো ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিচয় সূচক নম্বৰ প্ৰদান কৰা হ'ব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসমৰ ভৌগোলিক স্বীকৃতিপ্ৰাপ্ত কাজি নেমুৰ সংৰক্ষণ ক্ষমতা আৰু সতেজতা দীৰ্ঘদিনলৈ অক্ষুণ্ণ ৰাখিব পৰা এটা অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰি অসম কৃষি বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা পেটেণ্ট অৰ্থাৎ কৃতি চৰ্ত লাভ কৰিছে। যোৱা 3 জুলাইত পেটেণ্ট কাৰ্যালয়ে বিশ্ববিদ্যালয়খনৰ এই উদ্ভাৱনক স্বীকৃতি প্ৰদান কৰে। বিশ্ববিদ্যালয়খনৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰা এই লা ৰেজিন ভিত্তিক খাব পৰা প্ৰলেপ কাজি নেমুৰ ওপৰত ব্যৱহাৰ কৰিলে ফলৰ পৰা পানীৰ বাষ্পীভৱন কম হয় আৰু শ্বসন প্ৰক্ৰিয়া নিয়ন্ত্ৰিত থাকে। ফলত কাজি নেমুৰ সতেজতা আৰু সংৰক্ষণ ক্ষমতা বৃদ্ধি হয়। এই প্ৰলেপ সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত হোৱাৰ বাবে ই খাদ্য সুৰক্ষাৰ ক্ষেত্ৰতো নিৰাপদ। ৰাজ্যৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যমযোগে কালি বিশ্ববিদ্যালয়খনৰ এই গুৰুত্বপূৰ্ণ সাফল্যক প্ৰশংসা কৰাৰ লগতে পেটেণ্ট লাভৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত প্ৰতিগৰাকী বিজ্ঞানী তথা বিশেষজ্ঞলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিদ্যালয়খনৰ এই সাফল্য ৰাজ্যখনৰ কৃষি গৱেষণা ক্ষেত্ৰৰ বাবে উল্লেখযোগ্য অগ্ৰগতি। এই উদ্ভাৱনে কাজি নেমুৰ বাণিজ্যিক দিশটোক নতুন গতি প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। গোৱালপাৰাত বন বিভাগে যোৱা নিশা অভিযান চলাই জুই জ্বলোৱাত ব্যৱহাৰ কৰিবলৈ অনা কাঠ ভৰ্তি এখন ট্ৰাক জব্দ কৰে। পঞ্চৰত্নত জব্দ কৰা এই ট্ৰাকখনত 200,000 টকাৰ কাঠ আছিল বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। জানিব পৰা মতে কাঠখিনি মৰ্ণৈত থকা ইথানল কোম্পানীলৈ নি থকা হৈছিল। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিমৌ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সহযোগত ডিমৌৰ নিত্যালয় ব্যৱস্থাপনাত কালি 15-দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। ডিমৌ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পত আয়োজিত এই কৰ্মশালাখন ডিমৌ সমজিলাৰ আয়ুক্ত লুকুমণি বৰাই উদ্বোধন কৰে। অসমৰ ৰূপম গগৈ আৰু সেনাবাহিনীৰ সুদীপ সাহাই কালি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত দ্বাদশ এছিয়ান এজ গ্ৰুপ একুৱেটিক চেম্পিয়নশ্বিপৰ ছিংক্ৰনাইজ ডাইভিং শাখাত স্বৰ্ণ পদক অৰ্জন কৰিছে। এই শিতানত ভিয়েটনামে ৰূপৰ আৰু উজবেকিস্তানে ব্ৰঞ্জৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্য চৰকাৰৰ বীৰ আহোম সেনাপতি লাচিত বৰফুকনৰ জীৱনৰ ভিত্তিত হিন্দী চিনেমা নিৰ্মাণৰ পৰিকল্পনা। মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ৰেল ষ্টেচনৰ আজি উদ্বোধন। কাজি নেমুৰ সংৰক্ষণ প্ৰযুক্তিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়লৈ কেন্দ্ৰীয় চৰকাৰৰ পেটেণ্ট আৰু বেংককত অনুষ্ঠিত দ্বাদশ এছিয়ান এজ গ্ৰুপ একুৱেটিক চেম্পিয়নশ্বিপত ৰূপম গগৈৰ স্বৰ্ণ পদক অৰ্জন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

লতা মঙ্গেশকৰ আৰু ৰূপ কুমাৰ ৰাথৰৰ কণ্ঠৰ এই গীতটিয়ে শুনিলে। এইবাৰ শুনক উদিত নাৰায়ণৰ কণ্ঠৰ এই গীতটিয়ে।

লতা মঙ্গেশকৰ আৰু সোনু নিগমৰ কণ্ঠৰ এই গীতটিৰে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটী।

সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই নিভাই মুকলি কৰিছো আজিৰ বুলনি। শ্ৰোতাসকল, আজি আপোনালোকৰ বাবে লৈ আহিছো লগ পাওঁ আহক হিতান্তী।

0: লগ পাওঁ আহক শিতানত। আজি আমি আপোনালোকৰ সৈতে পৰিচয় কৰোৱাই দিব বিচাৰিছোঁ এনে এগৰাকী মহিলাক যিয়ে অসমৰ সংগীতৰ ক্ষেত্ৰখনত নীৰৱ সাধনাৰে ব্ৰতী হৈ থকাৰ লগতে এগৰাকী উদ্যোগী মহিলা হিচাপে নিজকে পৰিচিত কৰোৱাবলৈ সক্ষম হৈছে। বিজ্ঞানৰ ছাত্ৰী আছিল যদিও সংগীত তেওঁৰ প্ৰথম অনুৰাগ। আনহাতে সংগীতৰ নিৰলস অনুশীলনত ৰত হৈও বৰ্তমান তেওঁৰ পেছা অসমীয়া পৰম্পৰাগত বস্ত্ৰশিল্প। তেওঁ মৈত্ৰেয় অধ্যাপক। প্ৰায় দুটা দশক ধৰি অসমীয়া মুগা বস্ত্ৰশিল্পৰ ঐতিহ্য সংৰক্ষণৰ সমানে প্ৰসাৰতো ব্যস্ত থকা মৈত্ৰেয় অধ্যাপক আকাশবাণী গুৱাহাটীৰ বি হাইগ্ৰেডৰ এগৰাকী সংগীত শিল্পীও। আজি আমি লগ পাওঁ আহক শিতানত তেখেতৰ সংগীতৰ নীৰৱ যাত্ৰা আৰু উদ্যমী মহিলা হিচাপে নিজকে গঢ়াৰ পৰিক্ৰমাৰ কথা পাতিম। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: হয়, নমস্কাৰ।
0: সংগীত শিল্পী হিচাপে থকা পৰিচয়ৰ লগতে এগৰাকী উদ্যমী মহিলা হিচাপেও আপুনি পৰিচিত। প্ৰথমে আমি সংগীতৰ সৈতে থকা আপোনাৰ সম্পৰ্কৰ কথাই পাতিব বিচাৰিছোঁ। যিহেতু সংগীত আপোনাৰ প্ৰথম পৰিচয়, কওকচোন কিদৰে আৰম্ভ হৈছিল আপোনাৰ সংগীতৰ এই যাত্ৰা?
1: একদম সৰুৰে পৰা সংগীতৰ লগত জড়িত। মোৰ মায়ে গান গাইছিলে, গতিকে মানে জন্মৰ আগৰ পৰাই মাৰ গাত থকাৰ পৰাই আচলতে আমি সংগীতৰ লগত জড়িত।
0: আপোনাৰ মাৰ নাম?
1: মোৰ মাৰ নাম মণিমালা ভট্টাচাৰ্য। তেখেত অনাতাঁৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী নাছিলে, কিন্তু হ'লেও তেখেতে সেই সময়তে অনাতাঁৰ কেন্দ্ৰযোগে তেওঁ গান গাবলৈ আহিছিলে। আচলতে মোৰ ডাঙৰ মামা সংগীত প্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মা যোৰহাটৰ, গতিকে মামাৰ লগত মায়ে আগতে গান গাবলৈ আহিছে ৰেডিঅ' চেণ্টাৰ। গতিকে আমি ঘৰখনত মিউজিকৰ এটা পৰিৱেশ একদম সৰুৰে পৰা আছিলে, আৰু আমি সৰুতে মায়ে গান শিকাও দেখিছোঁ। আমাৰ জন্মৰ পিছতো মায়ে ঘৰুৱা শিক্ষকৰ লগত গান শিকিছিলে, গতিকে তেনেকুৱা এটা পৰিৱেশ সৰুৰে পৰা পাইছোঁৱেই। সেইটো তাৰমানে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আছিলে, তাৰমানে পঢ়া শুনাটোতো কৰিবই লাগিব, কিন্তু লগতে গান হ'বই লাগিব,
0: সংগীতটো অগ্ৰাধিকাৰ,
1: সংগীতক অগ্ৰাধিকাৰ দিছিলে। আমি ঘৰত তিনিটা ল'ৰা ছোৱালী, মই, মোৰ বাইদেউ আৰু মোৰ ভাইটি। বাইদেউটো প্ৰফেচনেল ছিংগাৰ মিতালী দে, আৰু ভাইটিও তবলা বজাইছিলে, এতিয়া সি গায়ো দেই, এনেই পেছাত এজন এডভকেট, কিন্তু তেওঁ যোৰহাটত এতিয়া গান গায়, মনোজ ভট্টাচাৰ্য।
0: তিনিওটা ল'ৰা ছোৱালীকে সংগীতৰ ক্ষেত্ৰখনত আগুৱাই নিবলৈ মায়ে আপোনালোকৰ শৈশৱতেই চেষ্টা কৰিছিল?
1: খুব চেষ্টা কৰিছিলে। তাৰমানে আমি প্ৰথমতে ৰাতিপুৱা যে সাৰ পাওঁ, ঠাণ্ডা দিনত এতিয়াও মনত পৰে, আমাক লেপখনৰ ওপৰতে তাৰমানে মায়ে হাৰমনিয়ামটো দি থৈ যায়, তাৰমানে আমি ৰিয়াইজ কৰিবই লাগিব সদায় ৰাতিপুৱা। গতিকে মাৰ তাগিদাতেই আচলতে চাগে সংগীতটো সেই সময়ত হৈছিলে, আৰু পিছলৈ নিজে ভাল পোৱা হ'লো। হয়তো চাগে মায়েও কিমান ৰাস্তাটো কোনটো ৰাস্তাইদি নিব লাগিবতো কিমান জানিছিলে ক'ব নোৱাৰোঁ, কিন্তু মায়ে এটা কথা জানিছিলে যে সাধনাটো সদায় কৰিবই লাগিব, সেইটো খুব নিয়মিতভাৱে কৰাইছিলে।
0: সেই অভ্যাসটো থাকি গ'ল,
1: সেই অভ্যাসটো থাকি গ'ল একেবাৰে।
0: আৰু আপোনাৰ দেউতা এই ক্ষেত্ৰত কিদৰে উৎসাহ?
1: দেউতা সংগীত শিল্পী নাছিল, কিন্তু দেউতাই ভাল পাইছিলে, দেউতাই খুব কিতাপ পঢ়িছিলে। আমাৰ ঘৰত বহুত কিতাপৰ মাজত আমি ডাঙৰ হৈছিলোঁ। দেউতাই মানে বেংগলী সাহিত্য আৰু অসমীয়া সাহিত্য মানে বাকী চাকে নাৰাখিছিলে, মানে ইমানেই পঢ়িছিলে। দেউতাক কিতাপৰ পোক বুলি কৈছিলে যেতিয়া কলেজত পঢ়ি থকা অৱস্থাত, দেউতাৰ সময়ত লগৰবিলাকে তেনেকৈ কৈছিলে। গতিকে পঢ়া শুনা গান বজনা এইবিলাকৰ মাজতে আমাৰ শৈশৱটো আচলতে খুব ভালকৈ পাৰ হৈছিলে।
0: তেওঁ কি কৰিছিলে আপোনাৰ দেউতা?
1: তেখেতে অসম গভৰ্ণমেণ্টৰ চাকৰি কৰিছিলে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আছিলে। বাহিৰা কিতাপ পঢ়াৰ অভ্যাসটো দেউতাৰ পৰা গঢ়ি উঠিছিলে আমাৰ মাজত তিনিওটাৰে, আৰু মাৰ কাৰণে চাগে আমি গান গাইছিলোঁ।
0: আপোনাৰ পঢ়া শুনা ক'ত হৈছিলে?
1: যোৰহাটতে, আমি তৰাজানত আছিলোঁ, তৰাজান বুনিয়াদী নিম্ন বুনিয়াদী বিদ্যালয়ত আমাৰ প্ৰাথমিক শিক্ষা, মোৰ মোৰ বাইদেউ ভাইটি তিনিওটাৰে, আৰু তাৰপিছত চৰকাৰী বহুমুখী বালিকা বিদ্যালয়, তাত হাইস্কুলীয়া শিক্ষা, তাৰপিছত জে বি কলেজত পঢ়িলোঁ, তাৰপিছত মই বি এডো কৰিলোঁ। সেয়া মই বিয়াৰ পিছত মই শ্বিলঙলৈ বিয়া হৈছিলোঁ। তাৰপিছত মই
0: আপোনাৰ শৈশৱ কৈশোৰৰ কালচোৱাৰ কথা আপুনি ক'লে যে বৰ সুন্দৰকৈ পাৰ হৈছিলে, ভালে সংগীতৰ অনুশীলন আৰু কিতাপ পঢ়াৰ আনন্দ, এই

0: দুইটা কথাই আপোনালোকে শিকিছিল
1: হয়
0: শৈশৱতে,
1: একেবাৰে
0: আৰু কি কি কৰিছিল শৈশৱৰ সময়ছোৱাৰ কথা
1: খুব
0: অকণমান
1: খেলা ধূলা অসম্ভৱ ধৰণে খেলা ধূলা কৰিছিলোঁ। আমি তৰাজানত আছিলোঁ আৰু মামাৰ ঘৰখন আছিলে 7 কিলোমিটাৰ আঁতৰত অকণমান গাঁৱত ঢাপকটা লহপহীয়া বাগান বুলি এখন বাগান আছিলে বাগানৰ ওচৰত। গতিকে আমাৰ যিকোনো স্কুলৰ বন্ধ পাতে আমি ঢাপকটালৈ যাওঁ, ঢাপকটালৈ ঢাপলি মেলোঁ। সেইখন আমাৰ মামাৰ ঘৰ, মামাৰ ল'ৰা ছোৱালীকেইটাও তাৰমানে আমাৰ সমনীয়া, গতিকে সেইটো এটা ডাঙৰ বৃহৎ এটা ফাইল হয় আৰু তাতে মামাৰ ঘৰৰ বাৰীখনত তাৰমানে কি নাছিল ফল মূল, লেটেকু পনিয়ল মানে আম কঁঠাল জামু মানে কি নাই, মৌচুমী টেঙাও আছিলে, চপেটা চিকু আজিকালি যে আমি খাওঁ বজাৰ, সেইবোৰ গছো আছিলে তেতিয়া
0: তেতিয়াই
1: আচলতে খুব ভাল পাইছিলে সেইবিলাক কৰি। আৰু বহুত ডাঙৰ বাৰী, আগফালেও ডাঙৰ পুখুৰী, পিছফালেও ডাঙৰ পুখুৰী, পুখুৰীত মাছ মানে এটা সাংঘাতিক এটা জীপাল পৰিৱেশ, আদৰ্শ গাঁও এখনৰ পৰিৱেশ, শুৱনি আমাৰ গাঁওখন, শুৱনি গছেৰে ভৰা যে। আমাৰ মামাৰ ঘৰৰ পদূলিত এজোপা বকুল আছিলে, আমি বকুল ফুল বুটলো, বকুলৰ মালা গাঁঠো। মোৰ বাইদেউ আকৌ মোক মানে এতিয়াও মোক কোৱা মনত আছে যে বকুল ফুলৰ গছজোপাৰ শ্বেপটো চাবাচোন বৰ ধুনীয়া, কিবা মাজে মাজে ফুলকবিটোৰ নিচিনাও লাগে। তেতিয়া তাই মোক বকুলৰ তলতে মানে বহি থাকোঁতে চা চা বকুল ফুলৰ গছজোপা একদম ফুলকবিটোৰ নিচিনা। সেই সময়ত অকল আমি বুলিয়ে নহয় আমাৰ সমসাময়িক যিখিনি মানুহ,
0: সেই প্ৰজন্মটোৰ
1: কল্পনা শক্তিটো চাগে অলপ বেছি আছিলে আজিকালি ল'ৰা ছোৱালী। আমি খুব মুকলিকে ডাঙৰ হৈছিলোঁ আৰু আমি পথাৰত খেলিবলৈ গৈছিলোঁ ন, ধাননি পথাৰ যেতিয়া ধান কাটে আমি তো পথাৰতে থাকোঁ।
0: সেই সময়খিনিৰ সেই প্ৰজন্মটোৰ শৈশৱ বহুত মুকলি আছিলে
1: আৰু ভৰি হাত তাৰমানে নৰাই কাটি ভৰি হাতৰ অৱস্থা নাইকিয়া হয়, ৰাতিতে গৰম পানীয়ে ভৰি ধুই তেল অকণ মাহঁতে সানি দিওঁতেহে গম পাওঁ যে ক'ত দুখ পাইছিলোঁ চেকচেকাই যেতিয়া। গতিকে আমি তেনেকৈ ডাঙৰটো
0: বাধ্যতামূলকভাৱে কৰা হোৱা নাছিলে,
1: স্বতঃস্ফূৰ্ত আনন্দ আছিলে।
0: সেইবোৰ দিনৰ কথা বাইদেউ পাতিলে পাতিয়ে থাকিব
1: একেবাৰে একেবাৰে।
0: এখন সংগীতৰ কথালৈ ঘূৰি আহিছোঁ, সংগীতৰ দিশৰ কি কথাই আপোনাক প্ৰভাৱিত কৰি আহিছে?
1: সৰুতে একো নুবুজাকেই গাইছিলোঁ, যিহেতু মই কৈছোঁ মায়ে গাবলৈ কৈছিলে কাৰণেই গাইছিলোঁ, পিছলে পিছলে ভাল লগা হ'ল সেইকাৰণে গাইছিলোঁ। আৰু স্কুলত যেতিয়া আমি জইন কৰোঁ প্ৰতিযোগিতাবিলাকত, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা যিটো উৎসাহ পাওঁ মৰম পাওঁ, সেইখিনিও সাংঘাতিক ধৰণে এটা অনুপ্ৰেৰণা যোগাইছিলে। আৰু তাৰ পিছৰ পৰ্যায়ত এতিয়া উপলব্ধি কৰোঁ সংগীতটো আচলতে অনুশাসন, জীৱনটো খুব ভালকে এটা আৱেষ্টনীৰ মাজত ৰাখি তাৰমানে জীৱনটো যাপন কৰিবলৈ যেন ৰাস্তাটোৱে আমাক আচলতে সংগীতে দিছে শৃংখলাবদ্ধভাৱে, একজেক্টলি যেন আমাক সংগীতেই শিকাইছে, মই তেনেকৈ উপলব্ধি কৰোঁ। আৰু এইটো অনুশাসন খুব দৰকাৰী। মই আচলতে এতিয়া সংগীত শিকাওঁ সৰু সৰু ল'ৰা ছোৱালী, মই গান শিকাওঁ মোৰ ঘৰতে। অভিভাৱকখিনি যেতিয়া ল'ৰা ছোৱালী মোৰ ওচৰলৈ লৈ আহে তেতিয়া মই কওঁ যে সকলোৱে যে একদম বহুত নামজ্বলা গায়ক গায়িকা হ'বগৈ এনেকুৱা কথা নহয়, কিন্তু সংগীতটোৱে সিহঁতক বৰ বেলেগ ধৰণে উপকাৰ কৰিব সেইটো 100%। এই যে বয়স সন্ধিৰ সময়টো খুব ধুনীয়াকৈ পাৰ হয়, আৰু মই যে ক'লোৱে অনুশাসন এটা, সিহঁতকো আমি যেনেকৈ এতিয়া অনুভৱ কৰিছোঁ সংগীতে আমাক কেনেকৈ ইমান ধুনীয়াকৈ জীৱন ধাৰণ কৰিবলৈ শিকালে, সিহঁতেও কৰিবগৈ এটা সময়ত হয়তো।
0: যিটো আপোনাৰ সংগীতে দিয়া উপলব্ধি
1: হয়,
0: সেই উপলব্ধিটোৰেই আপুনি আগবাঢ়ি আহি আছে
1: একেবাৰে। আৰু এটা সংগীতৰ সাংঘাতিক ধৰণৰ পাৱাৰ আছে তাৰমানে নিস্বাৰ্থভাৱে, নিস্বাৰ্থভাৱে কিন্তু সেইটো মানে মই আণ্ডাৰলাইন কৰি কৈছোঁ দেই, যে নিস্বাৰ্থভাৱে সংগীত সাধনা কৰিলে সংগীতে কিবা এটা বাট কাটি দিয়েই। কিন্তু
0: আপুনি আকাশবাণী গুৱাহাটীৰো এগৰাকী স্বীকৃতিপ্ৰাপ্ত শিল্পী, বি হাই গ্ৰেড নহয় জানো?
1: হয়।
0: আকাশবাণীৰ সৈতে আপোনাৰ সম্পৰ্ক কেতিয়াৰ পৰা?
1: আকাশবাণীৰ সৈতে সম্পৰ্ক বুলি ক'লেও নিভা, মই বহুত পিছলৈ ঘূৰি যাব লাগিব, সেয়াও চাগে মাৰ গৰ্ভত থকাৰ পৰাই বুলি ক'ব লাগিব, কাৰণ মায়ে আমাক ৰেডিঅ' শুনে। আমাৰ ঘৰত ৰেডিঅ' তাৰমানে ৰাতিপুৱা ভক্তি গীতিৰ পৰা আৰম্ভ হয় যে, আৰু আমি যেতিয়া মানে স্কুলত পঢ়োঁ তেতিয়া একদম ৰাতি আমি বিচনাতো তাৰমানে শাস্ত্ৰীয় সংগীতৰ এটা অনুষ্ঠান আহে, সেই মানে সেই শুনি শুনি আমি টোপনি যাওঁগৈ,
0: নিশাৰ যিটো
1: শেষৰ অনুষ্ঠান। আৰু আমি স্কুল কলেজলৈওতো ৰেডিঅ' শুনিয়েই গৈছিলোঁ, আমি ঘূৰি চোৱাৰ অভ্যাসেই নাছিলে, গীতি মালিকা আৰম্ভ হ'ল মানে আমাৰ একদম যাবৰ কাৰণে সাজু হ'ব হ'ল, গতিকে আমি 1 নম্বৰ গানটোত কিজানি আমি গা ধুবলৈ যাওঁ, 2 নম্বৰ গানটোত আমি কি কৰিম, একদম তেনেকুৱা হিচাপ। সেইটো অকল আমাৰ বুলিয়ে নহয়, সেই সময়ত কিজানি বেছিভাগ মানুহৰে সেইটোৱে আছিলে, মানে ৰেডিঅ' শুনি শুনি কাম কৰা। তাৰপিছত আঞ্চলিক বাতৰি আহে, তাৰপিছত নিয়োগ বাতৰি আহে, নিয়োগ বাতৰি শেষলৈকে যদি ঘৰতে আছো তেতিয়াহ'লে কিন্তু আমাৰ দেৰি হ'ব স্কুললৈ, গতিকে হিচাপবোৰ তেনেকুৱা আছিলে। গতিকে একদম সাংঘাতিক ধৰণৰ সম্পৰ্ক তেতিয়াৰ পৰাই, আৰু একদম তাতকেও সৰু থাকোঁতে আমাক মায়ে মানে জগাই ৰাতিপুৱা, কাৰণ ৰেডিঅ'টোতো আমাৰ বাজেই, আমাৰ মানে খুব এটা কিউৰিয়াচিটি এটা আছিলে যে মানে আমি বুজি নাপাওঁ তেতিয়া তাৰমানে ৰেডিঅ'টোত কেনেকৈ তাৰমানে মানুহবিলাকৰ কথা ওলায়। এদিন মানে আমি দেৰিলৈকে শুই থকা মায়ে আমাক জগোৱাও মনত আছে যে ৰেডিঅ'ৰ ছোৱালীজনী আজি ওলাই আহিলে নহয়, তাই বহি আছে উঠ তহঁতি, আমি মানে জাপ মাৰি বিচনাৰ পৰা উঠি আহিছোঁ ৰেডিঅ'ৰ পৰা ওলোৱা ছোৱালীজনীক চাবৰ কাৰণে। এই কথাবিলাক মানে এতিয়া ভাবিলে

0: খুব ভাল লাগে মানে সেই সময়বোৰ। আৰু তাৰপিছত 2009 কিজানি মই ৰেডিঅ'ৰ মানে মডাৰ্ণৰ অডিশ্যন দিছিলোঁ, সেইবাৰ মই পাছ কৰিছোঁ। তাৰপিছত 2016 মই বি হাই গ্ৰেডৰ পৰীক্ষা দি পেলাই মই সেইবাৰ আৰু বি হাই গ্ৰেড পালোঁ। আৰু মোৰ কৰিবলগীয়া কিন্তু ৰেডিঅ'ৰ লগত আছে, যদিও মই বহুত মঞ্চত প্ৰগ্ৰেম কৰি নাথাকোঁ, তথাপি নিজকে নিজে জুখি চোৱাৰ মাধ্যম হিচাপে মই আচলতে ৰেডিঅ'তেই ভাবোঁ। খেয়ালৰ মই অডিশ্যন দিয়া নাই, সেইখিনি মোৰ কৰিবলগীয়া আছে। ভজনৰ মই দিয়া নাই, সেইখিনি মই কৰিবলগীয়া আছে। মই আচলতে শিকি আছো, মই এগৰাকী কিন্তু শিক্ষাৰ্থী দেই, নিজে শিকিও আছো আচলতে।
1: শিকিও আছে, শিকাইও আছে আপুনি।
0: হয় হয়,
1: সমান্তৰালভাৱে আচলতে আপুনি সাধনাত ব্ৰতী বুলি আমি কৈছোৱেই।
0: হয় হয়, মই নিজে মই মুম্বাই স্থিত গুৰুৰ ওচৰত শিকি আছো। জুলাই লাষ্টত মই যাম, আৰু শিকি থকাখিনি লোকক দিব পাৰিলে আৰু অলপমান নিজৰ ডেভেলপমেণ্ট হয় বুলি ভাবো।
1: এতিয়া আমি আহিছো আপোনাৰ আনটো পৰিচয়ৰ কথা পাতিবলৈ। সংগীতৰ ক্ষেত্ৰখনত থকা পৰিস্থিতিৰ সমান্তৰালভাৱে আপোনাৰ যিটো পৰিচয়ৰ কথা মই ইতিমধ্যে উল্লেখ কৰিছো, এগৰাকী উদ্যমী মহিলা হিচাপে
0: হয়
1: বস্ত্ৰ শিল্পৰ সৈতে আপুনি কেতিয়া জড়িত হ'ল, কিয় জড়িত হ'ল আৰু কথাখিনি কওকচোন।
0: তেতিয়া মই ক'ব লাগিব তোমাক যে মই যোৰহাটৰ জীয়ৰী আৰু বোৱাৰী হৈছিলো শ্বিলঙৰ। মোৰ হাজবেণ্ড তাতে জন্ম পঢ়া শুনা আছিল, গতিকে বিবাহ সূত্ৰে মই শ্বিলঙলৈ গ'লো। তাৰপিছত মই স্কুলত ইণ্টাৰভিউ দি পেলাই এজ এ ছায়েন্স টিচাৰ মই এখন হাইস্কুলত চাকৰি যোগদান কৰিলোঁ। শিক্ষয়িত্ৰী হিচাপে মোৰ ভাল লাগে ল'ৰা ছোৱালীৰ লগত থাকি, বা মই পঢ়ুৱাই ভালেই পাওঁ, কিন্তু তথাপি সেই গানটো মোৰ শ্বিলঙত হোৱা নাছিলে। সৰুৰে পৰা যে আমি গান শিকিছিলোঁ ন, মোৰ মামাৰ সংগীত প্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মাদেৱৰ, তেওঁ যোৰহাট মিউজিক স্কুলখন আছিলে যোৰহাটত, এখন খুব ভাল ডিচিপ্লিন এখন স্কুল আছিলে, আৰু তাত আমি সৰুতেই সংগীতৰ শিক্ষা লৈছিলোঁ মই মোৰ বাইদেৱে। গতিকে সেই গানটো বিয়াৰ আগতেই বিশাৰদ কৰি পেলাই আমি বিয়া হৈছোঁ, গতিকে সেইখিনি বন্ধ হৈ আছিলে শ্বিলঙত। ক'ৰবাত আচলতে চাগে খুব বেয়া লাগি আছিল নেকি, মানে যে গানটো নেগুৱাকৈ চাগে নোৱাৰিছিলোঁ আচলতে। মই ভাল পোৱা নাছিলোঁ মুঠতে, মোৰ মানে মই ছেটিছফাইড নাছিলোঁ, যদিও মই ব্যস্ত হৈ আছিলোঁ তাত। পিছত মোৰ সুবিধা হ'ল, মানে মোৰ স্বামীৰ চাকৰি সূত্ৰে তেওঁ বদলি হ'ল গুৱাহাটীলৈ, গতিকে মই চাকৰি তাতে ৰিজাইন দি থৈ গুচি আহিলোঁ। আহি মই ইয়াত আকৌ নিপুণ কৰিলোঁহি, পণ্ডিত বিদ্যুৎ মিশ্ৰ আৰু পণ্ডিত মিশ্ৰ ছাৰৰ ওচৰত মই নিপুণ কৰিলোঁ। তাৰপিছত সেই গানত লাগিলোঁ, তাৰপিছত মই সেই ৰেডিঅ' অডিশ্যন দিলোঁ, তেনেকৈ পেলাই হেৰি হ'ল। সেই যে চাকৰি এৰি আহিলোঁ, যেতিয়া মানুহে এটা উপাৰ্জন নিজে কৰে, সেই উপাৰ্জনৰ পথটো আকৌ বন্ধ হৈ গ'লে কিবা এটা বেয়া লাগে। তেতিয়া হঠাৎ এটা অপৰচুনিটি পালোঁ, এজন মানুহে কাপোৰ শাল কৰিছে, তেওঁৰ লগত মই মানে কৰিব পাৰোঁ, তেওঁক অকণমান ফাইনেন্সিয়েলি যদি মই হেল্প কৰোঁ তেতিয়াহ'লে মই মাৰ্কেটিং ছেটটো চাব পাৰোঁ, তেওঁ প্ৰডাকশ্যন ছেটটো চাব, এনেকুৱা ধৰণৰ এটা সুবিধা মোৰ ওচৰলৈ আহিল। আৰু সৰুতেও আকৌ মই বোৱা কটা দেখিছোঁ, মোৰ মায়ে কাপোৰ বৈছিলে, মায়ে প্ৰফেচনেলি নবৈছিলে, আমাৰ ঘৰুৱাভাৱে যিখিনি কাপোৰ দৰকাৰ সেইখিনি আমাৰ মায়ে বৈছিলে। মাৰ তাৰমানে এটা হবি আৰু সেইটো, মানে মায়ে আজৰি সময়ত তাত এখন লগাই থয়, সেইখন বয়, বিহুৰ সময়ত গামোচা বয় যেনেকে। আৰু আমাৰ স্কুলৰ তেতিয়া আমি ক্লাছ এইটৰ পৰা চাদৰ মেখেলা পিন্ধিব লাগে, আৰু সেই চাদৰ মেখেলাবিলাক মায়ে শালত বৈ দিছিলে, সেই ঘৰুৱা কাপোৰখিনি তাৰমানে মায়ে বৈছিলে। গতিকে মই তাঁতশালখন খুব ওচৰৰ পৰা পাইছোঁ, সেইকাৰণে মই এই অপৰচুনিটিটো যেতিয়া মই শ্বিলঙৰ পৰা আহি পেলাই পালোঁ তাঁতশালৰ কামৰ লগত মই জড়িত হ'ব পাৰিম, মই লগে লগে হাঁহ কৈছোঁ। সেইখিনি আচলতে মিলি গ'ল, হ'বলগীয়াই আছিলে চাগে। সেই সময়ত মোৰ আকৌ ভিনদেউ প্ৰভাকৰ দে, তেওঁ এজন খুব ভাল ফটোগ্ৰাফাৰ, তেওঁ হবি ফটোগ্ৰাফী, তেওঁ এনে এজন ব্যৱসায়ী, তেওঁ সেই সময়ত ফেশ্বন ফটোগ্ৰাফী কৰে গুৱাহাটীত, তেওঁ এটা ষ্টুডিঅ' আছিলে কমাৰ্চ কলেজৰ অপজিটত। গতিকে মই যেতিয়া এই কামখিনিত লাগিলোঁ, তেতিয়া সেই এডভাৰটাইজমেণ্টটোৰ কাৰণে মই একো চিন্তাই কৰিবলগীয়া নহয়, ভিনদেউৰ ষ্টুডিঅ'ত ভিনদেউৱে মই যাওঁ, মানে মোক মাতে, মই কাপোৰ লৈ পেলাই যাওঁ আমাৰ প্ৰডাকশ্যনৰ, আৰু মডেলবিলাকক পিন্ধাওঁ, তেওঁলোকক ফটো তোলোঁ। তাৰপিছত সেইবিলাক ফটো মানে নিজেই মেগাজিনবিলাকে সেই সময়ত মানে নিছিলে, প্ৰিয় সখী, নন্দিনী, খপৰী বাৰ বুলি এখন নতুনকৈ ওলাইছিলে, মধুমিতা পাটোৰী বাইদেউৰ আছিলে সেইখন মেগাজিন। গতিকে তেনেকেই সেই কাপোৰৰ কামখিনি তেনেকৈ মানুহৰ মাজত খুব সহজভাৱে গুচি গ'ল। সেইকাৰণে মই ভাবোঁ এইটো চাগে কিবা এটা সংযোগ হ'বলগীয়া আছিলে, তেনেকৈ হৈ গ'ল।
1: আৰু বয়ন শিল্পৰ প্ৰতি আপোনাৰ আগ্ৰহটো চাগে মাৰ পৰাই আহিছে?
0: অঁ, ডিজাইনটো চাগে মোৰ ভিতৰত মানে আছিলেই চাগে, কাৰণ মই ঘৰ চৰ ডিজাইন কৰি যিটো ভাল পাওঁ, মানুহবিলাকে মোক মোৰ ঘৰটো দেখি পেলাই যেতিয়া গুৱাহাটীত বিভিন্ন মানুহে পেটবিলাক লওঁতে মানে মোক ইণ্টেৰিয়ৰ সেই কামখিনি কৰি দিবৰ কাৰণে মানে মাতে, সেইখিনি মই প্ৰফেচনেলি কিন্তু তেতিয়া কৰা নাছিলোঁ যে, মই মানে মোৰ মনৰ ফূৰ্তিতে যাওঁ আচলতে, বৰ দীঘলীয়াকৈ কৰি থকা নাছিলোঁ, তাৰমানে এইবোৰ চলাই নিবলৈ আৰু মিস্ত্ৰীৰ লগত লাগি এইখিনি কাম মিস্ত্ৰী বুজাই কৰি, এইবোৰ বহুত ডাঙৰ কাম আচলতে ন, ইণ্টেৰিয়ৰ কামটো, এইটো এটা মানুহে ছাবজেক্ট পঢ়ি লয়, মই নপঢ়াকে এনেই আৰু মানে সেইখিনি মনৰ ফূৰ্তিত যিখিনি কৰিব পাৰি তেনেকৈ কৰিছিলোঁ।
1: সেইটো আপুনি আগ্ৰহত কৰি ভাল পোৱা,
0: মানে মোৰ নিজৰ কাম দেখি মানে মোৰ চখৰ কাম।
1: হয়, আমি বস্ত্ৰশিল্পৰ সৈতে আপোনাৰ সংযোগৰ কথা পাতি আছিলোঁ, সুন্দৰকৈ এটা সংযোগ আহিছিল আৰু আপুনি সেইটোক আদৰি ল'লে আৰু সেই বাটেৰে আপুনি আগবাঢ়ি গ'ল, গৈ আছে এতিয়াও।
0: হয়,
1: এগৰাকী মুগা বস্ত্ৰ উদ্যমী হিচাপে অসমীয়া পৰম্পৰাগত বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰখনত আপুনি কাম কৰি আছে, বিশেষভাৱে মুগা বস্ত্ৰশিল্পৰ সৈতে জড়িত হোৱা অভিজ্ঞতা।

0: মুগা মই দুইটাই কৰোঁ। মুগা কৰি পেলাই মোৰ নিজৰ খুব ভাল লাগে। মুগা মানে প্ৰকৃতিয়ে আমাৰ অসমক আচলতে কি দিয়া নাই, নহয়নে? ভৰপূৰ দিছে। কিন্তু যেনেকে আমি নাম ল'ব পাৰোঁ একদম অসমৰ এশিঙীয়া গড় আৰু এই মুগা পলু, এই দুটাটো পৃথিৱীত আৰু ক'তো নাপায় ন, পৃথিৱী বিখ্যাত। মুগা বস্ত্ৰখনক বস্ত্ৰ ৰাণী বুলি কয়। তাৰ আনকমন কালাৰ, তাৰ ডিউৰেবিলিটি আৰু তাৰ ষ্ট্ৰেংথ, সূতাটোৰ ষ্ট্ৰেংথ, এই তিনিটা কথাৰ কাৰণে মুগাক বস্ত্ৰ ৰাণী বুলি কয়। সেইকাৰণে মুগা কৰাৰ আনন্দটোৱেই সুকীয়া। কিন্তু আটাইতকৈ দুখৰ কথাটো হ'ল এই যে বিজ্ঞানৰ, এই বিজ্ঞান প্ৰযুক্তি যেতিয়া বাঢ়ি যিমান বাঢ়ি গৈ আছে, মুগাৰ প্ৰডাকশ্যনটো কিন্তু অসমত কমি আহিছে। কমি আহিছে মানে মুগাই বহুত বস্তু সহ্য কৰিব নোৱাৰে। মুগাক এটা নিৰিবিলি পৰিৱেশ লাগে। সি ডাঙৰ শব্দ সি সহ্য কৰিব নোৱাৰে পলুটোৱে। আনকি আমি যদি গাত পাৰফিউম লৈ পেলাই মুগাৰ চুমনিৰ কাষলৈ যাওঁ, তেতিয়াও মুগা নষ্ট হয়। সেই পাৰফিউমৰ গোন্ধটো নোৱাৰে ল'ব। গতিকে সেই পৰিৱেশটো কমি আহিছে কাৰণে তাৰমানে এতিয়া প্ৰদূষণ ইমান বাঢ়িছে।
1: যিটো প্ৰক্ৰিয়া সেইটো বহুত স্পৰ্শকাতৰ,
0: বহুত বেছি স্পৰ্শকাতৰ। সেইকাৰণে মুগাৰ এতিয়া খুব দাম। মুগাৰ তাৰমানে প্ৰডাকশ্যনটো যে কমি

0: কালাৰ, তাৰ ডিউৰেবিলিটি আৰু তাৰ ষ্ট্ৰেংথ, সূতাটোৰ ষ্ট্ৰেংথ, এই তিনিটা কথাৰ কাৰণে মুগাক বস্ত্ৰ ৰাণী বুলি কয়। সেইকাৰণে মুগা কৰাৰ আনন্দটোৱে সুকীয়া। কিন্তু আটাইতকৈ দুখৰ কথাটো হ'ল এই যে বিজ্ঞানৰ এই বিজ্ঞান প্ৰযুক্তি যেতিয়া যিমান বাঢ়ি গৈ আছে, মুগাৰ প্ৰডাকশ্যনটো কিন্তু অসমত কমি আহিছে। কমি আহিছে মানে মুগাই বহুত বস্তু সহ্য কৰিব নোৱাৰে। মুগাক এটা নিৰিবিলি পৰিৱেশ লাগে, সি ডাঙৰ শব্দ সি সহ্য কৰিব নোৱাৰে পলুটোৱে। আনকি আমি যদি গাত পাৰফিউম লৈ পেলাই মুগাৰ চুমনিৰ কাষলৈ যাওঁ তেতিয়াও মুগা নষ্ট হয়, সেই পাৰফিউমৰ গোন্ধটোও নোৱাৰে ল'ব। গতিকে সেই পৰিৱেশটো কমি আহিছে কাৰণে তাৰমানে এতিয়া প্ৰদূষণ ইমান বাঢ়িছে।
1: যিটো প্ৰক্ৰিয়া সেইটো বহুত স্পৰ্শকাতৰ,
0: বহুত বেছি স্পৰ্শকাতৰ। সেইকাৰণে মুগাৰ এতিয়া খুব দাম, মুগাৰ তাৰমানে প্ৰডাকশ্যনটো যে কমি আহিছে সেইবিলাক কাৰণত।
1: গুণগত মানটো কমি যায় নেকি? তেনেকুৱা
0: গুণগত মান আগতকে নিশ্চয় কমিছে, কাৰণ আমাৰ মানুহবিলাকে মুখে মুখে কিছুমানে কথা কৈ থাকে, আইতাৰ দিনৰ মানে মুগা ৰিহা এইখনৰ কথাই বেলেগ, মানে এইখনৰ মুগাৰ কোৱালিটিয়ে বেলেগ এনেকে কয়। আচলতে মুগা একদম আদিতে খোৱালা গছ বুলি এজোপা গছত পুহিছিলে, মেজাংকুৰি গছত পুহিছিলে, ভূমলতি বুলি এজোপা গছ আছিলে, ভূমলতি গছত মুগা পুহিছিলে। এতিয়া সেই গছবিলাকেই পাবলৈ তেনেকে নাই, এতিয়া চোম গছত মুগা পুহে। মেজাংকুৰি মুগাটোৰ কথা এতিয়া মই শুনিছো, আপাৰ আচামত এগৰাকী মানুহে মেজাংকুৰি মুগা হেনো কৰি আছে। মেজাংকুৰি মুগাটো এটা একদম ইমান ইণ্টাৰেষ্টিং বস্তু। মুগাটোতো এনেই গল্ডেন থ্ৰেড বুলি কয় ন, তাৰ সোণালী বৰণ। মেজাংকুৰি মুগা আকৌ বগা, চিলভাৰ, এটা চিলভাৰ কালাৰ হয় সেইখিনি। আৰু মেজাংকুৰি গছজোপাৰ পাতটো খুব তেলিয়া হেনো, মই দেখা নাই হা, মই দেখিলে ভালকে আৰু ক'ব পাৰিলোহেঁতেন। মেজাংকুৰি গছজোপাৰ পাতটো খুব তেলিয়া, সেইকাৰণে সেই পলুটোৱে সেই গছজোপাৰ যেতিয়া পাত খায় পলুটোৰ হেনো পেটৰ অসুখ হয়, হৈ পেলাই সি নষ্ট হয়। সেইকাৰণে মেজাংকুৰি মুগাৰ প্ৰডাকশ্যনটো তেনেই তাকৰ, এইটো যিটো গল্ডেন থ্ৰেডটো যিটো যিমান হয় সেইটোৰ তুলনাত মানে মেজাংকুৰি খুব টান কৰিবলৈ। আৰু আহোম ৰজাৰ দিনত, আহোমৰ শাসনকালত সেই সময়ত হেনো অকল ৰজাইহে মেজাংকুৰি মুগা পিন্ধিব পাৰিছিলে, ৰজা হেনো তেতিয়া আন্ধাৰটো জিলিকি থাকে। মানে এই বস্তুবিলাক ইমান ইণ্টাৰেষ্টিং, সেইকাৰণে মুগা কৰাৰ আনন্দই বেলেগ। কিন্তু এতিয়া মুগাৰ বহুত দাম বাঢ়িছে। কিন্তু এটা কথা, মুগাক মানুহে প্ৰপাৰ্টি হিচাপে, মুগাৰ কাপোৰ এযোৰ মানুহে ঘৰৰ প্ৰপাৰ্টি বুলি লয় দেই, তিনিটা জেনেৰেশ্যনে মুগা পিন্ধিব পাৰে।
1: সেইটোতো আগৰ মুগাবিলাকৰ তেনেকুৱা, মুগাৰ প্ৰজন্মৰ পিছত
0: প্ৰজন্মৰ তিনিটা প্ৰজন্মই আৰামছে পিন্ধিব পাৰে। আৰু মুগাক ধুই থাকিলে ই আৰু ভাল হৈ হৈ গৈ থাকে। যেনেকে টচাৰ চিল্ক আমি জানো ন, সেইবিলাক ধুই থাকিলে কোৱালিটিটো ডিটোৰেট কৰে, কমি আহে তাৰ মানদণ্ডটো। কিন্তু মুগাক ধুই থাকিলে সি ওপৰলৈ যায়। গতিকে মুগা কৰাৰ এটা সুকীয়া আনন্দ আছে। আমি যিবিলাকত কাপোৰত আমাৰ চখ থকা মানুহখিনি, বিশেষকে ভাৰতৰ বিভিন্ন ঠাইৰ কালেকশ্যন আমাৰ ৱাৰ্ডৰোবত থাকে নহয়নে, আমি আমাৰ আলমিৰাবিলাক ৰাখো। যেনেকে চাউথ চিল্ক এখন শাড়ী, পিয়ৰ চিল্কৰ শাড়ী এখন, যেনেকে এখন কি বুলি কয় বেনাৰসী শাড়ী, সকলোৰে আলমিৰাত কিজানি কমেও এখন এখন হলেও তেনেকুৱা শাড়ী ওলায়। মোৰ খুব ইচ্ছা ভাৰতৰ বিভিন্ন ঠাই মানুহবিলাকৰ আলমিৰাবিলাকত আমাৰ মুগা শাড়ী এখনৰ কালেকশ্যন থাককচোন, নহয়নে? এতিয়া কিন্তু বহুত গৈছে মানুহৰ মাজলৈ মুগা, মানুহে নাজানেই, মানে অসমখন ইমান এটা চুকত পৰি যায়, অসমৰ গোটেই বস্তুবিলাকক মানুহৰ মাজলৈ নিবলৈও বহুত সময়ে লাগি গৈছে আচলতে, আমি দেখিছো বিভিন্ন ক্ষেত্ৰত। গতিকে মুগা এতিয়া মানুহে জনা হৈছে বাহিৰত, হলেও যিমান হ'ব লাগে যেন সিমান হোৱা নাই। মই আশা কৰোঁ যে মানুহৰ আলমিৰা আলমিৰাই এখন এখন হ'লেও মুগাৰ বস্ত্ৰ থাকক,
1: মুগাৰ ঐতিহ্য, যিটো আমাৰ বস্ত্ৰ ঐতিহ্য
0: সকলোৱে বুজি পাওঁ। মুগাৰ ইমান ভাল কোৱালিটি আছে, মুগাৰ আমি জানো আল্ট্ৰাভায়লেট ৰেটোই ৰেজিষ্ট কৰে, তেজপুৰ ইউনিভাৰ্চিটিৰ লেবৰেটৰীতে সেইটো টেষ্ট হৈছিলে, জি আই টেগৰ সময়ত সেইখিনি কৰিছিলে। আৰু এতিয়া শুনিছো জাপানত হেনো সেইটো ৰিচাৰ্চ কৰি পেলাই পাইছে যে মুগা পিন্ধি থাকিলে হেনো মানুহৰ ডিহাইড্ৰেশ্যন নহয়, পিন্ধি থকা মানুহগৰাকী পানীৰ অভাৱ হ'বলৈ নিদিয়ে দেহটো, সেইটো কিমান ডাঙৰ কথা। এতিয়ালৈকে মোৰ ওচৰত মই একো কাগজ পত্ৰ বা প্ৰুফ নাই, কিন্তু শুনিছো যে এতিয়া সেইটো জাপানত নতুনকে সেইটো এটা কোৱালিটি মুগাৰ, জাপানত মুগাৰ আদৰ খুব বেছি।
1: গামোচাৰ দিশতো কিছু কাম কৰিছে আপুনি?
0: গামোচাৰ দিশত কাম কৰিছো মানে আচলতে তিনি বছৰ মই তেজপুৰ ইউনিভাৰ্চিটিত গামোচাৰ ওপৰত কৰা এটা প্ৰকল্পত আছিলো এজ এ মাষ্টাৰ উইভাৰ, প্ৰধান শিপিনী হিচাপে। প্ৰকল্পটোৰ নাম আছিল অসমৰ বৌদ্ধিক সম্পত্তি ব্যৱস্থাপনা আৰু অভিনৱ যোগান শৃংখলাৰে সাংস্কৃতিক সম্পদ গামোচাৰ পুনৰুত্থান। এই প্ৰকল্পটোৰ আণ্ডাৰতে এখন ড্ৰাফ্ট বনাইছিলে, দ্য ড্ৰাফ্ট আসাম গামোচা হেৰিটেজ প্ৰটেকশ্যন বিল। সেই খচৰাখন প্ৰস্তুত কৰোঁতে তেওঁলোকে স্পেচিয়েল পাৰ্পাছ ভেহিকেল বুলি এখন কমিটি কৰিছিলে, তাৰো মই এগৰাকী সদস্য আছিলোঁ। এই প্ৰকল্পটোত কাম কৰি পেলাই মোৰ বহুত নিজৰ অভিজ্ঞতা হৈছিলে, কিন্তু আজি যদি এই প্ৰকল্পটোৰ কথা ক'বলৈ যাওঁ আমাৰ তিনিটা খণ্ডতো চাগে শেষ নহ'ব কথাখিনি, কাৰণ গামোচাখন এখন অকল গামোচা বস্ত্ৰই নহয়, যি বুজি পালোঁ তেজপুৰ ইউনিভাৰ্চিটিত গৈ পেলাই, গামোচা বিষয়টো ই এটা ডাঙৰ বিষয়, ই এটা অনুষ্ঠান আচলতে গামোচাখন। গামোচাখনে আমাৰ সামাজিক সাংস্কৃতিক বহুত কথা কয়। তাত গৈ পেলাই মই লগ পাইছিলোগে গৱেষক ছাত্ৰ ছাত্ৰী, গামোচাৰ ওপৰতেই তেওঁলোকে গৱেষণা কৰি আছে।

0: গতিকে কেতিয়াবা সুযোগ সুবিধা পালে
1: হয়
0: তেজপুৰ ইউনিভাৰ্চিটিৰ মানুহৰ লগত, এইখিনি মানুহৰ লগত
1: হয়
0: কথা পাতি
1: নিশ্চয়
0: পেলাই
1: নিশ্চয়
0: গামোচাখনৰ কথাবিলাক মানুহৰ মাজলৈ অহাটো আমি আচলতে
1: গামোচাখন
0: সকলোৱে বিচাৰোঁ,
1: হয়
0: এইখিনি চৰ্চা হ'ব লাগে,
1: হয়
0: তেতিয়াহে আমি আমাৰ পৰম্পৰাগত এই কথাবিলাক আমি আচলতে ধৰি ৰাখিব পাৰিম।
1: হয় নিশ্চয় আপোনাৰ সৈতে কথা পাতি খুবেই ভাল লাগিল, আৰু আমাৰ শ্ৰোতাসকলেও নিশ্চয় আপোনাৰ কথাৰ পৰা বহু কথাই গম পালে। আমাৰ পৰম্পৰাগত বস্ত্ৰ ঐতিহ্য সম্পৰ্কেও কিছু কথা আপুনি খুব সুন্দৰকৈ ক'লে। আমাৰ আজিৰ কথোপকথন সামৰিব বিচাৰিছোঁ।
0: আৰু নিভা, তোমাকো অশেষ ধন্যবাদ, তুমি আজি মোক আকাশবাণী মজিয়ালৈ মাতি আনিলা। তুমি যেতিয়া মোক কৈছিলা আকাশবাণীৰ আপোনাৰ এটা মই ইণ্টাৰভিউ কৰিম বুলি, মোৰ মনটো খুব ভাল লাগিছিলে, কাৰণ আকাশবাণী শুনা মানুহখিনিৰ এটা নিজৰ টেষ্ট আছে, নহয়নে? মানে
1: ৰুচিবোধ
0: ৰুচিবোধ আছে। আমি নিজেও সৰুৰে পৰা আকাশবাণী শুনিয়ে ডাঙৰ হৈছোঁ, গতিকে ইমান মোৰ ভাল লাগিছিলে আকাশবাণীৰ মজিয়াত এটা ইণ্টাৰভিউবোৰটো শুনি পেলাই। নাজানো কি ক'লোঁ আৰু শ্ৰোতাই বা কেনেকুৱা পাইছে, মই ঠিকমতে কথাখিনি ক'ব পাৰিছোঁ নাই নাজানো। শেষ ধন্যবাদ,
1: হয় ধন্যবাদ জনাইছোঁ আপোনাকো, আপুনি এইখিনি আমাক সময় দিলে। আজিৰ আমাৰ এই কথোপকথন মই বিচাৰিছোঁ।

ইমান পৰে শ্ৰোতাসকলে, লগ পাওঁ আহক শিতানত কণ্ঠশিল্পী তথা অসমীয়া পৰম্পৰাগত বস্ত্ৰ উদ্যোগী মৈত্ৰেয়ী অধ্যাপকৰ সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে নিভাৰাণী ৰায়ে।

0: আইদেউৰ বোলনি শুনিলে।
1: মন কি বাত হে জন জন কি সভি কি কুছ অপনি সি অনকহি বিরাসত কি উম্মীদে নয়ে ভারত কি তো সুনিয়ে ইস মহিনে 26 জুলাই সুবহ 11 বজে মন কি বাত আকাশবাণী আর দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে ওটিটি প্ল্যাটফর্ম ওয়েভস পর আপ ভি মাননীয় প্রধানমন্ত্রী কে মন কি বাত কা হিসা বন সকতে হ্যাঁ ইসকে লিয়ে আপ আপনে সুঝাও 24 জুলাই তক টোল ফ্রি নম্বর 1800117800 पर रिकॉर्ड कर सकते हैं या फिर 1922 पर भी कॉल कर सकते हैं। नमो ऐप या माई गॉव के ओपन फोरम में पोस्ट कर सकते हैं या पोस्ट बॉक्स नंबर 111 आकाशवाणी दिल्ली पर भेज सकते हैं। तो याद रखें रविवार 26 जुलाई सुबह 11 बजे मन की बात।
2: কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ

0: জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: আধুনিক গীত শুনিছে কুলবৰুৱাৰ কণ্ঠত, শিল্পীৰ কণ্ঠত এইবাৰ এয়া তফজ্জল আলী ৰচিত এটি গীত।

বৰুৱাৰ কণ্ঠৰদুটি আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ধৰ্মেশ্বৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি।

0: নামিলা জলত কিৰিকি হহিতে বখিয়া
1: আপন মায়া খানত
0: আসনত বখি ব্ৰহ্মাই ৰাগ গাইলা নানান ভাগে সেহি বেলা জন্মিলা
1: হাৰংগ নাম
0: এই উপজিয়া ৰাগ গোট মূৰ্তিমন্ত ভৈলা আপন যুগ বলে
1: ব্ৰহ্মাৰ
0: আৰু সেই ৰাগ চিত্ৰখেন গন্ধৰ বেদা কিলা তুষ্ট হয়া ব্ৰহ্মাই
1: হাৰংগ
0: আখে ৰাগ কৈত লৱে থাও শুনিও

ধৰ্মেশ্বৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনক বিমল চন্দ্ৰ দাসৰ দোতাৰা বাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত বিমল চন্দ্ৰ দাসৰ দুতাৰা বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজনন ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি 3:30 বজাত পঞ্জাৱৰ জলন্ধৰ ছাউনি ৰেল ষ্টেচনৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰিব। প্ৰধানমন্ত্ৰী আজি

হাৰিয়ানাৰ জিন্দ ৰেল ষ্টেচনৰ পৰা পতাকা জোকাৰি জিন্দ আৰু সোনিপতৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া ভ্ৰমণসূচীলৈ আজি নিশা পশ্চিমবংগলৈ আহিব। পাকিস্তানত সংঘটিত মানৱ অধিকাৰ উলংঘাৰ ঘটনাত ইউৰোপীয়ান ইউনিয়নে উদ্বেগ প্ৰকাশ কৰিছে আৰু ইংলেণ্ডে যোৱা নিশা কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনছত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰি 1-1 ফলাফলেৰে শৃংখলাত সমতা।

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি 3:30 বজাত পঞ্জাৱৰ জলন্ধৰ ছাউনি ৰেল ষ্টেচনৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰিব। বিকশিত ভাৰতৰ বাবে আধুনিক ৰেল উন্নত আন্তঃগাঁথনিৰ অধীনত এই ষ্টেচনসমূহক বিকশিত কৰি তোলা হৈছে। প্ৰতিটো ষ্টেচনকে একোটা ব্যস্ত চিটি চেণ্টাৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটন, কৰ্মসংস্থান আৰু স্থানীয় ব্যৱসায় বাণিজ্যৰ বিকাশত সহায় কৰিব পৰাকৈ গঢ় দিয়া হৈছে। যাত্ৰী অনুকূল বিশ্বমানৰ সা সুবিধাৰে পূৰ্ণ অমৃত ষ্টেচনসমূহত স্থানীয় সংস্কৃতি আৰু স্থাপত্যৰ প্ৰতিফলন ঘটোৱা হৈছে। প্ৰতিটো ষ্টেচনতে আছে উন্নত পাৰ্কিং ব্যৱস্থা আৰু অপেক্ষাগৃহ। তদুপৰি জল সংৰক্ষণ, সৌৰশক্তিৰ ব্যৱহাৰ আৰু সেউজ পৰিৱেশৰ ব্যৱস্থাও প্ৰতিটো ষ্টেচনতে গঢ়ি তোলা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ ল'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ জিন্দ ৰেল ষ্টেচনৰ পৰা পতাকাজোকাৰি জিন্দ আৰু সোনিপতৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। হাইড্ৰজেন চালিত এই ৰেলগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভণি ৰেলখণ্ডত নিকা আৰু বহনক্ষম পৰিবহণ প্ৰযুক্তি গ্ৰহণৰ দিশত লোৱা এটা বৃহৎ ব্যৱস্থাৰূপে পৰিগণিত হৈছে। স্বদেশী প্ৰযুক্তি ব্যৱহাৰ কৰি দেশতেই এই ৰেলগাড়ীখনৰ আৰ্হি প্ৰস্তুত কৰা হৈছে আৰু নিৰ্মাণো কৰা হৈছে। প্ৰতি ঘণ্টাত 75 কিলোমিটাৰ ব্যৱহাৰিক গতি আৰু প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ আৰ্হি গতিৰে নিৰ্মাণ কৰি উলিওৱা এই ৰেলগাড়ীখন অকল নিৰাপদেই নহয় বৰং জিন্দ সোনিপথ খণ্ডত চলাচল কৰা সবাতোকৈ বেগী ৰেলগাড়ী হিচাপে চিহ্নিত হৈছে। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাত 12,470 কোটিৰো অধিক টকাৰ ব্যয়সাপেক্ষ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰীমোদীয়ে 157 কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী অমৃতসৰ কাটৰা এক্সপ্ৰেছৱে মুকলি কৰে। এই পথে দিল্লী আৰু কাটৰাৰ মাজৰ যাত্ৰাকাল 14 ঘণ্টাৰ পৰা প্ৰায় 6 ঘণ্টালৈ হ্ৰাস কৰিব। লগতে পথটোৰে দিল্লী অমৃতসৰ যাত্ৰাও বৰ্তমানৰ 8 ঘণ্টাৰ পৰা 4 ঘণ্টালৈ হ্ৰাস হ'ব। সমবেত লোকসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত 12 বছৰত ভাৰতীয় ৰেলৱেৰ বৃহৎ ৰূপান্তৰ হৈছে। তেওঁ কয় যে শেহতীয়াকৈ হাৰিয়ানাত বিকাশৰ গতি ত্বৰান্বিত হৈছে আৰু ৰাজ্যখন প্ৰগতিৰ দিশত ধাৱিত হৈছে। শ্ৰীমোদীয়ে কয় যে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেলগাড়ীৰ উদ্বোধনে জিন্দক ভাৰতৰ ইতিহাসত বিশেষ স্থানত উপনীত কৰালে।
1: ভৱিষ্যৎ মে জব ভি হাইড্ৰোজেন ট্ৰেইন কা জিক্র আয়েগা তো জিন্দ কা সোনিপত কা হরিয়ানা কা নাম ভি আয়েগা হি আয়েগা। मैं आप सभी को, पूरे देश को भारतीय रेल की आधुनिकता से जुड़े इस बड़े कदम के लिए बहुत बहुत बधाई देता हूं।
0: প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান জিন্দ বিজেপি আৰু এন ডি এৰ সুশাসনৰ আৰ্হিৰ প্ৰতীক হিচাপে উদ্ভাসিত হৈ উঠিছে। ৰেল পৰিবহণৰ ভৱিষ্যতত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে 21 শতিকাৰ ৰেলগাড়ী হাইড্ৰজেন প্ৰযুক্তিৰে চালিত হ'ব। তেওঁ কয় যে জিন্দ সোনিপথ পথত বৰ্তমান প্ৰায় 90 কিলোমিটাৰ দূৰত্ব সামৰি হাইড্ৰজেন চালিত ৰেলগাড়ীৰ চলাচল আৰম্ভ হৈছে যদিও অদূৰ ভৱিষ্যতে ইয়াৰ সম্প্ৰসাৰণ কৰা হ'ব। বিশ্বৰ কেৱল 34খন দেশৰহে বৰ্তমান হাইড্ৰজেন চালিত ৰেলগাড়ী চলাচল কৰোৱাৰ সামৰ্থ্য থকা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতৰ হাইড্ৰজেন চালিত ৰেলগাড়ীৰ শক্তি ক্ষমতা 3,200 হৰ্চ পাৱাৰ আৰু ই বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী আৰু দীঘল হাইড্ৰজেন চালিত ৰেলগাড়ী। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 3-দিনীয়া ভ্ৰমণসূচীলৈ আজি নিশা পশ্চিমবংগলৈ আহিব। তেওঁ শিলিগুৰিৰ বাগডোগ্ৰা বিমানবন্দৰত নিশা 9 বজাত অৱতৰণ কৰিব আৰু কদমতলত থকা সীমান্ত সুৰক্ষা বাহিনীৰ সীমান্ত মুখ্য কাৰ্যালয়ত নিশাটো কটাব। কাইলৈ শ্ৰীশ্বাহ জামাগছৰ সীমাচকীত থকা বি এছ এফৰ 87 বেটেলিয়নলৈ যাব। তাত তেওঁ পাহাৰী সন্মিলনত ভাষণ দিয়াৰ লগতে গছপুলি ৰোপণ, আধাৰশিলা স্থাপন, বিভিন্ন প্ৰকল্পৰ উদ্বোধন কৰিব। শ্ৰীশ্বাহে বি এছ এফৰ জোৱানসকলৰ সৈতেও মত বিনিময় কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে শিলিগুৰিৰ উত্তৰ কন্যাত এলানি উচ্চস্তৰীয় বৈঠকত অংশ

গ্ৰহণ কৰিব। এইলানি বৈঠকত বিভিন্ন প্ৰশাসনিক বিষয়ৰ পৰ্যালোচনা কৰাৰ লগতে পশ্চিমবংগত নতুন ফৌজদাৰী আইনৰ প্ৰয়োগ সন্দৰ্ভত আলোচনা কৰা হ'ব। তদুপৰি ৰাজ্যখনৰ জন্ম আৰু মৃত্যুৰ পঞ্জীয়নৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভতো তেওঁ বুজ ল'ব। সন্ধিয়া শ্ৰীশ্বাহ কলকাতা অভিমুখে ৰাওনা হ'ব। দেওবাৰে শ্ৰীশ্বাহে পশ্চিমবংগৰ আইন শৃংখলা পৰিস্থিতি বিষয়ক এখন বৈঠকত অধ্যক্ষতা কৰিব। তেওঁ লগতে কলকাতাৰ নেশ্যনেল লাইব্ৰেৰীত নতুনকৈ নিৰ্মাণ কৰা শব্দ যাদুঘৰ উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আমুল বেংগল ডেইৰীৰ নতুন দৈ উৎপাদন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 19 জুলাইৰ পৰা মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া ভ্ৰমণৰ সূচীৰে যাত্ৰা আৰম্ভ কৰিব। অহা 20 জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মালডোভা ভ্ৰমণ কৰিব আৰু তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি মায়া চেন্দুৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। শ্ৰীমতী মুৰ্মুৱে মালডোভাৰ সংসদৰ অধ্যক্ষ ইগোৰ গ্ৰছোক সাক্ষাৎ কৰাৰ লগতে তেওঁৰ সৈতে মালডোভা ভাৰত সংসদীয় বন্ধুত্ব গোটৰ সদস্যসকলৰ সৈতে বৈঠকত মিলিত হ'ব। এই ভ্ৰমণকালৰ দ্বিতীয়

ঘটিব। অহা 20 জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মালডোভা ভ্ৰমণ কৰিব আৰু তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি মায়া সেন্দুৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। শ্ৰীমতী মুৰ্মুৱে মালডোভাৰ সংসদৰ অধ্যক্ষ ইগোৰ গ্ৰছুক সাক্ষাৎ কৰাৰ লগতে তেওঁৰ সৈতে মালডোভা ভাৰত সংসদীয় বন্ধুত্ব গোটৰ সদস্যসকলৰ সৈতে বৈঠকত মিলিত হ'ব। এই ভ্ৰমণকালৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে অহা 21 জুলাইত উত্তৰ মেচেডনিয়া ভ্ৰমণ কৰিব। এয়াও হ'ব দেশখনলৈ কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো ভ্ৰমণ। এই ভ্ৰমণকালত শ্ৰীমতী মুৰ্মুৱে উত্তৰ মেচেডনিয়াৰ ৰাষ্ট্ৰপতি গৰ্ডানা চিলজানৈ ভাস্কা ডাবকোবাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে প্ৰধানমন্ত্ৰী ক্ৰিষ্টিজন মিকোস্কি আৰু বিধানসভাৰ অধ্যক্ষক সাক্ষাৎ কৰিব। এই ভ্ৰমণৰ শেষৰ পৰ্যায়ত অহা 23 জুলাইত ৰাষ্ট্ৰপতি ৰোমানিয়ালৈ যাত্ৰা কৰিব। দুদিনীয়া এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰোমানিয়ান ৰাষ্ট্ৰপতি নিকোছৰ ডেনসহ শীৰ্ষ নেতাসকলক সাক্ষাৎ কৰিব। শ্ৰীমতী মুৰ্মুৱে এই ভ্ৰমণকালতে ভাৰত ৰোমানিয়া সংসদীয় বন্ধুত্ব গোটৰ সদস্যসকলৰ সৈতেও বৈঠকত মিলিত হ'ব। পাকিস্তানত সংঘটিত মানৱ অধিকাৰ উলংঘাৰ ঘটনাত ইউৰোপীয়ান ইউনিয়নে উদ্বেগ প্ৰকাশ কৰিছে। ইউনিয়নে সতৰ্ক কৰি দিয়ে যে GSP+ আঁচনিৰ অধীনত পাকিস্তানে বাণিজ্যিক লাভালাভ পাই থকাটো দেশখনৰ বিৰুদ্ধে উত্থাপিত অভিযোগত নিৰ্ভৰ কৰিব। ইউৰোপীয়ান আয়োগ আৰু ইউৰোপীয়ান ইউনিয়নৰ বিদেশ পৰিক্ৰমা আৰু সুৰক্ষা নীতিৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে প্ৰস্তুত কৰা 2023-25 চনৰ সময়ছোৱাৰ যৌথ নিৰীক্ষণ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে পাকিস্তানৰ GPS+ পৰিকাঠামোৰ অধীনত ইয়াৰ বাধ্যবাধকতা পূৰণৰ ক্ষেত্ৰত বিসংগতি আছে। অনুসৰি দেশখনত অপহৰণ আৰু আইন বহিৰ্ভূত হত্যাৰ ঘটনা বৃদ্ধি হৈছে। লগতে এনেবোৰ ঘটনাত জড়িতসকলক দোষী সাব্যস্ত কৰাটো দেশখনৰ প্ৰশাসন ব্যৰ্থ হোৱা বুলি প্ৰতিবেদনত কোৱা হৈছে। চৰকাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে দেওবাৰে সংসদত ৰাজনৈতিক দলৰ নেতাসকলৰ এখন বৈঠক আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা বিচাৰিব। উল্লেখযোগ্য যে সোমবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ'ব আৰু 13 আগষ্টত অধিৱেশনৰ সামৰণি পৰিব। ইংলেণ্ডে যোৱা নিশা কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনছত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰি 1-1 ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 44 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 233 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰে সৰ্বাধিক 66 ৰাণ কৰে। বিৰাট কোহলীয়ে 65 ৰাণৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ জফৰা আৰ্চাৰ আৰু গছ এটকিংছে 3টাকৈ উইকেট লাভ কৰে। ছাকিব মহম্মদে 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে 45 অভাৰত 6টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ইংলেণ্ডৰ হৈ জ' ৰুটে 99 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ হৈ গুৰনুৰ ব্ৰাৰে 2টা উইকেট লাভ কৰে। জ' ৰুটক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল পৰহিলৈ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি জিন্দ আৰু সোনিপতৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 3দিনীয়া ভ্ৰমণসূচীলৈ আজি নিশা পশ্চিমবংগলৈ আহিব। পাকিস্তানত সংঘটিত মানৱ অধিকাৰ উলংঘাৰ ঘটনাত ইউৰোপীয়ান ইউনিয়নে উদ্বেগ প্ৰকাশ কৰিছে আৰু ইংলেণ্ডে যোৱা নিশা অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।

0: বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: লোকগীত শুনিছে সুমেশ্বৰী বৰদলৈৰ কণ্ঠত।

0: কেসেট সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি 3:30 বজাত পঞ্জাৱৰ জলন্ধৰ ছাউনী ৰেল ষ্টেচনৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰিব। বিকশিত ভাৰতৰ বাবে আধুনিক ৰেল উন্নত আন্তঃগাঁথনিৰ অধীনত এই ষ্টেচনসমূহক বিকশিত কৰি তোলা হৈছে। প্ৰতিটো ষ্টেচনকে একোটা ব্যস্ত চিটি চেণ্টাৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটন, কৰ্মসংস্থান আৰু স্থানীয় ব্যৱসায় বাণিজ্যৰ বিকাশত সহায় কৰিব পৰাকৈ ষ্টেচনসমূহক গঢ় দিয়া হৈছে। যাত্ৰী অনুকূল বিশ্বমানৰ সা সুবিধাৰে পূৰ্ণ অমৃত ষ্টেচনসমূহত স্থানীয় সংস্কৃতি আৰু স্থাপত্যৰ প্ৰতিফলন ঘটোৱা হৈছে। প্ৰতিটো ষ্টেচনতে উন্নত পাৰ্কিং ব্যৱস্থা আৰু অপেক্ষাগৃহ আছে। তদুপৰি জল সংৰক্ষণ, সৌৰশক্তিৰ ব্যৱহাৰ আৰু সেউজ পৰিৱেশৰ ব্যৱস্থাও প্ৰতিটো ষ্টেচনতে গঢ়ি তোলা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰাবনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ ল'ব। ৰাজ্যত অহা 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ'ব। সেইদিনা ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভাৰ আয়োজন কৰি হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছিল। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে অৰ্থাৎ 6 আগষ্টৰ পৰা নিযুত মইনা বা 7 আগষ্টৰ পৰা নিযুত বাবু আঁচনিও

0: আৰম্ভ কৰা হ'ব। অহা মাহৰ পৰাই চৰকাৰে ৰাজসাহায্যযুক্ত চাউল, চেনি আৰু দাইল বিতৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে, স্নাতক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে অহা ছেপ্টেম্বৰৰ পৰা জীৱন প্ৰেৰণা আঁচনিৰ অধীনত সুবিধা লাভ কৰিব। তদুপৰি ৰাজ্য চৰকাৰে শীঘ্ৰে 2 লাখ চৰকাৰী পদত নতুন নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে পূৰ্বৰ হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিৰ ধন প্ৰদানৰ লগতে নতুনকৈ 50,000 যুৱক যুৱতীক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। ভূমি সংস্কাৰ তথা খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা 1, 2 আৰু 3ৰ অধীনত ইতিমধ্যে প্ৰায় 10 লাখ লোক উপকৃত হৈছে যদিও বহু লোক এতিয়াও এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে। তেওঁ অহা 25 ডিচেম্বৰৰ পৰা বসুন্ধৰাৰ চতুৰ্থ পৰ্যায় মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। বঞ্চিত লোকসকলে বিশেষ অনলাইন পৰ্টেলযোগে ভূমি সম্পৰ্কীয় অভিযোগ দিয়াৰ লগতে প্ৰতিকাৰৰ বাবে আবেদন দাখিল কৰিব পাৰিব। ডক্টৰ শৰ্মাই কালি নিজৰ পুথিভঁৰালৰ পৰা সামাজিক মাধ্যমত পোনপটীয়াকৈ মত প্ৰকাশ কৰি প্ৰতিটো পৰিয়ালকে ঘৰুৱা পুথিভঁৰাল বা কিতাপেৰে ভৰা আলমিৰা একোটা ঘৰত ৰাখি কিতাপ পঢ়াৰ সংস্কৃতিক গঢ়ি তুলিবলৈ আহ্বান জনায়। কোচবিহাৰৰ মধুপুৰ সত্ৰক ন ৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কৰা ঘোষণাক মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আদৰণি জনাইছে। চলিত বিত্তীয় বৰ্ষত সত্ৰখনৰ উন্নয়নৰ বাবে 35 কোটি টকা আবণ্টন দিয়া ব্যৱস্থা আৰু এই ক্ষেত্ৰত পশ্চিমবংগৰ চৰকাৰৰ লগত ৰাজ্য চৰকাৰে যাৱতীয় আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত হোৱা বাবে সমিতিয়ে সন্তোষ প্ৰকাশ কৰে। এই পদক্ষেপে মধুপুৰ সত্ৰক অসমৰ জাতীয় আৰু আধ্যাত্মিক জীৱনক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ত গুৰুজনাৰ অৱদানসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলিও সমিতিৰ সদস্যসকলে আশা প্ৰকাশ কৰে। যোৰহাটৰ জিলায়ুক্তৰ বৰ্তমানৰ কাৰ্যালয় চীনামৰাৰ নৱনিৰ্মিত ভৱনলৈ স্থানান্তৰ সন্দৰ্ভত জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত, সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী জিলা আয়ুক্ত, নিৰ্বাচনী বিষয়া, সহকাৰী আয়ুক্তসকলৰ লগতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বৰ্তমানৰ কাৰ্যালয়টো নৱনিৰ্মিত ভৱনলৈ শৃংখলাবদ্ধভাৱে স্থানান্তৰ কৰাৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে এই বৈঠকত আলোচনা কৰা হয়। ওদালগুৰি জিলাৰ ৰৌতা আদৰ্শ চিকিৎসালয়ে NHSRC-ৰ মুস্কান কাৰ্যক্ৰমৰ অধীনত গুণগত মানৰ প্ৰমাণ পত্ৰ লাভ কৰে। মুস্কান হৈছে 2021 চনত NHSRC-ৰ অধীনত মুকলি কৰা এটা পদক্ষেপ যাৰ জৰিয়তে 12 বছৰ বয়সলৈকে শিশুসকলৰ মৃত্যু আৰু অসুস্থতা হ্ৰাস কৰিবলৈ শিশু অনুকূল স্বাস্থ্যসেৱা নিশ্চিত কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ইন্দ্ৰাণী গগৈ পানীফুকনৰ কণ্ঠৰ দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আধুনিক গীত শুনিছে ইন্দ্ৰাণী গগৈ, পানী ফুকনৰ কণ্ঠত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।
1: নমস্কাৰ, ইয়াৰ আকাশবাণী গুৱাহাটী হ সমাচাৰ শুনো হৈছে অনুকুমাৰী শৰ্মা বাট। ৰাজ্য চৰকাৰে সাৰ্বজনিক বন্দ কৰি ৰাখেক ধেৰে যশো জনকল্যাণকাৰী যোজনাৰ অগষ্ট মাহ পুনৰ শুৰু কৰে ভে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালে হিজ সঞ্চাৰ মাধ্যমে ঘোষণা কৰো আৰু 3 অগষ্টদি অৰুণোদয় যোজনা আৰম্ভ পনি হুনে কুৰাহৰু বতাউনু ভয়। ৰাজ্যক প্ৰত্যেক পঞ্চায়তমা সাৰ্বজনিক সভা আয়োজন কৰি লাভাৰ্থীহৰুলাই পহিলো কিস্তিক ধন বিতৰণ কৰিনে। উহাঁলে ভন্নুভয় ছাত্ৰ ছাত্ৰীহৰুক ভৰ্না প্ৰক্ৰিয়া পূৰা ভয় পছি অগষ্ট 6 আৰু 7 দেখি নিযুত মহিনা আৰু নিযুত বাবু যোজনা শুৰু কৰিনে। কলেজহৰুমা প্ৰমাণপত্ৰ বিতৰণ পছি আৱশ্যক ঔপচাৰিকতা পূৰা কৰে পছি বিদ্যাৰ্থীহৰুলাই প্ৰমাণপত্ৰ ফিৰ্তা কৰিনে আৰু ৰাজ্য চৰকাৰে 1 মহিনা ভিতৰ আৱশ্যক কাম পূৰা কৰে পছি বিদ্যাৰ্থীহৰুলাই নিয়মিত ৰূপমা যোজনাক লাভ পাওঁ নি উহাঁলে ঘোষণা কৰো। সাথে অগষ্ট মহিনাদেখি নাই ৰাজসগাঁও চামল চিনি আৰু দাল বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱা কুৰালাই উহাঁলে জান দিনুভয় আৰু 2 লাখ চৰকাৰী পদক নিযুক্ত প্ৰক্ৰিয়া শুৰু কৰিনে উহাঁলে টিপ্পনী কৰো। ভূমি সুধাৰ আৰু আদিবাসী জনজাতিলৈ ভূমি অধিকাৰ প্ৰদান কৰে চৰকাৰক প্ৰতিবদ্ধতালৈ উল্লেখ কৰি মিছন বসুন্ধৰা 1, 2, 3 অন্তৰ্গত করিব 10 লাখ মানুষের লাভান্বিত উহাঁলে বতাউনু ভয়েকো ছ। ডক্টর শর্মালে অসমক উন্নয়ন রূপরেখাক বিভিন্ন দিশা জানকারী করাউনক সাথে চিয়া উদ্যোগীলাই অধিক লাভান্বিত গর্নুলাই অর্থডক্স র মাসা চিয়া উৎপাদন বড়োত্রী লগায়ত রপ্তানীলাই ত্বরান্বিত গর্নে কুরা পনি উহাঁলে উল্লেখ গর্নুভয়। সাথে ডিব্রুগড়ক পৈরো র ধেমাজি লক্ষিমপুরক বাড় সমস্যাহরু বারে পনি সরকারলে সবে সগাও অগি বড়াউনে কুরালাই উহাঁলে আশ্বাসন দিনু ভয়েকো ছ। মুখ্যমন্ত্রীলে বীরলাচিত বরফুকনক জীবনলাই এউটা বজেটক চলচ্চিত্র নির্মাণক কুরা পনি উল্লেখ গর্নুভয়। উত্তর পূর্বী ভারতক একমাত্র খুলা তথা দূরস্থ উচ্চ শিক্ষা সংস্থা

আকাশবাণী তেজপুৰ, আজি শুক্ৰবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 32 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 17 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125, এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তে। আমাৰ আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত মঞ্জু বড়ো আৰু সমীৰ নাৰ্জাৰী, ট্ৰেন্সমিটাৰত গোবিন্দ ছেত্ৰী, পৰিবহণত নয়ন দৈমাৰী, ডিউটি ৰুমত আছে ত্ৰৈলোক্য বৰা আৰু মাইক্ৰফোনৰ সন্মুখত আপোনালোকৰ সৈতে এয়া মই প্ৰাঞ্জল শইকীয়া।

বুদ্ধদেৱে কৈছিল, ক্ষমাৰে ক্ৰোধক জয় কৰিবা, বেয়াক ভালেৰে জয় কৰিবা, বদন্যতাৰে লোভক জয় কৰিবা, অসত্যক সত্যৰে জয় কৰিবা। ইয়েই প্ৰকৃত ধৰ্ম।

0: আকাশবাণী তেজপুৰ এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত আমাৰ নিয়মীয়া অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অনুষ্ঠানৰ মূল কথা শিতানত আগবঢ়াইছোঁ এতিয়া পখিলা তালুকদাৰৰ মনৰ অনুভৱ।
1: নমস্কাৰ, মোৰ নাম পখিলা তালুকদাৰ। মোৰ ঘৰ তেজপুৰ মিছন চাৰিআলিত। মই ৰেডিঅ' শুনি খুব ভাল পাওঁ। সৰুৰ পৰা বিয়া হোৱাৰ আগলৈকে মই ৰেডিঅ' চেণ্টাৰৰ গীতিমালিকা অনুষ্ঠানৰ নিয়মীয়া শ্ৰোতা আছিলোঁ। এতিয়াও মই মাজে মাজে ৰেডিঅ' শুনো। মোৰ মনৰ কথা ক'বলৈ গ'লে, মই বৰ্তমান এজনী সৰু ব্যৱসায়ী মহিলা। মই জন্তু ভাল পাওঁ। মই ছাগলী, মুৰ্গী, পাৰ পালন কৰি সৰুকৈ ব্যৱসায় এটা চলাই আছোঁ, আৰু মোৰ নতুন নতুন বস্তু শিকিবলৈ বহুত হেঁপাহ। সেয়েহে উদ্যোগী মন এটা আছে বাবে মই আচাৰ, বেকাৰী, ফাষ্টফুড, শিল্পকাৰ আদি শিকিছোঁ। ঘৰতে অৰ্ডাৰ লৈ বিস্কুট, কেক, পিজ্জা, বাৰ্গাৰ আদি বনাই দিওঁ। আচাৰ কোনোবাই বিচাৰিলে বনাই বিক্ৰী কৰোঁ। পিঠা আদিও অৰ্ডাৰ পালে বনাই দিওঁ। সৰুতে মই গান গাই নাচি ভাল পাইছিলোঁ। LP স্কুল, MV স্কুল আৰু হাই স্কুল কলেজত গান গাইছিলোঁ। কম্পিটিশ্যনতো ভাগ লৈছিলোঁ। নাটক কৰি খুব ভাল পাইছিলোঁ। কলেজত নাটক কৰি প্ৰাইজো পাইছিলোঁ। নাটক কৰি ভাল অভিনেত্ৰী হোৱাৰ বহুত আশা এটা বুকুত সাঁচি ৰাখিছিলোঁ, কিন্তু পূৰণ নহ'ল। আৰু মোৰ মাষ্টৰ চাকৰি কৰাৰ বহুত আশা আছিল, সেয়া কিন্তু মই পূৰণ কৰিলোঁ। এবছৰ হ'লেও কিডছ স্কুল এখনত কাম কৰিছিলোঁ। পতিদেৱৰ ডিউটিতকৈ মই এঘণ্টা আগতে যাব লগা হোৱা বাবে মই চাকৰিটো এৰিব লগা হ'ল। তেখেতে এৰি দিব ক'লে। মোৰ ল'ৰা দুটা, দুয়োকো ভাল মানুহ কৰাৰ সপোন আছিল। ভগৱানৰ কৃপাত এতিয়া দুয়োটা ল'ৰাক মই ইঞ্জিনিয়াৰ পঢ়াই দুয়োকে শুদ্ধ পথেৰে পৰিচালিত কৰি আজিৰ দিনলৈ দুটা চৰিত্ৰবান সন্তান হিচাপে দুয়ো দুটা চাকৰি কৰি দায়িত্ব পালন কৰি আছে। এইখিনিয়ে মোৰ মনৰ ক'বলগীয়া কথা আছিল। নমস্কাৰ, ধন্যবাদ।
0: মোৰ কথা শিতানত পখিলা তালুকদাৰৰ মনৰ অনুভৱ শুনিলে। অৰ্ধ আকাশ অনুষ্ঠানটিত এতিয়া শুনক ডলি ঘোষৰ কণ্ঠৰ কেইটিমান গীত।

আকাশবাণী তেজপুৰ এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। এই অনুষ্ঠান পৰিস্থিতিৰ পিছতেই গীতালী অনুষ্ঠানত হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়া আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি আৰু 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 প্ৰচাৰ কৰা হ'ব গঞা ৰাইজৰ অনুষ্ঠান ভদাই চোতালৰ মেল। 7:50 আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। নিশা 7:00 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব। নিশা 8:02 প্ৰচাৰ কৰা হ'ব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠানটি। নিশা 8:20 শুনিবলৈ পাব আধুনিক গীত। নিশা 8:45 আৰু 9:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু News@9 শুনিবলৈ পাব। খেল জগত অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব নিশা 9:15। নিশা 9:30 নিবেদন কৰা হ'ব বৰ্ণালী অনুষ্ঠানটি। 9:50 আগবঢ়োৱা হ'ব গজল আৰু নিশা 10:00 আগবঢ়োৱা হ'ব এখনি আলেখ্য মহোহ, ৰচনা দীপক শৰ্মাৰ। আমাৰ আজিৰ অধিৱেশন অন্ত পৰিব নিশা 10:30। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু আভাষ।

গীতালী অনুষ্ঠানত এইবাৰ শুনক প্ৰেম ৰোগ বোলছবিৰ এই গীতটি। গীতটিৰ শিল্পী হৈছে লতা মংগেশকাৰ আৰু সুৰেশ ৱাটকাৰ।

শ্রোতাসকলে গীতালী অনুষ্ঠানটিত হিন্দী বুলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ গীতটি লোৱা হৈছে কাশ্মীৰ কি কলি বুলছবিৰ পৰা। গীতটিৰ শিল্পী মহম্মদ ৰফি আৰু আশা ভোছলে।

গীতালী অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী তেজপুৰ, এতিয়া 6:45 পৰা গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটৰ লগতে দেশৰ 75টা অমৃত ষ্টেচন মুকলি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যত 74,694 লোকক প্ৰশিক্ষণ লোকপিয়লৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীয়ে সুচাৰুৰূপে দায়িত্ব পালন নকৰিলে শাস্তিবিহা হ'ব বুলি লোকপিয়ল সঞ্চালকালয়ৰ প্ৰকাশ ৰাজ্যৰ কৃষকৰ সুবিধাৰ্থে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ আৰু কোচবিহাৰৰ মধুপুৰ সত্ৰক ন ৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাক আদৰণি নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাৱৰ জলন্ধৰ ছাউনী ৰেল ষ্টেচনৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰে প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষে ওদালগুৰি জিলাৰ মাজবাট ৰেল ষ্টেচনটো নিৰ্মাণ কৰা হৈছে উদ্বোধনী অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে মাজবাট ৰেল ষ্টেচন উদ্বোধনী ফলক স্থায়ীভাৱে মুকলি কৰে ৰাজ্যপালগৰাকীয়ে ভাষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেল যাতায়াতৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ এই বিকশিত আধুনিক ৰেলৱে ষ্টেচনটোৱে যাত্ৰীৰ বাবে উন্নত সুবিধা আধুনিক সুৰক্ষিত আৰু সুবিধাজনক যাতায়াত ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ওদালগুৰিৰ জিলা আৰু সমগ্ৰ অঞ্চলটোৰ বাণিজ্য পৰ্যটন শিক্ষা আৰু সামগ্ৰিক সামাজিক অৰ্থনৈতিক বিকাশৰ নতুন গতি সঞ্চাৰ হ'ব বুলি আশা প্ৰকাশ কৰে মাজবাট ষ্টেচনটোত যাত্ৰীৰ সুবিধাৰ বাবে নতুন প্ৰৱেশদ্বাৰ ষ্টেচন চৌহদত যাতায়াত আৰু যান বাহন ৰখাৰ ব্যৱস্থা যাত্ৰীৰ বাবে ফুট অভাৰব্ৰিজ লিফ্ট শীততাপ নিয়ন্ত্ৰিত অপেক্ষাগৃহ শিশুৰ যত্নকক্ষ পৰিষ্কাৰ খোৱাপানী আৰু আধুনিক শৌচাগাৰ সংযোজন কৰাইছে বিশেষভাৱে সক্ষম লোকৰ সুবিধাৰ বাবে ৰেম্প স্পৰ্শভিত্তিক পথ আৰু বিশেষ নিৰ্দেশনা ফলকৰ ব্যৱস্থা কৰা হৈছে উদ্বোধনী অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ লয় আজি মুকলি কৰা ষ্টেচনসমূহ বিকশিত ভাৰতৰ বাবে আধুনিক ৰেল উন্নত আন্তঃগাঁথনিৰ অধীনত বিকশিত কৰি তোলা হৈছে প্ৰতিটো ষ্টেচনকে একোটা ব্যস্ত চিটি চেণ্টাৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটন কৰ্মসংস্থান আৰু স্থানীয় ব্যৱসায় বাণিজ্যৰ বিকাশত সহায় কৰিব পৰাকৈ ষ্টেচনসমূহক গঢ় দিয়া হৈছে যাত্ৰী অনুকূল বিশ্বমানৰ সা সুবিধাৰে পূৰ্ণ অমৃত ষ্টেচনসমূহত স্থানীয় সংস্কৃতি আৰু স্থাপত্যৰ প্ৰতিফলন ঘটোৱা হৈছে প্ৰতিটো ষ্টেচনতে উন্নত পাৰ্কিং ব্যৱস্থা আৰু অপেক্ষাগৃহৰ ব্যৱস্থা কৰা হৈছে তদুপৰি জল সংৰক্ষণ সৌৰ শক্তিৰ ব্যৱহাৰ আৰু সেউজ পৰিৱেশৰ ব্যৱস্থাও প্ৰতিটো ষ্টেচনতে গঢ়ি তোলা হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগ বিকাশ কাৰ্যসূচীৰ বাবে ৰাজ্যৰ 74,694 লোকক প্ৰশিক্ষণ দিয়া হৈছে উদ্যোগ মন্ত্ৰী বিমল বৰাই আজি দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰি কৰে তেওঁ কয় যে অহা 31 জুলাইৰ ভিতৰত এই প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ হ'ব উল্লেখযোগ্য যে ৰাজ্যৰ উদ্যমী যুৱক যুৱতীসকলক উদ্যোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰা হৈছিল প্ৰথম পৰ্যায়ত এই আঁচনিৰ অধীনত মুঠ 25,277 যুৱক যুৱতীক আৰ্থিক সাহায্য দিয়া হৈছিল সংবাদমেলত বিমল বৰাই কয় যে

0: 25,270 গৰাকী যুৱক যুৱতীৰ ভিতৰত 12,976 গৰাকী যুৱক যুৱতীক দ্বিতীয় কিস্তিৰ সুদমুক্ত ঋণ প্ৰদান কৰা হৈছে। কাৰ্যক্ষমতা আৰু যোগ্যতাৰ মূল্যায়ন ভিত্তিত দ্বিতীয় কিস্তিৰ ঋণ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বাকী থকা 12,313 গৰাকী যুৱক যুৱতীক পুনৰ মূল্যায়ন কৰি যোগ্য বিবেচিত হলে দ্বিতীয় কিস্তিৰ ঋণ দিয়া হ'ব। উদ্যোগ মন্ত্ৰী বিমল বৰাই জনোৱা মতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ত 74,694 গৰাকী যুৱক যুৱতীক আৰ্থিক সাহায্য দিয়া হৈছে। সংবাদমেলত বিমল বৰাই কয় যে যিসকল উদ্যমীয়ে এই আঁচনি লাভ কৰাৰ পিছতো দ্বিতীয় পৰ্যায়ৰ ঋণ লাভৰ পৰা যোগ্যতা অৰ্জন কৰিব পৰা নাই তেওঁলোকে ভালদৰে কাম কৰিবলৈ চেষ্টা কৰা উচিত।
1: আত্মনিৰ্ভৰ অসম অভিযানৰ বিষয়ে জানিব বিচাৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই উক্ত মুহূৰ্ততে যিখিনি তেখেতৰ মনত পৰিলে সেইখিনি কথা অৱগত কৰিলে আৰু পৰৱৰ্তী সময়ত এই গোটেই আঁচনিখন যিহেতু অসম চৰকাৰৰ উদ্যোগ বিভাগৰ জৰিয়তে পৰিচালিত হয় আৰু সেয়ে উক্ত লাইভতে মন্ত্ৰী হিচাপে আমাৰ কথা উল্লেখ কৰিলে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখন 2023 চনৰ

0: বিমল বৰাই জনোৱা মতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ত 74,694 গৰাকী যুৱক যুৱতীক আৰ্থিক সাহায্য দিয়া হৈছে। সংবাদমেলত বিমল বৰাই কয় যে যিসকল উদ্যমীয়ে এই আঁচনি লাভ কৰাৰ পিছতো দ্বিতীয় পৰ্যায়ৰ ঋণ লাভৰ পৰা যোগ্যতা অৰ্জন কৰিব পৰা নাই, তেওঁলোকে ভালদৰে কাম কৰিবলৈ চেষ্টা কৰা উচিত।
1: আত্মনিৰ্ভৰ অসম অভিযানৰ বিষয়ে জানিব বিচাৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই উক্ত মুহূৰ্ততে যিখিনি তেখেতৰ মনত পৰিলে সেইখিনি কথা অৱগত কৰিলে আৰু পৰৱৰ্তী সময়ত এই গোটেই আঁচনিখন যিহেতু অসম চৰকাৰৰ উদ্যোগ বিভাগৰ জৰিয়তে পৰিচালিত হয় আৰু সেয়ে উক্ত লাইভতে মন্ত্ৰী হিচাপে আমাৰ কথা উল্লেখ কৰিলে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখন 2023 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে আৰম্ভ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল আমাৰ অসমৰ উদ্যমী যুৱক যুৱতীসকলক আৰ্থিকভাৱে সঁহাৰি প্ৰদান জৰিয়তে তেওঁলোকক একোগৰাকী উদ্যোগী হিচাপে গঢ়ি তোলা আৰু তাৰ ফলত আত্মনিয়োজনৰ লগতে আত্মনিৰ্ভৰশীলতাৰ এটা বাট যাতে প্ৰশস্ত হয় আৰু সমগ্ৰ ৰাজ্যজুৰি এক শক্তিশালী এণ্টাৰপ্ৰেনিয়াৰশ্বিপৰ পৰিৱেশ গঢ়ি তোলাটোৱে আছিল এই আঁচনিখনৰ মূল উদ্দেশ্য।
0: ৰাজ্যৰ জ্যেষ্ঠ এ চি এছ বিষয়া অৰূপ কুমাৰ চক্ৰৱৰ্তীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। কৰ্তব্যত অৱহেলা, উচ্চপদস্থ বিষয়াৰ নিৰ্দেশ অৱমাননা আৰু কৰ্মস্থলীত নিয়মিতভাৱে উপস্থিত নথকাৰ অভিযোগত চক্ৰৱৰ্তীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বৰ্খাস্ত কৰা হয়। উল্লেখযোগ্য যে 2011 চনৰ 22 জুলাইত বিষয়াগৰাকীক নিলম্বন কৰা হৈছিল। শীৰ্ষ বিষয়াৰ নিৰ্দেশৰ পাছতো নিৰ্বাচনী বৈঠকত উপস্থিত নথকা, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গুৰুত্বপূৰ্ণ দায়িত্ব সময়মতে পালন নকৰা আৰু কাৰ্যালয়ত সুৰাপান কৰাৰ অভিযোগত চক্ৰৱৰ্তীক সেই সময়ত নিলম্বন কৰা হৈছিল। পৰৱৰ্তী সময়ত বিভাগীয় তদন্তৰ বাবে ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ডঃ ৰৌচানাৰা বেগমক দায়িত্ব দিয়া হয়। 2018 চনৰ 22 মে'ত ডঃ ৰৌচানাৰা বেগমে চক্ৰৱৰ্তীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ সত্য বুলি প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পাছতে আত্মপক্ষ সমৰ্থনৰ বাবে অৰূপ কুমাৰ চক্ৰৱৰ্তীলৈ কেইবাবাৰো জাননী জাৰি কৰা হয়। 2018 চনৰ পৰা এই বছৰৰ জানুৱাৰী মাহলৈকে চক্ৰৱৰ্তীলৈ কেইবাবাৰো জাননী প্ৰেৰণ কৰাৰ পাছতো তেওঁ কোনো সঁহাৰি নিদিলে। অৱশেষত পৰহি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চক্ৰৱৰ্তীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
2: লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া কৰ্মচাৰীয়ে সঠিকভাৱে দায়িত্ব পালন নকৰিলে 3 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব আৰু জৰিমনা ভৰিব লাগিব। লোকপিয়ল সঞ্চালকালয়ৰ নিৰ্দেশনাৰ ভিত্তিত জিলা আয়ুক্তসকলে 1948 চনৰ লোকপিয়ল আইনৰ 11 নম্বৰ অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশনাত জিলা আয়ুক্তসকলৰ অনুমতি অবিহনে লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নৈমিত্তিক ছুটি, শিশু পৰিচৰ্যা ছুটি, আৰ্জিত ছুটি আদি ল'ব নোৱাৰিব। লোকপিয়লৰ দায়িত্ব পালনত ব্যৰ্থ হলে বা লোকপিয়ল সন্দৰ্ভত নেতিবাচক প্ৰশ্ন সুধিলে বা লোকপিয়লৰ তথ্য হেৰফেৰ কৰিলে তেনে বিষয়া কৰ্মচাৰীক 3 বছৰ পৰ্যন্ত কাৰাবাসৰ লগতে 1,000 টকা জৰিমনা বিহা হ'ব। উল্লেখযোগ্য যে অহা 2 আগষ্টত 2টা পৰ্যায়ত ৰাজ্যত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিশেষ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে আদালতত সাক্ষ্যদান কৰে। ইয়াৰ পাছতে অভিযুক্ত পক্ষৰ অধিবক্তাই আজি পামী বৰঠাকুৰক জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সন্দৰ্ভত জেৰা কৰে। অৱশ্যে পামী বৰঠাকুৰৰ সাক্ষ্যদান প্ৰক্ৰিয়া আজিও সম্পূৰ্ণ নহল। সোমবাৰে সাক্ষ্যদানৰ বাবে তেওঁ পুনৰ আদালতত উপস্থিত হ'ব লাগিব। আদালতত সাক্ষ্যদান কৰি সাংবাদিকেৰে হোৱা কথা বতৰাত পামী বৰঠাকুৰে কয় যে অভিযুক্তৰ অধিবক্তাই অবান্তৰ কথাৰে তেওঁক ব্যতিব্যস্ত কৰিবলৈ অপচেষ্টা কৰিছে। গুৱাহাটী মহানগৰীত নিয়ম নমনাকৈ চলোৱা গ্ৰীণ বাছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। আজি পৰিবহণ বিভাগে অভিযান চলাই নিয়ম নমনা তেনে 15খন গ্ৰীণ বাছ জব্দ কৰে। কালিও পৰিবহণ বিভাগে অভিযান চলাই প্ৰায় 35খন গ্ৰীণ বাছ জব্দ কৰিছিল। আনহাতে বিভাগটোৱে গ্ৰীণ বাছ চালকসকলৰ অনুজ্ঞাপত্ৰও দুমাহৰ বাবে বাতিল কৰে। উল্লেখযোগ্য যে জব্দ কৰা গ্ৰীণ বাছসমূহ বেটকুচিত থকা পৰিবহণ বিভাগৰ কাৰ্যালয় আৰু আন্তঃৰাজ্যিক বাছ আস্থানত ৰখা হৈছে। উল্লেখযোগ্য, কিছুদিন পূৰ্বে গ্ৰীণ বাছে সংঘটিত কৰা দুৰ্ঘটনাত 2জন লোকৰ মৃত্যু হৈছিল। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 স্কুল বেগৰ বোজা, শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্রচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ সচিব ডক্টৰ নাৰায়ণ।

0: শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল গোস্বামীয়ে অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9435405223 আৰু 03612661876 এই দুটা নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব জিন্দিৰাণী ডেকাই। কামৰূপ জিলাৰ আমিনগাঁৱৰ লোকপ্ৰিয় সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত আজি প্ৰেছ ইনফৰমেচন ব্যুৰোৰ উদ্যোগত বাৰ্তা শীৰ্ষক এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। 2027ৰ লোকপিয়লৰ পূৰ্বে বিশেষ সজাগতাৰ বাবে এই কৰ্মশালা অনুষ্ঠিত হয়। লোকপিয়ল প্ৰক্ৰিয়া কেনেদৰে সফলভাৱে ৰূপায়ণ কৰিব পাৰি এই বিষয়ে এই কাৰ্যসূচীত বিতংভাৱে আলোচনা কৰা হয়। এই কৰ্মশালাত লোকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক কামৰূপ জিলাৰ আয়ুক্ত উপস্থিত থাকে। 2027ৰ লোকপিয়ল প্ৰক্ৰিয়া দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত লোকপিয়ল 17 আগষ্টৰ পৰা গৃহ গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। 2027 বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ৰ লোকপিয়ল প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই লোকপিয়ল আৰু গৃহ গণনা প্ৰক্ৰিয়া ৰাইজে কি নথিপত্ৰ দাখিল কৰিব লাগে বা নালাগে এই বিষয়ে এই কৰ্মশালাত উল্লেখ কৰা হয়। লোকপিয়ল প্ৰক্ৰিয়াৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে উল্লেখ কৰে। ৰাজ্যৰ প্ৰাক্তন সৈনিকসকলক আত্মনিৰ্ভৰ আৰু ব্যৱসায়িকভাৱে সফল কৰি তুলিবলৈ আজি PHDCCLৰ উদ্যোগত গুৱাহাটীত এখন উদ্যমী কৰ্মশালাৰ আয়োজন কৰা হয়। এই কৰ্মশালাত প্ৰাক্তন সৈনিকসকলক সামৰিক সেৱাৰ পৰা উদ্যমীলৈ পৰিৱৰ্তন কৰাৰ বাবে জ্ঞান, দক্ষতা আৰু আত্মবিশ্বাস আয়ত্ত কৰাৰ কৌশল শিকোৱা হয়। কৰ্মশালাত ব্যৱসায়িক পৰিকল্পনা, বিত্তীয় ব্যৱস্থাপনা, চৰকাৰী আঁচনিৰ সুবিধা, বিপণন কৌশল, ডিজিটেল ব্যৱসায়ৰ সুযোগ আৰু ষ্টাৰ্টআপৰ পুঁজিৰ বিষয়ে আলোচনা কৰা হয়। কৰ্মশালাত 100জনতকৈও অধিক প্ৰাক্তন সৈনিকে অংশগ্ৰহণ কৰে।
1: কৃষি বিজ্ঞানক কৃষকৰ পথাৰলৈ পোনপটীয়াকৈ লৈ যোৱাৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে এক বিশেষ পদক্ষেপ ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় চৌহদত আজি আয়োজিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপজ্যোতি ৰাজখোৱাই এই বিশেষ বাহনখন শুভাৰম্ভ কৰে। ৰাষ্ট্ৰীয় মাহজাতীয় শস্য অভিযানৰ সৈতে সংগতি ৰাখি আৰম্ভ কৰা এই বিশেষ পদক্ষেপৰ লক্ষ্য হৈছে কৃষি সম্প্ৰসাৰণ ব্যৱস্থাক অধিক গতিশীল, বিজ্ঞানভিত্তিক আৰু কৃষকমুখী কৰি তোলা। এই আধুনিক বাহনখনত উদ্ভিদৰ ৰোগ আৰু কীট পতংগ চিনাক্তকৰণৰ বাবে মাইক্ৰস্কোপ, ৰোগ নিৰ্ণায়ক সঁজুলি, মাটি আৰু পানী পৰীক্ষাৰ কিট, পোক পতংগ চিনাক্তকৰণৰ সামগ্ৰী, ডিজিটেল তথ্য ভাণ্ডাৰ, GPS ইণ্টাৰনেট সংযোগ আৰু বিশেষ প্ৰদৰ্শনী পৰ্দা সংযোজন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰক নৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কৰা ঘোষণাক মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আদৰণি জনাইছে। চলিত বিত্তীয় বৰ্ষত সত্ৰখনৰ উন্নয়নৰ বাবে 35 কোটি টকা আবণ্টন দিয়া ব্যৱস্থা আৰু এই ক্ষেত্ৰত পশ্চিমবংগৰ চৰকাৰৰ লগত ৰাজ্য চৰকাৰে যাৱতীয় আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত হোৱাত সমিতিয়ে সন্তোষ প্ৰকাশ কৰে। এই পদক্ষেপে মধুপুৰ সত্ৰক অসমৰ জাতীয় আৰু আধ্যাত্মিক জীৱনক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ত গুৰুজনাৰ অৱদানসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলিও সমিতিৰ সদস্যসকলে আশা প্ৰকাশ কৰে। এই সন্দৰ্ভত আমাৰ আকাশবাণীৰ ধুবুৰীৰ সংবাদদাতা প্ৰদীপ সাহাই এইদৰে কয়।
2: বটদ্ৰৱা সত্ৰৰ লেখীয়াকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ শেষ সময় অতিবাহিত কৰা কোচবিহাৰ মধুপুৰ সত্ৰক সজাই পৰাই তোলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 16 জুলাইৰ নিশা সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমযোগে সিদ্ধান্ত লোৱা হৈছে বুলি কৰা ঘোষণাক মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে বিপুলভাৱে আদৰণি জনাইছে।
1: আজি বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত মহানগৰীৰ যোৰাবাটৰ 9 মাইল আৰু 10 মাইলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। এই কৃত্ৰিম বানৰ ফলত গুৱাহাটীৰ যান বাহন আৰক্ষীয়ে জৰুৰী পথ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুযায়ী উজনি অসমৰ পৰা গুৱাহাটী অভিমুখে আহিবলগীয়া বাহনসমূহ সোণাপুৰৰ দিগাৰু হৈ আহিবলৈ কোৱা হৈছে। একেদৰে গুৱাহাটীৰ পৰা উজনিলৈ যাবলগীয়া বাহনসমূহ নাৰেঙ্গী হৈ যাবলৈ নিৰ্দেশনাত উল্লেখ কৰা হৈছে। কৃত্ৰিম বানৰ ফলত যোৰাবাটত যান জঁটৰ সমস্যা হৈছে আৰু বহু বাহন কৃত্ৰিম বানৰ বাবে আবদ্ধ হৈ আছে। মৰিগাঁও জিলাৰ মানিকপুৰ আঞ্চলিক খেলপথাৰখন মিনি ষ্টেডিয়াম হিচাপে পুনৰ নিৰ্মাণ কৰা হৈছে। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আজি নৱনিৰ্মিত মিনি ষ্টেডিয়ামখন আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় 12 কোটি 64 লাখ টকা ব্যয় সাপেক্ষে ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছে। এই ষ্টেডিয়ামখনতে পৰহিলৈ পৰা পিলিক চৌধুৰী আন্তঃজিলা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটৰ লগতে দেশৰ 75টা অমৃত ষ্টেচন মুকলি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যত 74,694 গৰাকী লোকক

0: It will remain operational for a period of 6 months from the date of notification. In badminton, two-time Olympic medalist PV Sindhu has advanced to the semi-finals of the Japan Open 2026. Sindhu progressed after Japan's former world champion Nozomi Okuhara withdrew from the women's singles quarterfinal, giving the Indian shuttler a walkover. Sindhu will now face China's world number 4 Shen Yufei in the semi-final tomorrow. And that is the end of this news bulletin.
1: Ea Akahbani. Batori Purisu, Nirupama Bordhakure. Etiar Patham Batori Homohadase. Rastapati Srimoti Dropadi Murmue, Oha Unle Zulebra, Moldova, Uttar Macedonia, and Romania, Pramon Kuribo. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি চণ্ডীগড়ত স্বাস্থ্য সেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিৰ সৈতে জড়িত প্ৰায় 4,700 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি অন্ধ্ৰপ্ৰদেশত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ মাজত 3,216 কোটি টকাৰ ঋণ বিতৰণ কৰে। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত NDA চৰকাৰৰ মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত ৰোগ নিৰীক্ষণ আৰু জনস্বাস্থ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকৰ আজি সামৰণি কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 19 জুলাইৰ পৰা 25 জুলাইলৈ মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া ভ্ৰমণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব চি বি জৰ্জে নতুন দিল্লীত সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়াৰ ৰাষ্ট্ৰপতিসকলৰ আমন্ত্ৰণ মৰ্মে শ্ৰীমতী মুৰ্মু এই ভ্ৰমণলৈ যাব। তেওঁ কয় যে মালডোভা আৰু উত্তৰ মেচিডনিয়ালৈ ভাৰতীয় ৰাষ্ট্ৰপতিৰ এয়া হ'ব প্ৰথমটো ভ্ৰমণ আৰু সেয়েহে এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। আনহাতে 1994 চনৰ পাছত 3 দশকৰো অধিক সময় বিৰতিৰ পাছত কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিয়ে ৰোমানিয়া ভ্ৰমণ কৰিব বুলিও তেওঁ কয়।
2: These state visits are being undertaken at the invitation of the presidents of Republic of Moldova, Republic of North Macedonia and Romania. The three-nation visit is of considerable historic significance as it marks the first ever bilateral visits by an Indian president to the Republic of Moldova and the Republic of North Macedonia. The visit to Romania will be the first state visit by an Indian president in over 3 decades.
1: অহা 20 জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু মালডোভালৈ যাব আৰু তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি মায়া চান্দুৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। শ্ৰীমতী মুৰ্মুৱে মালডোভাৰ সংসদৰ সভাপতি ইগোৰ গ্ৰছুক সাক্ষাৎ কৰাৰ লগতে তেওঁৰ সৈতে মালডোভা ভাৰত সংসদীয় বন্ধুত্ব গোটৰ সদস্যসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতেই ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এখন ব্যৱসায়িক মঞ্চত ভাষণ দিব আৰু ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু অহা 21 জুলাইত উত্তৰ মেচিডনিয়ালৈ যাব। এই ভ্ৰমণৰ সময়ত শ্ৰীমতী মুৰ্মুৱে উত্তৰ মেচিডনিয়াৰ ৰাষ্ট্ৰপতি গৰ্ডানা চিলজানোভাস্কা ডাভোকোভাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে প্ৰধানমন্ত্ৰী হ্ৰিষ্টিজান মিককচি আৰু সদনৰ সভাপতিক সাক্ষাৎ কৰিব। শ্ৰীমতী মুৰ্মুৱে দেশখনৰ সদনত ভাষণ দিব। ইয়াৰ পাছতেই শ্ৰীমতী মুৰ্মুৱে ভাৰত উত্তৰ মেচিডনিয়া ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চণ্ডীগড়ত স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিৰ সৈতে জড়িত প্ৰায় 4,700 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে। চণ্ডীগড়ত থকা পাঞ্জাব অভিযান্ত্ৰিক মহাবিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত শ্ৰীমোদীয়ে 5 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক মাতৃ আৰু শিশুৰ যতন কেন্দ্ৰ আৰু 440 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক স্নায়ু বিজ্ঞান কেন্দ্ৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে চণ্ডীগড়ত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত 259খন বিচনাযুক্ত জটিল স্বাস্থ্য সেৱা খণ্ডৰ আধাৰশিলাও স্থাপন কৰে। তেওঁ জিৰাকপুৰ কুৰালী ঘাইপথ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে জিৰাকপুৰ বাইপাছ আৰু চণ্ডীগড় বিমানবন্দৰ এৰ'চিটি গ্ৰীণফিল্ড ঘাইপথৰ আধাৰশিলাও স্থাপন কৰে। শ্ৰীমোদীয়ে পাঞ্জাব অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু ছেক্টৰ 46ৰ চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ লগতে পাঞ্জাব বিশ্ববিদ্যালয়ৰ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা বহুমুখী প্ৰেক্ষাগৃহও মুকলি কৰে। জনসভাক সম্বোধি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে চণ্ডীগড়ৰ বিকাশে অঞ্চলটোৰ জনসাধাৰণৰ জীৱন ধাৰণৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন অনাৰ লগতে চহৰখনৰ বাহিৰৰ হাৰিয়ানা, পাঞ্জাব আৰু হিমাচল প্ৰদেশৰ জনসাধাৰণো ইয়াৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব। তেওঁ লগতে কয় যে অত্যাধুনিক স্নায়ু বিজ্ঞান কেন্দ্ৰ, মাতৃ আৰু শিশুৰ যতন কেন্দ্ৰ, জটিল ৰোগৰ চিকিৎসাৰ বাবে স্থাপন কৰা চিকিৎসালয়সমূহে লাখ লাখ জনসাধাৰণক উন্নত চিকিৎসা সেৱা প্ৰদান কৰিব। ফৌজদাৰী ন্যায় ব্যৱস্থাৰ সংস্কাৰৰ বিষয়টো উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশ

ভাৰতীয় ন্যায় সংহিতা ব্যৱস্থাৰ কাৰ্যকৰীকৰণ চণ্ডীগড়ৰ পৰাই আৰম্ভ হৈছে। চণ্ডীগড়ৰ আধুনিকীকৰণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সংহত কামাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ, স্মাৰ্ট যানজট ব্যৱস্থাপনা, স্মাৰ্ট পাৰ্কিং আৰু ডিজিটেল প্ৰশাসন ব্যৱস্থাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপে চণ্ডীগড়ক এখন উচ্চ প্ৰযুক্তিসম্পন্ন চহৰত পৰিণত কৰিছে। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত 2,500 কোটিতকৈও অধিক পুঁজি ব্যয় কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ক পৰিকল্পিত নগৰীয়া উন্নয়নৰ বাবে মাইলৰ খুঁটি হিচাপে অভিহিত কৰে। তেওঁ কয় যে NDA চৰকাৰে চণ্ডীগড়ক সদায় অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাঞ্জাৱৰ জলন্ধৰত 5,470 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰীমোদীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত জলন্ধৰ কেণ্টকে ধৰি পুনৰ বিকশাই তোলা 75টা ৰেল ষ্টেচন মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰত NDA চৰকাৰে দেশৰ প্ৰতিগৰাকী নাগৰিকক তেওঁলোকৰ জীৱন ধাৰণ অধিক সুচল কৰাৰ লগতে উন্নয়নৰ ন ন সুযোগ প্ৰদানৰ লক্ষ্যৰে অগ্ৰাধিকাৰ দি আহিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী হৈছে প্ৰতিগৰাকী যোগ্য আৰু গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে বেংক সেৱাৰ সুবিধা সুনিশ্চিত কৰা। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী N চন্দ্ৰবাবু নাইডুৰ সৈতে অন্ধ্ৰপ্ৰদেশৰ পালনাডু জিলাত আয়োজিত এটা বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত 1,03,246 গৰাকী হিতাধিকাৰীৰ মাজত 3,216 কোটি টকাৰ ঋণ বিতৰণ কৰে। ইয়াৰ ভিতৰত কৃষিখণ্ডত 2,363 কোটি টকাৰ ঋণৰ লগতে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বাবে 325 কোটি টকা আৰু গৃহ নিৰ্মাণ, শিক্ষা, যান বাহন তথা সৌৰ শক্তি আদি খণ্ডৰ বাবে 24 কোটি টকাৰ ঋণ বিতৰণ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীমতী সীতাৰমণে কয় যে 2014 চনৰ পৰাই বেংক সেৱাক প্ৰতিখন গাঁৱলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ জৰিয়তে কৃষক, কৃষি শ্ৰমিক, বস্ত্ৰশিল্পী আৰু প্ৰতিটো বৃত্তিৰ সৈতে জড়িত লোকসকলক প্ৰতিষ্ঠানগত বেংকৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ক্ষুদ্ৰ কৃষক, মাছমৰীয়া, পদপথৰ বেপাৰী আৰু অন্যান্য ক্ষেত্ৰত স্বনিয়োজিত ব্যক্তিসকলক বন্ধকীমুক্ত ঋণ প্ৰদানৰ বাবে চৰকাৰী সাহায্যপ্ৰাপ্ত গেৰাণ্টি আঁচনি প্ৰৱৰ্তন কৰিছে। শ্ৰীমতী সীতাৰমণে কয় যে বেংকসমূহে গাঁওসমূহলৈ গৈ যোগ্য হিতাধিকাৰীক চিনাক্ত কৰাৰ লগতে তেওঁলোকক আন ব্যক্তিৰ সহায় নোহোৱাকৈ ঋণৰ সুবিধা প্ৰদান কৰি নিজৰ দৃষ্টিভংগী সলনি কৰিছে। মন্ত্ৰীগৰাকীয়ে বেংকৰ পৰা লাভ কৰা সাহায্য উৎপাদনশীল কামত ব্যৱহাৰ কৰাৰ লগতে 2045 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ প্ৰতি অৱদান আগবঢ়াব পৰাকৈ জীৱিকাৰ মান উন্নত কৰাৰ বাবে হিতাধিকাৰীসকলৰ প্ৰতি আহ্বান জনায়। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী N চন্দ্ৰবাবু নাইডুৱে কয় যে এনেধৰণৰ ঋণ প্ৰদান কাৰ্যসূচীয়ে আত্মসহায়ক গোট, কৃষক, উদ্যোগী, উদ্যোগপতি তথা পদপথৰ ব্যৱসায়ীসকলক সময়মতে ঋণৰ সুবিধা প্ৰদান কৰি তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাত সহায় কৰিব। ৰাজ্যখনলৈ কেন্দ্ৰই আগবঢ়োৱা সমৰ্থনৰ শলাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে 2047 চনৰ ভিতৰত এখন সুস্থ, সমৃদ্ধিশালী আৰু সুখী সমাজ গঠনৰ বাবে কাম কৰি আহিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত NDA চৰকাৰৰ মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, ৰাজীৱ ৰঞ্জন সিং, কিঞ্জাৰাপু ৰামমোহন নাইডু আৰু কিৰেণ ৰিজিজু এই বৈঠকত উপস্থিত থাকে। বৈঠকত বৰ্ষাকালীন অধিৱেশন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। উল্লেখযোগ্য যে অহা 20 তাৰিখে আৰম্ভ হ'বলগীয়া অধিৱেশন 13 আগষ্টলৈকে চলিব। নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত ৰোগ নিৰীক্ষণ আৰু জনস্বাস্থ্য কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকৰ আজি সামৰণি পৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আয়োজন কৰা এই বৈঠকত 37খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়াসকলে মুখ্য জনস্বাস্থ্য কাৰ্যসূচীসমূহৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা চলায়। বৈঠকত জীৱ জন্তুৰ পৰা মানুহলৈ বিয়পা ৰোগসমূহৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে থকা ৰাষ্ট্ৰীয় কাৰ্যসূচী, দুৰ্যোগ ব্যৱস্থাপনা, সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী, মহামাৰীৰ সময়ত ল'বলগীয়া সাৱধানতা আৰু প্ৰস্তুতি, জলবায়ু পৰিৱৰ্তন আৰু মানৱ স্বাস্থ্যৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। কৰ্মচাৰী, ৰাজহুৱা উজাৰাপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিঙে কাইলৈ নতুন দিল্লীত পেঞ্চন মোকৰ্দমা সন্দৰ্ভত দ্বিতীয় ৰাষ্ট্ৰীয় কৰ্মশালাৰ পূৰ্ণাংগ সত্ৰত ভাষণ দিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই কৰ্মশালাই অংশীদাৰসকলৰ মাজত সহযোগিতা সুনিশ্চিত কৰি পেঞ্চন সম্বন্ধীয় মোকৰ্দমা উন্নত কৰাত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে। এই কৰ্মশালাত সকলো মন্ত্ৰালয়ৰ নডেল বিষয়া আৰু বিশেষ পৰামৰ্শদাতাসকলে অংশগ্ৰহণ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 19 জুলাইৰ পৰা মালডোভা, উত্তৰ মেচিডনিয়া আৰু

0: বর্তমানে ভ্রমণ করব। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি চণ্ডীগড়ত স্বাস্থ্যসেবা, শিক্ষা আর পথ আন্তঃগাঁথনির সঙ্গে জড়িত প্রায় 4,700 কোটি টাকা ব্যয় সাপেক্ষ কেবাটাও উন্নয়নমূলক প্রকল্প মুক্তি করে। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতারমণে আজি অন্ধ্রপ্রদেশত কেন্দ্রীয় সরকারের বিভিন্ন আসনির হিতাধিকারীর মাজত 3,216 কোটি টাকার ঋণ বিতরণ করে। আর নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত রোগ নিরীক্ষণ আর জনস্বাস্থ্য কার্যসূচীর রাষ্ট্রীয় পর্যালোচনা বৈঠকর আজি সামরণি করে। আমার এটার বাতরি ইমানে, নিশা 8 বজাত মুখ্য বাতরি শুনবলে পাব।
1: আকাশবাণী তেজপুৰ আগবঢ়াইছো ভদাইৰ চোতালৰ মেল।
2: এয়া আকাশবাণী তেজপুৰ আগবঢ়াইছো ভদাইৰ চোতালৰ মেল।
3: উহ ৰাম, এই কামৰ অন্তই নহয় দেখোন। এই ইমান দিন মানুহটো ঘৰখনত থাকিলে, বোলোৱে ভালকে কিবা চাফ চিকুণ কৰি থ নাই, এই জ'ৰ বস্তু ততে পৰি আছে দেখোন। মই মানুহজনীয়ে কোনফালে চাওঁ বাৰু হ'? হেৰি, এই আপোনাৰ কামখিনি হৈছেগৈ নে নাই? এই মাষ্টৰ কাইটিৰ মাত শুনিছো। মাষ্টৰ কাইটি, ইমান দিনৰ মূৰত দেখিছো, ভালনে তোমাৰ? আহা আহা, সোমাই আহা।
4: আহিছো, তোক দেখিলো যে।
3: বহুত দিনৰ মূৰতে দেখিছা মাষ্টৰ কাইটি। এই তুমিতো গম পোৱাই, ল'ৰাৰ ছোৱালী এজনী হ'ল, নাতিনী এজনী হ'ল মোৰ।
4: সেয়া খবৰকে সেই আহি আহি লৈ থকা হৈছে, বুজিছ? এবাৰ শুনিলো বোলে নাই তই তাতে ব্যস্ত আছ, ইতিমধ্যে এই নাতিনী এজনী হ'ল। তাৰ পিছৰ পৰা আহিলো বোলে নাতিনী এতিয়া আলপৈচন ধৰি শেষ হোৱাই নাই, আৰু কেইবামান লাগিব। এই ধৰণে আৰু তোৰ খা খবৰ কৰি আৰু ভদায়ে মই আৰু কথা বতৰা পাতি আৰু এই ঘৰলৈ ৰাওনা।
3: এই ভালেই কৰা দিয়া, এখেতৰো লগ এটা হয় তুমি আহিলে, নহলে গোটেই দিনৰ দিনটো মানুহটো অকল সৰে থাকে। বাৰু তুমি আহাচোন মাষ্টৰ কাইটি, বহি লোৱা বহি লোৱা।
4: বহি ল'ম বাৰু দে। এই ভদায় ক'ত আছে?
3: এই আছে, এখেতে পিছফালে এই নলা এটা কাটি আছে। এয়া এই বানপানীৰ সময় দেখি চাই, গতিকে অকণমান চাফ চিকুণ কৰি আছে।
4: নাতিনীজনী
3: হোৱাৰ পিছততো আৰু কথা কবই নালাগে, আনন্দৰ সীমাই নোহোৱা হৈছে। ময়ো বোলো কেইদিনমান থাকি সিহঁতক অকমান সহায় সাৰথি কৰি দিওঁ, পিছে আকৌ সেইফালে চালেও নহব, এইফালে ঘৰখনো আছে নহয়, গতিকে ভাবিলো এই 3 মাহ থাকিলে যেতিয়া এতিয়া লাহে লাহে সকলোখিনি ঠিক ঠাক হৈছে যেতিয়া ঘৰৰ ফালে যাওঁ আৰু, সেই বুলি মই এই পৰহি গুচি আহিলো জানা।
4: এ ভালেই কৰিলে দে, বুজিছ? এই ভদায়ো বহুত দিন অকলে অকলে থাকি থাকি এই আমনি পাইছে, মই মাজে সময় আহি এই সংগ দিওঁ আৰু এই ভদায়কো সেই 2-4 বাৰমান সেই মাটি ঘৰলৈ নিছো।
3: ভালেই কৰিছা,
4: এই এনেদৰে কথা বতৰা পাতি থাকিলে মনটো ভাল লাগে নে কি ক?
3: এ ঠিকেই কৈছা, ঠিকেই কৈছা।
4: এ শুন পাহি, বাংগালোৰৰ ফালেতো বতৰ নিশ্চয় ভাল, বৰ ভাল এটা পৰিৱেশ বুলিয়েই জানো।
3: তাৰ পৰিৱেশ বৰ অনুকূল মাষ্টৰ কাইটি, থাকিও ভাল লাগে, চাফ চিকুণ সকলো ফালে, গতিকে তাত থাকি ভালেই পালো।
4: গৰমো নহয় আৰু একেবাৰে ঠাণ্ডাও নহয়, এনে ধৰণৰ এটা পৰিৱেশ তাত নহয় জানো।
3: তাকে,
4: আগতে যাওঁতে তেনেকুৱা এটা পৰিৱেশ পাইছিল। ভদাই হোৱাই নে এনেই কাম?
5: মাষ্টৰ আহি পালাহি।
4: এই ভালেই হ'ল দিয়া, হা শুন পাইও আহি পালে। তোমাৰ মনটো নিশ্চয় অলপ এতিয়া ভাল ভাল,
5: অলপহে কামৰ হেঁচা কমিব।
4: কামৰ হেঁচাহে কমিব নে মনটো অলপ ভাল লাগিব?
5: দুয়োটাই বুলিয়ে ভাবি ল'ব পাৰা,
4: লগ ভাগ এটা হ'ল কথা পাতিবলৈ হয়নে নহয়?
5: আচ্ছা
4: শুন পাহি, ল'ৰা বোৱাৰী আৰু নাতিনী নাহিব জানো?
3: এ তেওঁলোক এতিয়া নাহেও, ছোৱালীজনী ইমান অকণমানি হৈ আছে, একেবাৰে তোমাৰ এই বিহুত আহিবগৈ।
4: মাঘৰ বিহুৰ সময়ত আহিব নহয় জানো?
3: তাকে,
4: ঠিকে।
5: হেৰি নহয় মাষ্টৰ, গোটেইখন একেবাৰে পেনা পেন পানী পানী পানী,
4: অৱশ্যে হয়, এইখিনি সময়ত এই বাৰিষাৰ বতৰত এই বানপানী হয়নে নহয় বাৰু?
5: তাকেতো, আহাৰ মাহৰ শেষ পৰ্যায় পালেহি, এতিয়া আকৌ বানপানী হবলৈ আছে, আকৌ এইফালে শাওন ভাদতো আছে মাষ্টৰ।
4: তুমি দেখিছো গোটেইখন একেবাৰে হাত ভৰি লেতেৰা হৈ আছে, চাফ চিকুণ অকণ হৈ লোৱা নহয় জানো?
5: মই চাফ চিকুণ কৰি আহিছো, এই অকণমান সেইফালে কিলাকুটিৰ ফালে অকণমান দুই এটা এচপৰা সেই বোকা লাগি থকাটো হয়, এয়া গামোচাখনেৰে মচি দিম নহয় মাষ্টৰ।
4: ঠিক আছে দিয়া, মুচি লোৱা হা। এই শুন পাহি, তই আহি চাগে গোটেইখন একেবাৰে এতিয়া চাফ চিকুণ কৰিবলগা হৈছে, হয়নে নহয়?
3: গোটেইখন চাফ চিকুণ কৰিবলগীয়া হৈছে, এই ইমান দিন ঘৰখন

0: এখেতে ধৰি ৰাখিছে যদিও মাইকী মানুহগৰাকীয়ে ভালদৰে চাফ চিকুণ নকৰিলে আকৌ মনটো ভাল নালাগে
1: দেখিছানে
0: মাষ্টৰ কাইটি, এই কামৰ পৰা হাত সাৰিবলৈ এখেতৰ চিন্তা কিছুমান
2: ভদায়ে এইটো বৰ উত্তম উপায় লৈছে যেন পাইছো, নহয় জানো? চাফ চিকুণ নকৰাৰ এটা আওতা লৈ তুমি এনেধৰণৰ কিছুমান সেই প্ৰবচন গাইছা, হয়নে নহয়?
1: নহয় নহয় মাষ্টৰ, হে মহ মাখিৰ যিহে উপদ্ৰৱ, তোমাৰ সেই ডেংগিয়ে ক'বানে জাপানীজ এনকেফেলাইটিছ ফালে হে মেলেৰিয়া, এইবোৰ সেই মাখিয়ে নিবিয়পাই জানো মাষ্টৰ, সেইকাৰণে সেই মহ মাখি নিধন কৰাৰ সেই জালবিলাক সেই মৰণ থান মই সেই ঘৰতেই পাতি থৈছোঁ।
2: সেয়া বাৰু উত্তম উপায় নহয় বুজিছা, এই তুমি যদি মহ মাখি এইধৰণে যদি মৰাৰ ব্যৱস্থা কৰা তেতিয়াহ'লে আকৌ গোটেই ঘৰখনে তোমাৰ সেই মকৰা জালৰে আৱৰি পৰিব, সেইটো এটা সমস্যা হৈ পৰিব। যি কি নহওক বাৰু, এই বানপানী আমি জানো যে প্ৰত্যেক বছৰে আমাৰ অসমত এই বানপানী হয়, অসম বুলিয়ে নহয় বিভিন্ন ৰাজ্যত এনেদৰে বানপানী হয়, কাৰণ আমাৰ এই অঞ্চলখিনি নামনি অঞ্চল, পাহাৰৰ পৰা বৰষুণ হৈ আমাৰ নদীবিলাক ভৰি পৰে, তাৰ ফলত সেই বাৰিষাত এই ধৰণৰ সেই বানপানী হয় আমাৰ এই নামনি অঞ্চল বা অসমৰ দৰে অঞ্চলসমূহত।
1: পাহাৰৰ পৰা নদীয়ে ধাহি মুহি অনা তোমাৰ সেই গোটেই আৱৰ্জনাবিলাকে নদীৰ সেই বুকুখন তোমাৰ সেই বাম কৰি পেলাইছে ন, গতিকে সেই নদীবিলাকৰ তোমাৰ সেই পানী ধাৰণ ক্ষমতাও সেই কমিছে, সেইকাৰণে সেই বানপানী আৰু গৰাখহনীয়াই আমাৰ সেই ৰাজ্যত প্ৰতি বছৰে সেই জুৰুলা কৰে হে মাষ্টৰ।
2: এতিয়া কথাটো হৈছে, আমি সকলোৱে জানো বানপানী প্ৰাকৃতিক দুৰ্যোগ, পৃথিৱীৰ প্ৰায় সকলো ঠাইতেই বানপানী হয়, এনেকুৱা ঠাই খুব কমহে থাকে যে বানপানী নহয়। আমাৰ অসমতো বাৰিষা কালত হে বানপানী হয়, এটা স্বাভাৱিক পদ্ধতি। গুৱাহাটীৰ দৰে মহানগৰী কিছুমানতো বৰ্তমান সময়ত এই বানপানীয়ে যেনেধৰণৰ এটা সমস্যাৰ সৃষ্টি কৰিছে এটা ভাবিবলগীয়া হৈছে, কাৰণ এই যে মহানগৰসমূহত বা নগৰসমূহত এনেধৰণৰ বানপানী কিন্তু আগত নাছিল, কিন্তু বৰ্তমান সময়ত কৃত্ৰিম বানৰ সৃষ্টি হৈছে, বিশেষকৈ এই নলা নৰ্দমাবিলাক কোনো ধৰণৰ নিয়ম মতে নথকাৰ বাবে, য'তে ত'তে ঘৰ আদি বনোৱাৰ বাবেই হওক বা আমাৰ বৰ্তমান সময়ত এই উদ্যোগ কল কাৰখানা এইবিলাক যেনেদৰে গঢ়ি উঠিছে, এই নলা নৰ্দমাবিলাক সেইবিলাক একেবাৰে তোমাৰ নথকা হ'ল, সেইকাৰণে এনেধৰণৰ বানপানীৰ সৃষ্টি হৈছে।
1: তাতে আকৌ আমাৰ জনসাধাৰণেও সেই নলা নৰ্দমাবিলাকত সেই প্লাষ্টিক জাতীয় সেই জাবৰ জোথৰে জানো সেই আৱৰ্জনাৰে সেই ভৰাই তোলা নাই।
2: এই বাৰিষাৰ লগে লগে অসমৰ গাঁৱে ভূঞে বানপানীৰ তাণ্ডৱ বাঢ়ি যায়। বানৰ সময়ত অসমৰ প্ৰায়ভাগ অঞ্চল একেবাৰে পানীয়ে বুৰাই ৰাখে। এই বানপানী হোৱাৰ কাৰণে কিমানখিনি সমস্যা আমি ভোগ কৰিব লগা হয়, যদিও কিছু ঠাইত বানপানী নহয় কিন্তু সেই বানপানীৰ সমস্যাখিনি সেই তাতো কিন্তু দেখা দিয়ে। কেনেধৰণৰ সমস্যা হ'ব পাৰে নিশ্চয় জানিছা, যেনে ধৰা তোমাৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দাম বৃদ্ধি হ'ব, খেতি বাতি ধ্বংস হোৱাৰ কাৰণে খোৱা বস্তুৰ বা অত্যাৱশ্যকীয় যিখিনি সামগ্ৰী জুই চাই একে দাম বাঢ়িব, তাৰ ফলত তোমাৰ কি হয় মানুহৰ খাদ্যৰ নাটনি হয়, থকা লোৱাৰ ব্যৱস্থা নোহোৱা হয়, এনেধৰণৰ বিভিন্ন সমস্যা দেখা
1: দিয়ে। বানাক্ৰান্ত অঞ্চলবিলাকত তোমাৰ সেই পানী পানী আৰু পানী হে চাৰিওফালে পানী, কিন্তু তুমি সেই খাবলৈ এটুপি সেই বিশুদ্ধ পানী
2: নাই নাই। এই সময়ত দূষিত বীজাণুযুক্ত আমি পানী খোৱাৰ কাৰণে মানুহৰ বিভিন্ন ধৰণৰ মহামাৰী বা ৰোগ হয়।
0: তোমাৰ এই টাইফয়েড, ডায়েৰিয়া, ডিচেণ্ট্ৰি, কলেৰা, জণ্ডিচ ইত্যাদি বিভিন্ন বেমাৰ আজাৰৰ সৃষ্টি হয়।
2: বৰ্তমান সময়ত সেইখিনি দেখাৰ উপৰিও কিছুমান আন ৰোগেও এইখিনি সময়ত ধৰা দিয়ে বা দেখা দিয়ে। সেয়া হৈছে তোমাৰ সেই মহৰ তাণ্ডৱ বৃদ্ধি হোৱাৰ কাৰণে আমাৰ মেলেৰিয়া হওক
0: বা ডেংগু
2: ডেংগু
0: তাৰ উপৰি তোমাৰ এই জাপানীজ এনকেফেলাইটিছ
2: সেইবিলাক ৰোগ এইখিনি সময়ত বেছিকে হয়। তাৰ ফলত তোমাৰ সেই মহামাৰীৰ দৰে এটা ৰূপ ল'ব পাৰে এই বেমাৰসমূহ। তাৰ উপৰিও কি হয়, এই বানপানীৰ সময়ত মানুহৰ এই যিবিলাক আমাৰ কেঁচা লেট্ৰিন থাকে মানুহৰ বা য'ত ত'ত মানুহে যদি শৌচ পেচাব কৰে, এইবিলাকো কি হয় পানীখিনি দূষিত কৰি পেলায়। আমাৰ খোৱা পানীৰ যিবিলাক উৎস, সেই উৎসবিলাকত এই বেয়া পানী লগ লাগি সেই খোৱা পানীৰ উৎসসমূহো একেবাৰে আমাৰ বীজাণুযুক্ত হয়।
0: আৰু এনে পানীবোৰত তোমাৰ এই বীজাণুবোৰ মিহলি হোৱাৰ লগতে এনে দূষিত পানীকে যদি খোৱা যায় তেনে জলজনিত খুচৰা ৰোগবোৰে আকৌ মহামাৰী ৰূপ ধাৰণ কৰে।
2: আৰু এই যে এইখিনি সময়ত কি হয়, এই পুখুৰীত আমাৰ বাহিৰৰ পানী সোমায়, আমি যে মাছ পালন কৰোঁ বা মীন পালন কৰোঁ, এই কি হয় এই দূষিত পানী সেই মাছসমূহে খোৱাৰ কাৰণে মাছসমূহো বীজাণুযুক্ত হয়, আৰু তেনে মাছ খোৱাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে।
0: এই মাষ্টৰ কাইটি, এইখিনি কথা বাৰু গম পাইছোঁ, কিন্তু এই বানপানী হোৱাৰ সময়ত আমিতো

0: শব্দবিলাক ব্যৱহাৰ কৰোঁ, আচলতে আমাৰ ভাল অসমীয়াত এনেধৰণৰ শব্দবিলাক ব্যৱহাৰ কৰাটো আমাৰ কাৰণে গৌৰৱৰ কথা। কিন্তু কেতিয়াবা এনেধৰণৰ শব্দবিলাক আমাৰ উঠি অহা প্ৰজন্মই আকৌ শুনিলে হাঁহিমতৰ পাত্ৰ হ'ব লগা হ'ব পাৰে।
1: পিছে মাষ্টৰ কাইটি, এটা কথা, মইতো এই তিনিমাহৰ মূৰত আহিছো, গতিকে তিনিমাহৰ পিছত আহিছো যেতিয়া একাপটো ভালদৰে চাহ খাব লাগিছিলে, এই কথা পাতিয়ে থাকিম দিয়াচোন।
0: তই ঠিকে কৈছ বাৰু, কিন্তু তই নথকা অৱস্থাতো এনেধৰণৰ এই খাদ্যৰ সম্ভাৰ যতনাই কিন্তু আমাৰ ভদায়ে দি আছিল, বুজিছনে?
1: দিয়ে দিয়ে, এখেতেও সুন্দৰভাৱে সকলোকে আপ্যায়ন কৰে, কিন্তু মই আহিছো যেতিয়া মোৰ হাতৰ খাদ্যৰো জুতি লোৱা। এতিয়া
0: হওক দে,
2: যা যা যা, বেছিকৈ কৈ থাকিব নালাগে, সুন্দৰকৈ চাহ তিনিকাপ বনাই আন, আমি তিনিও চাহৰো জুতি লওঁ, লগতে আমি গীতৰো জুতি লম।
1: এই বহুত দিনৰ মূৰত গীত এটিও শুনিবলৈ পাম নিশ্চয় আজি মাষ্টৰ কাইটি।
0: শুনিব পাম মানে আমি একেলগে এটি গীত শুনি লওঁ।

0: ভদাই এ শুন পাহি
1: মাষ্টৰ কাইটি,
0: শিশুসকলৰ কথা যে অলপ আগতে পাতি আছিলো, শিশুসকলৰ কাৰণে এইখিনি সময়ত আমি কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে শিশুসকলৰ শাৰীৰিক যিখিনি ক্ষতি বানপানীৰ সময়ত হয় বা পেটৰ ৰোগ হওক বা বিভিন্ন ধৰণৰ জ্বৰ আদি হ'ব পাৰে সেইখিনিৰ কাৰণে কিন্তু আগতীয়াকৈ সাৱধানতা ল'ব লাগিব। আৰু কি হয় জানিছনে, এই যে পেটৰ ৰোগ বিভিন্ন ৰোগ হ'ব পাৰে এই বানপানীৰ সময়ত, কাৰণ এই পানী দূষিত পানী আমাৰ গ্ৰহণ কৰিব লগা হয় বা দূষিত খাদ্য গ্ৰহণ কৰিব লগা হয়, সেইকাৰণে আগতীয়াকৈ কিছুমান ঔষধৰ ব্যৱস্থা আমি কৰি থ'ব লাগে।
2: বিশেষকৈ তোমাৰ প্ৰাথমিক চিকিৎসাৰ সেই সামগ্ৰীখিনি, মূৰৰ বিষয়ে হওক, জ্বৰেই হওক বা তোমাৰ সেই পেট চলা ৰোগেই হওক, এইবিলাকৰ সেই ঔষধ আগতীয়াকৈ মজুত ৰাখিব পাৰিলেহে ভাল।
0: এনেধৰণৰ ব্যৱস্থা কিন্তু আমি আগতীয়াকৈ গ্ৰহণ কৰিব লাগে শিশুৰ ক্ষেত্ৰত। তাৰোপৰি এই যাতায়াতৰ বাবে অলপ আগতে কৈছিলে যে বানপানী অধ্যুষিত অঞ্চলসমূহৰ ৰাইজে যাতায়াতৰ বাবে নাও হওক ভূৰ এনেধৰণৰ ব্যৱস্থা আগতীয়াকৈ কৰি থ'ব লাগে। লগতে এই বৃদ্ধ মানুহ প্ৰত্যেক গাঁৱত আমাৰ পৰিয়ালত থাকে, সহজে বানপানী হ'লে বৃদ্ধ মানুহ এটা ঠাইৰ পৰা এটা ঠাইলৈ যোৱাটো সম্ভৱ নহয়, সেইকাৰণে তেওঁলোকক কি কৰিব লাগে, বানপানী অহাৰ আগতেই বা এনেধৰণৰ সমস্যা হোৱাৰ আগতেই তেওঁলোকক পাৰিলে পৰিয়ালৰ যিসকল আমাৰ সম্পৰ্কীয় মানুহ আছে এই সম্পৰ্কীয় মানুহৰ ঘৰত আমাৰ থোৱাৰ ব্যৱস্থা কৰিব লাগে।
1: মুঠতে তোমাৰ এই বৃদ্ধসকলকে হওক বা শিশুসকলকে হওক এই বিশেষভাৱে যত্ন ল'ব লাগে, তেওঁলোকক ভালে ৰখাটো আমাৰ সকলোৰে দায়িত্ব। এটা কথা মাষ্টৰ কাইটি, এই বানপানীৰ সময়ত তোমাৰ এই বিষাক্ত সাপ, এই সাপবোৰৰ পৰাও কিন্তু সাৱধান থাকিব লাগে, কাৰণ কোন সময়ত ক'ত সাপ আহি যায় ঠিক নাই।
0: বানপানীৰ সময়ত এই গাঁতত বাস কৰা যিবিলাক জীৱ আছে

0: এইবিলাকে কি হয়, যেতিয়া পানী সোমাই যায় সেইবিলাক ওলাই আহে। ওলাই অহাৰ কাৰণে সাপ হওক এন্দুৰ হওক এইবিলাক আমাৰ এই ঘৰত আহি সোমায়। যেতিয়া এন্দুৰ সোমায় সেই এন্দুৰক খাবৰ কাৰণে খাদ্য বস্তু হিচাপে গ্ৰহণ কৰিবৰ কাৰণে এই সাপো আহি ঘৰত সোমাব পাৰে আৰু বিষাক্ত সাপসমূহ এইখিনি সময়ত আমাৰ ঘৰতে সহবাস কৰে বুলি ক'লেও ভুল কৰা নহয়, হয়নে নবোধায়? সেইকাৰণে সাপ বিষাক্ত যিবিলাক কীটাণু পোক পৰুৱা সেইবিলাক যাতে ঘৰত সোমাব নোৱাৰে তাৰ কাৰণে চাৰিওফালটো এই DTT ছটিয়াই হওক বা ফিনাইল আদি যিবিলাক ঔষধীয় যিবিলাক বস্তু সেইবিলাক ছটিয়াই আমি সাৱধানতা ল'ব লাগে।
1: আৰু সেই বানপানীৰ সময়ত বিশেষকৈ তোমাৰ সেই শিশু বা সেই কিশোৰ কিশোৰীহঁতৰ ক্ষেত্ৰত যথেষ্ট সতৰ্ক হ'ব লাগে সেই মাষ্টৰ, বিশেষকৈ সেই অভিভাৱকসকলে সেই সময়ত তোমাৰ সেই সজাগ সচেতন হৈ থাকে, সিহঁতক মুকলি ঠাইলৈ সেই খেলা ধূলা কৰিবলৈ যাবলৈ সেই দিব নালাগে, কাৰণ সেই মুকলিত খেলা ধূলা কৰি থাকোঁতে সিহঁতৰ সেই বলটো গৈ পানীত পৰিলে সিহঁতে বলটো আনিবলৈ গৈ দেখিবা সেই পানীয়ে উটুৱাই লৈ গৈ, এনেধৰণৰ ঘটনা পৰিঘটনা কিন্তু আজিকালি আমাৰ সমাজত সেই যথেষ্ট হোৱা দেখা যায় সেই মাষ্টৰ।
0: আৰু এটা বেছিকৈ দেখা যায় এই গা ধুবলৈ যায় বানপানীৰ সময়ত, সেই নদীত গা ধুবলৈ যাওঁতে সলিল সমাধি হোৱা বহু ঘটনা প্ৰায়ে শুনি থাকোঁ এই বানপানীৰ সময়ত।
1: সেইকাৰণেহে অভিভাৱকসকলে যথেষ্ট সজাগ সচেতন হৈ শিশু বা সেই কিশোৰ কিশোৰীহঁতক এইবোৰৰ পৰা সেই বাৰণ কৰাৰ চেষ্টা এটা কৰিব লাগে মাষ্টৰ।
0: আৰু এইখিনি সময়ত বানপানী অধ্যুষিত অঞ্চলসমূহত যেতিয়া আমি খোজকাঢ়ি হওক বা চাইকেল দি হওক বা যেতিয়া গৈ থাকোঁ আমি চাব লাগে যে ইলেক্ট্ৰিকেল যিবিলাক খুঁটা ইলেক্ট্ৰিক পোষ্ট য'তে ত'তে উন্মুক্ত হৈ পৰি আছে নেকি বা তাঁৰসমূহ উন্মুক্ত হৈ পৰি আছে নেকি, কাৰণ তেনেধৰণৰ খুঁটা পৰি তাঁৰসমূহত
1: বিজুলীহে প্ৰবাহিত হৈ থাকিব পাৰে।
0: আৰু লগতে আমি জানো যে পানীত এই যে যিটো বিজুলী প্ৰবাহ বেছিকৈ হয় আৰু তাৰ মাজেদি আমাৰ শৰীৰলৈ এনেধৰণে বিজুলী আহিব পাৰে, প্ৰবাহ হ'ব পাৰে। সেইকাৰণে উন্মুক্ত এই ভাঙি পৰি থকা খুঁটা ইলেক্ট্ৰিকেলছ খুঁটা হওক বা তাঁৰ পৰি থকা দেখিলে বিভাগীয় কৰ্তৃপক্ষক আমাৰ বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খুব সোনকালে যিমান পাৰি সোনকালে খবৰ দিব লাগে যাতে আমাৰ ধনজনৰ হানি নহয়, সেইকাৰণে তেনেধৰণৰ ব্যৱস্থা ল'ব লাগে। ইয়াৰ উপৰি আমাৰ কি হয় চৰকাৰী যিখিনি নিৰ্দেশ সেইখিনি আমি শুনিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা আমাৰ পঞ্চায়তৰ মেম্বাৰসকলে বিভিন্ন ধৰণৰ উপদেশ দিয়ে বা গাঁওবোৰৰ পৰা আমি উপদেশ পাওঁ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, চৰকাৰী যদি কিবা সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিছে সেইখিনি জনাৰো কিন্তু আমি আগতীয়াকৈ ব্যৱস্থা কৰিব লাগে।
2: আমি প্ৰতি মুহূৰ্ততে সজাগ সতৰ্ক হৈ থাকিব লাগিব মাষ্টৰ কাইটি।
0: সেইকাৰণে এই বান অধ্যুষিত অঞ্চলৰ লোকসকলে আগতীয়াকৈ হওক বা বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতাবিলাক যদি লওঁ তেতিয়াহ'লে আমাৰ ধনজনৰ হানি নহয় লগতে পশুধনৰো হানি নহয়, বহুতখিনি আমি ৰক্ষা পাম। ইয়াৰ লগতে আমি আগতে আলোচনা কৰিছিলোঁ যে এসপ্তাহৰ খাদ্য আগতীয়াকৈ আমি মজুত কৰি ৰাখিব লাগে যাতে এসপ্তাহ যদি আমি খাদ্য নাপাওঁ বা চৰকাৰী সাহাৰ্য পোৱাৰ আগতীয়াকৈ যদি আমি ভালদৰে থাকিব লাগে শুকান অঞ্চলত তেতিয়াহ'লে এইখিনি খাদ্য আমাক সহায় কৰিব, তাৰ কাৰণে এসপ্তাহৰ খাদ্যৰ মজুত কৰি ৰখাৰ বৰ প্ৰয়োজন।
1: গতিকে মাষ্টৰ আমি বানপানীৰ সময়ত বানপানীৰ আগত কিনো সাৱধানতা ল'ব লাগে এই বিষয়ে আমি যথেষ্ট কথা পাতিলোঁ, আমি ভাবিছোঁ আমিহে কটা কথাবোৰৰ পৰা আমাৰ সেই শ্ৰোতাসকলো উপকৃত হ'ব।
0: নিশ্চয় ইতিমধ্যে সকলো সচেতন, কাৰণ আমাৰ অসমত এই বানপানী প্ৰায়ে আহে প্ৰতি বছৰে আহে, সেইকাৰণে আমাৰ অসমবাসীক দুনাই কোৱাৰ প্ৰয়োজন নাই, সকলো সচেতন, তথাপি আমি সময়ত এইবিলাকৰ বিষয়ে গুৰুত্ব নিদিওঁ, সেইকাৰণে আগতীয়াকৈ আমি যদি গুৰুত্ব দিওঁ আৰু যদি আমি সচেতন হওঁ তেতিয়াহ'লে যিখিনি আমাৰ ক্ষতি হ'ব পাৰে বানপানীৰ সেইখিনি ক্ষতিৰ পৰা বহুখিনি আমি ৰক্ষা পাব পাৰোঁ। এ ভদাই এ শুন পাহি এ আহোঁ দে বুজিছ
2: যোৱা নেকি মাষ্টৰ কাইটি,
0: ভদাই আহিছোঁ দেই, এতিয়া সেই লাঠিডাল আছেই হয়নে নহয় আৰু ছাতিটো আছে লগতে টৰ্চটো, এই খুজি খুজি গৈ থাকিম
2: আৰু যোৱা যোৱা যোৱা। শ্ৰোতাই ইমান পৰে ভদাইৰ চোতালৰ মেল অনুষ্ঠানটি শুনিলে। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ভদাই অজিত চক্ৰৱৰ্তী, সোণপাহি ৰিমঝিম পতংগীয়া আৰু মাষ্টৰ চৰিত্ৰত শান্তনু শইকীয়াই। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা ৰিমঝিম পতংগীয়াৰ, প্ৰযোজনা গৌতম নাথৰ।

আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি 17 জুলাই, অসমীয়া দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 32 দিন।

শ্ৰোতাবৃন্দ, এতিয়া শুনক ইতিহাসত আজিৰ দিনটোত সংঘটিত হোৱা কিছু ঘটনাৱলীৰ বিষয়ে। আজিৰ দিনটোতে 1499 খ্ৰীষ্টাব্দত নিজাম শ্বাহ দিল্লীৰ চুলতান হৈছিল। আমেৰিকাৰ মহাকাশযান এপ'ল' আৰু ৰাছিয়াৰ মহাকাশযান সৈয়জৰ সংযোগ স্থাপন হৈছিল 1975 চনৰ 17 জুলাইত। শ্বুমেকাৰ লেভি নামৰ ধূমকেতুটোৰ সৈতে বৃহস্পতি গ্ৰহৰ সংঘৰ্ষ ঘটিছিল 1996 চনৰ আজিৰ দিনটোত। আজিৰ দিনটোতে 1997 চনত মাদ্ৰাজৰ নাম চেন্নাই কৰা হৈছিল। ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ সমীপত সংঘটিত 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হোৱা চুনামিত 500+ লোকৰ মৃত্যু আৰু 600+ লোক সন্ধানহীন হৈছিল 2006 চনৰ 17 জুলাইত। 2010 চনৰ আজিৰ দিনটোতেই বিশ্ব বেডমিণ্টন প্ৰতিযোগিতাৰ ৰেংকিঙত ভাৰতৰ ছাইনা নেহৱালৰ স্থান দ্বিতীয়লৈ উন্নীত হৈছিল। মহিলাৰ ছিংগলছ শাখাত দ্বিতীয় স্থান লাভ কৰা ছাইনা নেহৱাল ভাৰতৰ প্ৰথম বেডমিণ্টন খেলুৱৈ।

ইংলেণ্ডৰ ৰাজকুমাৰ চাৰ্লছৰ দ্বিতীয় পত্নী কেমিলা পাৰ্কাৰ ৱলছৰ জন্ম হৈছিল 1947 চনৰ 17 জুলাইত। ভোজপুৰী অভিনেতা হেলো ইন্সপেক্টৰ ধাৰাবাহিকৰ বাবে বিখ্যাত ৰবি কিষাণৰ জন্ম হৈছিল 1969 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আন্নাৰ আজম মালহোত্ৰাৰ জন্ম হৈছিল 1927 চনৰ 17 জুলাইত। অসমীয়া সাংবাদিক আৰু সাহিত্যিক ভৱেশ দাসৰ জন্ম হৈছিল 1964 চনৰ আজিৰ দিনটোতেই।

1790 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই মৃত্যুবৰণ কৰিছিল এগৰাকী স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক আৰু লেখক এডাম স্মিথে। তেওঁ ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰ্তা আৰু স্কটিছ নৱজাগৰণৰ এগৰাকী মুখ্য ব্যক্তি আছিল। তেওঁক অৰ্থনীতিৰ জনক বা পুঁজিবাদৰ জনক বুলিও জনা যায়।

সোতৰ জুলাইত। তেওঁৰ জন্ম হৈছিল 1916 চনৰ 22 এপ্ৰিলত। তেওঁ কাননবালা নামেও প্ৰখ্যাত আছিল। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ নায়িকাসকলৰ মাজত প্ৰথম গায়িকা তথা বঙালী চলচ্চিত্ৰৰ প্ৰথম তাৰকা হিচাপে স্বীকৃত। তেওঁ অভিনয়ৰ সমান্তৰালকৈ নৃত্য আৰু সংগীততো পাৰদৰ্শী আছিল। প্ৰায় 70খন ছবিত তেওঁ অভিনয় কৰিছে। ইয়াৰ বাহিৰেও তেওঁক বিজ্ঞাপন ছবিতো দেখা গৈছিল। ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী আৰু দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰিছে।

কবীর খানৰ দ্বাৰা পৰিচালিত আৰু সলমান খান আৰু ৰকলাইন ভেংকটেশ্বৰৰ দ্বাৰা নিৰ্মিত ভাৰতীয় ড্ৰামা চলচ্চিত্ৰ বজৰংগী ভাইজানৰ মুক্তি দিয়া হৈছিল 2015 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় অভিনেতা গুঞ্জন ভৰদ্বাজৰ জন্ম হৈছিল 1986 চনৰ আজিৰ দিনটোতেই।

অসমৰ এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু অভিনেতা প্ৰমোদ বৰুৱাৰ মৃত্যু হৈছিল 2014 চনৰ 17 জুলাইত। 1967 চনত কেইজনমান চলচ্চিত্ৰ অনুৰাগীৰ সহযোগিতাত সমবায় ভিত্তিত বিশ্বনাথ চাৰিআলিত পোনপ্ৰথমে অভিযান নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণৰ কাম তেওঁ আৰম্ভ কৰে। 1973 চনত চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। ইয়াৰ পাছত প্ৰমোদ বৰুৱাই কেইবাখনো চলচ্চিত্ৰ নিৰ্মাণ কৰে।

শ্ৰোতাবৃন্দ, এয়াই আছিল ইতিহাসত আজিৰ দিনটোত সংঘটিত হোৱা কিছু ঘটনাৱলীৰ সবিশেষ। আজিৰ দিনটোৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাৱৰ জলন্ধৰ ছাউনি ৰেল ষ্টেচনৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ 75টা অমৃত ষ্টেচন মুকলি কৰে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগ বিকাশ কাৰ্যসূচীৰ বাবে ৰাজ্যৰ 74,694 লোকক প্ৰশিক্ষণ দিয়া হৈছে। কৃষি বিজ্ঞানক কৃষকৰ পথাৰলৈ পোনপটীয়াকৈ লৈ যোৱাৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে এক বিশেষ পদক্ষেপ হিচাপে ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ কৰিছে। লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া কৰ্মচাৰীয়ে সঠিকভাৱে দায়িত্ব পালন নকৰিলে 3 বছৰ পৰ্যন্ত কাৰাবাস খাটিব আৰু জৰিমনা ভৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযানৰ অধীনত শ্ৰীভূমি জিলাৰ পঞ্জীয়নভুক্ত কৃষকসকলৰ বাবে ৰেহাই মূল্যত মাটিমাহ আৰু মগুৰ বীজ বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিশেষ ফাষ্ট ট্ৰাক আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়াত ভগ্নী পামী বৰঠাকুৰে আদালতত সাক্ষ্যদান কৰে। ৰাজ্যৰ জ্যেষ্ঠ ACS বিষয়া অৰূপ কুমাৰ চক্ৰৱৰ্তীক কৰ্তব্যত অৱহেলা, উচ্চ পদস্থ বিষয়াৰ নিৰ্দেশ অৱমাননা আৰু কৰ্মস্থলীত নিয়মিতভাৱে উপস্থিত নথকাৰ অভিযোগত তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বৰ্খাস্ত কৰা হয়। আৰু পৰিবহণ বিভাগে আজি গুৱাহাটী মহানগৰীত নিয়ম নমনা 15খন গ্ৰীণ বাছ জব্দ কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: আকাশবাণী তেজপুৰ এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠানটি।
2: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকলে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানটিত শুনি আছে সাহিত্য অকাডেমী বঁটা লাভ কৰা পূৰবী বৰ্মোদয় ৰচিত উপন্যাস শান্তনু কুলনন্দন।

0: এয়া শুনক পূৰবী বৰ্মোদয় ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 46 সংখ্যক খণ্ডটি।
1: ৰাজসভাত আলাপ আলোচনা শেষ কৰি হিউৱেন চাং অতিথিশালালৈ আহিল আৰু জিৰণি ল'লেহি। জিৰণি লোৱা সময়তো তেওঁ বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰাৰ উপৰিও তাৰ টকা আৰু অনুবাদ প্ৰস্তুত কৰে। আজিও তাকে কৰিলে আৰু সন্ধিয়া লগাৰ আগে আগে তেওঁ অতিথিশালাৰ সন্মুখৰ প্ৰাংগণত পদচালনা কৰিবলৈ লাগিল। তোমালোকৰ ধৰ্ম কি? ধৰ্মৰ কথা আমি বুজি নাপাওঁ। গছজোপাৰ তলত এয়া কি কৰা হৈছে? আমাৰ জনগোষ্ঠীৰ মাজত প্ৰেতাত্মাৰ আৱিৰ্ভাৱ হৈছে। প্ৰেতাত্মাৰ কবলত পৰি আমাৰ মানুহ ৰোগাক্ৰান্ত হৈছে, মৃত্যুৰ মুখতো পৰিছে। আমি প্ৰেতাত্মাৰ অশুভ দৃষ্টিৰ পৰা হাত সাৰিবৰ বাবে তেওঁলৈ নৈবেদ্য আগবঢ়াইছোঁ। নৈবেদ্যত কি আছে? বৰাহৰ মাংস আৰু তেজ, আমি নিজ হাতে তৈয়াৰ কৰা ৰাগিয়াল পানীয় আৰু ৰঙা ৰঙৰ বনৰীয়া ফুল। আদিম ধৰ্ম প্ৰচলিত হৈ আছিল, প্ৰচলিত হৈ থাকিল। নিয়ম নীতি পৰম্পৰা আচাৰ বিচাৰ মানুহে তেজত বহন কৰি যুগ যুগৰ পৰা লৈ আহে, সকলোৱে বহন কৰে, কিছুমানে পৰিশোধিত ৰূপত, কিছুমানে অপৰিশোধিত ৰূপত। গছৰ তলত প্ৰেতাত্মালৈ নৈবেদ্য আগবঢ়াই মানুহবোৰ উলটি গ'ল। কিছুকালৰ আগলৈকে দুটা জনগোষ্ঠীৰ লোকৰ দেখাদেখি হ'লেই যুদ্ধ হৈছিল, এতিয়াও হয়। মানুহৰ ভয় হিংস্ৰ জন্তুলৈ নহয়, মানুহলৈহে। কিন্তু তাৰ মাজতো মানুহ সহনশীল হ'বলৈ শিকিছে, মানুহৰ গতিবিধি দেখি মানুহক চিনি পাবলৈ শিকিছে। এই নতুন মানুহখিনিক তেওঁলোকে বিশ্বাসত গ্ৰহণ কৰিছে। তেওঁলোকৰ দেহাৱয়ৱ ভিন্ন আৰু আচাৰ বিচাৰ বা ভাষাও স্থানীয় লোকৰ সৈতে নিমিলে যদিও মানুহ যে মানুহৰ বাদে অইন একো নহয়, সেই কথা এই অঞ্চলৰ থলুৱা অধিবাসীসকলে বুজি পাবলৈ লৈছে। নৱাগতসকলৰ প্ৰতি তেওঁলোকৰ কৌতূহল আছে, কিন্তু বিশ্বাসো আছে। নতুন লোকৰ আগমন মানেই নতুন কথা এটাৰো শিক্ষণ। দৰাচলতে শিক্ষণ আৰু প্ৰশিক্ষণেইহে মানুহক মানুহৰ ওচৰ চপাই নিয়ে। নৱাগতসকলৰ শৰীৰৰ বৰ্ণ তেজাল, চকু ডাঙৰ আৰু ক'লা, মূৰৰ চুলি কুঞ্চিত। ক'ৰ মানুহ তেওঁলোক? কি কথা? ক'ৰ পৰা আহিছে? অৱশ্যে অৰণ্যৰ অভ্যন্তৰত তেওঁলোকৰ সৈতে মুখামুখি হওঁ

যে যুজবাগৰ হোৱা নাই তেনে নহয়। যুজবাগৰ হৈছে, সন্ধি স্থাপনো হৈছে। তেওঁলোকে ইয়াৰ স্থানীয় জনগোষ্ঠীয় ভাষাও আয়ত্ত কৰি লৈছে। তেওঁলোকৰ নিজৰ মাজত হোৱা কথা বতৰাৰ ভাষা অত্যন্ত মাৰ্জিত আৰু শুনিবলৈকো বৰ শুৱলা। ক'ৰ পৰা অহা মানুহ এওঁলোক গম পোৱা গ'ল? পাৰস্য দেশৰ পুৰোহিত আৰু জ্ঞানী লোকসকলৰ শ্ৰেণীভুক্ত এই লোকসকলে আকাশৰ গ্ৰহ নক্ষত্ৰৰ গতিবিধি গণনা কৰাৰ জ্ঞান আহৰণ কৰিছিল। আৰ্য ভাষা সলসলীয়াকৈ ক'ব পৰা এই লোকসকলে বেদৰ আৰ্যসকল অহাৰ বহু পূৰ্বেই গংগা নদীৰ উপত্যকা অঞ্চলত বসতি বিস্তাৰ কৰিছিল আৰু এওঁলোকৰ পৰাই পূবৰ এই অঞ্চলটোত ব্ৰাত্য সংস্কৃতি বিয়পি পৰে। এই সংস্কৃতিনো কেনেধৰণৰ? তেওঁলোকে আৰ্য ভাষাৰ অপ্ৰভ্ৰংশটো লগত লৈ আহিছিল। ঋগ বৈদিক আৰ্যসকলৰ ওচৰ সম্পৰ্কীয় এই পাৰস্যদেশীয় আৰ্যসকল আছিল বলি বিধানৰ বিপক্ষে আৰু কৃষিভিত্তিক সভ্যতাৰে পৰিচালিত। বৈদিক আৰ্যসকল আহি এই দেশ সোমোৱাৰ বহু আগতেই তেওঁলোকে ইয়াত পদাৰ্পণ কৰিছিল। হিমালয়ৰ কাষেদি অথবা হিমালয়ৰ দক্ষিণ অংশৰ পথেদি তেওঁলোক পূব দিশলৈ আহি আছিল। বাটত তেওঁলোকে এঠেঙীয়া আৰু বৰকণীয়া মানুহৰ দেশ দুখন অতিক্ৰম কৰিছিল। আৰ্য হৈও আৰ্যগোষ্ঠীভুক্ত নোহোৱাৰ বাবে তেওঁলোকক ব্ৰাত্য বুলি কোৱা হৈছিল। পাৰস্য দেশৰ পৰা এইসকল লোকে কঢ়িয়াই অনা সংস্কৃতিয়ে হৈছে ব্ৰাত্য সংস্কৃতি। তেওঁলোকে পূজা কৰিছিল জুই, সূৰ্য, আকাশৰ গ্ৰহ নক্ষত্ৰ আৰু অহুৰ বা অসুৰক। কালক্ৰমত তেওঁলোক মগ বুলি জনাজাত হ'ল। এই মগসকলে ৰাজত্ব কৰাৰ কাৰণে মগধ বুলি এখন দেশৰো নামকৰণ কৰা হ'ল। মগধ দেশৰ ৰজাসকলৰ সৈতে কামৰূপ দেশৰ ৰজাসকলৰ এটা সম্পৰ্কও আছিল। পাৰস্য দেশৰ পৰা অহা পূৰ্ব আৰ্য এই জনগোষ্ঠীয় লোকসকলৰ পূজিত দেৱতা আছিল ত্ৰিশূলধাৰী শিৱ। জতাৰ মাজত তেওঁ ধাৰণ কৰে গংগা। অৱশ্যে গংগাক জতাৰ মাজত ধাৰণ কৰা কল্পনাটো বহু পিছৰ। এইজন দেৱতাৰ সৈতে প্ৰাচীন গ্ৰীচ দেশৰ লোকসকলৰ পূজিত দেৱতাজনৰ কল্পনা একেই। প্ৰাচীন গ্ৰীচ দেশত পূজিত এইজন দেৱতাক সিন্ধু উপত্যকাবাসী লোকসকলেও নিজৰ কৰি লৈছিল। পাৰস্য দেশীয় লোকসকলে এইজন দেৱতাক নিজৰ লগতে জম্বুদ্বীপলৈ লৈ আহে। হিমালয় অঞ্চলৰ কিন্নৰসকলৰ দেশ হাতকত সেই দেৱতাক হাতকশূলীন বুলি পূজা কৰা হয়। হাতকশূলীন আমাৰ পূজ্য দেৱতা। তেওঁ ত্ৰিশূলধাৰী আৰু ব্যঘ্ৰ চৰ্ম তেওঁৰ বসন। তেওঁ আমাক সকলো বিপদৰ পৰা ৰক্ষা কৰে। আমাৰ দ্বাৰা প্ৰতিপালিত পশুবোৰো তেওঁ ৰক্ষা কৰে। তেওঁ আমাক আহাৰ আৰু জ্ঞান দান কৰে। তেওঁৱেই পৰম পিতা, মহান ঈশ্বৰ। আমাৰ দেৱতায়ো আমাক অৰ্হনিশে ৰক্ষা কৰে। তেওঁ আমাৰ ভয় দূৰ কৰে আৰু আমাক বাট দেখুৱাই ইখন অৰণ্যৰ পৰা সিখন অৰণ্যলৈ লৈ যায়। আমাৰ পূজিত দেৱতায়ো আমাক পথৰ সন্ধান দিয়ে। আমি পূজা কৰোঁ সাপ, শিল আদি প্ৰকৃতিজাত সকলো বস্তুকেই। প্ৰকৃতিৰ সকলোতে আমি ভগৱানক নিৰীক্ষণ কৰোঁ। লাহে লাহে দুয়োটা জনগোষ্ঠীৰ মাজত ভাৱ ভাষাৰ আদান প্ৰদান হ'বলৈ ধৰিলে। দুয়োটা জনগোষ্ঠীৰ লোকসকল ইজন সিজনৰ ওচৰ চাপি আহিল। পাৰস্য দেশৰ পৰা অহা উন্নত নাসিকা আৰু গৌড় বৰ্ণৰ লোকসকলে লক্ষ্য কৰিলে যে তেওঁলোকৰ পূজিত দেৱতাজনে বিভিন্ন ৰূপ ধাৰণ কৰি এই দেশৰ লোকসকলৰ মাজত বিৰাজ কৰি আছে। ই কেনেকৈ সম্ভৱ? প্ৰশ্ন হ'ল, আৰু প্ৰশ্ন হ'ল কাৰণে উত্তৰো ওলাল। পৃথিৱীৰ সকলো আদিম মানুহৰে জীৱনধাৰা আৰু জীৱনধাৰণৰ ইতিহাস একেই। মানুহ মূলতঃ মানুহেই, অইন একো নহয়। আৰু মানুহ হোৱাৰ বাবেই সকলো আদিম জনগোষ্ঠীয়ে এসময়ত অঘৰি পশুপালক হৈ আৰু কালক্ৰমত কৃষিজীৱী হৈ জীৱনৰ উত্তৰণ ঘটাইছিল। পালিত পশু আৰু পথাৰৰ শস্য ৰক্ষা কৰিবৰ বাবে তেওঁলোকে এজন দেৱতাক সৃজন কৰি লৈছিল। প্ৰকৃতিৰ পৰা লাভ কৰা ৰ'দ, বৰষুণ, বতাহ, মেঘগৰ্জন, শিল, সাপ, পৰ্বত, অৰণ্য সকলোৰে ধাৰণা সন্মুখত লৈ আদিম মানুহে সৃজন কৰি লোৱা এই দেৱতাজনেই হ'ল শিৱ। এইজন কেৱল এটা বিশেষ জনগোষ্ঠীৰ দেৱতা নহয়, পৃথিৱীৰ সমস্ত আদিম মানুহে নিজা কল্পনাৰে ৰূপ দিয়া এজন সকলো জনগোষ্ঠীৰে আদিম দেৱতা। পৃথিৱীৰ সমস্ত প্ৰাকৃতিক বস্তু, জীৱ অথবা জড়, এই সকলোতে শিৱ বৰ্তমান। পাৰস্য দেশৰ পৰা প্ৰব্ৰজন কৰি অহা একালৰ আল্পছ পৰ্বতৰ অধিবাসী এই লোকসকলেও তেওঁলোকৰ পূজিত দেৱতাজনক বিভিন্ন ৰূপত এই স্থানীয় লোকসকলে পূজা কৰা দেখিবলৈ পাইছিল। দুয়োটা জনগোষ্ঠীৰে কল্পনা মিহলি হৈ পৰিল। জলদ মেঘৰে পৰিপূৰ্ণ

কাষৰ ৰং হ'ল শিৱৰ গাত্ৰবৰ্ণ। পশ্চাদভূমিত পৰ্বত দিয়া হ'ল, কাৰণ হিমালয়ৰ দৰে সু উচ্চ পৰ্বতশ্ৰেণীক তেওঁলোকে পৰম শক্তিশালী আৰু সৌন্দৰ্যশালী বুলি গণ্য কৰিছিল। ত্ৰিশূল হ'ল তেওঁৰ অস্ত্ৰ। কালপুৰুষ নক্ষত্ৰৰ তিনিটা তৰাৰ কল্পনাৰে ত্ৰিশূল অস্ত্ৰ তেওঁৰ হাতত দিয়া হ'ল। শৰীৰৰ ভূষণ ভস্মধূলা। ভস্মধূলা ঔষধি গুণযুক্ত আৰু শীততাপ নিবাৰক। শিৱ ভেষজৰো অধিকাৰী। ভেষজ ঔষধৰে পৰিপূৰ্ণ হিমালয়, যাৰ পশ্চাদভূমিত তেওঁ ভেষজৰ অধিকাৰী নোহোৱাৰ কথাই নাই। হিমালয় পৰ্বতমালা আৰু তাৰ পাদদেশত বসবাস কৰা কিৰাত জনগোষ্ঠীয় লোকসকল ঔষধি গুণাগুণযুক্ত বিভিন্ন গছলতাৰ ওপৰত থকা জ্ঞান সেই সময়ত সকলোৰে জনাজাত বিষয়। এই আদিম জনগোষ্ঠীয় লোকসকল প্ৰথম অৱস্থাত সম্পূৰ্ণৰূপে পশুপালক আৰু তাৰ পিছলৈ কৃষিজীৱী আৰু পশুপালক হোৱা হেতুকে তেওঁলোকে দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীসমূহৰ গুণাগুণৰ কথা জানিছিল। দুগ্ধ অমৃত তুল্য। ই ৰোগীৰ পথ্য আৰু নিৰোগীৰ প্ৰাণশক্তি। তেওঁলোকৰ পালিত পশু আৰু জনগোষ্ঠীয় লোকৰ উন্নতি কামনা কৰি এইজনা দেৱতাক গাখীৰৰে পূজা দিয়া প্ৰথা আৰম্ভ হ'ল। ইতিমধ্যেই সিন্ধু নদীৰ উপত্যকাৰ পাৰৰ প্ৰাচীন সভ্যতাত এই দেৱতাক লিংগৰূপ দিয়া হৈছিল। উৎকৃষ্ট শস্য পাবৰ বাবে বীজ উৎকৃষ্ট হ'ব লাগিব। গাখীৰক বীৰ্যৰূপে কল্পনা কৰা হ'ল আৰু উৎকৃষ্ট শস্য আৰু উন্নত মানুহৰ পথাৰ আৰু জনগোষ্ঠীটো পৰিপূৰ্ণ হোৱা কামনা কৰি লিংগৰ মূৰত গাখীৰ ঢলা হ'ল। কিমান কথা, জনা কথা যিমান, নজনা কথা যে তাতোকৈ বহু বেছি। হিউৱেন চাঙে পদচালনা কৰিবলৈ লাগিল। পুৰোহিত শ্ৰেণীভুক্ত আৰু জ্ঞানী লোকসকল, যাক মগ বুলি কোৱা হৈছিল, তেওঁলোকৰে কেইজনমানে পূব দিশে উদয় হোৱা এটা নতুন তৰা অনুধাৱন কৰি গৈ গৈ ঈশ্বৰপুত্ৰৰ জন্মস্থান আৱিষ্কাৰ কৰিছিলগৈ। পূব দিশে উদয় হোৱা নতুন তৰাটোৰ অনুধাৱন, সেই কথাটোৱে কি বুজায়? এইটো কথাকে নুবুজায়নে যে তেওঁলোক জ্যোতিৰ্বিদ্যাত পাৰ্গত লোক আছিল? পাৰস্য দেশৰ পৰা এই দেশলৈ এইসকল লোকৰে আগমন ঘটিছিল। মগসকল যাদুবিদ্যাত পাৰ্গত আছিল। কামৰূপলৈ আহিলে মানুহক ভেড়া কৰি পেলোৱা হয়। এই কথাষাৰ নিশ্চয় তেওঁলোকে কামৰূপ দেশত চৰ্চা কৰা যাদুবিদ্যাৰে এটা অভিজ্ঞতাপ্ৰসূত ফলাফল। কথাটো ঘটনাৰূপ দিলে কেনে হ'ব বাৰু? পাৰস্য দেশৰ পৰা অহা আল্পছ পৰ্বতৰ অধিবাসীসকলে নতুন দেশখনত সোমাই সেই দেশৰ স্থানীয় অধিবাসীসকলৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ প্ৰচেষ্টা চলালে। স্বভাৱত শান্ত প্ৰকৃতিৰ এই পাৰস্য দেশীয় লোকসকল যুদ্ধত বৰ আগ্ৰহী নাছিল। কিন্তু কেতিয়াবা যে যুদ্ধ নকৰিছিল সেয়াও নহয়, প্ৰয়োজন অনুসৰি তেওঁলোকে যুদ্ধতো লিপ্ত হৈছিল। কেইবাখনো গ্ৰামৰ কেইবাটাও জনগোষ্ঠীয় লোক একত্ৰিত হৈ বাহিৰৰ পৰা অহা নতুন লোকৰ সৈতে যুঁজ বাগৰত লিপ্ত হোৱাৰ বাবে সেই সময়ত যুঁজ বাগৰ বুজোৱা নতুন শব্দ সহগ্ৰাম বা সংগ্ৰাম শব্দটো প্ৰচলিত হৈ পৰিছিল। পৰ্বতৰ পৰা নামনি মোৱা হৈ বৈ অহা নৈখনে তীব্ৰ গৰ্জনেৰে শিলে শিলে খুন্দা খাই যেন সকলোকে সাৱধানবাণীয়ে শুনাইছে। নৈৰ দুয়োপাৰে অৰণ্য, এফালে ঘন আৰু এফালে ঘনত্ব কিছু কম। নৈৰ পাৰত সৰু সৰু ল'ৰা ছোৱালীবোৰক ধেমালি কৰি থকা দেখা গৈছে। তিৰোতাবোৰে শিশু আৰু বৃদ্ধসকলৰ পৰিচৰ্যাত লাগিছে। পুৰুষসকলে পালিত পশুসমূহক চাৰণভূমিলৈ লৈ গৈছে। অৰণ্য চুই যোৱা বতাহজাকৰ সোঁসোৱনি আৰু একাবেকা হৈ বৈ যোৱা নৈখনৰ কল্লোল ধ্বনিৰ বাহিৰেও পক্ষীকুলৰ আৰাও শুনা গৈছে। এই পশুপালক উঘৰি জাতিটো এই অঞ্চলত নৱাগত। নৱাগত হোৱা বাবেই তেওঁলোকে ভয় আৰু সংকোচৰে কালতিপাত কৰিবলগীয়া হৈছে। স্থানীয় জনগোষ্ঠীটোৰ লগত তেওঁলোক এতিয়ালৈকে মুখামুখি সংঘৰ্ষত লিপ্ত হোৱা নাই, যদিও কোনো ধৰণৰ চিনাকিও দুয়োটা জনগোষ্ঠীৰ মাজত হোৱাগৈ নাই। স্থানীয় লোকসকলৰ কৃষ্টি সংস্কৃতি আওভাও বা কেনেকুৱা, নতুনকৈ অহা মানুহখিনিক তেওঁলোকে বা বন্ধুত্বসুলভ দৃষ্টিৰে চাই নে নাচায়। এই অঞ্চলত পালিত পশুৰ বাবে উপযোগী তৃণভূমি আছে আৰু মানুহৰ বাবেও আছে জীৱন ধাৰণৰ অনুকূল পৰিৱেশ। তেওঁলোকৰ পোহনীয়া কুকুৰকেইটাই তেওঁলোকক বাট দেখুৱাই লৈ আহিছিল। কুকুৰে দেখুৱাই দিয়া বাটেৰে তেওঁলোকে নানা বাধা বিঘিনি অতিক্ৰম কৰি ইটো উপত্যকাৰ পৰা সিটো উপত্যকালৈ আগবাঢ়িছিল। মাজে মাজে হাতত থকা অস্ত্ৰৰে বাট মোকলাই লৈছিল আৰু এদিন নানা বাধা বিঘিনি অতিক্ৰম কৰি আহি নদী এখনৰ পাৰত
উপস্থিত হৈছিল।

0: আহি নদীৰ পাৰত গছ আৰু ঘাঁহ বনবোৰ সুন্দৰকৈ গজিছিল। পৰিষ্কাৰ ফটিকধাৰ যেন সুপেয় জল আছিল। গছবোৰত খাদ্যৰ উপযোগী পৰিপক্ক ফলবোৰ বতাহত আন্দোলিত হৈ আছিল। দূৰৈৰ পৰ্বতটোৰ নামনিত দুই এখন সেৰেঙা গাঁও দেখা পোৱা গৈছিল। মানুহ বৰ কম। মানুহ কম হোৱাই জনগোষ্ঠীসমূহৰ প্ৰধান সমস্যা। মানুহৰে গোটটো পৰিপূৰ্ণ হৈ থাকিলে সুবিধা বহুত। শত্ৰুৱে সাহ নেপায়। বনৰীয়া জীৱ জন্তুৱেও ভয় কৰে। সকলোৱে মিলি নিজৰ গোটটোৰ সামূহিক সমস্যাসমূহ আলোচনা কৰি সমাধান কৰিবলৈ সুবিধা হয়। সৰু নদীখনৰ পাৰত থিয় হ'লে নদীখন নামনিমোৱা হৈ বৰ তীব্ৰ সোঁতৰে বৈ যোৱা দেখা পোৱা যায়। এইখন নদী বৈ গৈ নিশ্চয় বিশাল নদীখনত মিলিত হৈছেগৈ। বিশাল নদীখনৰ দুইপাৰ পলসুৱা আৰু বিস্তৃত অৰণ্য এখনে দুয়োটা পাৰকে নিজৰ কৰি থৈছে। দুপাৰ আবৃত কৰি থোৱা অৰণ্যখনত নিশ্চয় জীৱন ধাৰণ কৰিব পৰা সমস্ত সম্ভাৰ মজুত হৈ আছে। গছত পৰিপক্ক ফল, জুই জ্বলাবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ শুকান খৰি, মাংসৰ বাবে বনৰীয়া জীৱ জন্তু আৰু ৰোগ ব্যাধিৰ বাবে উপযুক্ত ভেষজ। এই সৰু কিন্তু খৰস্ৰোতা নদীখনৰ পাৰে পাৰে মানুহ অথবা জীৱ জন্তু অহা যোৱা কৰা অপ্ৰশস্ত পথ এটাও নৱাগত মানুহখিনিৰ চকুত পৰিল। নৱাগত জনগোষ্ঠীটোৰ বৃদ্ধ লোক এজনক দুপৰীয়াৰে পৰা বিচাৰি পোৱা নাই। সকলোৰে চকুৱে মুখে উৎকণ্ঠা। গোষ্ঠীটোৰ সকলো সমস্যাৰ সৰল সমাধান কৰিব পৰা মানুহজন কলৈ যাব পাৰে, ক'ত হেৰাব পাৰে? দিনটো ইটো সিটো কাম কৰি মূৰৰ ওপৰত পৰ্বত প্ৰমাণ দায়িত্ব বোজা গ্ৰহণ কৰি গোটটোৰ বৃদ্ধসকল আৰু শিশুৰ যতন লোৱা তিৰোতা মানুহখিনিৰ মাজত হাহাকাৰ লাগিল। মানুহজন কলৈ গ'ল? আগবেলাও মানুহজনক দেখা পোৱা গৈছিল। মাটি খুচৰা অস্ত্ৰ এপাত হাতত লৈ তেওঁ কিছু সময় ইফাল সিফাল কৰি আছিল আৰু তাৰপিছত সৰু সৰু ল'ৰা ছোৱালীবোৰৰ লগত খেল ধেমালি কৰাত লাগিছিল। দুপৰীয়া গছৰ ফল আৰু নৈখনৰ পৰা ধৰি অনা মাছ পুৰি আহাৰ খোৱা হ'ল। সেই সময়তো বৃদ্ধ লোকজন কাৰো চকুতেই নপৰিল। নিশাৰ আহাৰো বাইচন এটাৰ সেকা মঙহ আৰু গাখীৰৰে সম্পন্ন কৰা গ'ল। নিশাৰ আহাৰৰ সময়তো বৃদ্ধ লোকজন অনুপস্থিত। এনেকৈ আগে পিছেও মানুহ হেৰায়। কেতিয়াবা বনৰীয়া জীৱ জন্তুৱে মাৰে, কেতিয়াবা বাট ভুল কৰি গভীৰ অৰণ্যৰ ভিতৰলৈ গুচি যায় আৰু তাৰ পৰা ওলাই আহিব নোৱাৰে। কেতিয়াবা গা ধুবলৈ গৈ খৰস্ৰোতা নদীত পৰি ডুব যায়। এইজন মানুহৰ নিশ্চয় তেনেকুৱাই কিবা এটা হ'ল। যোৱাজন গ'ল, হিয়া ধুনি কান্দিলেও পুনৰ উলটি নাহে। এতিয়া গোটটোৰ বাকী থকাসকল অপায় অমংগলৰ পৰা ৰক্ষা কৰি কুশলে থাকিলেই হ'ল। কিন্তু সকলোকে আচৰিত কৰি তিনিদিনৰ পিছত বৃদ্ধ মানুহজন ওলটি আহিল। ওলটি আহোঁতে সকলোৱে তেওঁক আগুৰি ধৰিলে। জুই একুৰা জ্বলাই লৈ সকলোৱে জুইৰ চাৰিওফালে বহি নিশাৰ আহাৰ কৰিবলৈ লৈছিল। বৃদ্ধজনো জুইৰ কাষতে তেওঁৰ নিৰ্দিষ্ট স্থানত বহিল। গছৰ পাতত জুইৰ পোৰামঙহ তেওঁলৈ আগবঢ়াই দিয়া হ'ল। তেওঁক অতি ভীতিগ্ৰস্ত বা বিবৰ্ণ যেন দেখা গৈছিল। কথাটো কি? বৃদ্ধ লোকজন কলৈ গৈছিল? এতিয়া তেওঁ ক'ৰ পৰা আহিল? তেওঁ ইমান শংকিত আৰু বিবৰ্ণ হোৱাৰ কাৰণ কি? সকলোৱে প্ৰশ্ন কৰিবলৈ ধৰিলে। জুইত পোৰামঙহ খাই সুপেয় জল পান কৰি আৰু নিজৰ সহগোষ্ঠীয় লোকসকলৰ মাজত উপস্থিত হৈ বৃদ্ধজন লাহে লাহে সুস্থিৰ হ'বলৈ লাগিল। তেওঁ মানুহবোৰৰ প্ৰশ্ন উত্তৰ দিলে। মাটি খুচৰা অস্ত্ৰপাত হাতত লৈ তেওঁ গৈছিল হাবিৰ মাজলৈ খাদ্যৰ উপযোগী কণ্ড বিচাৰি। সেইখন হাবিত যথেষ্ট পৰিমাণে খাদ্যৰ উপযোগী কণ্ড আছে আৰু সেই কণ্ড জুইত পুৰি খাবলৈ অতি সুস্বাদু। হঠাতে হাবিৰ মাজতেই তেওঁ অইন এটা ভিন্ন জনগোষ্ঠীয় লোকৰ মুখামুখি হয়। তেওঁলোকৰ ভাষা, আচাৰ আচৰণ সকলো তেওঁৰ বাবে অপৰিচিত। তেওঁলোকৰ নাক চেপেটা, চুলি থৰঙা, চকু সৰু আৰু গাৰ ৰং হালধীয়া। বৃদ্ধজনক সেই লোকসকলে বন্দী কৰে আৰু তেওঁলোকৰ দলপতিৰ ওচৰলৈ লৈ যায়। বোধহয় তেওঁক নিজৰ ইষ্টদেৱতাৰ ওচৰত বলি দিবৰ বাবে তেওঁলোকে থিৰাং কৰিছিল। জনগোষ্ঠীটোৰ জনবল অধিক, অস্ত্ৰ শস্ত্ৰতো তেওঁলোক পাৰদৰ্শী। তদুপৰি তেওঁলোকে পৰ্বতৰ শিলৰ পৰা মাণিক্য আহৰণ কৰাৰ জ্ঞানো জানে আৰু তেওঁলোকে কেইবাবিধো গছ বন, তাৰ মূল আদি মিহলাই এবিধ উত্তমবিধৰ পানীয় প্ৰস্তুত কৰে। আজি সেই পানীয় খাই দলটোৰ অধিকাংশ লোক মতলীয়া হৈ থকাৰ সুযোগ লৈয়ে বৃদ্ধ লোকজনে সুৰুঙা বুজি পলায়ন কৰিছে।
1: শ্ৰোতা, ইমান পৰে।

আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানত পূৰবী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 46 সংখ্যক খণ্ডটি শুনিলে। উপন্যাসনী পাঠ কৰিলে প্ৰাঞ্জল শইকীয়াই। উপন্যাসনীৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

0: ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠানটি শুনিলে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: এই আকাশবাণী তেজপুৰ, এতিয়া শুনাবলৈ লৈছোঁ পুলক বেনাৰ্জীৰ কণ্ঠৰ কেইটিমান আধুনিক গীত।

ইমানপুৰে শ্ৰোতাসকলে পুলক বেনাৰ্জীৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। এই আকাশবাণী তেজপুৰ। খন্তেক পিছতে অৰ্থাৎ 8:45 আৰু 9 বজাত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9 দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: নমস্কাৰ, শ্ৰীযুত কমলাকান্ত সিং, আপোনাক আকাশবাণী তেজপুৰৰ পৰা আপোনাক স্বাগতম জনাইছো।
1: নমস্কাৰ নমস্কাৰ।
0: আমি আপোনাক এগৰাকী ফুটবল প্ৰশিক্ষক হিচাপে আপোনাৰ পৰা আমি জানিব বিচাৰিলোঁ, চলি থকা যি বিশ্বকাপ ফুটবল প্ৰতিযোগিতা, এই প্ৰতিযোগিতাৰ বিষয়ে আমি তেজপুৰ অনুষ্ঠান কেন্দ্ৰৰ শ্ৰোতাই আপোনাৰ পৰা কিছুমান কথা জানিম। প্ৰথমতে আপোনাৰ জীৱন পৰিক্ৰমাটো আমাক সৰুকৈ আমাক ক'ব নেকি, আপুনি ক'ত খেলিছিলে, ক'ত প্ৰশিক্ষণ লৈছিলে, ক'ত প্ৰশিক্ষক হিচাপে আপোনাৰ কৰ্মজীৱন চলাই আছে?
1: একচুৱেলি মই মণিপুৰৰ পৰা খেলি আহিছিলোঁ, তাতে ইয়াতে আসাম ইলেক্ট্ৰিচিটি বৰ্ডতে খেলিছিলোঁ কণ্ট্ৰেক্টত। তাৰপিছত মই ইন ৰেলৱে এন এফ ৰেলৱে জইন কৰি পেলাই এন আই এছ 2006-7-8 এন আই এছ কৰি পেলাই বি লাইচেঞ্চ কৰি পেলাই আমি এতিয়া এন এফ ৰেলৱেতে চাৰ্ভিচ কৰি আছো। আৰু তাৰপিছত মই বি লাইচেঞ্চ কৰি পিছত মই কাৰ্বি আংলং মৰ্নিং ষ্টাৰত কোচিং কৰিছিলো, থাৰ্ড ডিভিজনত কৰি ছেকেণ্ড ডিভিজন উঠাইছিলো। আৰু এতিয়া মই অল ইণ্ডিয়া ফুটবল ফেডাৰেচনত কোচ এডুকেটৰ হৈ পেলাই আছো।
0: আপুনি এই বিশ্বকাপৰ বিষয়ে আমাৰ শ্ৰোতাক কি জনাব, এই বিশ্বকাপ কেনেকুৱা লাগিছে, কেনেকুৱা খেল হৈছে, এই বিষয়ে অকণমান কওকচোন।
1: এইবছৰ বিশ্বকাপটো মানে কি কম, মানে বহুত ডিফাৰেন্স আহিছে। ডিফাৰেন্স আহিছে মানে ৰেফ্ৰিঅৰ হিচাপে বিহাৰে আহিলে, বিহাৰে আহি পিছতে আকৌ বলতে টেকনিকেলি চবৰে ডালি পেলাই মানে সোমাই পেলাই কিবা কিবি হাতো বহুত চেঞ্জেছ হৈছে। আৰু তাৰপিছত মেটছত হিচাপতে ডিফাৰেঞ্চ আছে যে ইয়াং প্লেয়াৰ আৰু চেনিয়ৰ প্লেয়াৰ মিলি পেলাই খেলিছে, আৰু খেলি পিছত আকৌ পাৰফৰ্মেঞ্চ হিচাপত গোটেই মানে টীমটো ফাৰ্ষ্ট টাইম ইয়াতে জইন কৰিছে, মানে কোৱালিফাই হৈছিলে, সৰু সৰু টীম বেলেগ আছে যে বহুত ভাল খেলিছে এতিয়া। আৰু চেনিয়ৰ বেলেগ মেছি এক্সেপশ্যনেল ফুটবল খেলি আছে এতিয়া। আৰু অকলে নহয়, বহুত প্লেয়াৰবোৰ বহুত ভাল ভাল খেলি আছে এই পেছত।
0: কোনখন খেলা আজিলৈকে এই ছেমিফাইনেল হৈ গ'ল, আজিলৈকে আপোনাৰ কোনখন খেলাই আপোনাৰ মন আকৃষ্ট কৰিছে?
1: একচুৱেলি মই এছিয়ান কান্ট্ৰিতে জাপানত বহুত মানে ভাল ছাপোৰ্ট কৰিছিলো, খেলাটো ভাল আছিলে, কিন্তু আউট হোৱাৰ পিছত মই অকলে আকৌ মই ফ্ৰান্সত মানে অলপমান চাইছিলো, মানে মেচ ষ্টাৰ্টত পুৰা মানে ইয়াৰ লগে কোৱাৰ্টাৰ ফাইনেল লগে ফ্ৰান্সটো বহুত এক্সেপশ্যনেল ফুটবল খেলিছিলে। তাৰপিছত ভাবিছো কি ফ্ৰান্সটো ফাইনেল যাব বুলি, কিন্তু এদিন ছেমি ফাইনেলতে স্পেনে পুৰা একদম খেলিব দিয়া নাছিলে, মানে একদম উল্টা হৈ গৈছে খেলাটো। আৰ্জেণ্টিনাটো এনে মানে আছে মেছি থকাৰ কাৰণে, মেছিহঁতে বল পালে মেছিটো কিবা এটা কৰে, মানে জিবা এটা কৰে, চেনিয়ৰ হৈ পেলাই এনেকা খেলিছে, মানে মই কোচে হিচাপতে বহুত মানে ভাল হৈ এইবছৰটো ৱৰ্ল্ড কাপটো।
0: তিনিখন দেশত খেলা হল, এখন দেশৰ পৰা ইখন দেশলৈ 4,000-5,000 কিলোমিটাৰ দূৰ। কোনোবা এখন দেশত যদি অকণমান ঠাণ্ডা আছে, কোনোবা এখন দেশত গৰম আছে, পৰিৱেশটো বহুত বদলি হৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? খেলুৱৈসকলে তাত পাৰফৰ্মেঞ্চটো ঠিকেই দেখাইছে।
1: একচুৱেলি এইটো কান্ট্ৰি কান্ট্ৰিতে মানে প্ৰচেছ এটা আছে, মানে তাতে গ'লে মানে ঠাণ্ডাত গ'লে কেনেকা

0: কৰিব লাগে, এইটো মানে একচুৱেলি প্ৰিপেৰেশ্যন ফেজত গোটেই কৰে। মানে ৱৰ্ল্ড কাপ তাত খেলা যদি কেনেকা হাই এটিচিউডত খেলিলে, এটিচিউডত খেলিলে কি কৰিব লাগে আৰু হিউমিডিটি হাই হলে কি কৰিব লাগে, এইটো কাণ্ট্ৰিত বেলেগ বেলেগকে মানে ট্ৰেইনিং ছেচনত কৰি থাকে, সেইকাৰণে মানে এডজাষ্টো কৰিব পাৰে।
1: এতিয়া এছিয়ান দেশবিলাকে কেইবাখনো দেশে খেলিছে, জাপানে খেলিছে, গতিকে আপুনি এছিয়ান দেশবিলাকৰ খেলা 2022 আৰু 26ৰ মাজত ডিফাৰেন্স কিমান দেখিছে?
0: ডিফাৰেন্সটো বহুত দেখিছে, মানে প্ৰচেছ মানে আমি কিবা কৰি ক'ব পাৰিম, মানে কি জাপানটো জাপান কৰিয়া বোলে আছে যে এইটো 4 ইয়াৰ্ছ প্লান বুলি এনেকা কৰে, মানে 2022 ৱৰ্ল্ড কাপ এক হৈ লগে লগে মানে 2026ত কাৰণে প্লান কৰে। প্লানিঙত কি কি কেনেকা কৰিব লাগে এইটো হিচাপটো মানে কোচ কোন হব হব আৰু প্লেয়াৰ কোন কোন কেনেকা কৰিব পাৰে এইটো গোটেই মানে প্লানিঙতে হয়, প্লানিং হিচাপতে কৰে। সেইকাৰণে এই বছৰটো আকৌ ডিফাৰেঞ্চ আহিছে, মানে 2022ৰ পৰা লগে মানে প্লেয়িং ষ্টাইল আৰু কিবা কিবি টেকনিকেল মানে টেকনিকেল আছে যে বহুত ডিফাৰেঞ্চ আহিছে।
1: এতিয়া আপুনি দেখিছে যে নতুন যিবিলাক দেশে খেলিছে তেওঁলোকেও পুৰণা যিবিলাক আগতে খেলিছে, ৱৰ্ল্ড কাপ খেলি আছে আজি বহুত বছৰ, সেইবিলাকৰ লগত তেওঁলোকে সম্পূৰ্ণ প্ৰতিদ্বন্দ্বিতামূলকভাৱে খেলিছে, এই ক্ষেত্ৰত নতুন দেশবিলাকে কেনেকুৱা ধৰণৰ এনেকুৱা পদক্ষেপ লৈ পেলাই আজি এনেকুৱা পজিচনত আহিছে?
0: মানে এইটো একচুৱেলি এইটো কৈছো কি প্ৰচেছত আছে, মানে মানে চেনেল বেলেগ আৰু চাই চাই বোলে ডাঙৰ হৈছে, মানে স্পেইনত এতিয়া ইয়ামাল ইয়ামাল যে অকলে 19 ইয়াৰ্ছ হয় ফাৰ্ষ্ট টাইম হয়, আৰু তাৰপিছত বেলেগ তাতে কেপ্টেইনটো 2-3 বছৰ খেলিছে চাগে, এই বেলেগ আছে চাই পেলাই মানে ডাঙৰ হয়, এই চাই পেলাই কেনেকা খেলিব লাগে আৰু তাৰপিছতে এই লগত আহি পেলাই গেমত একে লগত থকা টাইমতে মানে আমি লাৰ্ণ মানে শিকিবলে মানে চেনিয়ৰ বুলি আছে যে এতিয়া কেনেকা খেলে কি কি খেলে এইটো শিকাবলে কাৰণে বহুত মানে চান্স পায়, সেইকাৰণে আৰু তাৰপিছতে আৰু নেক্সট ইয়াৰ নেক্সট মানে নেক্সট ৱৰ্ল্ড কাপত কাৰণে মানে এক্সপিৰিয়েঞ্চটো লোৱাৰ কাৰণে মানে পাৰফৰ্মেঞ্চটো বহুত চেষ্টা কৰে কি পাৰফৰ্মেঞ্চ দিয়াৰ কাৰণে, এইটো ডিফাৰেঞ্চ হয় মানে চেনিয়ৰ আৰু চেনিয়ৰ বেলেগ আছে যে মানে পাৰফৰ্মেঞ্চ নিদিলে ল'ৰা বেলেগ এনেকা মানে মেছিটো ভালকে নেখেলিলে ল'ৰা বেলেগটো খেলিব নোৱাৰে, মানে এই চেনিয়ৰ হৈ পেলাই কেনেকা খেলিছে এনেকা ক'ব পাৰে, সেইকাৰণে মানে জুনিয়ৰ বেলেগ চেনিয়ৰটো চেনিয়ৰ বেলেগ জুনিয়ৰ চাই পেলাই চেনিয়ৰ বেলেগ জুনিয়ৰ বেলেগ চেনিয়ৰ চাই পেলাই মানে পাৰফৰ্মেঞ্চ দিয়াৰ কাৰণে চেষ্টা কৰে।
1: এবাৰ মেক্সিকো যেতিয়া হাৰিলে ছেমিফাইনেলত, মেক্সিকো দেশখনত একদম মানে ভীষণ গণ্ডগোল, ভীষণ হুলস্থুল হৈছে, ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙিছে, ঘৰ ভাঙিছে, আৰু মেক্সিকো এবাৰ ফ্ৰান্সো মানে আপোনাৰ চেম্পিয়ন হ'ব বুলি চবেই ভাবিছিলে, ফ্ৰান্সৰ আপুনি এটা সৰু এটা কি কাৰণে ফ্ৰান্সে হাৰিলে আপুনি এই বিষয়ে আপুনি কি কয়?
0: মানে এইটো ফ্ৰান্সে অলপমান মানে এনালাইজ কৰিব পৰা নাই চাগে, স্পেইনত স্পেইনত কেনেকা গেম প্লানটো কেনেকা কৰে এইটো এনালাইজ কৰা নাই চাগে মই হিচাপত, কিয় কাৰণে স্পেইন এদিন যে স্পেইন যে খেলিছিলে ফ্ৰান্স লগত, মানে ফ্ৰান্সে বল পালে মানে ফৰৱাৰ্ড পাছ মানে আমাৰ কোচিং প্ৰচেছত কি কয় কি আমাৰ এটেকিং প্ৰিন্সিপাল বুলি কয়, এটেকিং প্ৰিন্সিপালত ফৰৱাৰ্ড পাছ মানে এটেকিংটো ফৰৱাৰ্ড পাছটো একদম খেলিব দিয়া নাই, মিছ কৰিলে ডিফেন্সত ডিফেন্সত পৰা মিডফিল্ডলৈকে পাছ দিয়া, মিডফিল্ডত পৰা ষ্ট্ৰাইকাৰলৈকে পাছ দিয়া, এইবিলাক যে একদম কাট কৰিছে মানে একদম পাছিং লাইনটো পুৰা বন্ধ কৰি থৈ দিছিলে মানে স্পেইনে, সেইকাৰণে মানে ফ্ৰান্সো কৰিব পৰা নাই।
1: আগতে আমি দেখিছিলো 4-3-3, 4-4-2 এনেকুৱা ধৰণৰ খেলিছিলে, কিন্তু এইবাৰ আপোনাৰ খেলাৰ টেকনিকটো খেলাৰ কৌশলটো বেলেগ বেলেগ দেখা গৈছে, কি কয় এই বিষয়ে?
0: ফৰ্মেশ্যনটো মানে আমি প্লেয়াৰৰ হিচাপত আৰু টিম অপনেণ্ট টিমত হিচাপত খেলে, অপনেণ্ট টিমটো মানে বহুত ভাল এটেক হলে মানে এতিয়া ফ্ৰান্স বেষ্ট অফ এটেকাৰ হয়, তিনিটা যে আছে যে তিনিটা

0: কৈছে যে এইকাৰণে মানে টীমত হিচাপত অপনেণ্ট হিচাপত আৰু এনেকা ফাইভ ফাইভ মিডফিল্ড নহলে ফাইভ ডিফেন্স খেলিব পাৰে যদি এনেকা আমি ইয়ে কৰিব পাৰে বাই চান্স আমাৰ নম্বৰ টু অৰ নম্বৰ থ্ৰী মানে লেফ্ট বেক আৰু ৰাইট বেক যে আছে যে বহুত ভাল মানে স্পীড হয় আৰু তাতে বহুত ষ্টেমিনা মানে ফুটবল ফিটনেছ থাকিলে যদি অভাৰলেপ গৈ পেলাই আহিব পাৰে যদি এনেকা খেলাই মানে ইয়ে টীমটো একচুৱেলি কি হয় কি আমাৰ টীমত বহুত ভাল উইং বেক আছে যে যদি মানে নম্বৰ টু আৰু নম্বৰ থ্ৰী আছে যদি আমি এটেক বেছিকে কৰিব পাৰে এনেকা এনেকা খেলাই মানে ফৰ্মেশ্যনটো এনেকা ইয়ে কৰে
1: হয় হয় এতিয়া আপুনি ফাইনেলত চূড়ান্ত খেলত চেম্পিয়ন কোন হ'ব বুলি ভাবিছে এইবাৰ বিশ্বকাপত চেম্পিয়ন কোনটো দল চেম্পিয়ন হ'ব বুলি আপুনি এগৰাকী প্ৰশিক্ষক হিচাপে ক'ব বিচাৰে
0: এতিয়া স্পেনত যি চেমি ফাইনেলত যি ফ্ৰান্স লগত যি খেলিছিলে এনেকা গেমটো ফাইনেলত খেলিলে বহুত টাফ হব আৰ্জেণ্টিনা আৰ্জেণ্টিনা আৰু স্পেনটো বহুত টাফ হব এতিয়া ফিফটি ফিফটি মানে ইয়ে হয় আৰ্জেণ্টিনা মানে ইয়ে যে খেলিছে মানে ষ্টাৰ্টিঙত পৰা চেমি ফাইনেললৈকে যি খেলিছে তাৰ শ্ল' ষ্টাৰ্ট কৰে তাৰপিছত লাষ্ট ফিফটিন মিনিট মানে একদম টিমে ৰুকিব পৰা নাই এই হিচাপত ইয়ে হলে যদি ফিফটি ফিফটিটো হয় কিন্তু অলপমান পাৰ্চেণ্টেজ মই হিচাপত প্লেয়াৰৰ হিচাপত যি হয় আৰ্জেণ্টিনাহে লাগিছে কিন্তু অভাৰঅল চালে স্পেইনটো
1: মানে
0: চেমি ফাইনেল হয় চেমি ফাইনেলত মেচত অভাৰঅল দেখিলে মানে মিডফিল্ড ডিফেণ্ডাৰ আৰু গোটেই ষ্ট্ৰাইকাৰ গোটেই মিলি পেলাই দেখিলে মানে স্পেইনটো অলপমান ইয়ে হয় কিন্তু লাষ্ট ফিফটিন মিনিটত যি আৰ্জেণ্টিনা খেলা দেখাইছে এইটো হলে মানে আৰ্জেণ্টিনা ৰখিব নোৱাৰে বুলি ভাবি আছো এতিয়া ফিফটি ফিফটি হয় মই এতিয়া ক'ব নোৱাৰো সঁচাকে যদি
1: আমাৰ সময় সীমিত শেষত আপোনাৰ পৰা সুধিব বিচাৰিলো এইবাৰ গল্ডেন বুট কাৰ দখলত থাকিব বুলি মানে ভাবে কোনে গল্ডেন বুট পাব বুলি ভাবে
0: গল্ডেন বুটটো মেছিয়ে পাব
1: হয়
0: এতিয়া এইট গ'ল হৈ গ'ল
1: হয়
0: হয় না নহয় গোল্ডেন বল গোল্ডেন বুটটো সঁচাকে যদি মেছি এনেকা খেলিলে যদি চেমি ফাইনেলটো একদম ৰখিব নোৱাৰে এনেকা খেলে যদি মেছিয়ে পাব চাগে মই হিচাপত মেছি নহলে মেছিয়ে পাব চাগে কিয়নো ফাইনেলত খেলিছে আৰু এতিয়া চেমি ফাইনেলত মুম্বাই কেনেকা খেলে এইটো হিচাপত দুইটাৰ ভিতৰত হব চাগে এটা গোল্ডেন বল এটা গোল্ডেন বুট এনেকা হব পাৰে
1: হয় শ্ৰীযুত কমলাকান্ত সিং আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আমাৰ তেজপুৰ অনাতা কেন্দ্ৰক এইকণ সময় দিলে তাৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আমাৰ তেজপুৰ অনাতা কেন্দ্ৰৰ শ্ৰোতাক ভৱিষ্যতেও এনেকুৱা আপ্যায়িত কৰিব আজি আপোনাক ইয়াতে লগ এৰিছোঁ পুনৰ আপোনাক নমস্কাৰ জনালোঁ নমস্কাৰ ইমান পৰা শ্ৰোতাসকলে আজিৰ খেল জগত অনুষ্ঠানত চলি থকা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা সন্দৰ্ভত এটি টেলিফোনিক সাক্ষাৎকাৰ শুনিলে অংশগ্ৰহণ কৰিলে এন এফ এল দলৰ ফুটবল প্ৰশিক্ষক এল কমলাকান্ত সিঙে।

0: খেল জগত অনুষ্ঠানটি শুনিলে অনুষ্ঠানটোৰ যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই। নমস্কাৰ।
1: খেল জগত শুনিলে

0: আকাশবাণী তেজপুৰ, বৰ্ণালী।
1: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো বৰ্ণালী। হাঁহি মানুহৰ জীৱনৰ ই এক মৌলিক উপাদান। অকৃত্ৰিম হাঁহিয়ে মনৰ মলিনতা দূৰ কৰে। হাঁহিমুখীয়া ব্যক্তিত্বই মানুহ সহজে আকৰ্ষণ কৰে। হাঁহিয়ে

মানুহক জীৱন যন্ত্ৰণাৰ পৰা মুক্ত কৰি ৰাখে। মানুহে কেতিয়াও এটা জটিল জীৱন বা কষ্টকৰ জীৱন নিবিচাৰে, সেয়ে মানুহে যদি হাঁহি হাঁহি কাম কৰে তেন্তে কষ্ট লাঘৱ হয় আৰু সাৰ্থকতা পোৱা যায়।

সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৈছিল, জীৱনৰ অৰ্থই হ'ল হাঁহি। তোমাৰ হাঁহিখিনি আনৰ সৈতে ভগাই ল'বা আৰু কান্দোনখিনি নিজে লুকুৱাই থবা। তুমি যিমানেই হাঁহি বিলাবা সিমানেই মহান হ'বা। হাঁহি হৈছে মনৰ আঁৰ নথকা দাপোন। হাঁহি সুখ আনন্দ আৰু সুস্থ শৰীৰৰ প্ৰতীক। ই শক্তিদায়িনী। হাঁহিয়ে মানুহৰ সুস্থতাৰ পৰিচয় দিয়ে।

হাঁহিয়ে সৌন্দৰ্য বঢ়ায়, আত্মবিশ্বাস বঢ়ায়, হাঁহিয়ে কষ্ট আৰু মানসিক চাপ দূৰ কৰে, হাঁহিয়ে আয়ুস বঢ়ায়। কাৰোবাক অভিনন্দন জনাবলৈ হাঁহিতকৈ ডাঙৰ উপহাৰ আৰু একো নাই। হাঁহিয়ে ইজনে সিজনক কাষ চপাই আনে। হাঁহি জীৱনৰ মূল মন্ত্ৰ। হাঁহি জীৱনৰ বাবে যে অতি প্ৰয়োজনীয় সেই কথা অনুধাৱন কৰিয়ে বিশ্বৰ বিভিন্ন ঠাইত হাঁহিবৰ বাবেই লাফিং ক্লাব গঢ় লৈ উঠিছে। যিকোনো বয়সৰ মানুহে ইয়াত যোগদান কৰি ব্যায়াম নতুবা যোগৰ যোগেদি সহাৰ অনুশীলন কৰে।

মানুহৰ জীৱন সুখ দুখৰ সংমিশ্ৰণ। দুখ আছে বাবেই সুখ প্ৰাপ্তিৰ অনুভৱ আছে। জীৱনৰ পূৰ্ণতা প্ৰাপ্তিৰ বাবে আনন্দমধুৰ পৰিৱেশ এটাৰ সৃষ্টি কৰি যদি আমি হাস্যৰস আহৰণ কৰিব পাৰোঁ, তেন্তে কোনো আলৈ আহোকালে আমাক আমনি কৰিব নোৱাৰে। এমুকুৰা হাঁহিয়ে নিজৰ ঘৰখন স্বৰ্গীয় কৰি তোলাৰ লগতে জীৱন উদযাপনৰ মাদকতা আনি দিব পাৰে। হাঁহি সংক্ৰামক। সমজুৱাৰ মাজত এজনে হাঁহি দিলে উপস্থিত অন্যান্য ব্যক্তিসকলো হাঁহিৰ অংশীদাৰ হয়। ৰসাল পৰিৱেশ এটা গঢ় লৈ উঠে। খুহুতীয়া কথায়ো মানুহৰ মাজত হাস্যৰস সৃষ্টি কৰে। হাস্যৰস সৃষ্টি কৰিব পৰাটো মানুহৰ অনন্য গুণ। হাঁহিয়ে মনটো আনন্দময় কৰি ৰাখিব পৰাটো বিশেষ সফলতা।

0: বৰ্ণালী শুনিলে। অনুষ্ঠানটি যুগুতাই আঁত ধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা গৌতম নাথৰ।
1: আকাশবাণী তেজপুৰ, এতিয়া শুনক গোলামালীৰ কণ্ঠৰ দুটি গজল।

0: দুটি গজাল শুনিলে গোলামালীৰ কণ্ঠত এই আকাশবাণী তেজপুৰ আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী তেজপুৰ, এতিয়া আপোনালোকক শুনাবলৈ লৈছোঁ এখনি আলেখ্য, অসমৰ লোক সংস্কৃতিৰ ৰসঘৰা মহোহো, ৰচনা দীপক শৰ্মাৰ। আলেখ্যখনি আকাশবাণীৰ উত্তৰ পূবৰ বিশেষ কাৰ্যসূচীৰ অধীনত প্ৰযোজিত। ইয়া শুনক দীপক শৰ্মা ৰচিত আলেখ্য, অসমৰ লোক সংস্কৃতিৰ ৰসঘৰা মহোহো।
2: জয় কৃষ্ণ বুলি হৰি বল, হৰি বল, হৰি বল,
3: হৰি।

0: এইটো কৃষিৰ লগত জড়িত ঋতুকালীন অনুষ্ঠান মহু খুন্দা গীত। অসম কৃষি প্ৰধান ৰাজ্য, সেয়েহে অসমৰ লোক উৎসৱ বা লোকগীত সকলোতে দেখা যায় ইয়াৰ প্ৰধান উপাদান কৃষি। মহু খুন্দা গীতৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয়, কৃষিয়েই হৈছে ইয়াৰ প্ৰধান উৎস।
1: কিন্তু মহু খুন্দা গীতনো কি, কিয় গায় এই গীতবোৰ, কোনে গায়, কেতিয়া গায় জানিবলৈ মন নাযায়নে? মহু খুন্দা, এইটোনো আকৌ কি ভাষাৰ শব্দ, অৰ্থই বা কি ইয়াৰ?
0: এই সকলোবোৰ জানিবলৈ আমি যাব লাগিব অসমৰ নামনি অঞ্চললৈ, অৰ্থাৎ নামনি অসমলৈ। বৰ্তমান অসমৰ দৰং জিলা, পুৰণি বৃহত্তৰ কামৰূপ জিলা আৰু পুৰণি গোৱালপাৰা জিলা সামৰি একেলগে ক'ব পাৰি নামনি অসম বুলি। অসমৰ উজনি আৰু নামনি অঞ্চলৰ সামাজিক ৰীতি নীতি, সাংস্কৃতিক বৈশিষ্ট্য আৰু চকুত পৰা ধৰণে পাৰ্থক্য লক্ষ্য কৰা যায়।

0: অসম হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। এইখন বৰ অসমৰে আৰ্য আৰু আৰ্য ভিন্ন জনগোষ্ঠীৰ বসতি স্থান। অসমৰ নামনি অঞ্চলত অতীজৰে পৰা বড়ো, কছাৰী, ভূঞা, কোচ আদি ৰজাসকলে সময়ে সময়ে ৰাজত্ব কৰি এখন সংমিশ্ৰিত সমাজ গঢ়ি থৈ গৈছে। হিন্দু, ইছলাম, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ, বাথ আদি ধৰ্মীয় সংস্কৃতিৰে এই অঞ্চলৰ সমাজ জীৱন মিশ্ৰিত।
1: ভিন্ন জনগোষ্ঠী আৰু বৈচিত্ৰ্যৰে ভৰপূৰ হ'লেও নামনি অসমৰ জনসাধাৰণৰ কিছুমান উমৈহতীয়া সাংস্কৃতিক বৈশিষ্ট্য আছে। তাৰ ভিতৰত প্ৰধান আৰু প্ৰথম বৈশিষ্ট্যটোৱেই হ'ল ভাষা। নামনি অসমৰ প্ৰচলিত কথিত ভাষাটোৰেই এই অঞ্চলৰ জনসাধাৰণে ভাৱৰ আদান প্ৰদান কৰে। যদিও অঞ্চলভেদে এই কথিত ভাষাটোৰ কিছু তাৰতম্য লক্ষ্য কৰা যায়, তথাপিও বেছিভাগ ক্ষেত্ৰতেই এইটো এটা উমৈহতীয়া ভাষা বুলি ক'ব পাৰি।
0: পৰম্পৰাগতভাৱে কৃষিভিত্তিক জীৱন পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহা হেতু নামনি অসমৰ জনসাধাৰণৰ সংস্কৃতিও মূলতঃ কৃষিভিত্তিক। গ্ৰামীণ সংস্কৃতিৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ ফলত নামনি অসমৰ সংস্কৃতিৰ ভঁৰালটো লোক সংস্কৃতিৰ প্ৰাচুৰ্যৰে পৰিপূৰ্ণ। এইখিনিতে উল্লেখ কৰা নিশ্চয় সমীচীন হ'ব যে উজনি আৰু নামনি অসমৰ সাংস্কৃতিক বৈষম্যৰ মূলতে হ'ল অঞ্চল দুটিৰ ভাষিক তাৰতম্য আৰু জনবিশ্লেষণৰ তাৰতম্য।
1: লোক সংস্কৃতি হৈছে আপোন মাটিৰ গোন্ধত উপজা হিয়াৰ আমঠু। জাতীয় জীৱনৰ ৰূপ, ৰস, গন্ধৰ প্ৰাচুৰ্যৰে সম্পৃক্ত এই অপূৰ্ব সত্তাটিৰ মূল ধাৰক আৰু বাহক, পথ প্ৰদৰ্শক হ'ল মানুহ। জীৱনৰ সংঘাত, প্ৰতিঘাত, পোৱা নোপোৱাৰ দুখ বেদনা, জীৱনৰ উপলব্ধি আদিৰ মূৰ্ত প্ৰকাশ ঘটা অনাখৰী লোককল্পনা প্ৰসূত এই গীত মাতসমূহেই হ'ল লোক সংস্কৃতিৰ মূল উপজীৱ্য। গ্ৰামাঞ্চলৰ কথিত ভাষাত ৰচিত মৌখিক বা লিখিত ৰূপত থকা এই গীত মাতসমূহৰ মাজেৰেই অসমৰ সংস্কৃতি চিত্ৰখন প্ৰকাশ পাই আহিছে।

0: অসমৰ লোক সংস্কৃতিত মাৰ্গীয় সংস্কৃতি, জনজাতীয় সংস্কৃতি আৰু লোক সংস্কৃতি এই তিনিটা ধাৰাৰ সংমিশ্ৰণ ঘটিছে যদিও ইয়াত প্ৰাধান্য লাভ কৰিছে লোক সংস্কৃতিয়ে। অসমৰ নামনি অঞ্চলত প্ৰচলিত লোকগীত মাতসমূহক তাত্ত্বিক দিশৰ পৰা এনেধৰণেৰে ভগাব পাৰি। পূজা সেৱাৰ গীত, লোক উৎসৱ অনুষ্ঠানৰ গীত, সংস্কাৰমূলক অনুষ্ঠানৰ গীত, আখ্যানমূলক গীত, কৰ্মমূলক গীত, খেল ধেমালিৰ গীত, ধৰ্মমূলক গীত, নিচুকনি গীত আদি।
1: কৰ্মমূলক গীতত কৃষকসকলে মেজি বান্ধিবৰ বাবে নৰা সংগ্ৰহ কৰে। এই নৰা গোটোৱাৰ সময়ত বা নৰা হোৱাৰ সময়ত তেওঁলোকে
2: গায়ে হাতত টোকান মূৰত যাবে মই সুৰা কাৰা চান্দি খাংকা কাৰা মৰং মৰং কৰে আভা ফাইলে লেলে আভা মই খাই লং ৰে হৈছাও হৈছাও।
3: এয়া হ'ল মালচি আৰু শুকনানি ওজাপালিৰ ৰাগ। উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ সৃষ্টিৰ পাতনি এই বৰালি ৰাগ। এয়ে শুকনাজী ওজাপালিৰ গুৰিত এই ৰাগটো প্ৰধান ৰাগ। এই ৰাগৰ ব্যৱহাৰতে সকলোবোৰ চলি যায়।

সোণৰে মনা এমথোনৰ কানাই কতো দেখা নাই অ হেৰি টেনা টেনা টাঙা

এইবাৰ খেল ধেমালিৰ গীত। খেল ধেমালিৰ গীত সেইজানত গৰখীয়া ল'ৰাসকলে গৰু চাৰি, মাজতে আজৰিৰ সময়ত দৰঙৰ ঐতিহ্যমণ্ডিত এবিধ খেল আছে চিউ খেল, সেই চিউ খেল খেলে। সেই চিউ খেল আজিৰ কাবাডী খেলৰ পূৰ্বৰূপ, ধৰা চিউ, বন্ধা চিউ, এনেধৰণৰ বিভিন্ন চিউ আছে। চিউ খেদোতে গৰখীয়াসকলে দুটা ভাগত বিভক্ত হৈ একে উশাহতে এই গীত ফাঁকি গাই গাই গাই বিপৰীত দলৰ খেলুৱৈসকলক খেদি যায় আৰু উশাহ শেষ নহওঁতে নিজৰ ঠাইলৈ ঘূৰি আহে। যদি খেল খেলোঁতে প্ৰতিপক্ষৰ ফালতে তেখেতৰ উশাহ শেষ হৈ যায় তেতিয়াহ'লে তেখেত হাৰি যায়। আমি গীতটি গাবলৈ লৈছোঁ।

এইবাৰ আকৌ আহিছোঁ মহৌ খুন্দা গীতৰ কথালৈ। আগতেই উল্লেখ কৰি অহা হৈছে যে এই মহৌ খুন্দা গীত কৃষিৰ লগত জড়িত এক লোক উৎসৱৰ গীত। নামনি অসমৰ অঞ্চলভেদে ইয়াৰ নাম বিভিন্ন। কোনো কোনো অঞ্চলত কোৱা হয় মহৌ খুন্দা, কোনো অঞ্চলত কোৱা হয় মহুহু, আকৌ কোনো কোনো অঞ্চলত কোৱা হয় মহ খেদা উৎসৱ।

এবাৰ হুকুম হল হৈ ৰে হাই ৰে এতে ঘৰৰ বৰঘনী বৌ হাই ৰে হাই ৰে এতে ঘৰৰ বৰঘনী বৌ হাই ৰে হাই ৰে টকা দিব এ

0: হৰিবল হৰিবল, গৃহস্থৰ কুশল কামনা কৰি হৰিবল হৰিবল হৰিবল।
1: আঘোণ মাহৰ পূৰ্ণিমা তিথিৰ দিনা অনুষ্ঠিত হয় এই উৎসৱ। সেইদিনা গাঁৱৰ ডেকা আৰু গৰখীয়াসকলে হাতত একোডাল টোকন বা বাঁহৰ লাঠি লৈ এইদৰে গীত গাই মাগন মাগি ফুৰে। তেওঁলোকে গোৱা এই গীতখিনিকেই কোৱা হয় মহ খুন্দা বা মহ খেদা গীত।

0: আচলতে মহৌ খুন্দা বা মহোহো শব্দটিৰ অৰ্থনো কি? ভিন্নজনে ভিন্ন ব্যাখ্যা আগবঢ়াইছে এই সম্পৰ্কত। কোনোৱে কয় এয়া শিঙাল মহ খেদা, কোনোৱে আকৌ কোমোৰা মহ খেদাৰ লগত জড়িত এই উৎসৱ বুলি কয়। কিছুমানে আকৌ ভাবে এই মহ বা মহৰ দৰে অনিষ্টকাৰী জীৱ জন্তুক দূৰীকৰণ কৰিবলৈ এই গীত পদবোৰ গোৱা হৈছিল। সেইকাৰণেই কোনো কোনো ঠাইত এইটো মহোহো, কোনো কোনো ঠাইত মহৌ খুন্দা, কোনো ঠাইত বাঘ খেদা, কোনো ঠাইত ভালুক খেদা আদি বিশ্বাসৰ সৈতে গীতবোৰ জড়িত হৈ আছে।
1: প্ৰাক ঐতিহাসিক কালৰে পৰাই অসম অৰ্থাৎ পুৰণি কামৰূপৰ এক সুকীয়া পৰিচয় আছে। এই পৰিচয় হ'ল অসমৰ হাবি জংঘলৰে ভৰা পৰিৱেশ। জীৱ জন্তু, গছ গছনি কি নাই এই অসমৰ বুকুত! পুৰণি অসমৰ প্ৰাকৃতিক সম্পদ তথা জৈৱ বৈচিত্ৰ্যৰ তুলনাত আজিৰ অসম শূন্যপ্ৰায় বুলি কোৱা হয়, যদিও বিশ্ব তথা আন ভাৰতীয় ৰাজ্যৰ তুলনাত এতিয়াও অসম বহুগুণে চহকী।
0: সেয়েহে পুৰণি অসমৰ পৰিৱেশ কেনে হ'ব পাৰে কল্পনা কৰি ল'বলৈ বেছি কঠিন নহ'ব নিশ্চয়। অসমৰ জনসংখ্যাও ইমান বেছি নাছিল তেতিয়া, নাছিল জনবসতিৰ ঘনত্ব। অসমৰ জনবিন্যাসৰ পৰিৱৰ্তন হোৱাও বৰ বেছি দিনৰ কাহিনী নহয়।
1: কৃষি প্ৰধান ৰাজ্য অসমক বিজ্ঞান প্ৰযুক্তিৰ বতাহে স্পৰ্শ কৰাও বৰ

0: বেছিদিন হোৱা নাই, এতিয়াও বিভিন্ন অজুহাতত বাৰুকৈয়ে পিছপৰি আছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসম। বাৰু কল্পনা কৰকচোন, সেই সময়ত অসমৰ গাঁৱৰ পৰিৱেশ, এখন বিশাল পথাৰ, পথাৰখন য'ত শেষ হৈছে তাৰ পৰাই আৰম্ভ হৈছে হাবিয়নি। পথাৰখনৰ মাজে মাজে এটা কেঁচা আলিবাট, আলিবাটটো এখন গৰুগাড়ী যাব পৰাকৈহে বহল, যিটোৱে চুইছেগৈ এটা চুবুৰী।
1: পথাৰখনৰ মাটিকেইডৰা লৈয়ে গঢ় লৈছে এই চুবুৰীটো, পকীঘৰ বাদেই এটা টিনৰ চালিৰ ঘৰো নাই ইয়াত। যাৰ মাটি বেছি সেয়ে ইয়াত ধনী। বিভিন্ন অজুহাতত ইঘৰে সিঘৰৰ পৰা সহায় নিবিচাৰি বা সহায় নকৰিলে নহয় ইয়াত। সকলো ব্যস্ত গাঁৱত, কিয়নো খেতি নকৰিলে যে উপায় নাই, নহ'লে বছৰটো খাব কিহেৰে। বাৰীৰ মেৰটোৰ আলু কচু লাও কোমোৰা, নহ'লে বাৰিষাৰ শালি ধান, বহাগৰ আহু খেতি, শীতৰ বড়ো খেতি বা মাহ সৰিয়হ, মুঠতে সকলো ব্যস্ত।
0: কিন্তু এয়া কি, খেতিলৈ নামি আহে ওচৰৰ হাবিৰ পৰা বনৰীয়া মহ হাতী অথবা পহুৰ জাক, বনৰীয়া গাহৰিয়ে তহিলং কৰে মেৰৰ আলু কচু, গোহালিৰ গৰু বা ছাগলীজনী পলকতে লৈ যায় নাহৰ ফুটুকীজনীয়ে, কেতিয়াবা দুই এটা আঁচোৰ পৰে মানুহৰ গাত।
1: সমস্যাৰ সমাধান বিচাৰি সকলো একগোট হৈ চুবুৰীটোৰ নামঘৰটোত, নাতিটোৰ চুবুৰীটোৰ ৰাইজকো খবৰ দিয়া হয়। বয়োজ্যেষ্ঠসকলে ক'লে এয়া হয়তো ভগৱানৰ বিচাৰ, গতিকে ভগৱানে এই সমস্যাৰ সমাধান দিব। তথাপি হাত সাৱতি বহি থাকিলেতো নহ'ব, অত্যাচাৰী জীৱ জন্তু খেদি পঠিয়াবই লাগিব।
0: সেয়েহে ঠিক হ'ল পূৰ্ণিমা তিথি, হয় আঘোণৰ পূৰ্ণিমা। পূৰ্ণিমাৰ দিনাই ভাল হ'ব, ফৰিং ফুটা জোনৰ পোহৰত হাবিৰ পৰা নামি অহা জীৱ জন্তু খেদিবলৈ তাতকৈ ভাল আৰু নিশ্চয় নহ'ব। হাতত একোডাল মজবুত লাঠি লৈ গাঁৱৰ পাহোৱাল ডেকাবোৰ লগ হৈ পকা ধানৰ পথাৰ বচাবলৈ আৰম্ভ হ'ল মহ খেদা অভিযান। শাৰী হৌৰে থুপুৰি হওঁ, হৌৰে মহও হওঁ,
1: কামটো নিশ্চয় বৰ উজু নহয়। ডেকাসকলক সহায়ৰ হাত আগনবঢ়ালে তাহাঁতৰ মনোবল ভাগি পৰিব, সেয়েহে সকলো আগবাঢ়ি আহিল, যে যেনেকে পাৰে সহায় আগবঢ়ালে, শিকি আধলি চাউল বাৰীৰ শাক পাচলি যেই যেনেকে পাৰে। হয়তো তেনেকেই আৰম্ভ হৈছিল এটা পৰম্পৰা, এটি লোক উৎসৱৰ, যাৰ নাম মহোহো, মহ খেদা অথবা মহো খুন্দা। কোনো ধৰ্মীয় ৰীতি নীতি নাই এই উৎসৱত, কেৱল গীত আৰু নৃত্য।

এই পৰম্পৰা অনুসৰি এতিয়াও নামনি অসমৰ বিভিন্ন অঞ্চলত আঘোণৰ পূৰ্ণিমাৰ দিনা সন্ধিয়া সময়ত গাঁৱৰ ডেকা ল'ৰা তথা গৰখীয়াসকলে লগ হৈ গাঁৱৰ প্ৰতিঘৰতে সোমাই চোতালত মহ খেদা গীত গায়। গীতবোৰ সাধাৰণতে এটা ছন্দত সজোৱা থাকে। এজনে প্ৰথমে লগাই দিয়ে, বাকীবোৰে হৌৰে মহৌ অংশ গাই থাকে আৰু হাতৰ টোকনডালেৰে মাটিত খুন্দিয়াই যায়। দলটোৰ এজনে ভালুকৰ দৰে পোছাক পিন্ধি মাজত নৃত্য কৰে। গীতৰ প্ৰদৰ্শন শেষ হ'লে দলটোৱে গৃহস্থক সুখ শান্তি আৰু শ্ৰীবৃদ্ধিৰ বাবে আশীৰ্বাদ কৰে আৰু গৃহস্থয়ো পাৰ্যমানে দলটোক টকা শিকা নাই আন বস্তুৰে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে।

0: ম'হ খেদা গীতসমূহ এক নিৰ্দিষ্ট ছন্দত ৰচিত আৰু এইবোৰ গাওঁতে এক নিৰ্দিষ্ট ঢেক বা সুৰত গোৱা হয়। গীতবোৰ সাধাৰণতে হাস্যধৰ্মী। গীতসমূহৰ পৰা কোনো নিৰ্দিষ্ট অৰ্থ উলিয়াব পৰা নাযায়। প্ৰদৰ্শনেই হৈছে ইয়াৰ মূল কলা।
1: চৰ্চাৰ অভাৱত এই লোকসংস্কৃতি এতিয়া প্ৰায় পাহৰণিৰ গৰ্ভত। তথাপিও নামনি অসমৰ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাৰ ঠাই বিশেষে এতিয়াও বহু জনপ্ৰিয়। বিশ্বৰ বিভিন্ন ঠাইত জীৱ জন্তুক লৈ বিভিন্ন লোকসংস্কৃতিৰ সৃষ্টি হৈছে যদিও মহৌ খুন্দাৰ দৰে অত্যাচাৰী জীৱ জন্তুক খেদি পঠিয়াবলৈ সৃষ্টি হোৱা লোকসংস্কৃতি নিশ্চয় বিৰল।
2: মই

0: ইমানপৰে শ্ৰোতাসকলে দীপক শৰ্মাৰ ৰচিত আলেখ্য অসমৰ লোক সংস্কৃতিৰ ৰহঘৰা মহোহো শুনিলে। আলেখ্যখনিৰ কথাংশত ভাগ ল'লে অনামিকা বৰদলৈ বৰুৱা আৰু প্ৰমোদ দাসে। বিভিন্ন গীতত কণ্ঠদান কৰিলে দীনবন্ধু শৰ্মা, হেমচন্দ্ৰ ডেকা, দুৰ্লভ কলিতা, লংকেশ্বৰ শৰ্মা, বেণুধৰ গোস্বামী, বাবুল শৰ্মা, শচীন্দ্ৰনাথ বনিয়া আৰু দূৰ্ণ ভূঞাই। আলেখ্যখনিৰ সম্পাদনা আৰু বাণীবন্ধন চিত্ৰামণি বড়োৰ, প্ৰযোজনা পল্লৱী কলিতাৰ।
1: ইমানপৰে শ্ৰোতাসকলে আলেখ্য মহোহো শুনিলে। এই আকাশবাণী তেজপুৰ নিশা 10:30 যোৱাৰ লগে লগেই আমাৰ আজিৰ বিয়লিৰ অধিৱেশনৰ অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 FM বেণ্ডৰ 102.4 MHz। আমাৰ নিয়মীয় অধিৱেশন মুকলি কৰা হ'ব বিয়লি 5:25। আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল মঞ্জু বড়ো আৰু সমীৰ নাৰ্জাৰী। ট্ৰেন্সমিটাৰ আছিল গোবিন্দ ছেত্ৰী, পৰিবহণত নয়ন দৈমাৰী। প্ৰচাৰ সহায়ক ত্ৰৈলোক্য বৰাৰ সৈতে আজিৰ অধিৱেশনৰ ঘোষণা